এয়া আকাশবাণী তেজপুৰ। আজি সোমবাৰ, 1432 ভাস্কৰাব্দৰ ভাদ মাহৰ আজি 29 দিন আৰু 2025 খ্ৰীষ্টাব্দৰ ছেপ্টেম্বৰ মাহৰ 15 তাৰিখ। সমূহ শ্ৰোতালৈ সাদৰ সম্ভাষণ জনাই আমাৰ আজিৰ পুৱাৰ অধিৱেশন মুকলি কৰিছোঁ। অনুষ্ঠান প্ৰচাৰিত হৈছে FM বেণ্ডৰ 102.4 MHz-ত।

0: যার অনুরক্তি ভয় ক্রোধ নাই, সেইজনাই হৈছে প্ৰভুৰ প্ৰিয়। মানুহৰ প্ৰেমৰ নিমিত্তে মানুহ সৰ্বত্যাগী হয়। যদি প্ৰভুৰ প্ৰেমৰ নিমিত্তে সৰ্বত্যাগী হ'ব পৰা নাযায়, তেন্তে তেওঁক পোৱা যাব কেনেকৈ? একনিষ্ঠ ভক্ত নহ'লেতো সিদ্ধি নহয়। একনিষ্ঠ ভক্ত হ'বলৈ আকৌ সাধনাৰ প্ৰয়োজন। সাধনাৰ প্ৰথম পদক্ষেপ আকৌ সংসাৰ বন্ধন লাহে লাহে খণ্ডন কৰা। আমাৰ এই বাহা দুদিনীয়া, অনন্ত জীৱনত বাহা বান্ধিব লাগিব। সাধনাৰ লক্ষ্য পৰম পিতা, চাবা যাতে ক্ষুদ্ৰ সাংসাৰিক ঘাত প্ৰতিঘাত দুখ কষ্টই সেই পৰম পিতাৰ প্ৰতি তোমাৰ মনলৈ কোনো ক্ষোভ বা গ্লানি নানে। সুখে দুখে সমবৃত্তা লাভালাভৌ জয়া জয়ৌ, সকলো সাধনাৰ উদ্দেশ্য চিত্তৰ একাগ্ৰতা, সম দম আসন প্ৰাণায়াম, এই সকলোবোৰ একাগ্ৰতাৰ নিমিত্তে। মনৰ একাগ্ৰতাৰ ভাৱ হওঁতে হওঁতে ধ্যান ধাৰণাত বহিলে এনে এটা সময় আহিব যেতিয়া কেৱল মনত থাকিব প্ৰভু আছে, এই বিশ্বজুৰি তেওঁ আছে আৰু একো নাই। শেষত মই আছোঁ এই ভাবো নাথাকিব, তন্ময়তা আহিব, মন ব্ৰহ্মত লয় পাব। সেয়ে সমাধি, সেয়ে যোগৰ চৰমাৱস্থা অৰ্থাৎ প্ৰভুৰ লগত সংযোগ, সেয়ে জীৱাত্মা আৰু পৰমাত্মাৰ মিলন, সেয়ে মুক্তি আনন্দ। খন্তেকীয়া আনন্দ নহয়, সৎ চিত আনন্দ। ত্ৰিকালজ্ঞ যোগীসকলে যে ভূত ভৱিষ্যত বৰ্তমান আৰু স্বৰ্গমৰ্ত্য পাতালত কি হৈছিল বা হ'ব লাগিছে দেখা পায়, তাৰ কাৰণ তেওঁলোকে মায়াক গভীৰভাৱে বুজিছে আৰু সেই মায়াকণ বাদ দিলে যে সেই বিশ্বব্যাপী বিশ্বৰূপৰ আমি প্ৰত্যেকেই বশ, এইটো উপলব্ধি কৰে। অৱশ্যে তাৰ গুৰিতে আছে তেওঁলোকৰ একাগ্ৰ সাধনা। বিশ্বজুৰি এটা চৈতন্য শক্তি আছে, ময়ো বা তুমিও তাৰেই এটা অংশ। মাজত এটা আৱৰণ আছে, সেইটো মায়া। আৱৰণ গুচাই দিলে আমি মহাসাগৰৰ অংশ হৈ পৰোঁ। বিশ্বব্যাপী চৈতন্যৰ অংশ হ'লেই আৰু সেই জ্ঞান আহিলেই মায়া নাথাকে। কাজেই বিশ্বব্যাপী চৈতন্যৰ এক অংশই এই মুহূৰ্ততে চন্দ্ৰত কি হৈছে, পৃথিৱীৰ ক'ত কি হৈছে সকলো ক'ব পাৰে। মহাপুৰুষসকলে সাধনাৰ বলত সেইখিনি পায়গৈ। সাধনা বহু জন্মব্যাপী হয়। একান্ত প্ৰভুৰ ওপৰত নিৰ্ভৰশীল হৈ প্ৰভুৰ ধ্যান ধাৰণা কৰি যাবা। দৰিদ্ৰ অনাথ এনেকৈ জীৱমাত্ৰকেই শিৱজ্ঞানেৰে শুশ্ৰূষা কৰিবা। বিপদ আপদলৈ বৰ কান্দি নাথাকিবা। সম্পদে বহুত সময়ত আমাক অমানুহ কৰে। দুখে বিষাদে লাঞ্ছনাই আমাক পোন বাটলৈ টানি আনে। সেই দিশে কবিয়ে কৈছে, মোৰ শিৰ নত কৰি দিয়া তোমাৰ চৰণ ধূলিত। আকৌ কৈছে, প্ৰভুৰ চৰণধূলিৰ আশীৰ্বাদ পাবলৈ হ'লে সুখে দুখে সম্পদে বিপদে অহৰ্নিশে তেওঁক একাগ্ৰচিত্তে মাতি থাকিব লাগিব। সেয়ে সাধনা।
1: আজিৰ মুকুতামালা কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈৰ ৰচনাৰ পৰা লোৱা হ'ল।

উদ্ধৱ চন্দ্ৰ ডেকাৰ কণ্ঠৰ লোকগীত কেইটি শুনিলে। শিল্পীৰ কণ্ঠৰ লোকগীত পুনৰ শুনিবলৈ পাব দিনৰ 1:50 এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক অনুপ জালুকদাৰ কণ্ঠৰ ভজন।

নিশা 8:02 খেল আৰু খেলুৱৈ অনুষ্ঠানত অসমৰ পৰম্পৰাগত খেল এই বিষয়ে চিৰঞ্জীৱ শৰ্মাৰ সৈতে হোৱা সাক্ষাৎকাৰ। সাক্ষাৎগ্ৰহণ সীমান্ত বাৰ্মাৰ, প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ। সন্ধিয়া 6:10 কৃষক বাণী অনুষ্ঠানত মিলেট খেতিৰ সম্ভাৱনা আৰু কৃষি পদ্ধতি এই বিষয়ে আলোচ কৰিব ডক্টৰ নাছিমা ফাৰহানা আলী আৰু ডক্টৰ সপ্তদীপা ভট্টাচাৰ্যই। আঠ ধৰিব ভাস্কৰ জ্যোতি আচাৰ্যই। আলোচনালানিৰ আজি প্ৰথম খণ্ড শুনিবলৈ পাব। লগতে পাচলি আৰু শস্যৰ বজাৰ দৰ আৰু কৃষকৰ বাবে যুগুতোৱা বতৰৰ বতৰা শুনিবলৈ পাব। অনুষ্ঠানটিৰ প্ৰযোজনা উৎপল বৰাৰ। নিশা 9:30 সাধক সুন্দৰৰ অনুষ্ঠানত বিশিষ্ট কণ্ঠশিল্পী কণিকা ভট্টাচাৰ্যৰ সৈতে হোৱা সাক্ষাৎকাৰৰ তৃতীয় খণ্ডৰ পুনৰ প্ৰচাৰ শুনিবলৈ পাব। প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। নিশা 8:20 সুৰৰ শৰাই অনুষ্ঠানৰ শিল্পী মনদীপ মহন্ত, সুৰ সংৰচনা দীপ ৰাজবংশীৰ।

পুৱা দহ বজাত জীৱন সুৰভি অনুষ্ঠানৰ অতিথি নগাঁও ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ অনন্ত কুমাৰ শৰ্মা, আদ্ধৰুতা আৰু প্ৰযোজনা সীমান্ত বৰ্মাৰ। দিনৰ 12:30 বজাত আইদেউৰ বোলনি অনুষ্ঠানত উজান বজাৰৰ বিবেকানন্দ কেন্দ্ৰৰ আইদেউসকলে পৰিৱেশন কৰা বিচিত্ৰ অনুষ্ঠান। বিয়লি 5:25 বজাত চাহগছৰ মাজে মাজে অনুষ্ঠানত সাংস্কৃতিক নৃত্য গীতৰ মাজেৰে কৰম পূজা, এই বিষয়ে চেলনী তামৰিয়া আৰু মৌচুমী পানিকাৰ সৈতে হোৱা সাক্ষাৎকাৰ, সাক্ষাৎগ্ৰহণ অঞ্জু দাসৰ। পুৱা 8:30 বজাত গীতিমালিকা অনুষ্ঠানৰ শিল্পী খগেন মহন্ত, মনীষা হাজৰিকা, ঋদীপ দত্ত, দীতিমণি বৰুৱা আৰু নলিনী কুমাৰ চৌধুৰী। পুৱা 6:55 বজাত জ্ঞান বিজ্ঞান, পুৱা আৰু সন্ধিয়া 7:00 বজাত নিয়োগ বাতৰি, 7:15 বজাত আজি পুৱা, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ। পুৱা 7:30 বজাত ৰূপালী লহৰ, পৰিৱেশন আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ, 9:15 বজাত জিলাৰ ৰেহৰূপ, 9:20 বজাত লাইভ ফোন ইন কল্পতৰু, 10:30 বজাত ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰযোজিত অনুষ্ঠান উমংগ, 11:05 বজাত পৰাগমালা লাইভ, 11:30 বজাত আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানত গীতেৰে কথাৰে আগবঢ়াব ভাৰ্গৱ কলিতাই, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। দিনৰ 12:15 বজাত মোৰ সংগীত যাত্ৰা অনুষ্ঠানত কুলবৰুৱাৰ সৈতে হোৱা সাক্ষাৎকাৰৰ তৃতীয় খণ্ড, সাক্ষাৎগ্ৰহণ উৎপল দত্তৰ। দিনৰ 1:10 বজাত আৰু সন্ধিয়া 7:45 বজাত দীপালী বৰাৰ কণ্ঠৰ আধুনিক গীত, 1:20 বজাত প্ৰাসংগিক, 1:30 বজাত উজ্জ্বল কুমাৰ দাসৰ মেণ্ডলিন বাদন। দিনৰ 1:50 বজাত উদ্ধৱ চন্দ্ৰ ডেকাৰ কণ্ঠৰ লোকগীত, 2:30 বজাত পাশ্চাত্য সংগীতৰ অনুষ্ঠান, 3:05 বজাত আধুনিক গীত। বিয়লি 3:15 বজাত নেপালী অনুষ্ঠান, 3:45 বজাত কাৰ্বি অনুষ্ঠান।

চাৰে চাৰি বজাত বড়ো অনুষ্ঠান, সন্ধিয়া 5:55 আৰু 7:05 বৃন্দগান, সন্ধিয়া 6:40 ৰূপজ্যোতি ওজাৰ কণ্ঠৰ ভজন, 7:20 আকৌ শুনোৱা হওক, 7:35 পূবালীৰ সুৰ অনুষ্ঠানত বীণাপাণী ৰাভা আৰু লগৰীয়াসকলে গোৱা ৰাভা গীত, 8:30 আধুনিক গীতৰ অনুষ্ঠান, 9:00 চিত্ৰগীত, 10:00 ঘোষক ঘোষিকাৰ প্ৰিয় গীতৰ অনুষ্ঠান ৰামধেনু। অনুষ্ঠান পৰিস্থিতি ইমানেই।

নিশা 8:30 আধুনিক গীতৰ অনুষ্ঠান, 9:00 চিত্ৰগীত, 10:00 ঘোষক ঘোষিকাৰ প্ৰিয় গীতৰ অনুষ্ঠান ৰামধেনু। অনুষ্ঠান পৰিস্থিতি ইমানেই।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।
2: কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM-ৰ 100.8 MHz।
0: প্ৰতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট akashvani.gov.in। নতুন ভাৰত, ন ৰূপত আকাশবাণী।

বিবিধ ভারতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ লবলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166994।

চনত বিশ্বেশ্বৰীয়াই হায়দৰাবাদ নগৰখন পুনৰ নিৰ্মাণ কামত আগভাগ লৈছিল। লগতে নগৰখনক ভৱিষ্যতে সম্ভাৱ্য বানপানীৰ পৰা ৰক্ষা কৰিব পৰাকৈ মজবুত আঁচনি এখন তৈয়াৰ কৰিছিল। এই আঁচনিৰে এটা অংশ হিচাপে অতিৰিক্ত পানী জমা কৰি ৰাখিব পৰাকৈ মুচি আৰু ইচি নদীৰ প্ৰত্যেকতে এটাকৈ পানীৰ ভঁৰাল সাজিবৰ উদ্দেশ্যে বান্ধ নিৰ্মাণৰ প্ৰস্তাৱো দিয়া হৈছিল। কৃষ্ণৰাজ সাগৰ বান্ধ নিৰ্মাণ কৰাৰ ফলত ৰাজ্যখনত কৃষি আৰু জলসিঞ্চনৰ ক্ষেত্ৰত বৈপ্লৱিক পৰিৱৰ্তন সাধিত হয়। ই ৰাজ্যখনৰ কৃষি, অৰ্থনৈতিক আৰু উদ্যোগিক প্ৰগতিৰ ভেটি স্থাপন কৰে। কৃষ্ণৰাজ সাগৰ বান্ধ দেশলৈ বিশ্বেশ্বৰীয়াৰ এক অপূৰ্ব অৱদান। কৰ্ণাটকৰ ভদ্ৰাৱতী অঞ্চলত প্ৰচুৰ পৰিমাণে আকৰীয় লো আছে, কিন্তু তাক গলাই তাৰ পৰা লো আহৰণ কৰিবৰ কাৰণে প্ৰয়োজনীয় কয়লাৰ অভাৱ। বিশ্বেশ্বৰীয়াই বিদেশত দেখি অহা পদ্ধতিৰে কয়লা অবিহনে কাঠ কয়লাৰেই আকৰীয় লো গলোৱা উদ্যোগ স্থাপন কৰায়। এনে প্ৰচেষ্টা ভাৰতত সেয়ে আছিল প্ৰথম। 1912 চনত এইগৰাকী অভিযন্তাই মাইচুৰ ৰাজ্যৰ দেৱান নিযুক্ত হয়। দেৱান হৈ তেওঁ কাৰিকৰী শিক্ষাত বিশেষ গুৰুত্ব আৰোপ কৰিবলৈ লয়। তেওঁৰ নেতৃত্বতে 1915 চনত মাইচুৰ বিশ্ববিদ্যালয় স্থাপন হয়। 1916 চনত তেওঁৰ উদ্যোগতে মাইচুৰত চন্দন তেল প্ৰস্তুত কৰা কাৰখানা নিৰ্মাণ কৰা হয়। তাৰ আগলৈকে ফ্ৰান্স, জাৰ্মানী, ইটালী আদি দেশেহে ভাৰতৰ পৰা চন্দন গছ কিনি লৈ তাত তেল উলিয়াইছিল আৰু সেই তেল পাছত ভাৰতলৈ আমদানি কৰা হৈছিল। নিজাকৈ কাৰখানা নিৰ্মাণৰ ফলত সেই ৰাজ্যৰ লগতে সমগ্ৰ দেশৰ আৰ্থিক উন্নয়ন হৈছিল। তেওঁ দেৱান হৈ থকা সময়তে মাইচুৰ ৰাজ্যত নতুন ৰেলপথ, আলি পদূলি নিৰ্মাণ, কৃষি পদ্ধতি আধুনিকীকৰণৰ যোগেদি গ্ৰাম্য অৰ্থনীতিৰ বিকাশ সাধন, বিদ্যুৎ উৎপাদন প্ৰভৃতি বহুতো আঁচনি লৈ ৰাজ্যখনৰ প্ৰগতিৰ সুদৃঢ় ভেটি স্থাপন কৰে। সেয়েহে তেওঁক আধুনিক কৰ্ণাটকৰ নিৰ্মাতা বুলি আখ্যা দিয়া হয়। বিশ্বেশ্বৰীয়াৰ প্ৰতিভা কেৱল স্বদেশতে নহয় বিশ্বৰ বিভিন্ন দেশৰ লোকক মুগ্ধ কৰিছিল। প্ৰকৃতাৰ্থতে সন্মানৰ যোগ্য এইগৰাকী ব্যক্তিলৈ কলকাতা, পাটনা, এলাহাবাদ, মুম্বাই, মাইচুৰ, বেনাৰস, অন্ধ্ৰ আৰু যাদৱপুৰ বিশ্ববিদ্যালয়ে সন্মানসূচক ডক্টৰেট ডিগ্ৰী প্ৰদান কৰে। ব্ৰিটিছ চৰকাৰে তেওঁক নাইট উপাধিৰে সন্মান জনাইছিল। 1955 চনত ভাৰত চৰকাৰে তেওঁক ভাৰত ৰত্ন প্ৰদান কৰে। উল্লেখযোগ্য যে এইজন প্ৰসিদ্ধ অভিযন্তাৰ জন্মদিনটো অৰ্থাৎ 15 ছেপ্টেম্বৰ দিনটো আমাৰ দেশত অভিযন্তা দিৱস হিচাপে উদযাপন কৰা হয়।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিয়োগ বাতৰি আগবঢ়াইছে উৎপল বৰাই।
1: শোণিতপুৰ জিলাৰ আয়ুক্তই তেজপুৰ, ঢেকিয়াজুলি, ঠেলামৰা, চাৰিদুৱাৰ আৰু নদুৱাৰ ৰাজহ চক্ৰত খালী হোৱা 43টা গাঁও প্ৰধান পদৰ বাবে আবেদন বিচাৰিছে। দৰমহাৰ নিৰিখ মাহে 14,000 টকা। প্ৰাৰ্থী 10ম শ্ৰেণীৰ পৰীক্ষাত উত্তীৰ্ণ হোৱা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 30 বছৰৰ পৰা 65 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট শোণিতপুৰ.gov.in। আবেদনৰ শেষ তাৰিখ 15 ছেপ্টেম্বৰ। বেংক অৱ বৰোদা নামৰ প্ৰতিষ্ঠানত খালী হোৱা 1,100টা ৱেলথ এক্সিকিউটিভ আৰু ক্ৰেডিট এনালিষ্ট পদৰ বাবে আবেদন বিচৰা হৈছে। ৱেলথ এক্সিকিউটিভ পদৰ সংখ্যা 1,000। প্ৰাৰ্থী স্নাতক হ'ব লাগিব আৰু মিউচুৱেল ফাণ্ড ডিষ্ট্ৰিবিউটৰ, পৰ্টফলিঅ' মেনেজমেণ্ট ছাৰ্ভিচেছ ডিষ্ট্ৰিবিউটৰ আদি কেতবোৰ নিৰ্দিষ্ট বিষয়ৰ যিকোনো এটাত চাৰ্টিফিকেট থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স

0: 22 বছৰৰ পৰা 32 বছৰৰ ভিতৰত হ'ব লাগিব। ক্ৰেডিট এনালিষ্ট পদৰ সংখ্যা 100। প্ৰাৰ্থী স্নাতক হোৱাৰ উপৰি চাৰ্টাৰ্ড একাউণ্টেণ্ট হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 33 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট bankofbaroda.bank.in। আবেদনৰ শেষ তাৰিখ 24 ছেপ্টেম্বৰ। কেন্দ্ৰীয় লোকসেৱা আয়োগে কম্বাইণ্ড জিঅ' ছাইণ্টিষ্ট এক্সামিনেশ্যন 2027 এই পৰীক্ষাৰ আয়োজন কৰিছে। ইয়াৰ জৰিয়তে জিঅ'লজিষ্ট, জিঅ'ফিজিচিষ্ট, কেমিষ্ট আদি কেইবাটাও বৰ্গৰ মুঠ 127টা পদৰ বাবে প্ৰাৰ্থী নিৰ্বাচন কৰা হ'ব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 32 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট upsc.gov.in। আবেদনৰ শেষ তাৰিখ 22 ছেপ্টেম্বৰ। নিয়োগ বাতৰি ইমানেই।
1: এক জমানে সে কাহানি হ্যা সুনা রহি আকাশবাণী, ফির আয়া এন্টারটেইনমেন্ট কা রেভলিউশন, জব কোনে কোনে পহঁচা দূরদর্শন, কাহানি নহীঁ বদলি স্টাইল গয়া হ্যা বদল, জো কাহানিয়া হম সুনতে আয়ে দেখতে আয়ে আব বহি বেসি হি কাহানি সুনায়েগা ডিজিটাল।
2: ডাউনলোড ওয়েভস ওটিটি অ্যাপ নাও এন্ড ওয়াচ ফর ফ্রি।
3: আকাশবাণীত বিজ্ঞাপন দিয়ক, অগণিত শ্রোতার কাষ চাপক।
4: আওয়ার ভয়েস গেটস ইউ হার্ড এভরিওয়্যার।
3: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আর সরকারি আসনির বিষয়ে অবগত কৰাবলৈ আমার ফোন নম্বরটি হৈছে
4: 6900453528।
3: আকাশবাণী গুৱাহাটি, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।
5: বিদ্যার্থীর অনুষ্ঠান প্রাথমিকর পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভিত্তিত ছাত্ৰ-ছাত্ৰীক সমৃদ্ধ কৰা একমাত্র অনুষ্ঠান। প্ৰচাৰৰ সময় প্ৰতি সোম, বুধ আৰু শুক্ৰবাৰে বিয়লি 5:45 বজাত।

আজি নিশা 8:02 খেল আৰু খেলুৱৈ অনুষ্ঠানত অসমৰ পৰম্পৰাগত খেল এই বিষয়ে চিৰঞ্জীৱ শৰ্মাৰ সৈতে হোৱা সাক্ষাৎকাৰ শুনিবলৈ পাব। সাক্ষাৎগ্ৰহণ সীমান্ত বৰ্মাৰ, অনুষ্ঠানটিৰ প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। বাতৰিৰ সৈতে মই সংগীতা শৰ্মা। ভিয়েটনাম ভাৰতৰ মহাসাগৰ আৰু গোলকীয় দক্ষিণ নীতিৰ মূল অংশীদাৰ বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে প্ৰকাশ কৰিছে। ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে ৰাষ্ট্ৰীয় ঘাইপথ হেল্পলাইন সেৱা 1033 প্ৰযুক্তিগতভাৱে উন্নীত কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে। ইউ পি আই আৰু ৰূপে ডেবিট কাৰ্ডৰ জৰিয়তে 2000 টকা পৰ্যন্ত হোৱা লেনদেনত বেংকে কোনো মাচুল আৰোপ কৰিব নোৱাৰিব বুলি চৰকাৰে ঘোষণা কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজস্থানৰ নগৰীয়া স্থানীয় নিকায়ৰ নিৰ্বাচনত বিজেপি জয়ী হোৱা উপলক্ষে জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। আৰু ভাৰত আৰু আফগানিস্তানৰ মাজত চলিত T20 আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট শৃংখলাৰ দ্বিতীয়খন খেল আজি দিল্লীত অনুষ্ঠিত হ'ব। ভিয়েটনাম ভাৰতৰ পূবলৈ চোৱা নীতি আছিয়ান ভাৰত প্ৰশান্ত মহাসাগৰীয় মহাসাগৰ আৰু গোলকীয় দক্ষিণ নীতিৰ মূল অংশীদাৰ। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে কালি নতুন

দিল্লীত অনুষ্ঠিত ঊনবিংশ ভাৰত ভিয়েটনাম যুটীয়া আয়োগৰ বৈঠকত ভিয়েটনামৰ বিদেশ মন্ত্ৰী লি হুৱাইটৰুঙৰ সৈতে সহ অধ্যক্ষতা কৰি এই কথা প্ৰকাশ কৰে। ডঃ জয়শংকৰে কয় যে এই বৈঠক দুয়ো দেশৰ মাজৰ বাণিজ্যিক, অৰ্থনৈতিক, বৈজ্ঞানিক আৰু বাণিজ্যিক সহযোগিতাৰ ক্ষেত্ৰত দিয়া প্ৰতিশ্ৰুতিসমূহ ৰূপায়ণ সন্দৰ্ভত পৰ্যালোচনা কৰাৰ এটা সুন্দৰ সুযোগ। সামাজিক মাধ্যমৰ এটা পোষ্টত ডঃ জয়শংকৰে কয় যে এই বৈঠকত তেওঁলোকে ভাৰত আৰু ভিয়েটনামৰ মাজৰ ৰাজনৈতিক, প্ৰতিৰক্ষা আৰু সুৰক্ষা সহযোগিতা শক্তিশালী কৰাৰ বাবে বিভিন্ন উপায়ৰ লগতে ভাৰতত নিৰ্মিত প্ৰতিৰক্ষা সামগ্ৰী যোগান বৃদ্ধি কৰাৰ বিষয়ে আলোচনা কৰে। দুয়োগৰাকী নেতাই উভয় দেশৰ মাজত বাণিজ্য, বিনিয়োগ, যোগান শৃংখলা আৰু সামুদ্ৰিক কৃষিজাত সামগ্ৰী আৰু ভেষজ সামগ্ৰীৰ বজাৰ সম্প্ৰসাৰণৰ বিষয়েও আলোচনা কৰে। ইয়াৰ লগতে শক্তি সহযোগিতা, ঐতিহ্যৰ সুৰক্ষা আৰু সাংস্কৃতিক প্ৰকল্পসমূহৰ বিষয়েও আলোচনা কৰা হয়। অহা বছৰলৈ ভাৰত আৰু ভিয়েটনামৰ বন্ধুত্বপূৰ্ণ সম্পৰ্কৰ 55 বছৰ সম্পূৰ্ণ হ'ব। এই উপলক্ষে দুয়ো দেশৰ কূটনৈতিক সম্পৰ্ক উদযাপন কৰা হ'ব বুলি দুয়োগৰাকী নেতাই সন্মতি প্ৰকাশ কৰে। ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে ইয়াৰ বৰ্তমানৰ 1033 ৰাষ্ট্ৰীয় ঘাইপথ হেল্পলাইন সেৱা উন্নত প্ৰযুক্তিৰে উন্নীত কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে। ৰাষ্ট্ৰীয় ঘাইপথেৰে যাতায়াত কৰা লোকসকলক দ্ৰুত আৰু উন্নত সুবিধা প্ৰদান কৰাৰ অৰ্থে এই ব্যৱস্থা লোৱা হৈছে। কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি ঘাইপথ উন্নীতকৰণ প্ৰক্ৰিয়া কৃত্ৰিম বুদ্ধিমত্তা, বাস্তৱ সময়ৰ স্থান অনুসৰণ আৰু সক্ৰিয় জৰুৰীকালীন সঁহাৰি ব্যৱস্থাৰ দৰে প্ৰযুক্তি ব্যৱহাৰ কৰা হ'ব। ইয়াৰ জৰিয়তে 1033 হেল্পলাইনে ফোন কৰা লোকৰ স্থান চিনাক্ত কৰাত সহায় কৰিব। বিভিন্ন ভাৰতীয় ভাষাত কৰা ফোন ইন কথা বতৰা সঠিকভাৱে বুজাৰ লগতে উপযুক্ত স্থানলৈ অধিক ক্ষিপ্ৰতাৰে প্ৰেৰণ কৰিব পৰা হ'ব। সূত্ৰটোৱে লগতে কয় যে মানৱ অপাৰেটৰসকলে মানৱীয় বিচাৰ আৰু সিদ্ধান্ত গ্ৰহণৰ প্ৰয়োজনীয়তা থকা জৰুৰীকালীন বিষয়ত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব। উল্লেখযোগ্য যে 2018 চনত প্ৰৱৰ্তন কৰা 1033 হেল্পলাইন সপ্তাহৰ 7টা দিনতে 24 ঘণ্টাই সেৱা আগবঢ়াই আহিছে। ই ৰাষ্ট্ৰীয় ঘাইপথ ব্যৱহাৰকাৰীসকলক জৰুৰীকালীন চিকিৎসা ব্যৱস্থা, বাহনৰ বিজুতি, এম্বুলেন্স, ক্ৰেন আৰু তহলদাৰী বাহনৰ পৰা সহায় আৰু টোল প্লাজা তথা ফাষ্টটেগ বিষয়ক সমস্যাত সহায় কৰে। চৰকাৰে 2000 টকা পৰ্যন্ত UPIৰ জৰিয়তে হোৱা লেনদেনত বেংকে কোনো মাচুল আৰোপ কৰিব নোৱাৰিব বুলি ঘোষণা কৰিছে। চৰকাৰী ৰাজপত্ৰ অধিসূচনা অনুসৰি ৰূপেৰ ডেবিট কাৰ্ডৰ জৰিয়তে হোৱা লেনদেনৰ ক্ষেত্ৰতো এই নিয়ম প্ৰযোজ্য হ'ব। এই অধিসূচনা অনুসৰি বেংক নাইবা কোনো পেমেণ্ট ব্যৱস্থা প্ৰদানকাৰীয়ে এনেদৰে ধনৰ আদান প্ৰদান কৰা ব্যক্তিৰ ক্ষেত্ৰত প্ৰত্যক্ষ বা পৰোক্ষভাৱে কোনো কৰ আৰোপ কৰিব নোৱাৰিব। বিত্ত মন্ত্ৰালয়ে UPI লেনদেনৰ ক্ষেত্ৰত আৰোপ কৰিবলগীয়া কৰ সংক্ৰান্তীয় নীতি নিয়ম স্পষ্ট কৰি দিয়াৰ বাবে ধন আদায় আৰু নিষ্পত্তি ব্যৱস্থা আইনৰ অধীনত এই বিষয়ে অৱগত কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীৰ যশোভূমিত পৰহিলৈ ছেমিকন ইণ্ডিয়া 2026ৰ ষষ্ঠ সংস্কৰণ উদ্বোধন কৰিব। এই অনুষ্ঠানত 600ৰো অধিক প্ৰদৰ্শনকাৰী, 300 আন্তঃৰাষ্ট্ৰীয় কোম্পানী আৰু 40খনতকৈও অধিক দেশৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব। এই প্ৰদৰ্শনীত 6টা দেশীয় পেভিলিয়ন, 12টা ৰাজ্য চৰকাৰৰ পেভিলিয়ন আৰু এটা নিৰ্দিষ্ট ষ্টাৰ্টআপ পেভিলিয়ন প্ৰদৰ্শিত হ'ব। মুখ্য ন্যায়াধীশ সূৰ্যকান্তে ন্যায়পালিকাৰ সংস্কাৰ আৰু অধিক স্বচ্ছতাৰ প্ৰয়োজনীয়তাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিছে। ন্যায়াধীশগৰাকীয়ে লগতে ন্যায়াধীশৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ সমাধানৰ বাবে উচ্চতম ন্যায়ালয় আৰু উচ্চ ন্যায়ালয়ে বিকশিত কৰা ব্যৱস্থাটোক শক্তিশালী, সঁহাৰিজনক আৰু সময় উপযোগী বুলি অভিহিত কৰিছে। নতুন দিল্লীত কালি অনুষ্ঠিত ষষ্ঠ ৰাম জেঠমালানী সোঁৱৰণী বক্তৃতানুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্য ন্যায়াধীশ সূৰ্যকান্তে এই অভিমত প্ৰকাশ কৰে। তেওঁ কয় যে ন্যায়পালিকাই নিজে সমালোচনাৰ গুৰুত্ব স্বীকাৰ কৰি আহিছে। উচ্চতম ন্যায়ালয়ৰ স্থিতি উল্লেখ কৰি তেওঁ কয় যে উচ্চতম ন্যায়ালয়ো ইয়াৰ সপক্ষে থিয় দিছে। তেওঁ লগতে কয় যে ন্যায়িক কাৰ্যকলাপৰ গঠনমূলক সমালোচনা গণতন্ত্ৰৰ এটা অতি প্ৰয়োজনীয় আৰু বিধিসন্মত ব্যৱস্থা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজস্থানৰ নগৰীয়া স্থানীয় নিকায়ৰ নিৰ্বাচনত বিজেপি জয়ী হোৱা উপলক্ষে জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীমোদীয়ে কয় যে বিজেপিৰ এই জয় হৈছে অসত্যৰ বিপৰীতে সত্যৰ জয়। প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে ৰাজস্থানৰ জনসাধাৰণে দ্বৈত ইঞ্জিনৰ চৰকাৰৰ অধীনত সুপ্ৰশাসন আৰু উন্নয়নৰ নীতিক সমৰ্থন কৰাটো পুনৰবাৰ প্ৰমাণ কৰিছে। এই জয়ে ৰাজ্যখনক প্ৰগতিৰ অন্য স্তৰলৈ লৈ যোৱাই নহয় বৰং জনসাধাৰণৰ জীৱন ধাৰণৰ মান উন্নত কৰি তোলাৰ ক্ষেত্ৰত চৰকাৰক শক্তিশালী কৰিব।

0: দেশৰ পাইকাৰী মূল্য সূচাংক ভিত্তিক মুদ্ৰাস্ফীতি আগষ্টত সামান্য বৃদ্ধি পাইছে। বাৰ্ষিক ভিত্তিত এই সূচাংক জুলাইৰ 9.78% পৰা বৃদ্ধি পাই আগষ্টত 9.92% হৈছে। বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি যোৱা মাহত খনিজ তেল, খাদ্য সামগ্ৰী, মৌলিক ধাতু, খাদ্য বহিৰ্ভূত সামগ্ৰী, ৰাসায়নিক আৰু ৰাসায়নিক সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বাবেই বাৰ্ষিক মুদ্ৰাস্ফীতি বৃদ্ধি পাইছে। একেৰাহে চতুৰ্থ মাহৰ বাবে পাইকাৰী মূল্যৰ মুদ্ৰাস্ফীতি 9% ওপৰত আছে। পাইকাৰী মূল্য সূচাংকৰ প্ৰধান শ্ৰেণীসমূহৰ ভিতৰত ইন্ধন আৰু শক্তি গোটত বাৰ্ষিক ভিত্তিত হোৱা মুদ্ৰাস্ফীতি জুলাইৰ 20% পৰা বৃদ্ধি পাই যোৱা মাহত 22.9% হৈছেগৈ। নিৰ্মাণ সামগ্ৰীৰ মুদ্ৰাস্ফীতি 8.3% পৰা সামান্য বাঢ়ি প্ৰায় 8.4% হৈছে। আনহাতে প্ৰাথমিক সামগ্ৰীৰ মুদ্ৰাস্ফীতি জুলাইৰ 8.5% পৰা হ্ৰাস পাই আগষ্টত প্ৰায় 7.8% হৈছে। খাদ্য সামগ্ৰী আৰু খাদ্যজাত বস্তুৰে গঠিত পাইকাৰী মূল্য খাদ্য সূচকাংক পূৰ্বৰ মাহৰ 6.65% পৰা বৃদ্ধি পাই আগষ্টত 7.05% হৈছে। আনহাতে আগষ্টত বাৰ্ষিক ভিত্তিত উৎপাদক মূল্য সূচাংক 9.81% বৃদ্ধি পাইছে। দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত আজি টি-20 আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট শৃংখলাৰ দ্বিতীয়খন খেলত ভাৰত আফগানিস্তানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। দেওবাৰে অনুষ্ঠিত তিনিখনীয়া শৃংখলাটোৰ প্ৰথমখন খেলত ভাৰতে 7 উইকেটত জয়লাভ কৰি 1-0 অগ্ৰগতি লাভ কৰিছে। আফগানিস্তানে বান্ধি দিয়া 157 ৰাণৰ লক্ষ্যৰে খেল আৰম্ভ কৰি ভাৰতে অভিষেক শৰ্মাৰ 32 বলত 82 ৰাণ আৰু ঈশান কিষাণৰ 42 ৰাণৰ সহায়ত 13 অভাৰ 4 বলতে 3টা উইকেট হেৰুৱাই নিৰ্ধাৰিত লক্ষ্যত উপনীত হৈছিল। শৃংখলাটোৰ তৃতীয়খন খেল অহা বৃহস্পতিবাৰে একেখন ষ্টেডিয়ামতে খেলোৱা হ'ব। ইটালীৰ পৰপেট্ৰত আজিৰে পৰা হ'বলগীয়া ISSF জুনিয়ৰ শ্বটগান বিশ্বকাপত এছিয়ান ট্ৰেপ চেম্পিয়ন ছাবিৰা হেৰিছৰ নেতৃত্বত যোৱা ভাৰতৰ এটা 20-জনীয়া দলে বিভিন্ন শিতানত অংশগ্ৰহণ কৰিব। অহা 19 ছেপ্টেম্বৰত এই প্ৰতিযোগিতাৰ সামৰণি পৰিব। ভাৰতৰ পুৰুষ আৰু মহিলাৰ দলটোৱে ট্ৰেপ আৰু স্কিটকে ধৰি দলীয় মিক্সড ট্ৰেপ শিতানসহ 5টা পদকৰ বাবে প্ৰতিযোগিতাত অৱতীৰ্ণ হ'ব। ছাবিৰা হেৰিছ ভাৰতৰ হৈ পদক লাভৰ ক্ষেত্ৰত অন্যতম দাবীদাৰ। বিগত বৰ্ষৰ ছাইপ্ৰাছৰ নিকোছিয়াত অনুষ্ঠিত ISSF বিশ্বকাপৰ মিক্সড ট্ৰেপ শিতানত তেওঁ অলিম্পিক পদক জয়ী কিনান চিনাৰ সৈতে জুটি বান্ধি ব্ৰঞ্জৰ পদক অৰ্জন কৰিছিল। জুহেৰ খানে পুৰুষ আৰু মিক্সড ট্ৰেপ শিতানত ভাগ লোৱাৰ বিপৰীতে আদ্যা কাটিয়াল মহিলাৰ ট্ৰেপ শিতানত অৱতীৰ্ণ হ'ব। এই প্ৰতিযোগিতাত আমেৰিকাৰ সৰ্বাধিক 22 গৰাকী খেলুৱৈৰ লগতে অন্য 30খন দেশৰ মুঠ 218 গৰাকী শ্বুটাৰে অংশগ্ৰহণ কৰিছে। এপ্ৰিলত কাইৰত অনুষ্ঠিত জুনিয়ৰ বিশ্বকাপত ভাৰতীয় শ্বুটাৰসকলে 5টা সোণসহ 16টা পদক অৰ্জন কৰিছিল। ভিয়েটনাম ভাৰতৰ মহাসাগৰ আৰু গোলকীয় দক্ষিণ নীতিৰ মূল অংশীদাৰ বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে মত প্ৰকাশ কৰিছে। ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে ৰাষ্ট্ৰীয় ঘাইপথ হেল্পলাইন সেৱা 1033 প্ৰযুক্তিগতভাৱে উন্নীত কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে। UPI আৰু ৰূপে ডেবিট কাৰ্ডৰ জৰিয়তে 2000 টকা পৰ্যন্ত হোৱা লেনদেনত বেংকে কোনো মাচুল আৰোপ কৰিব নোৱাৰিব বুলি চৰকাৰে ঘোষণা কৰিছে। আৰু ভাৰত আৰু আফগানিস্তানৰ মাজৰ চলিত টি-20 আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট শৃংখলাৰ দ্বিতীয়খন খেল আজি দিল্লীত অনুষ্ঠিত হ'ব। এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি পুৱা 7:55 বজাত।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰু বিবিধ ভাৰতী গুৱাহাটী। আজি পুৱা আগবঢ়াইছে সুদীপ্ত শৰ্মা ভৰালীয়ে, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ।
2: নমস্কাৰ, সুপ্ৰভাত। সুদীপ্ত শৰ্মা ভৰালী আৰম্ভ কৰিছো আজি পুৱা। আজি মঙলবাৰ, 1433 ভাস্কৰাব্দৰ ভাদ মাহৰ আজি 28 দিন, 2026 খ্ৰীষ্টাব্দৰ আজি 15 ছেপ্টেম্বৰ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি শুক্লপক্ষৰ চতুৰ্থী তিথি। আজি সূৰ্যোদয় হৈছিল পুৱা 5:12:02 আৰু আজি সূৰ্যাস্ত সময় বিয়লি 5:25:46।

0: এই সংগীতৰ সুৰে এতিয়াও আমাক নষ্টালজিক কৰি তোলে। হয়, দূৰদৰ্শনৰ কথা কৈছো। দূৰদৰ্শন আৰম্ভণি হোৱাৰ কিছু বছৰ পিছৰে পৰা দৰ্শকৰ ৰুচি অনুসৰি মনোৰঞ্জন, শিক্ষা, বিজ্ঞান আৰু সংস্কৃতিৰ ক্ষেত্ৰত অভূতপূৰ্ব বৰঙণি আগবঢ়াইছে আমাৰ দেশৰ কাৰণে। কাহিনী ৰামায়ণ মহাভাৰতকে আদি কৰি কৃষি, বিজ্ঞান, মনোৰঞ্জন আৰু শিক্ষাৰ ক্ষেত্ৰত দূৰদৰ্শনে যুগান্তকাৰী বৰঙণি আগবঢ়াই থৈ গৈছে। আজিৰ দিনটোতে আৰম্ভ হৈছিল দূৰদৰ্শনৰ এক পৰীক্ষামূলক সম্প্ৰচাৰণ। ১৯৫৯ চনৰ ১৫ ছেপ্টেম্বৰত ভাৰতৰ জনসেৱা সম্প্ৰচাৰ দূৰদৰ্শন প্ৰতিষ্ঠা হোৱাৰ পৰাই ভাৰতীয় সংবাদ মাধ্যমৰ ক্ষেত্ৰত আগ্ৰণুৱা হৈ শিক্ষা, সংস্কৃতি আৰু ঐক্যৰ কাৰণে দেশ তথা জাতিৰ বাবে কাম কৰি আহিছে। দিল্লীত পৰীক্ষামূলক সম্প্ৰচাৰৰ জৰিয়তে সামান্য আৰম্ভণিৰ পৰাই দূৰদৰ্শন বিশ্বৰ অন্যতম বৃহৎ সম্প্ৰচাৰ সংস্থালৈ পৰিণত হৈছে। দশক দশক ধৰি প্ৰযুক্তি আৰু দৰ্শকৰ সংযোগৰ ক্ষেত্ৰত বহুখিনি পৰিৱৰ্তন হৈছে যদিও জনসেৱা সম্প্ৰচাৰৰ প্ৰতি দূৰদৰ্শনৰ দায়বদ্ধতা সদায় অটল হৈ আছে। কলা বগাৰ সেই দিনৰ পৰা আৰম্ভ কৰি আজিৰ ডিজিটেল আৰু উপগ্ৰহ নেটৱৰ্কলৈকে দূৰদৰ্শনে নিজৰ বৈচিত্ৰময় পৰিক্ৰমাৰ জৰিয়তে ৰুচি আৰু প্ৰয়োজনীয়তা পূৰণৰ কাৰণে নিৰন্তৰভাৱে কাম কৰি আহিছে। ১৯৬৫ চনত অল ইণ্ডিয়া ৰেডিঅ'ৰ অংশ হিচাপে নিয়মীয়াকৈ প্ৰচাৰ আৰম্ভ হয়। ১৯৬৭ চনৰ ২৬ জানুৱাৰীত দূৰদৰ্শনত প্ৰচাৰ হোৱা কৃষি দৰ্শনক ভাৰতীয় টেলিভিছনৰ আটাইতকৈ দীৰ্ঘদিনীয়া অনুষ্ঠান বুলি গণ্য কৰা হৈছে। ১৯৭২ চনত বোম্বাই, বৰ্তমানৰ মুম্বাইলৈ আৰু অমৃতসৰলৈ টেলিভিছন সেৱা সম্প্ৰসাৰণ কৰা হয়। ১৯৭৫ চনলৈকে ভাৰতৰ মাত্ৰ 7খন চহৰতে টেলিভিছনৰ সুবিধা লাভ কৰিছিল। ১৯৭৭ চনৰ 1 এপ্ৰিলত টেলিভিছন সেৱা আনুষ্ঠানিকভাৱে ৰেডিঅ'ৰ পৰা পৃথক হয়। ১৯৮২ চনত দূৰদৰ্শনে ৰাষ্ট্ৰীয় সম্প্ৰচাৰকলৈ পৰিৱৰ্তিত হয়। ১৯৮২ চনত ৰাষ্ট্ৰীয় টেলিকাষ্ট ডিডি নেশ্যনেল প্ৰৱৰ্তন কৰা হয় আৰু ভাৰতৰ ৰঙীন টেলিভিছন প্ৰচলন হয় ১৯৮২ চনৰ ১৫ আগষ্টত। লোকনায়ক, ভাৰতীয় অভিযন্তা মোক্ষগুণ্ডম বিশ্বেশ্বৰায়াৰ পবিত্ৰ স্মৃতিত প্ৰতিবছৰে 15 ছেপ্টেম্বৰ দিনটো অভিযন্তা দিৱস হিচাপে পালন কৰা হয়। বছৰটোৰ বিভিন্ন তাৰিখত বিশ্বত কেইবাখনো দেশত বেলেগ বেলেগ তাৰিখত অভিযন্তা দিৱস পালন কৰা হয় যদিও ভাৰতত প্ৰতিবছৰে 15 ছেপ্টেম্বৰ দিনটোত এই দিৱসটি উদযাপন কৰা হয়। 1861 চনৰ 15 ছেপ্টেম্বৰত মহীশূৰ ৰাজ্যৰ বাংগালুৰুৰ চিকাবাল্লাপুৰ জিলাৰ মডেন্নাহালি গাঁৱত মোক্ষগুণ্ডম বিশ্বেশ্বৰায়াৰ জন্ম হৈছিল। দেৱান পদত থকাৰ সময়ত তেখেতক আধুনিক মহীশূৰ, বৰ্তমান কৰ্ণাটকৰ পিতৃ বুলি কোৱা হৈছিল। তেখেতে মুম্বাইত সহকাৰী অভিযন্তা হিচাপে চাকৰিত যোগদান কৰিছিল 1885 চনত। চুকুৰ পৌৰসভাত পানী সম্পৰ্কীয় কামৰ নক্সা প্ৰস্তুতকৰণ কাম আৰু ইয়াক প্ৰয়োগ কৰা হৈছিল 1894-95 চনত। চুৰটত 1886 চনত কাৰ্যবাহী অভিযন্তা হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। পৰৱৰ্তী সময়ত জলসিঞ্চন বিভাগৰ কাৰ্যকৰী অভিযন্তা আৰু অভিযন্তা নিৰীক্ষক 1912 চনৰ পৰা 1918 চনলৈ মহীশূৰৰ দেৱান আছিল। 1955 চনত ভাৰত চৰকাৰে সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্নৰে সন্মানিত কৰিছিল। মোক্ষগুণ্ডম বিশ্বেশ্বৰায়াৰ উতুলনীয় অৱদানৰ কাৰণে ৰজা জৰ্জ পঞ্চমে তেখেতক নাইট কমাণ্ডাৰ অৱ ব্ৰিটিছ আম্পায়াৰৰ উপাধি প্ৰদান কৰিছিল। বিশ্বেশ্বৰায়ক লণ্ডন ইনষ্টিটিউট অৱ চিভিল ইঞ্জিনিয়াৰৰ সন্মানীয় সদস্য পদ আগবঢ়োৱা হৈছিল। তেখেতক ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠানৰ ফেলোশ্বিপ প্ৰদান কৰা হৈছিল। ভাৰতৰ মুঠ 8খন বিশ্ববিদ্যালয়ে তেখেতক সন্মানীয় ডক্টৰ অৱ ছায়েন্স, ডক্টৰ অৱ ল আৰু দিল্লীত উপাধি প্ৰদান কৰিছিল। 1930 চনত ভাৰতীয় বিজ্ঞান কংগ্ৰেছৰ অধিৱেশনত বিশ্বেশ্বৰায়ে সভাপতিত্ব কৰিছিল। ভাৰতত প্ৰতিবছৰে ছাৰ মোক্ষগুণ্ডম বিশ্বেশ্বৰায়াৰ উপজা দিনটো অভিযন্তা দিৱস হিচাপে উদযাপন কৰা হয়। ৰাষ্ট্ৰীয় কৃতি শিক্ষকৰ সন্মান আগবঢ়োৱা হৈছিল যোৰহাটৰ বামুণপুখুৰী হাইস্কুলৰ প্ৰাক্তন শিক্ষক কংকন কিশোৰ দত্তলৈ। কংকন কিশোৰ দত্ত বৰ্তমান ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ সহকাৰী সঞ্চালক হিচাপে কৰ্মৰত হৈ আছে। আমি কথা পাতিছিলো পাঠদান কৰোঁতে শিক্ষকসকলে মন কৰিবলগীয়া কিছু কথা আৰু প্ৰযুক্তি ব্যৱহাৰ এই সম্পৰ্কে। এয়া কংকন কিশোৰ দত্ত।
1: নিউ এডুকেশ্যন পলিচিয়ে শিক্ষকৰ ভূমিকা কেৱল শিক্ষাদানতে নাৰাখি এজন ভাল ফেচিলিটেটৰ হ'বলৈ কৈছে। শিক্ষকজনে নিজৰ প্ৰয়োজন অনুসৰি নহয় বৰঞ্চ ছাত্ৰ ছাত্ৰীৰ প্ৰয়োজন অনুসৰি পাঠদান পদ্ধতিৰ সাল সলনি ঘটাই প্ৰতিজন ছাত্ৰ ছাত্ৰীৰ অন্তৰ্নিহিত প্ৰতিভা বিকাশ হ'ব পৰাকৈ শিক্ষাৰ্থী কেন্দ্ৰিক কৰি তুলিবৰ বাবে বিশেষ গুৰুত্ব আৰোপ কৰিছে। শিক্ষক হিচাপে পাঠ্যপুথিত মুদ্ৰিত কথাবোৰ কৈ যোৱাটোৱে আমাৰ কাম নহয়। আমাৰ কাম হ'ব

0: সেই বিষয়বস্তু ছাত্ৰ-ছাত্ৰীৰ মাজলৈ কি ধৰণেৰে লৈ যাব পাৰোঁ, ছাত্ৰ-ছাত্ৰীয়ে আনন্দ কৰিব পৰাকৈ, যাক আমি জয়ফুল লাৰ্ণিং বুলি ক'ব পাৰোঁ, তেওঁলোকে অনুভৱ কৰিব পৰাকৈ, যাক আমি এক্সপিৰিয়েঞ্চিয়েল লাৰ্ণিং বুলি ক'ব পাৰোঁ, তেনেদৰে পাঠসমূহ ছাত্ৰ-ছাত্ৰীৰ মাজলৈ লৈ গ'লে, যদি আমি খেলৰ মাধ্যমেৰে লৈ যাওঁ, যদি আমি গানৰ মাধ্যমেৰে লৈ যাওঁ, বা অন্য বিষয়বস্তুৰ লগত ভাৰ্টিকেলি বা হৰিজেণ্টেলি ইণ্টিগ্ৰেট কৰি ছাত্ৰ ছাত্ৰীৰ মনোগ্ৰাহী হোৱাকৈ উপস্থাপন কৰিব পাৰোঁ, তেতিয়াহে ছাত্ৰ ছাত্ৰীসকলে শিক্ষাৰ মাজলৈ সোমাই যাবলৈ সহজ হ'ব। সহজ ভাষাত ক'বলৈ গ'লে, আমি সদায় খাই থকা একে আঞ্জাখন এটা সময়ত ভাল নলগা হৈ পৰে, গতিকে যিমানে আঞ্জাখন আমি সান মিহলি কৰি নতুন নতুন ধৰণেৰে তৈয়াৰ কৰিব পাৰোঁ, সিমানেই বেছি সোৱাদযুক্ত হৈ পৰে। ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰতো সি একেই হয়। ইয়াৰ উপৰিও আমি গম পাওঁ যে একবিংশ শতিকাত বহুখিনি স্কিল, বহুখিনি কৌশল ছাত্ৰ ছাত্ৰীৰ বাবে অতি প্ৰয়োজনীয় হৈ পৰে। তাৰ ভিতৰতে এটা হৈছে অনুসন্ধিৎসমূলক চিন্তা বা ক্ৰিটিকেল থিংকিং বুলি কওঁ। এই ক্ৰিটিকেল থিংকিং ছাত্ৰ ছাত্ৰীৰ মনত আনিবলৈ হ'লে, সেই স্কিলটো তেওঁলোকৰ মনত ডেভেলপ কৰিবলৈ হ'লে, আমি তেওঁলোকক শিকাব লাগিব কেনেকৈ প্ৰশ্ন কৰিব পাৰি। তেওঁলোকে প্ৰশ্নৰ উত্তৰ দিবলৈ শিকিলে নহ'ব, তেওঁলোকে প্ৰশ্ন কৰিবলৈ শিকিব লাগিব। তাৰ পৰাহে, প্ৰশ্ন কৰাৰ কৌশলটোৰ পৰাহে, তেওঁলোকে কেনেকৈ সমস্যা এটা সমাধান কৰিব পাৰি তাৰ দিশত আগবাঢ়িব পাৰিব। আৰু যেতিয়াই প্ৰতিটো সমস্যা তেওঁলোকে নিজে সমাধান কৰিব পাৰিব, তেতিয়াই তেওঁলোকৰ ভিতৰত সেই ক্ৰিটিকেল থিংকিং কৌশলটো ডেভেলপ হ'ব। ইয়াৰ উপৰিও ছাত্ৰ ছাত্ৰীসকলে বৰ্তমান পঢ়ি থকা পাঠটো বা পঢ়ি থকা বস্তুখিনি তেওঁলোকে গম নাপায় যে সি কোনটো কৌশলৰ লগত জড়িত হৈ থাকে। সেই জড়িতকৰণৰ কথাটো, সেই লিংকেজটো আনি দিয়াৰ ক্ষেত্ৰত শিক্ষকজনৰ এটা বিশেষ ভূমিকা আছে। উদাহৰণস্বৰূপে, কোনোবা এজন ছাত্ৰই খুব সুন্দৰভাৱে কথা ক'ব পাৰে, চ' তেওঁক আমি সেইটো দেখুৱাব পাৰিব লাগিব যে সেইটো এটা খুব ভাল স্কিল, কমিউনিকেশ্যনটো এটা ভাল স্কিল, কথা কোৱাটো এটা ভাল স্কিল, আৰু সি তেওঁৰ বাবে এটা ভকেশ্যনলৈ ৰূপান্তৰিত হ'ব পাৰে। ইয়াৰ উপৰিও বৰ্তমান টেকন'লজিৰ সময়, ইনফৰ্মেশ্যন কমিউনিকেশ্যন টেকন'লজিয়ে বহু আগবাঢ়ি গৈছে। ঠিক তেনেদৰে অসম চৰকাৰৰ বহুকেইটা পদক্ষেপ আছে, তাৰ ভিতৰতে মই কেৱল দুটাৰ নাম ল'ব বিচাৰিম বৰ্তমান। এটা হৈছে দীক্ষা, আন এটা হৈছে PME বিদ্যা। প্ৰতিখন চৰকাৰী কিতাপতে দেখা পাওঁ কেইটামান কিউ আৰ কোড সন্নিৱিষ্ট কৰা থাকে। শিক্ষকজনে যদি সেই কিউ আৰ কোডটো দীক্ষা নামৰ এপৰ সহায়ত স্কেন কৰি দিয়ে, তেনেহ'লে তাত কিউ আৰ কোডটোৰ স্কেন কৰাৰ লগে লগে বহুখিনি সমল উপলব্ধ হৈ যায়। সেই সমলখিনিৰ ভিতৰত থাকিব অডিঅ' থাকিব, ভিডিঅ' থাকিব, এনিমেশ্যনছ থাকিব, ইণ্টাৰেক্টিভ থাকিব। গতিকে এই সমলসমূহ লৈ শিক্ষকজনে ছাত্ৰ ছাত্ৰীসকলে যিবিলাক কথাত বুজিবলৈ অসুবিধা পায়, যিটো দিশ্ৰায়িত কৰিব লগা হয়, গতিকে এই সমলখিনিৰ সহায় তেওঁলোকে ল'ব পাৰে। ইয়াৰ উপৰিও PME বিদ্যা DTH TV চেনেলত 5টাকৈ চেনেলত অসমৰ বিভিন্ন শিক্ষাৰ লগত জড়িত কণ্টেণ্টসমূহ প্লে হৈ থাকে। 24 ঘণ্টাই এই কণ্টেণ্টসমূহ ছাত্ৰ ছাত্ৰীৰ বাবে উপলব্ধ। ছাত্ৰ ছাত্ৰীসকলে টিভিত চাব পাৰে অথবা তেওঁলোকে মোবাইল এপতো এই কণ্টেণ্টসমূহ চাব পাৰে।
1: অনিলা দেৱী সদ্বনামেৰে সাহিত্য চৰ্চা কৰিছিল শৰৎ চন্দ্ৰ চট্টোপাধ্যায়ে। শৰৎ চন্দ্ৰ চট্টোপাধ্যায়ৰ উল্লেখযোগ্য সৃষ্টিৰাজিসমূহৰ ভিতৰত অন্যতম আছিল দেৱদাস আৰু শ্ৰীকান্ত। কলেজ ত্যাগ কৰাৰ পিছত শৰৎ চন্দ্ৰ চট্টোপাধ্যায়ে ভাগলপুৰ চহৰৰ আদমপুৰ ক্লাবৰ সদস্যৰ লগত খেলা ধূলা আৰু অভিনয় কৰি সময় অতিবাহিত কৰিছিল। সেই সময়তে প্ৰতিবেশী বিভূতিভূষণ ভাতৃৰ ঘৰত এটি সাহিত্য সভাৰ আয়োজন কৰা হৈছিল আৰু ইয়াৰ ফলশ্ৰুতিতেই বৰদিদি, দেৱদাস, চন্দ্ৰনাথ, শুভদা ইত্যাদি উপন্যাস আৰু অনুপ্ৰমাৰ প্ৰেম, আলু ও ছায়া, ভুজা, হৰিচৰণ আদি গল্প ৰচনা কৰিছিল। তেখেতে কিছুদিন বলেনী ৰাজ ষ্টেটত চাকৰি কৰিছিল। শৰৎ চন্দ্ৰ চট্টোপাধ্যায়ৰ সাহিত্যকৰ্মক কেন্দ্ৰ কৰি ভাৰতীয় উপমহাদেশত এতিয়ালৈকে প্ৰায় 50খনমান চলচ্চিত্ৰ বিভিন্ন ভাষাত নিৰ্মাণ হৈছে। ইয়াৰ ভিতৰত দেৱদাস উপন্যাসখন বাংলা, হিন্দী আৰু তেলেগু ভাষাত 8 বাৰ নিৰ্মাণ কৰা হৈছে। তেখেতে স্বামী চলচ্চিত্ৰৰ বাবে ফিল্মফেয়াৰৰ শ্ৰেষ্ঠ লেখকৰ পুৰস্কাৰ পাইছিল। বিন্দুৰ শেলে অৱলম্বনত শ্ৰুতি বহুৰ নামৰ খ্যাতনামা চলচ্চিত্ৰ নিৰ্মাণ কৰা হয়। অপৰাজেয় কথাশিল্পী, সাহিত্য সম্ৰাট শৰৎ চন্দ্ৰ চট্টোপাধ্যায়ৰ জন্ম হৈছিল 1876 চনৰ 15 ছেপ্টেম্বৰত। 1976 চনত বিশিষ্ট লেখক কনক চন্দ্ৰ শৰ্মাই সাংস্কৃতিক শীৰ্ষক এখন স্মৃতিগ্ৰন্থত ব্ৰজনাথ শৰ্মাক অভিনয়াচাৰ্য উপাধিৰে উল্লেখ কৰিছিল। 1983 চনৰ 12 ছেপ্টেম্বৰ তাৰিখে তেজপুৰৰ অনামিকা যুৱশিল্পী সমাজে আনুষ্ঠানিকভাৱে তেখেতলৈ অভিনয়াচাৰ্য উপাধি প্ৰদান কৰিছিল। দক্ষিণ গণকবাৰী অপেৰা পাৰ্টি ভঙাৰ পাছত ব্ৰজনাথ শৰ্মাই নগাঁৱৰ কচুবিল বাগানৰ বৰবাবু বিপিন চন্দ্ৰ বৰুৱা, আনাৰাম মহাজন আদি নাট্যপ্ৰেমী কেইজনমানক লগত লৈ 1930 চনত কহিনুৰ অপেৰা পাৰ্টি গঢ়ি তোলে। এই কামত মূল সহযোগী আছিল নটসূৰ্য ফণি শৰ্মা। কহিনুৰ অপেৰা পাৰ্টি খোলাৰ পাছত ব্ৰজনাথ শৰ্মাই অসমীয়া নাটকত সহ অভিনয় আৰম্ভ কৰাৰ কথা চিন্তা কৰে। 1930 চনৰ নৱেম্বৰ মাহত ডুমডুমাৰ মঞ্চত

0: প্ৰথমে ব্ৰজনাথ শৰ্মাই ছগৰাকী অভিনেত্ৰীৰে সহ অভিনয়ৰ সূত্ৰপাত ঘটাবলৈ সক্ষম হৈছিল। 1936 চনত কহিনুৰ অপেৰা পাৰ্টি বন্ধ কৰি তেখেতে ভাৰতৰ স্বাধীনতা আন্দোলনত যোগ দিয়ে। বৰনগৰ কংগ্ৰেছ সমিতিৰ উপসভাপতিও আছিল। স্বাধীনতা সংগ্ৰামত জঁপিয়াই পৰাৰ সময়তে 1943 চনত 3 বছৰৰ বাবে জেললৈ যাবলগীয়া হৈছিল ব্ৰজনাথ শৰ্মা। ব্ৰজনাথ শৰ্মাই 5খন নাটক লিখি অভিনয় কৰাইছিল। ইয়াৰ ভিতৰত বৰ্জিতা, মনোমতী, পতিতা, কৰুণা, উৰ্বশী, তেখেতৰ আত্মজীৱনীখন হৈছে বিপ্লৱী। অসমত সহ অভিনয়ৰ বাটকটীয়া অভিনেতা, নাট্যকাৰ, অসমৰ ভ্ৰাম্যমান নাটকৰ জনক ব্ৰজনাথ শৰ্মাৰ জন্ম হৈছিল 1894 চনৰ 15 ছেপ্টেম্বৰত বৰপেটা জিলাৰ শিলা গাঁৱত। কৰম সিঙে দ্বিতীয় বিশ্বযুদ্ধত বাৰ্মা অভিযানত অংশগ্ৰহণ কৰিছিল আৰু 1944 চনৰ এডমিন বক্সৰ যুদ্ধৰ সময়ত প্ৰদৰ্শন কৰা সাহসিকতাৰ বাবে সামৰিক পদক লাভ কৰিছিল। 1947 চনৰ স্বাধীনতাৰ পিছত প্ৰথমবাৰৰ বাবে ভাৰতীয় পতাকা উত্তোলন কৰিবলৈ নিৰ্বাচিত হোৱা 5জন সৈনিকৰ ভিতৰত কৰম সিং আছিল অন্যতম। 1950 চনৰ 21 জুনত কৰম সিঙক পৰমবীৰ চক্ৰ প্ৰদান কৰি সন্মান যচা হয়। হাবিলদাৰ কৰম সিঙক 1957 চনৰ 10 জানুৱাৰীত কনিষ্ঠ আয়ুক্ত বিষয়ালৈ পদোন্নতি দিয়া হয় আৰু পিছত ছুবেদাৰ মেজৰ হিচাপে পদোন্নতি দিয়া হয়। 1969 চনৰ 26 জানুৱাৰীত তেখেতক কেপ্টেইন পদত সন্মানীয় আয়ুক্ত পদ প্ৰদান কৰা হয়। 1969 চনত তেখেতে চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰে। পৰমবীৰ চক্ৰৰে সন্মানিত কৰম সিঙৰ জন্ম হৈছিল 1915 চনৰ 15 ছেপ্টেম্বৰত। 1963 চনত সাহিত্য আৰু শিক্ষা শিতানত আগবঢ়োৱা অৱদানৰ কাৰণে পদ্মভূষণ বঁটা আগবঢ়োৱা হৈছিল ৰামকুমাৰ বাৰ্মালৈ। ৰামকুমাৰ বৰ্মাৰ বেছিভাগ ৰচনাই আছিল ঐতিহাসিক। তেখেতৰ এই ঐতিহাসিক সৃষ্টিসমূহৰ পৰা ত্যাগ, প্ৰেম, উপকাৰিতা, ক্ষমা, সেৱা আৰু মানৱতাৰ অভিজ্ঞতা লাভ কৰিব পাৰি। তেখেত মহাত্মা গান্ধীৰ দ্বাৰা প্ৰভাৱিত হৈছিল। ৰামকুমাৰ বাৰ্মাৰ উল্লেখযোগ্য সৃষ্টিৰাজি হৈছে একলব্য, ৰেশ্মিতাই, পৃথ্বীৰাজ কি আংখে, জোহৰ, সপ্ত কিৰণ, কৌমোদী মহোৎসৱ আৰু দীপদান। ৰামকুমাৰ বাৰ্মাৰ জন্ম হৈছিল ব্ৰিটিছ ভাৰতৰ মধ্যপ্ৰদেশত 1905 চনৰ 15 ছেপ্টেম্বৰত। ইতিহাসৰ পৃষ্ঠাত গুৰুত্ব বিচাৰিলে পাওঁ 1254 চনত ভেনিচত মাৰ্কোপলোৰ জন্ম হৈছিল। এছ বিজয়লক্ষ্মী পণ্ডিত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ 8ম সভাপতি আৰু প্ৰথমগৰাকী মহিলা সভাপতি হৈছিল 1953 চনত। ভাৰতৰ অলৰাউণ্ডাৰ ক্ৰিকেটাৰ ৱাজিৰ আলীৰ জন্ম হৈছিল 1903 চনত। তামিলনাডুৰ প্ৰথম আৰু মাদ্ৰাজৰ অন্তিম মুখ্যমন্ত্ৰী চি এন আন্নাদুৰাইৰ জন্ম হৈছিল 1909 চনত। ৰাজনেতা আৰু অৰ্থনীতিবিদ সুব্ৰমণিয়াম স্বামীৰ জন্ম হৈছিল 1939 চনত। ৰাছিয়াৰ ৰাজকুমাৰ নিকোলাছ ৰমানভৰ মৃত্যু হৈছিল 2014 চনত।
1: সকলোৰে বাবে সামাজিক সুৰক্ষা অটল পেঞ্চন যোজনা মোদীজীৰ সংকল্প।
2: যোজনা উন নৌজৱানো কে লিয়ে হে তাকি আপ জব 60 সাল কে হোগে আপকো কভি কিসি কে সহারে কি জৰুৰত না পৰে আপ আপনা বুঢ়াপা ভি গৰো কে সাথ বিতা সকো।
1: এতিয়ালৈ এই যোজনাত 9,50,00,000তকৈ অধিক লাভার্থী জড়িত হৈছে। যদি আপুনিও 18-40 বছৰৰ ভিতৰৰ তেন্তে মাহিলী অটল পেঞ্চনৰ সৈতে যোজনাৰ 3টা নিশ্চিত লাভৰ বিষয়ে জানিবলৈ নিজৰ বেংকৰ শাখাৰ সৈতে যোগাযোগ কৰক।
0: এবাৰ আহিছো আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতৰ ঘাই ঘাই বাতৰিলৈ। ব্ৰিক্সত 7খন দেশৰ দ্বিপাক্ষিক বৈঠক প্ৰধানমন্ত্ৰীৰ, বাণিজ্য, বিনিয়োগ, প্ৰযুক্তিগত সহযোগিতা, প্ৰতিৰক্ষা খণ্ডত গুৰুত্ব, বিদেশী প্ৰতিনিধিৰে নৈশ ভোজত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকে ধৰি উপস্থিত থাকিল 6গৰাকী মুখ্যমন্ত্ৰী। ব্ৰিক্সৰ সাফল্যৰ পাছতে সীমান্তত সস্তিৰ ৰিপৰ্ট, প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ পৰা সেনা আঁতৰাইছে চীনে, এটা বছৰত জম্মু আৰু কাশ্মীৰত হিংসাত্মক ঘটনা উল্লেখযোগ্যভাৱে হ্ৰাস পাইছে বুলি প্ৰতিৰক্ষা মন্ত্ৰালয় প্ৰতিবেদনত প্ৰকাশ। ড্ৰাগছ সৰবৰাহৰ বিৰুদ্ধে ব্ৰিক্স সন্মিলনত সামূহিক যুঁজ দিয়াৰ সংকল্প। ড্ৰাগছৰ বিৰুদ্ধে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে যুঁজ দিছে। নৰকাসুৰ পাহাৰত পুৱতি নিশা আৰক্ষীৰ বিহুফালি মৰণ জাপ, পত্নী হত্যাকাৰী ৰামানুজৰ অপমৃত্যু। বছৰি 3,700 কোটি সামগ্ৰী ৰপ্তানি, ছেমিকণ্ডাক্টৰ প্ৰকল্পই আনিছে অধিক সম্ভাৱনা, বিশ্বৰ বজাৰ দখল অসমৰ সামগ্ৰীৰ। গণেশ চতুৰ্থীত ৰাজ্যজুৰি সিদ্ধি বিনায়কক আৰাধনা। ৰঙিয়াৰ হোটেল অতিথিৰ নৃশংস হত্যাকাণ্ডৰ ক্ৰাইম চিন ৰিক্ৰিয়েশ্যন। ন্যায়াধীশ ৰাণা দত্ত বিচাৰপীঠৰ ঐতিহাসিক ৰায়, বিলাচীপাৰাত কন্যা শিশু হত্যাকাৰীক মৃত্যুদণ্ড। নাৰায়ণপুৰ ধেমাজিত গভীৰ শোকৰ ছাঁ, পথ দুৰ্ঘটনাত শিক্ষকসহ 3জন নিহত, আহত 2গৰাকী। খেলৰ পৃষ্ঠাত নজিৰ গঢ়াৰ পৰা বঞ্চিত হ'ল আমেৰিকাৰ বেন শেলটন, প্ৰথমবাৰলৈ ইউএছ অপেনৰ খিতাপ দখল, জয় জেৰেভৰ। ভাৰত আৰু আফগানিস্তানৰ মাজত আজি দ্বিতীয়খন টি20 খেল অনুষ্ঠিত হ'ব। প্ৰশ্ৰোতা, আজি পৰ বাবে নিৰ্দিষ্ট সময় শেষ হৈ আহিল। আপোনালোক এটাই ভালে থাকক। অনুষ্ঠান সুদীপ্ত শৰ্মা ভৰালী ইমানতে সামৰিছোঁ। নমস্কাৰ।

0: আজি পুৱা অনুষ্ঠানটিৰ প্ৰযোজনা আছিল কাৰ্তিক সূত্ৰধৰৰ। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু ৰূপালী লহৰ।
1: পৰিৱেশন আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ ৰূপালী লহৰ।

নমস্কাৰ, ৰূপালী লহৰৰ আজিৰ খণ্ডটিলৈ স্বাগতম। আজিৰ খণ্ডটিত আমি অজান বৰুৱাৰ বিষয়ে কিছু কথা পাতিম আৰু শুনিম তেওঁ চিত্ৰগ্ৰহণ কৰি যোৱা চিনেমাৰ কেইটিমান গীত। আমালৈ এই বিষয়ত কথাংশ লিখি পঠিয়াইছে পূবালী ভাগৱত।

0: অসমীয়া চলচ্চিত্ৰ জগতৰ এজন বহুমুখী প্ৰতিভাসম্পন্ন ব্যক্তি অজান বৰুৱা। অজান বৰুৱাৰ নাম বাদ দিলে অসমীয়া চিনেমাৰ ইতিহাস অসম্পূৰ্ণ হৈ ৰ'ব। অজান বৰুৱা আছিল একাধাৰে চিত্ৰগ্ৰহণকাৰী, ষ্টাণ্টমেন, কলা নিৰ্দেশক, কাৰ্টুনিষ্ট, বাদ্যযন্ত্ৰী, কবি আৰু চিত্ৰশিল্পী। তেওঁৰ নামৰ আগত যিমান বিশেষণ প্ৰয়োগ কৰা যায় সিমানেই কম হ'ব। প্ৰকৃতাৰ্থত তেওঁ আছিল এজন আজন্ম শিল্পী। অগাধ কল্পনাশক্তিৰ অধিকাৰী অজান বৰুৱা এসময়ত আকৰ্ষিত হৈছিল কেমেৰাৰ প্ৰতি। তেওঁ চিনেমাটোগ্ৰাফাৰ হিচাপে আত্মপ্ৰকাশ কৰিছিল সূৰ্য তেজৰ অন্য নাম চিনেমাখনৰ জৰিয়তে। পৰৱৰ্তী সময়ত হলধৰ, মহাৰথী, প্ৰভাতী পক্ষীৰ গান, ৰেলৰ আলিৰ দুবৰি বন আদি প্ৰায় 14খন চিনেমাত অজান বৰুৱাই দৃশ্যগ্ৰহণৰ কাম কৰিছিল। শুনাবলৈ লৈছোঁ সূৰ্য তেজৰ অন্য নাম চিনেমাখনৰ এটি গীত।
1: জাগৰি জাগৰি

কম বয়সতে অভিনয়ৰ প্ৰতি আকৰ্ষিত হৈ অজান বৰুৱাই নাটক কৰিছিল। বিদ্যালয়ত পঢ়ি থাকোঁতে সৰস্বতী, লক্ষ্মী আদিৰ প্ৰতিমা এই অসাধাৰণ প্ৰতিভাৰ ল'ৰাজনে নিজে গঢ়িছিল। অসমীয়া চিনেমাত প্ৰথমজন ষ্টাণ্টমেন আছিল অজান বৰুৱা। যি সময়ত অসমীয়া চিনেমাত ষ্টাণ্টমেনৰ কোনো ধাৰণাই নাছিল, সেই সময়ত ষ্টাণ্টমেনৰ কাম কৰিবলৈ আগবাঢ়ি আহিছিল অজান বৰুৱা। পুলক গগৈৰ সেন্দুৰ চিনেমাখনত জুইৰ মাজেৰে পাৰ হ'বলগীয়া এটা দৃশ্যত কলপাত গাত মেৰিয়াই ষ্টাণ্টমেনৰ কাম কৰিছিল অজান বৰুৱাই। তেওঁৰ বাবে যেন কোনো কামেই অসম্ভৱ নাছিল। সৃষ্টিশীল মনটোৰে অসাধাৰণ যেন লগা যিকোনো কাম তেওঁ সম্ভৱ কৰি তুলিছিল। গোলাঘাটত শ্বুটিং হৈ থকা দৃষ্টি চিনেমাখনৰ বাবে এটা হৰিণাৰ প্ৰয়োজন হৈছিল। পিছে হৰিণা পায় ক'ত? অজান বৰুৱাই ছাগলী এটা ধৰি আনি গাত ৰং কৰি তাক হৰিণাৰ ৰূপ দিছিল। শুনোৱা হওক সেন্দুৰ চিনেমাৰ টিকিট।

অসমত প্ৰথম এনিমেচন চিনেমাৰ ধাৰাটো আনিছিল অজান বৰুৱাই। ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াৰ চাউলপুৰীয়া গল্পৰ আধাৰত প্ৰথমখন এনিমেচন চিনেমা নিৰ্মাণ কৰিছিল এই অজান বৰুৱাই। কাৰিকৰী দক্ষতাও আছিল যথেষ্ট, যিকোনো যন্ত্ৰপাতি তেওঁ নিমিষতে মেৰামতি কৰি পেলাব পাৰিছিল। সেই সময়ত দীঘলী পুখুৰীৰ পাৰত থকা গেৰেজ এটাত বহু ল'ৰাক তেওঁ কাৰিকৰী কাম শিকাইছিল। পাপু নিকু সংবাদ এই জনপ্ৰিয় ধাৰাবাহিকখনৰ শীৰ্ষ গীতটো অজান বৰুৱাই লিখিছিল। কলা নিৰ্দেশনাৰ কামো কৰিছিল অজান বৰুৱাই। শিৱপ্ৰসাদ ঠাকুৰৰ সোণমইনাৰ পাছতে প্ৰিয়জন, ৰংমন, ৱসবিপু, পৰিৱৰ্তন আদি চিনেমাত কলা নিৰ্দেশনাৰ কাম কৰিছিল অজান বৰুৱাই। এয়া সোণমইনা চিনেমাৰ গীত।

অজান বৰুৱা আছিল এজন সুদক্ষ কাৰ্টুনিষ্ট। 1981 চনৰ 1 ডিচেম্বৰৰ পৰা প্ৰকাশিত হোৱা প্ৰান্তিক আলোচনীত পেচাগত কাৰ্টুনিষ্ট হিচাপে তেওঁ যোগ দিছিল। 1982 চনৰ এপ্ৰিল মাহত যেতিয়া ডিফুত অসম সাহিত্য সভাৰ অধিৱেশন হৈছিল, তেতিয়া প্ৰান্তিকে 5 মাহ সম্পূৰ্ণ কৰাৰ বাবে সাহিত্য সভাত এখন ষ্টল দিয়া হৈছিল। সেই ষ্টলখন সজাই তোলাৰ লগতে থিতাতে বিশিষ্ট অতিথিসকলৰ কাৰ্টুন আঁকি মানুহৰ মনোযোগ আকৰ্ষণ কৰিছিল অজান বৰুৱাই। পৰৱৰ্তী সময়ত অজান বৰুৱাৰ দৰে দক্ষ কাৰ্টুনিষ্ট নোপোৱাৰ বাবে প্ৰান্তিকে কাৰ্টুনৰ শিতানটোকে বাদ দিবলগীয়া হৈছিল। জীৱনক ভালপোৱা, প্ৰকৃতি ভালপোৱা, মানুহক ভালপোৱা বহুমুখী প্ৰতিভাসম্পন্ন অজান বৰুৱা অকালতে গুচি গ'ল আমাৰ মাজৰ পৰা। কিন্তু কলা সংস্কৃতিৰ জগতখনত তেওঁ আগবঢ়াই যোৱা অৱদান চিৰকাললৈ থাকি যাব।

0: ৰূপালী লহৰ। অনুষ্ঠানটিৰ পৰিৱেশন আৰু প্ৰযোজনা আছিল ঋতুপৰ্ণ দাসৰ। কথাংশৰ ৰচনা আছিল পূবালী ভাগৱতীৰ।
1: ভিডিঅ' লাইক কৰিলে পইচা পাম, ইমান সহজ।
2: অচিনাকি লিংকত ক্লিক নকৰিব। RBIয়ে কয়
3: জানি ৰক, সতৰ্ক হৈ ৰক।
0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া ক্ৰমে 7:55 আঞ্চলিক বাতৰি, 8:00 সমাচাৰ প্ৰভাত আৰু 8:15 মৰ্ণিং নিউজ শুনিবলৈ পাব।
4: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। এতিয়াৰ বাতৰিৰ সৈতে মই সংগীতা শৰ্মা। ৰাজ্যৰ বিভিন্ন জিলাৰ সম উন্নয়ন, প্ৰশাসনিক বিষয় আৰু ভালেমান গুৰুত্বপূৰ্ণ বিষয়ক লৈ যোৰহাটত অনুষ্ঠিত দুদিনীয়া জিলা আয়ুক্ত সন্মিলনৰ কালি মাজনিশা সামৰণি পৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত এই সন্মিলনত কেইবাটাও গুৰুত্বপূৰ্ণ সংস্কাৰমূলক সিদ্ধান্ত গ্ৰহণ কৰা হয়। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই ৰাজ্য প্ৰশাসনক গতিশীল কৰাৰ লক্ষ্যৰে দৈনন্দিন শাসন আৰু চৰকাৰী সেৱা প্ৰদান ব্যৱস্থাত আধুনিক তথ্য প্ৰযুক্তি আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰয়োগ নিশ্চিতকৰণৰ নিৰ্দেশ দিয়ে। সাধাৰণ নাগৰিকৰ দৈনন্দিন কাম কাজ যাতে সমজিলা পৰ্যায়তে সমাধান হয় তাৰ বাবেও মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিছে। আয়ুক্তসকলক কেৱল কাৰ্যালয়তে আবদ্ধ নাথাকি নিয়মিত ক্ষেত্ৰভিত্তিক পৰিদৰ্শনৰ জৰিয়তে চৰকাৰী সেৱাৰ মান নিৰীক্ষণৰো নিৰ্দেশ দিয়া হৈছে। একেদৰে অসমৰ প্ৰতিখন জিলাত দেশৰ ভিতৰতে শ্ৰেষ্ঠ হিচাপে পৰিগণিত হ'ব পৰাকৈ আয়ুক্তসকলৰ মাজত সুস্থ প্ৰতিযোগিতা আৰু দায়বদ্ধতাৰ পৰিৱেশ গঢ়ি তোলাৰ ক্ষেত্ৰতো সন্মিলনত গুৰুত্ব দিয়া হয়। পুৰণি প্ৰশাসনিক ব্যৱস্থা তথা আওপুৰণি মানসিকতাৰ পৰা ওলাই আহি সকলোকে জনসেৱাত অধিক মনোনিৱেশ কৰিবলৈ মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিয়ে। প্ৰতিটো বিভাগে অহা ছমাহ বা এবছৰত কি কাম কৰিব লাগিব সেই সন্দৰ্ভতো সন্মিলনত মুখ্যমন্ত্ৰীয়ে নিৰ্দেশনা দিয়ে। উল্লেখযোগ্য যে মুখ্যমন্ত্ৰীয়ে আয়ুক্ত সন্মিলনত 15টা বিভাগক লৈ 27 ঘণ্টাতকৈও অধিক সময় আলোচনা কৰে। ৰাজ্যৰ প্ৰশাসন ব্যৱস্থাক অধিক জনমুখী আৰু ফলপ্ৰসূ কৰাৰ লগতে তৃণমূল পৰ্যায়ত জনসেৱা অধিক উন্নত কৰাৰ বিভিন্ন দিশ সন্দৰ্ভত সন্মিলনত আলোচনা কৰা হয়। এই আলোচনাৰ মাজতে 85টাতকৈও অধিক ফাইলত মুখ্যমন্ত্ৰীয়ে স্বাক্ষৰ কৰে। সন্মিলনৰ বিভিন্ন কাৰ্যসূচীত মন্ত্ৰী অতুল বৰা, অজন্তা নেওগ, ডাঃ ৰণোজ পেগু আৰু ৰামেশ্বৰ তেলিকে ধৰি ভালেকেইগৰাকী মন্ত্ৰীয়ে অংশগ্ৰহণ কৰে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই আজি তিয়কৰ কলিয়াপানীত থকা আউনীআটী বিশ্ববিদ্যালয়ৰ মূল চৌহদৰ শৈক্ষিক ভৱন মুকলি কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। তেওঁ বান পৰিস্থিতিৰ পুনৰীক্ষণ বৈঠকত

0: অংশগ্ৰহণ কৰাৰ লগতে ঢেকীয়াখোৱা বৰনামঘৰতো সেৱা ল'ব। নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে কংগ্ৰেছৰ প্ৰাৰ্থী শিৱামণি বৰাৰ নাম আনুষ্ঠানিকভাৱে কালি ঘোষণা কৰা হয়। প্ৰাৰ্থী হিচাপে নাম ঘোষণা কৰাৰ পাছত শিৱামণি বৰাই এইদৰে কয়।
1: খুব ভাল লাগিছে যিহেতু আমাৰ অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ডাঙৰীয়াক মই এই চেগতে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমাৰ কেন্দ্ৰীয় নেতৃত্ব আমাৰ মল্লিকাৰ্জুন আমাৰ সভাপতি মল্লিকাৰ্জুন খগে ছাৰকে আৰম্ভ কৰি আমাৰ নতুনকৈ আমাৰ কংগ্ৰেছৰ তত্বাৱধায়ক আমাৰ শ্ৰী ভূপেশ বাঘেলজী ছাৰকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ, কে চি বেণুগোপাল ছাৰকো ধন্যবাদ জ্ঞাপন কৰিছোঁ, ৰাহুল গান্ধী ডাঙৰীয়াকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। প্ৰত্যাহ্বান কোনোৱেই নহয় নগাঁও সমষ্টিত, IDFও নহয় BJPও নহয়, বেছি প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব নালাগে। তথাপিতো আমি বিৰোধী কেতিয়াও দুৰ্বল বুলি তেওঁ নাভাবোঁ, সততাৰে আমি সুন্দৰকৈ আমি ইলেকশ্যনটোত অৱতীৰ্ণ হ'ম, সকলোৰে সহযোগিতাত আমি সুন্দৰভাৱে নগাঁও লোকসভাত এবাৰ আমাৰ কংগ্ৰেছৰ প্ৰাৰ্থী আমি জয়ী হ'ম।
0: ইপিনে শাসকীয় বিজেপিয়ে সমষ্টিটোত আগ্ৰাসী প্ৰচাৰ চলাইছে। দলটোৱে দেৱাশিষ শৰ্মাক প্ৰাৰ্থী হিচাপে ইতিমধ্যে ঘোষণা কৰিছে। তেওঁ বিভিন্ন স্থানত দলীয় সভাত অংশগ্ৰহণ কৰাৰ লগতে ভোটদাতাৰ সৈতেও মত বিনিময় কৰিছে। কাইলৈ তেওঁ মনোনয়ন পত্ৰ দাখিল কৰিব। মনোনয়ন দাখিলৰ সময়ত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া উপস্থিত থকাৰ সম্ভাৱনা আছে। AIUDFAও প্ৰাৰ্থিত্ব প্ৰদানৰ উদ্দেশ্যে কালি দলীয় বৈঠক অনুষ্ঠিত কৰিছিল যদিও প্ৰাৰ্থীৰ নাম চূড়ান্ত হোৱা নাই। আজি বদৰুদ্দিন আজমলৰ নেতৃত্বত পুনৰ বৈঠক অনুষ্ঠিত হোৱাৰ কথা আছে আৰু এই বৈঠকতে প্ৰাৰ্থীৰ নাম চূড়ান্ত হোৱাৰ সম্ভাৱনা আছে। আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে অহা 6 অক্টোবৰত নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচন অনুষ্ঠিত হ'ব। এই নিৰ্বাচনৰ বাবে ইচ্ছুক প্ৰাৰ্থীয়ে অহা 16 ছেপ্টেম্বৰ পৰ্যন্ত মনোনয়ন পত্ৰ দাখিল কৰিব পাৰিব। 9 অক্টোবৰত ভোটগণনা কৰা হ'ব। শোণিতপুৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত সমাগত সেৱা সংকল্প অভিযান আৰু স্বচ্ছতাই সেৱা 2026 অভিযান সন্দৰ্ভত জিলা উন্নয়ন আয়ুক্ত সঞ্জীৱ কুমাৰ শৰ্মাৰ সভাপতিত্বত কালি এখন সমন্বয় সভা অনুষ্ঠিত হয়। সভাত 17 ছেপ্টেম্বৰৰ পৰা 17 অক্টোবৰলৈ হ'বলগীয়া সেৱা সংকল্প অভিযান ৰূপায়ণ সন্দৰ্ভত আলোচনা কৰা হয়। কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদে অহা 12 আৰু 13 ডিচেম্বৰত দেশজুৰি CTET অনুষ্ঠিত কৰিব। এই সন্দৰ্ভত কালি এখন জাননী প্ৰকাশ কৰি পৰিষদে কয় যে প্ৰাৰ্থীসকলে পৰীক্ষাত অৱতীৰ্ণ হ'বলগীয়া কেন্দ্ৰ আৰু পৰীক্ষাৰ তাৰিখ পৰীক্ষাৰ 15 দিন পূৰ্বে CTET পৰ্টেলত উপলব্ধ হ'ব। শিলচৰ পৌৰ নিগমৰ নিৰ্বাচনৰ মনোনয়ন পত্ৰ কালি শিলচৰ চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পৰীক্ষা কৰা হয়। 42টা ৱাৰ্ডৰ 162খন মনোনয়ন পত্ৰৰ ভিতৰত 151খন মনোনয়ন পত্ৰ বৈধ ঘোষণা কৰা হৈছে। মাজুলীৰ উত্তৰ কমলাবাৰী সত্ৰৰ প্ৰখ্যাত সত্ৰীয় সংস্কৃতিৰ একান্ত সাধক বৈষ্ণৱ পণ্ডিত পদ্মশ্ৰী সন্মানেৰে সন্মানিত তথা সাহিত্য একাডেমী বঁটাপ্ৰাপক গোপীৰাম বৰগায়ন বুঢ়া ভকতৰ কালি দেহাৱসান ঘটে। এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। আমাৰ পৰৱৰ্তী বাতৰি 9 বজাত শুনিবলৈ পাব।
2: नमस्कार, आकाशवाणी से समाचार प्रभात के साथ मैं प्रियंका अरोड़ा। मुख्य समाचार, सरकार ने कहा ₹2000 तक के UPI भुगतान पर बैंक कोई शुल्क नहीं लेंगे। विश्व चक्रीय अर्थव्यवस्था मंच 2026 का आज से गुजरात के गांधीनगर में शुभारंभ। भारत और कनाडा के बीच प्रस्तावित व्यापार समझौते पर अगले दौर की बातचीत शुरू। मुख्य न्यायाधीश न्यायमूर्ति सूर्यकांत ने न्यायाधीशों के विरुद्ध शिकायतों के निवारण के लिए सर्वोच्च न्यायालय और उच्च न्यायालयों द्वारा विकसित तंत्र को मजबूत और कारगर बताया। केंद्रीय अन्वेषण ब्यूरो ने सेलिब्रिटी मैनेजर दिशा सालियान की मौत के मामले में प्राथमिकी दर्ज की। और भारत और अफगानिस्तान के बीच दूसरा T20 क्रिकेट मैच आज शाम दिल्ली में। अब समाचार विस्तार से। सरकार ने कहा है कि बैंक ₹2000 तक के यूनिफाइड पेमेंट इंटरफेस UPI लेन देन और रूपे डेबिट कार्ड से भुगतान पर कोई भी शुल्क नहीं लगा सकते हैं। वित्त मंत्रालय ने UPI लेन देन पर शुल्क से जुड़े नियमों को स्पष्ट करने के लिए भुगतान और निपटान प्रणाली अधिनियम के अंतर्गत इन बदलावों को अधिसूचित किया है। एक रिपोर्ट।
3: वित्त मंत्रालय ने कहा है कि यह नियम ग्राहकों और छोटे व्यापारियों दोनों पर समान रूप से लागू होंगे। मंत्रालय ने स्पष्ट किया है कि एक व्यक्ति से दूसरे व्यक्ति के बैंक खाते में किए जाने वाले UPI लेन देन पूरी तरह मुफ्त रहेंगे। अगर भविष्य में कभी डिजिटल लेन देन पर कोई शुल्क जैसे मर्चेंट डिस्काउंट रेट MDR लगाया भी गया तो वह केवल दुकानदारों पर लगेगा, ग्राहकों पर नहीं। हालांकि ये शुल्क भी डेबिट या क्रेडिट कार्ड लेन देन पर लागू MDR से काफी कम होंगे। सरकार का यह स्पष्टीकरण भुगतान और

খগেন মহন্তৰ কণ্ঠত কেশৱ মহন্ত ৰচিত গীতটি শুনিলে। গীতিমালিকাৰ এইবাৰৰ শিল্পী মনীষা হাজৰিকা, গীতিকাৰ গুণমণি বৰা, প্ৰযোজনা বিপুল বৰুৱাৰ।

সেয়া আছিল গুণমণি বৰাৰ ৰচনাৰে মনীষা হাজৰিকাৰ কণ্ঠৰ গীত। গীতিমালিকা অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানত এইবাৰ শুনক গুণীন ৰাজখোৱাৰ ৰচনাৰে ৰিদীপ দত্তৰ কণ্ঠৰ গীত।

গুণীন ৰাজখোৱাৰ ৰচনাৰে ৰিদীপ দত্তৰ কণ্ঠৰ গীতটি শুনিলে। গীতিমালিকাত এইবাৰ শুনোৱা হওক দীতিমণি বৰুৱাৰ কণ্ঠৰ গীত, গীতিকাৰ কেশৱ দত্ত, প্ৰযোজনা সুবীৰ মুখাৰ্জীৰ।

দীতিমণি বৰুৱাৰ কণ্ঠত কেশৱ দত্ত ৰচিত গীতটি শুনিলে। গীতিমালিকাৰ শেহতীয়া মন্মথ বৈশ্যৰ কথাৰে নলিনী কুমাৰ চৌধুৰীৰ কণ্ঠৰ গীত, প্ৰযোজনা মনবীৰ সিঙৰ।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া 9 বজাত পুৱাৰ আঞ্চলিক বাতৰি আৰু 9:15 বজাত জিলাৰ ৰেহৰূপ শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, যোৰহাটত দুদিনীয়াকৈ অনুষ্ঠিত জিলা আয়ুক্ত সন্মিলনৰ সামৰণি, জনসাধাৰণৰ দৈনন্দিন কাম কাজ সমজিলা পৰ্যায়তে সমাধানৰ বাবে মুখ্যমন্ত্ৰীৰ নিৰ্দেশ, নগাঁও লোকসভা নিৰ্বাচনৰ বাবে শিৱামণি বৰাক কংগ্ৰেছৰ প্ৰাৰ্থিত্ব প্ৰদান, আজি AIUDFৰ প্ৰাৰ্থী ঘোষণাৰ সম্ভাৱনা, অসমৰ সকলো ৰেলপথৰ বৈদ্যুতিকীকৰণ সম্পূৰ্ণ হোৱা বুলি কেন্দ্ৰীয় ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ প্ৰকাশ, অহা 5 বছৰত 4,00,000 হেক্টৰ কৃষিভূমিত জলসিঞ্চনৰ ব্যৱস্থা কৰাৰ বাবে ৰাজ্য চৰকাৰৰ লক্ষ্য নিৰ্ধাৰণ আৰু ভাৰত আৰু আফগানিস্তানৰ মাজৰ চলিত T20 ক্ৰিকেট শৃংখলাৰ আজি দ্বিতীয়খন খেল। ৰাজ্যৰ বিভিন্ন জিলাৰ সম উন্নয়ন, প্ৰশাসনিক বিষয় আৰু ভালেমান গুৰুত্বপূৰ্ণ বিষয়ক লৈ যোৰহাটত অনুষ্ঠিত দুদিনীয়া জিলা আয়ুক্ত সন্মিলনৰ কালি মাজনিশা সামৰণি পৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত এই সন্মিলনত কেইবাটাও গুৰুত্বপূৰ্ণ সংস্কাৰমূলক সিদ্ধান্ত গ্ৰহণ কৰা হয়। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই ৰাজ্য প্ৰশাসনক গতিশীল কৰাৰ লক্ষ্যৰে দৈনন্দিন শাসন আৰু চৰকাৰী সেৱা প্ৰদান ব্যৱস্থাত আধুনিক তথ্য প্ৰযুক্তি আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰয়োগ সুনিশ্চিতকৰণৰ নিৰ্দেশ দিয়ে। সাধাৰণ নাগৰিকৰ দৈনন্দিন কাম কাজ যাতে সমজিলা পৰ্যায়তে সমাধান হয় তাৰ বাবেও মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিছে। আয়ুক্তসকলক কেৱল কাৰ্যালয়তে আবদ্ধ নাথাকি নিয়মিত ক্ষেত্ৰভিত্তিক পৰিদৰ্শনৰ জৰিয়তে চৰকাৰী সেৱাৰ মান নিৰীক্ষণতো নিৰ্দেশ দিয়া হৈছে। একেদৰে অসমৰ প্ৰতিখন জিলাত দেশৰ ভিতৰতে শ্ৰেষ্ঠ হিচাপে পৰিগণিত হ'ব পৰাকৈ আয়ুক্তসকলৰ মাজত সুস্থ প্ৰতিযোগিতা আৰু দায়বদ্ধতাৰ পৰিৱেশ গঢ়ি তোলাৰ ক্ষেত্ৰতো সন্মিলনত গুৰুত্ব দিয়া হয়। পুৰণি প্ৰশাসনিক ব্যৱস্থা তথা আওপুৰণি মানসিকতাৰ পৰা ওলাই আহি সকলোকে জনসেৱাত অধিক মনোনিৱেশ কৰিবলৈ মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিয়ে। প্ৰতিটো বিভাগে অহা 6 মাহ বা এবছৰত কি কাম কৰিব লাগিব এই সন্দৰ্ভতো সন্মিলনত মুখ্যমন্ত্ৰীয়ে নিৰ্দেশনা দিয়ে। উল্লেখযোগ্য যে মুখ্যমন্ত্ৰীগৰাকীয়ে আয়ুক্ত সন্মিলনত 15টা বিভাগক লৈ 27 ঘণ্টাতকৈও অধিক সময় আলোচনা কৰে। ৰাজ্যৰ প্ৰশাসন ব্যৱস্থাক অধিক জনমুখী আৰু ফলপ্ৰসূ কৰাৰ লগতে তৃণমূল পৰ্যায়ত জনসেৱা অধিক উন্নত কৰাৰ বিভিন্ন দিশ সন্দৰ্ভত সন্মিলনত আলোচনা কৰা হয়। এই আলোচনাৰ মাজতে 85টাতকৈও অধিক ফাইলত মুখ্যমন্ত্ৰীয়ে স্বাক্ষৰ কৰে। সন্মিলনৰ বিভিন্ন কাৰ্যসূচীত মন্ত্ৰী অতুল বৰা, অজন্তা নেওগ, ডাঃ ৰণোজ পেগু আৰু ৰামেশ্বৰ তেলিকে ধৰি ভালেকেইগৰাকী মন্ত্ৰীয়ে অংশগ্ৰহণ কৰে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই আজি টিয়কৰ কলিয়াপানীত থকা আউনীআটী বিশ্ব

0: বিদ্যালয়ৰ মূল চৌহদৰ শৈক্ষিক ভৱন মুকলি কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। তেওঁ বান পৰিস্থিতিৰ পুনৰীক্ষণ বৈঠকত অংশগ্ৰহণ কৰাৰ লগতে ঢেকীয়াখোৱা বৰনামঘৰতো সেৱা ল'ব। নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে কংগ্ৰেছৰ প্ৰাৰ্থী শিৱামণি বৰাৰ নাম আনুষ্ঠানিকভাৱে কালি ঘোষণা কৰা হয়। প্ৰাৰ্থী হিচাপে নাম ঘোষণা কৰাৰ পাছত শিৱামণি বৰাই এইদৰে কয়।
1: খুব ভাল লাগিছে যিহেতু আমাৰ অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ডাঙৰীয়াক মই এই চেগতে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমাৰ কেন্দ্ৰীয় নেতৃত্ব আমাৰ মল্লিকাৰ্জুন আমাৰ সভাপতি মল্লিকাৰ্জুন খগে ছাৰকে আৰম্ভ কৰি আমাৰ নতুনকৈ আমাৰ কংগ্ৰেছৰ তত্বাৱধায়ক আমাৰ শ্ৰী ভূপেশ বাঘেলজী ছাৰকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ, কে চি বেণুগোপাল ছাৰকো ধন্যবাদ জ্ঞাপন কৰিছোঁ, ৰাহুল গান্ধী ডাঙৰীয়াকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। প্ৰত্যাহ্বান কোনোৱেই নহয় নগাঁও সমষ্টিত, আই ডি এফো নহয় বিজেপিও নহয়, বেছি প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব নালাগে। তথাপিতো আমি বিৰোধী কেতিয়াও দুৰ্বল বুলি তেওঁ নাভাবোঁ, সততাৰে আমি সুন্দৰকৈ আমি ইলেকশ্যনটোত অৱতীৰ্ণ হ'ম, সকলোৰে সহযোগিতাত আমি সুন্দৰভাৱে নগাঁও লোকসভাত এবাৰ আমাৰ কংগ্ৰেছৰ প্ৰাৰ্থী আমি জয়ী হ'ম।
0: ইপিনে শাসকীয় বিজেপিয়ে সমষ্টিটোত আগ্ৰাসী প্ৰচাৰ চলাইছে। দলটোৱে দেৱাশীষ শৰ্মাক প্ৰাৰ্থী হিচাপে ইতিমধ্যে ঘোষণা কৰিছে। তেওঁ বিভিন্ন স্থানত দলীয় সভাত অংশগ্ৰহণ কৰাৰ লগতে ভোটদাতাৰ সৈতেও মত বিনিময় কৰিছে। কাইলৈ তেওঁ মনোনয়ন পত্ৰ দাখিল কৰিব। মনোনয়ন দাখিলৰ সময়ত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া উপস্থিত থকাৰ সম্ভাৱনা আছে। AIUDFও প্ৰাৰ্থিত্ব প্ৰদানৰ উদ্দেশ্যে কালি দলীয় বৈঠক অনুষ্ঠিত কৰিছিল যদিও প্ৰাৰ্থীৰ নাম চূড়ান্ত হোৱা নাই। আজি বদৰুদ্দিন আজমলৰ নেতৃত্বত পুনৰ বৈঠক অনুষ্ঠিত হোৱাৰ কথা আছে আৰু এই বৈঠকৰ পাছতে দিনৰ 2 বজাত প্ৰাৰ্থীৰ নাম চূড়ান্ত হোৱাৰ সম্ভাৱনা আছে। আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে অহা 6 অক্টোবৰত নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচন অনুষ্ঠিত হ'ব। এই নিৰ্বাচনৰ বাবে ইচ্ছুক প্ৰাৰ্থীসকলে অহা 16 ছেপ্টেম্বৰ পৰ্যন্ত মনোনয়ন পত্ৰ দাখিল কৰিব পাৰিব। অহা 9 অক্টোবৰত ভোট গণনা কৰা হ'ব। শিলচৰ পৌৰ নিগমৰ নিৰ্বাচনৰ মনোনয়ন পত্ৰ কালি শিলচৰ চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পৰীক্ষা কৰা হয়। 42টা ৱাৰ্ডৰ 162খন মনোনয়ন পত্ৰৰ ভিতৰত 151খন মনোনয়ন পত্ৰ বৈধ বুলি ঘোষণা কৰা হৈছে। উল্লেখযোগ্য যে শিলচৰ পৌৰ নিগমৰ নিৰ্বাচনৰ মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন 17 ছেপ্টেম্বৰ। ৰাজ্যৰ সকলো ৰেলপথ বৈদ্যুতিকীকৰণ কৰা হৈছে বুলি কেন্দ্ৰীয় ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱে কালি প্ৰকাশ কৰে। 169 কিলোমিটাৰ দৈৰ্ঘৰ লামডিং বদৰপুৰ পাৰ্বত্য অংশৰ বৈদ্যুতিকীকৰণ সম্পূৰ্ণ হোৱাৰ লগে লগে ৰাজ্যখনে বৈদ্যুতিকীকৰণ যাত্ৰা সম্পূৰ্ণ কৰে। সামাজিক মাধ্যমৰ এটা পোষ্টত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয় যে অসমৰ ৰেল নেটৱৰ্ক এতিয়া সম্পূৰ্ণ বৈদ্যুতিকীকৃত। উত্তৰ পূৰ্বাঞ্চলৰ দুৰ্গম পাহাৰীয়া ভূখণ্ড অতিক্ৰমী 169 কিলোমিটাৰ দৈৰ্ঘৰ লামডিং বদৰপুৰ পাৰ্বত্য অংশৰ বৈদ্যুতিকীকৰণ সম্পূৰ্ণ হোৱাৰ লগে লগে অসমে ৰেল বৈদ্যুতিকীকৰণৰ যাত্ৰাত ঐতিহাসিক মাইলৰ খুঁটি অৰ্জন কৰিছে। 2014 চনৰ পূৰ্বে ব্ৰডগজ ৰেল নেটৱৰ্কৰ সৈতে সংযুক্ত নোহোৱা অঞ্চলো বৰ্তমান বৈদ্যুতিকীকৰণৰ দ্বাৰা সমৃদ্ধ হৈছে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই এই অভিযান সফলভাৱে সমাপন কৰাৰ বাবে ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে। তেওঁ 2014 চনৰ পৰা বিভিন্ন সময়ত এই অভিযানক সুস্থিৰ গতি প্ৰদান কৰা পীযুষ গোৱেল আৰু সুৰেশ প্ৰভুকো ৰাজ্যবাসীৰ হৈ আন্তৰিক কৃতজ্ঞতা প্ৰকাশ কৰে। ৰাজ্যৰ কৃষি বিভাগে অহা 5 বছৰত 4 লাখ হেক্টৰ কৃষিভূমিত জলসিঞ্চনৰ ব্যৱস্থা কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। 5 বছৰত 20% কৃষিভূমিত জলসিঞ্চনৰ ব্যৱস্থা কৰি কৃষকসকলক উপকৃত কৰাৰ বাবে চৰকাৰে পৰিকল্পনা কৰা বুলি কৃষিমন্ত্ৰী পীযুষ হাজৰিকাই মন্তব্য কৰিছে। যোৰহাটত কালি কৃষিমন্ত্ৰীগৰাকীয়ে এই কথা প্ৰকাশ কৰি কয় যে বৰ্তমান ৰাজ্যত মাত্ৰ 21% কৃষিভূমিতহে জলসিঞ্চনৰ ব্যৱস্থা আছে। তেনেক্ষেত্ৰত মুঠ 41% কৃষিভূমিত জলসিঞ্চনৰ ব্যৱস্থা কৰাৰ বাবে চৰকাৰে লক্ষ্য নিৰ্ধাৰণ কৰা বুলি তেওঁ কয়। নগাঁও লোকসভাৰ উপ নিৰ্বাচনৰ পাছতে কৃষি ক্ষেত্ৰৰ বাবে চৰকাৰে গ্ৰহণ কৰা পৰিকল্পনাসমূহ ৰূপায়ণ কৰা হ'ব বুলিও মন্ত্ৰীগৰাকীয়ে কয়। আনহাতে উজনি অসমৰ বান ক্ষতিগ্ৰস্ত যোৰহাট, চৰাইদেউ আৰু শিৱসাগৰ জিলাৰ কৃষকসকলক কৃষি বিভাগে প্ৰায় 1.5 লাখ নাৰিকল পুলি আৰু তামোল পুলি প্ৰদান কৰিব বুলিও তেওঁ কয়।
2: অসমে অহা 1 বছৰত বা 6 মাহত কি কি লাইনত কাম কৰিব, বিশেষকৈ ডেভেলপমেণ্ট ৰিলেটেড কাম কৰিব তাৰ বিষয়ে ডিছকাছন। ইলেকশ্যন শেষ হোৱাৰ লগতেই মই প্ৰায় 1.5 লাখ নাৰিকল আৰু তামোলৰ পুলি, 1.5 লাখ নাৰিকল, 1.5 লাখ তামোলৰ পুলি ৰেডি কৰিছোঁ উজনি অসমৰ 4খন বানপীড়িত জিলাৰ ৰাইজক দিবলৈ। 1.5 লাখ
3: নাৰিকল আৰু তামোল।
0: কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদে অহা 12 আৰু 13 ডিচেম্বৰত দেশজুৰি CTET অনুষ্ঠিত কৰিব। এই সন্দৰ্ভত কালি এখন জাননী প্ৰকাশ কৰি পৰিষদে কয় যে প্ৰাৰ্থীসকলে পৰীক্ষাত অৱতীৰ্ণ হ'বলগীয়া কেন্দ্ৰ আৰু পৰীক্ষাৰ তাৰিখ

0: পৰীক্ষাৰ 15 দিন পূৰ্বে চিটেট পৰ্টেলত উপলব্ধ হ'ব। খ্যাতনামা অভিযন্তা শিক্ষাবিদ ভাৰতৰত্ন সন্মানেৰে সন্মানিত এম বিশ্বেশ্বৰীয়াৰ জয়ন্তী উপলক্ষে আজি সমগ্ৰ দেশতে অভিযন্তা দিৱস পালন কৰা হৈছে। দেশৰ উন্নয়ন আৰু কাৰিকৰী প্ৰগতিৰ ক্ষেত্ৰত অভিযন্তাসকলে আগবঢ়াই অহা অৰিহণাৰ প্ৰতি সন্মান প্ৰদৰ্শনৰ উদ্দেশ্যে এই দিৱস উদযাপন কৰা হয়। সৃজনীশীলতা আৰু দৃঢ়তাৰে বিভিন্ন ক্ষেত্ৰৰ কঠিন প্ৰত্যাহ্বান গ্ৰহণ কৰি ন ন উদ্ভাৱনেৰে দেশক চহকী কৰা অভিযন্তাসকলক এই দিৱসত সকলোৱে শ্ৰদ্ধাৰে অভিনন্দন জ্ঞাপন কৰিছে। বৈষ্ণৱ ধৰ্মৰ অন্যতম প্ৰচাৰক শ্ৰী শ্ৰী হৰিদেৱৰ আজি আবিৰ্ভাৱ তিথি। 1426 খ্ৰীষ্টাব্দত লখিমপুৰৰ নাৰায়ণপুৰত জন্ম লাভ কৰা হৰিদেৱ আছিল মহাপুৰুষীয়া বৈষ্ণৱ ধৰ্মৰ 4গৰাকী প্ৰচাৰকৰ অন্যতম এজন। তেওঁ এক শৰণ বৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ অৰ্থে মানেৰী সত্ৰ, বহৰী সত্ৰ, হৰিপুৰ সত্ৰ আৰু কৈহাটী সত্ৰ স্থাপন কৰিছিল। কেইবাখনো গ্ৰন্থ ৰচনা কৰা হৰিদেৱ এগৰাকী গীতিকাৰো আছিল। সহজ সৰল চুটি চুটি বাক্যৰ জৰিয়তে গভীৰ ভাৱ প্ৰকাশ কৰা হৰিদেৱৰ গদ্যশৈলী অন্যতম বৈশিষ্ট্য। ভক্তিৰস তৰংগিনী তেওঁ ৰচনা কৰা প্ৰাচীন অসমীয়া গদ্য সাহিত্যৰ অন্যতম নিদৰ্শন। হৰিদেৱৰ জন্মতিথি উপলক্ষে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই শুভেচ্ছা জ্ঞাপন কৰিছে। ৰাজ্যৰ ভ্ৰাম্যমান নাটকৰ জনক প্ৰখ্যাত নাট্যকাৰ, অভিনেতা আৰু স্বাধীনতা সংগ্ৰামী ব্ৰজনাথ শৰ্মাৰ আজি উপজা দিন। 1894 চনৰ বৰপেটা জিলাৰ বজালীত জন্ম লাভ কৰা শিল্পীগৰাকীয়ে ৰাজ্যৰ অভিনয় ক্ষেত্ৰলৈ অনন্য বৰঙণি আগবঢ়াইছিল। তেওঁক অভিনয় আচাৰ্য আৰু নাট্যাচাৰ্য অভিধাৰে অভিহিত কৰা হৈছে। অসমৰ মঞ্চনাটত মহিলা অভিনেত্ৰীৰ প্ৰৱেশৰ ক্ষেত্ৰত তেওঁ বিশেষ গুৰুত্ব প্ৰদান কৰি সহ অভিনয়ৰ বাবে বাট মুকলি কৰিছিল। মাজুলীৰ উত্তৰ কমলাবাৰী সত্ৰৰ প্ৰখ্যাত সত্ৰীয় সংস্কৃতিৰ একান্ত সাধক বৈষ্ণৱ পণ্ডিত, পদ্মশ্ৰী সন্মানেৰে সন্মানিত তথা সাহিত্য একাডেমী বঁটাপ্ৰাপক গোপীৰাম বৰগায়ন বুঢ়া ভকতৰ কালি দেহাৱসান ঘটে। সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয় যে সত্ৰীয় সংস্কৃতিৰ সাধনাৰ জৰিয়তে প্ৰয়াত বৈষ্ণৱ পণ্ডিতগৰাকীয়ে জাতীয় ঐতিহ্যক সমৃদ্ধ কৰিছিল। তেওঁৰ মৃত্যুত আধ্যাত্মিক সাংস্কৃতিক জগতখনৰ বাবে অপূৰণীয় ক্ষতি বুলিও মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। 103 বছৰ বয়সত দেহাৱসান ঘটা এইগৰাকী সাধকৰ অন্ত্যেষ্টিক্ৰিয়া ৰাজ্যিক মৰ্যাদাৰে আজি সম্পন্ন কৰা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। ইতিমধ্যে মাজুলী জিলা প্ৰশাসনে শেষকৃত্যৰ বাবে সকলো ব্যৱস্থা গ্ৰহণ কৰিছে। ভাৰত আৰু আফগানিস্তানৰ মাজৰ চলিত টি20 ক্ৰিকেট শৃংখলাৰ আজি দ্বিতীয়খন খেল দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। দেওবাৰে অনুষ্ঠিত তিনিখনীয়া শৃংখলাটোৰ প্ৰথমখন খেলত ভাৰতে 7 উইকেটত জয়লাভ কৰি 1-0 অগ্ৰগতি লাভ কৰিছে। আফগানিস্তানে বান্ধি দিয়া 157 ৰাণৰ লক্ষ্যৰে খেল আৰম্ভ কৰি ভাৰতে অভিষেক শৰ্মাৰ 32টা বলত 82 ৰাণ আৰু ঈশান কিষাণৰ 42 ৰাণৰ সহায়ত 13 অভাৰ 4টা বলতে 3টা উইকেট হেৰুৱাই নিৰ্ধাৰিত লক্ষ্যত উপনীত হয়। শৃংখলাটোৰ তৃতীয়খন খেল পৰহিলৈ একেখন ষ্টেডিয়ামতে অনুষ্ঠিত হ'ব। শ্ৰোতাসকলে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ যোগে। এতিয়া আহক সংগীতা শৰ্মাৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ।
1: আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহে খুচুৰা পাইকাৰী মুদ্ৰাস্ফীতি, আকাশলুংঘী, সত্ৰীয়া সংস্কৃতিৰ সাধক বৈষ্ণৱ পণ্ডিত গোপীৰাম বৰগায়ন বুঢ়া ভকতৰ মহাপ্ৰয়াণ, পুৱতি নিশা ৰামানুজ গোস্বামীৰ ৰহস্যজনক মৃত্যু আদি ভিন ভিন বাতৰিক প্ৰথম পৃষ্ঠাত মুখ্য বাতৰিৰ স্থান দিছে। অসমীয়া প্ৰতিদিন কাকতে গুৱাহাটীৰ লালমাটিত ঘাইপথৰ উন্মুক্ত মেনহলত পৰি যুৱকৰ মৃত্যু হোৱাৰ এটা বাতৰি আলোকচিত্ৰসহ বক্স নিউজ হিচাপে প্ৰকাশ কৰিছে। দৈনিক অসম কাকতৰ মুখ্য বাতৰিৰ শিৰোনাম বিশ্বৰ বজাৰ দখল অসমৰ সামগ্ৰীৰ, বছৰি 3,700 কোটিৰ সামগ্ৰী ৰপ্তানি। অসমীয়া খবৰ কাকতে 29ত লোকসভা আৰু NDA শাসিত 21খন ৰাজ্যৰ বিধানসভাৰ নিৰ্বাচন অলৰ অটল বিজেপি শিৰোনামেৰে এক দেশ এক নিৰ্বাচনৰ আদৰ্শৰে লোকসভা আৰু বিধানসভা নিৰ্বাচন একেলগে অনুষ্ঠিত কৰাৰ সম্ভাৱনাৰ বাতৰি বিশেষ প্ৰতিবেদন আকাৰে বিস্তৃতভাৱে পৰিৱেশন কৰিছে। আমাৰ অসম কাকতে পুনৰ নৰসংহাৰ মণিপুৰ জ্বলিছে শিৰোনামেৰে দুখন কুকিগাঁৱত উগ্ৰপন্থীৰ আক্ৰমণত 4জন লোক নিহত হোৱাৰ বাতৰি প্ৰকাশ কৰিছে। 28,521 বিঘা কৃষিভূমিৰ শ্ৰেণী পৰিৱৰ্তন, এই শিৰোনাম দৈনিক অগ্ৰদূত কাকতৰ। দক্ষিণ পশ্চিম আকাশত কালি ওচৰা ওচৰিকৈ শুক্ৰ গ্ৰহ আৰু চন্দ্ৰৰ অৱস্থানৰ বিৰল মহাজাগতিক পৰিঘটনাৰ মনোৰম আলোকচিত্ৰও আজি প্ৰকাশিত কেইবাখনো কাকতে প্ৰকাশ কৰিছে। দি আছাম ট্ৰিবিউন কাকতে অসম মেঘালয়ৰ সীমামূৰীয়া গাঁৱত লোকপিয়লত বাধা আৰোপৰ বাতৰি প্ৰকাশ কৰিছে। দ্য চেণ্টিনেল কাকতে অসমৰ ৰেল যোগাযোগ ব্যৱস্থা সম্প্ৰতি 100% বৈদ্যুতিকীকৰণ হোৱাৰ এটা বাতৰি গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। ভাৰতৰ পাইকাৰী মুদ্ৰাস্ফীতি 9.92% বৃদ্ধি শীৰ্ষক বাতৰিক নিয়মীয়া বাৰ্তা কাকতে প্ৰথম পৃষ্ঠাৰ অন্যতম গুৰুত্বপূৰ্ণ বাতৰিৰ স্থান। দিছে। দৈনিক জনভূমি কাকতৰ এটা বাতৰিৰ শিৰোনাম গভীৰ

0: তেল সংকটৰ দিশে বিশ্ব মধ্যপ্ৰাচ্যৰ তিনিটা সাগৰীয় পথ বন্ধ। এতিয়া হওক পুনৰ বাতৰিৰ মাজলৈ উভতি যাওঁ।
1: ধন্যবাদ সংগীতা শৰ্মা। ৰাজ্য চৰকাৰে ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে। 2021 চনৰ পৰা চৰকাৰে ৰাজ্যত 3,253 কোটি টকাৰ ড্ৰাগছ জব্দ কৰিছে। এই সময়ছোৱাত ড্ৰাগছ সৰবৰাহত জড়িত 26,500ৰো অধিক লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। শেহতীয়াকৈ নতুন দিল্লীত অনুষ্ঠিত অষ্টাদশ ব্ৰিক্ছ সন্মিলনত ড্ৰাগছৰ বিৰুদ্ধে সামূহিক যুঁজ দিয়াৰ সংকল্প গ্ৰহণ কৰা হৈছে। সন্মিলনত গুৱাহাটী ঘোষণা পত্ৰক অধিক গুৰুত্ব দিয়াত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সন্তুষ্টি প্ৰকাশ কৰিছে। ড্ৰাগছ অবৈধ সৰবৰাহৰ বিৰুদ্ধে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত কাৰ্যকৰী হোৱাকৈ কাৰিকৰী দিশত সহযোগিতা শক্তিশালী কৰাত অসমৰ ভূমিকাৰ এয়া স্বীকৃতি বুলি মুখ্যমন্ত্ৰীয়ে সামাজিক মাধ্যমযোগে প্ৰকাশ কৰিছে। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে বিজুলী ঢেৰেকনিৰে দুই এজাক বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 32 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন 26 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অসম, অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মিজোৰাম, ত্ৰিপুৰা, মেঘালয় আৰু মণিপুৰৰ ঠাই বিশেষে মজলীয়া বৰষুণ অহাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই আগলি বতৰা দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। যোৰহাটত দুদিনীয়াকৈ অনুষ্ঠিত জিলা আয়ুক্ত সন্মিলনৰ সামৰণি। জনসাধাৰণৰ দৈনন্দিন কাম কাজ সমজিলা পৰ্যায়তে সমাধানৰ বাবে মুখ্যমন্ত্ৰীৰ নিৰ্দেশ। নগাঁও লোকসভা নিৰ্বাচনৰ বাবে সীমাবণী বৰাক কংগ্ৰেছৰ প্ৰাৰ্থিত্ব প্ৰদান। আজি AIUDFৰ প্ৰাৰ্থী ঘোষণাৰ সম্ভাৱনা। অসমৰ সকলো ৰেলপথৰ বৈদ্যুতিকীকৰণ সম্পূৰ্ণ হোৱা বুলি কেন্দ্ৰীয় ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ প্ৰকাশ। অহা 5 বছৰত 40 লাখ হেক্টৰ কৃষিভূমিত জলসিঞ্চনৰ ব্যৱস্থা কৰাৰ বাবে ৰাজ্য চৰকাৰৰ লক্ষ্য নিৰ্ধাৰণ। আৰু ভাৰত আৰু আফগানিস্তানৰ মাজৰ চলিত T20 ক্ৰিকেট শৃংখলাৰ আজি দ্বিতীয়খন খেল। পুৱাৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই। খন্তেক পাছতে জিলাৰ ৰেহৰূপ আৰু দিনৰ 11 বজাত আঞ্চলিক বাতৰি শুনিবলৈ পাব।

0: জিলাৰ ৰেহৰু।
1: জিলাৰ ৰেহৰূপ অনুষ্ঠানত আজি শুনক কাৰ্বি আংলং জিলাৰ ৰেহৰূপ। আজি আমাক সংগ দিছে কাৰ্বি আংলঙৰ পৰা আমাৰ সংবাদদাতা কাংবুৰা সিংনাৰে। কাৰ্বি আংলঙৰ আখাৰীৰ শিক্ষানুষ্ঠান ঐতিহ্যমণ্ডিত ডিফু চৰকাৰী মহাবিদ্যালয়ৰ উদ্যোগত ভাৰত ৰত্ন সন্মানেৰে সন্মানিত সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপন কৰা হয়। এই বিষয়ে সবিশেষ জনাইছে আমাৰ সংবাদদাতা কাংবুৰা সিংনাৰে।
2: মহাবিদ্যালয়খনৰ অধ্যক্ষ ডঃ নীৰৱ কুমাৰ শৰ্মাই হাতত গীটাৰ লৈ সুধাকণ্ঠৰ কাৰ্যয়ী গীত মানুহে মানুহৰ বাবে শীৰ্ষক ৰসাল সুৰ পৰিবহন কৰি পাহাৰ ভৈয়ামৰ সম্প্ৰীতি মহান শিল্পীগৰাকীক উচৰ্গা কৰি শ্ৰদ্ধা নিবেদন কৰে। অধ্যক্ষ ডক্টৰ শৰ্মাই বিশ্বৰ সংগীত শিল্পী হাজৰিকাৰ সহজ সৰল জীৱন আৰু কৰ্মৰাজীৰ কথা উল্লেখ কৰি ছাত্ৰ ছাত্ৰীক সুধাকণ্ঠয়ে দেখুৱাই দিয়াৰ ভাতৃত্ববোধ, সামাজিক ন্যায়, সংহতি, শান্তি আৰু ঐক্য পথত আগুৱাই যাবলৈ আহ্বান জনায়। অনুষ্ঠানত ডক্টৰ মোনালিছা ৰংপিপি, নৱজিৎ ভূঞা আৰু ডক্টৰ মুছুমি চৌধুৰীয়ে সুধাকণ্ঠৰ প্ৰণাঢ় জীৱন আৰু কৰ্মৰাজীৰ বিশ্লেষণ কৰি ভাষণ আগবঢ়ায়। মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী আৰু উদীয়মান শিল্পী প্ৰসেনজিৎ ভাংজুৱে সুধাকণ্ঠৰ বাচক বনীয়া গীত আৰু নৃত্য পৰিবহন কৰি সুধাকণ্ঠৰ জন্মবাৰ্ষিকীৰ অনুষ্ঠানৰ সুন্দৰ বৃদ্ধি কৰে।
1: কাৰ্বি আংলং জিলাৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত আৰু কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ কৃষি বিভাগৰ সহযোগত বকলীয়া ঘাটৰ তাৰাবাছা বীজ পামত ধানৰ কঠীয়া বিতৰণ কাৰ্যসূচীৰ আয়োজন কৰা হয়। এই বিষয়ে বিস্তৃতভাৱে আমাক জনাইছে আমাৰ সংবাদদাতাই।
2: কঠীয়া বিতৰণৰ কাৰ্যসূচীত কৃষি বিজ্ঞান কেন্দ্ৰৰ জ্যেষ্ঠ বিজ্ঞানী তথা মুৰব্বী ডক্টৰ মনোজ কুমাৰ দলি, ডকমকাৰ কৃষি উন্নয়ন বিষয়া মিডিম চৰণচা, চামিলাংচৰা গোষ্ঠীন বি, হাৰঘাটৰ অলিভিনা কাঠালপি, শস্য বিজ্ঞানৰ বিষয় বস্তু বিশেষজ্ঞ প্ৰক্ষিপ্তা বৰুৱা আৰু অন্যান্য বিষয়াসকল উপস্থিত থাকে। অনুষ্ঠানৰ অংশ হিচাপে পশু স্বাস্থ্য শিবিৰো আয়োজন কৰা হয়। শিবিৰত গৰু, ছাগলী, গাহৰি আৰু বানপীড়িত অন্যান্য পশু টীকাকৰণ কৰা হয়।
1: ডিফু চিকিৎসা মহাবিদ্যালয়ৰ সামূহিক চিকিৎসা বিভাগ আৰু ভেষজ বিজ্ঞান বিভাগৰ যুটীয়া প্ৰচেষ্টাত আৰু দিল্লী নেচনেল একাডেমী অফ মেডিকেল ছায়েন্সৰ তত্বাৱধানত পাহাৰীয়া আৰু দুৰ্গম এলেকাত যক্ষ্মা ৰোগ নিৰ্মূলকৰণৰ প্ৰত্যাহ্বান শীৰ্ষক আলোচনা চক্ৰ সম্পন্ন হয়। এই বিষয়ে সবিশেষ জনাইছে আমাৰ সংবাদদাতা।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰ 729 কিলোহাৰ্জ আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্জত। আমাৰ অনুষ্ঠান নিউজ অন এআইআৰ মোবাইল এপতো শুনিব পাৰে। সময় এতিয়া ফোন ইন কল্পতৰুৰ। শ্ৰোতাসকলে নিশ্চয় নিজৰ প্ৰিয় গীতটি শুনিবলৈ হেঁপাহেৰে ৰৈ আছে, তেনেহলে পলম নকৰি আমালৈ ফোন কৰক এই দুটি নম্বৰত 03612661876 আৰু 9435405223। ফোন নম্বৰ দুটি পুনৰ কৈছো 03612661876 আৰু 9435405223। আদৰৰ শ্ৰোতা, আজি আপোনালোকৰ সৈতে আছো মই বিনীতা ডেকা। আপোনালোকৰ ফোন অহালৈ আমি এটি গীত শুনো আহক জুবিন গাৰ্গৰ কণ্ঠত।

0: জুবিন গাৰ্গৰ কণ্ঠৰ গীতটি শুনিলে? আমালৈ ইতিমধ্যে ফোন আহিছে, আমি প্ৰথমগৰাকী শ্ৰোতাৰ ফোনটো উঠাইছোঁ। হেল্ল' হেল্ল' হয় ফোন ইন কল্পতৰু
1: হয় নমস্কাৰ, মই মৰিগাঁও ধৰমপুৰৰ পৰা বিমান পাটৰে কৈ আছিলোঁ।
0: হয় হয় কওক, বিমান পাটৰ কি গীত শুনিব আজি?
1: আজি মই শুনিব বিচাৰিছোঁ, আজিও যে মুবুজু একোকে কাৰ বাবে আছো যে ৰৈ, জানিছিলো তুমি মোৰ নোহোৱা তথাপিতো মই ৰৈ, এইটো শুনিব বিচাৰিছোঁ।
0: হয় হয় নিশ্চয়, আপুনি বৰ সুন্দৰকৈ গীতটি গাই দিলে, আমি আপোনাৰ প্ৰিয় গীতটি শুনাই দিছোঁ।

0: হ্যালো
1: হ্যালো,
0: হ্যালো, কোনে কৈছে আপুনি?
1: হয় নমস্কার বাইদেউ, সুপ্রভাত।
0: নমস্কার, সুপ্রভাত।
1: মই হাতগাঁৱৰ পৰা কৈছোঁ, কাণলৈ কৈছিলোঁ।
0: হয়, কি গীত শুনিব আজি?
1: মই জুবিন গাৰ্গৰ প্ৰতিদিনে গানটো শুনিব বিচাৰিছোঁ।
0: জুবিন গাৰ্গৰ কণ্ঠৰ ৰ'দৰ চিঠি ছবিৰ এই গীতটি, নহয় জানো? নিশ্চয় আমি গীতটি শুনাব পাৰিম। সুন্দৰ গীত। জুবিন গাৰ্গৰ সৈতে গীতটিত কণ্ঠদান কৰিছে মৃন্ময়ী মমতাই। তেনেহ'লে শুনক আপোনাৰ প্ৰিয় গীতটি।

0: শ্রোতাসকলে ফোন ইন কল্পতরু অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীর মহাবাহুরপরা। আমালৈ আন এগৰাকী শ্রোতার ফোন আহিছে। হ্যালো, ফোন ইন কল্পতরু। হয়
1: হয় বাইদেউ, নমস্কার। মই গোৱালপাৰা হাগিংগুৰাৰ পৰা কাঞ্চন হাজঙে কৈছো।
0: কাঞ্চন হাজং, কি গীত শুনিব আজি?
1: কি ক'লে বাইদেউ?
0: কি গান শুনিব, কোনটো গান শুনিব?
1: মই আজি জুবিন গাৰ্গৰ জোনাকে কানে কানে আহি ক'লে গানটো শুনিব বিচাৰিছো।
0: নিশ্চয়, বৰ সুন্দৰ গীত, আমি গীতটি শুনাব পাৰিম। কি কৰি? হয়,
1: মই এতিয়া পঢ়া শুনা কৰি আছো।
0: হয় হয়, কি কি পঢ়ি আছে এতিয়া?
1: মই অষ্টম শ্ৰেণীত পঢ়ি আছো।
0: অ, সৰু ছোৱালী, সৰু ছোৱালী। আমি পাই থাকো মাজে মাজে কাঞ্চন হাজঙক।
1: হয় বাইদেউ, মই মানে বহুত দিন সংযোগ কৰিব পৰা নাছিলো, মানে ফোনটো কৰো মানে লাইনটো নাপাওঁ।
0: ঠিকে আছে তেতিয়াহলে, আমি আপোনাৰ প্ৰিয় গীতটি শুনাই দিছো।
1: হয় বাইদেউ, মই কেইজনমান শ্ৰোতাৰ নাম ল'ব পাৰিম নে?
0: হয়, আপোনাৰ ঘৰতে থকা কোনোবা ঘৰৰ পৰিয়ালৰ নাম নিশ্চয় ক'ব পাৰিব।
1: হয়, মোৰ গান শিকোৱা বাইদেউ মীনা শৰ্মা বাইদেউ, আৰু তবলা বজোৱা ছাৰ অৰুণ বৰুৱা, আৰু আপোনালোকৰ নিয়মীয়া শ্ৰোতা

0: শ্রোতাসকলে ভুৱনীন কল্পতৰু অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। এইখিনিতে জনাই থৈছোঁ, মোৰ সৈতে ডিউটি ৰুমত আছে দেৱাশীষ ৰাজকুমাৰ, নিয়ন্ত্ৰণ কক্ষত আছে আতিকুৰ ৰহমান, নিখিল শৰ্মা, আনোৱাৰ আলী আৰু অমলেশ কলিতা, ট্ৰান্সমিটাৰত বিপুল কলিতা আৰু শ্বেখ আব্দুল্লাহ আহমেদ, আৰু FM ট্ৰান্সমিটাৰত বিবেক শৰ্মা। আমি পৰৱৰ্তী শ্ৰোতাগৰাকীৰ সৈতে সংযুক্ত হৈছোঁ। হেল্ল'
1: হেল্ল' নমস্কাৰ বাইদেউ।
0: নমস্কাৰ, হয়, নামটো ক'ব আপোনাৰ?
1: বনশ্ৰী বনবাসী মণ্ডল, মই চাৰগাঁও পানীখেতিৰ পৰা কৈছোঁ।
0: হয় হয়, কি গীত শুনিব আজি?
1: আপোনাৰ ফুলৰ কাটে বলছবিখনৰ যিকোনো এটি গীত বজাই দিলে হ'ব আজি।
0: ফুলৰ কাটে ছবিত আলকা য়াগ্নিক আৰু কুমাৰ চানুৰ কণ্ঠৰ এটি সুন্দৰ গীত মই বজাই দিছোঁ।

0: আমি আৰু এগৰাকী শ্ৰোতাৰ সৈতে কথা পাতিছোঁ। হেল্ল'
1: হেল্ল'
0: হয় নমস্কাৰ।
1: হয় বাইদেউ, আপুনি ভালে আছেনে?
0: হয় হয় ভালে আছোঁ।
1: হয় মানে মই ৱাহিদুৰ ৰহমানে কৈছিলোঁ, মৰিগাঁও ডিষ্ট্ৰিক্ট ঘোঁৰাগাঁও চাপৰিগাঁৱৰ পৰা।
0: হয় হয় আপুনি ভালে আছে?
1: হয় হয় ভালে ৰাখিছে আল্লাই। আৰু হেৰি, মোক বাইদেউ এটা গান শুনে দিব।
0: হয় হয়
1: জুবিন গাৰ্গৰ,
0: জুবিন গাৰ্গৰ।
1: আৰু মোৰ তিনিগৰাকী ভাগিনৰ নাম ল'ব বিচাৰিছো বাইদেউ। এটা হৈছে অলপ আগতে যে ফোন কৰিছিলে কাঞ্চন হাজং, আৰু এগৰাকী মানে ৰেজগিন নাহাৰ, আৰু এগৰাকী ঋষিকা আহমেদ।
0: হয় আপুনি

0: ৰেডিঅ' নিয়মীয়াকৈ শুনে?
1: হয় হয়
0: হয়, আমাৰ সকলো অনুষ্ঠানেই শুনে নে অকল ফোন?
1: মই সেইটো বাইদেউ তেখেতে কৈছে, মই বহুত মানে সৰুৰে পৰা মানে ৰেডিঅ' শুনি ইমান ভাল পাওঁ। এতিয়াতো ধৰক মোবাইল হল, তথাপিতো মানে ৰেডিঅ' মানে কাষতে থাকেই আৰু। একদম সৰুৰে পৰা মানে ৰেডিঅ'ৰ লগত মানে মই জড়িত। ৰেডিঅ' প্ৰতিটো অনুষ্ঠানে শুনো, আপোনালোকৰ শাখাই
0: আপুনি মোবাইল এপত শুনিব পাৰে, মোবাইল
1: এপত বেছি ভাল পায়,
0: সেইটো হয়। ভাল লাগিল আপোনাৰ সৈতে কথা পাতি। গীতটি শুনক, আপোনাৰ প্ৰিয় গীতটি জুবিন গাৰ্গৰ কণ্ঠত।

0: এটা মিডিয়ামত মানে কোৱা শাখাটো কেতিয়াবা নাথাকে, তেতিয়া বেয়া লাগে।
1: অঁ, আপুনি FM বেণ্ডত চাগে ধুনীয়াকে শুনা পায়। ভাল লাগিল আপোনাৰ সৈতে কথা পাতি। গীতটি শুনক, আপোনাৰ প্ৰিয় গীতটি জুবিন গাৰ্গৰ কণ্ঠত।

0: ফোন ইন কল্পতরু অনুষ্ঠানটি শুনিলে।
1: বিদ্যার্থীৰ অনুষ্ঠান প্ৰাথমিকৰ পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভিত্তিত ছাত্ৰ-ছাত্ৰীক সমৃদ্ধ কৰা একমাত্ৰ অনুষ্ঠান। প্ৰচাৰৰ সময় প্ৰতি সোম, বুধ আৰু শুক্ৰবাৰে বিয়লি 5:45।
0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু জীৱন সুৰভী।

0: নমস্কাৰ আদৰৰ শ্ৰোতা, জীৱন সুৰভি অনুষ্ঠানৰ আন এটি নতুন খণ্ডলৈ আপোনালোক আটাইকে আন্তৰিক স্বাগতম জনাইছোঁ। আদৰৰ শ্ৰোতা, আজি এগৰাকী বিশেষ ব্যক্তিক আপোনালোকৰ সন্মুখত আমি পৰিচয় কৰাই দিম জীৱন সুৰভি অনুষ্ঠানত। আৰু আৰম্ভণিতে তেখেতক চিনাকি কৰাই দিবলৈ পাই মই ভাল পাম। তেখেত হৈছে শ্ৰীযুত অনন্ত কুমাৰ শৰ্মা ডাঙৰীয়া, উদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান নগাঁৱৰ পৰা তেখেতে অৱসৰ গ্ৰহণ কৰিছে ভাৰপ্ৰাপ্ত অধ্যক্ষ হিচাপে। আৰু তেখেতৰ দীঘলীয়া এটা কৰ্মজীৱন আছে, তেখেতৰ লেখকৰ এটা দীঘলীয়া যাত্ৰা আছে, সেই যাত্ৰাটোৰ বিষয়ে জানিম, কৰ্মজীৱনৰ বিষয়ে তেখেতৰ জানিম, বিভিন্ন আধ্যাত্মিক কামত তেখেত বৰ্তমান সময়ত জড়িত হৈ আছে, সমাজৰ বিভিন্ন কামত বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ সৈতে তেখেত ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে, বিভিন্ন দায়িত্বত আছে। গতিকে তেখেতৰ জীৱনৰ যি অভিজ্ঞতা, এই বিষয়ে জানিবলৈ আমি চেষ্টা কৰিম। আপোনাক স্বাগতম জনাইছোঁ জীৱন সুৰভি অনুষ্ঠানলৈ।
1: ধন্যবাদ।
0: আপোনাক পাই আমি নথৈ আনন্দিত হৈছোঁ।
1: ময়ো আনন্দিত হৈছোঁ এনেকুৱা এটা অনুষ্ঠানত মানে সহযোগ কৰিব পাৰি বা উপস্থিত হ'ব পাৰি।
0: নিশ্চয়, আপোনাৰতো দীঘলীয়া কৰ্মজীৱন আছে,
1: হয়,
0: অভিজ্ঞতা বহুতো হৈছে।
1: অভিজ্ঞতা আছে বহুতো, অভিজ্ঞতা নহ'লে আৰু আমি মানে জীৱন মানেতো অভিজ্ঞতা, যিমানে বয়স হৈ আহে সিমানে অভিজ্ঞতা পুষ্ট হৈ আহে, কিন্তু মই কিমান পুষ্টতা লাভ কৰিছোঁ সেইটো কিন্তু মই নাজানো।
0: আমাৰ এই অনুষ্ঠানৰে উদ্দেশ্য এইটো, জীৱন সুৰভি নাম দিছোঁ, জীৱনৰ যি সুৰভি, যি সঞ্চয় কৰিলোঁ ইমান বছৰে, সেইটো বিলাই দিয়া শ্ৰোতাৰ মাজত, যাতে শ্ৰোতাই অন্ততঃ কিছু অন্ততঃ আভাস এটা পাব পাৰে জীৱন কেনেকুৱা। আপোনাৰ পৰা আমি সেই আশা কৰিছোঁ।
1: মই সুন্দৰ চেষ্টা কৰিম,
0: হয়, সুন্দৰ সুঠাম চেহেৰা আপোনাৰ, লগতে চুলিখিনি দেখিতো আটাইতকৈ মই আনন্দিত হৈছোঁ, বৰ সুন্দৰ, তাতে জীৱনৰ অভিজ্ঞতা থকা যেন লাগিছে।
1: মানে মই কি হেৰি কৰিব বেয়া পাওঁ অলপমান, মানে কালাৰ মানে
0: ৰং দিয়া,
1: ৰং দিয়া, তাৰমানে নিজক ঢাকি ৰাখি কিবা এটা বেলেগ দেখুৱাটো মই ইমান ভাল নাপাওঁ, সেইকাৰণে মানে চুলিখিনি তক ৰং দিব বিচৰা নাই, আৰু এইটো প্ৰাকৃতিক বস্তু, তাক মানে আৰু হেৰি কৰিব বিচৰা নাই।
0: আদৰ্শতা মই যিসকল যিহেতু ৰেডিঅ'ত শুনি থাকে আপোনালোক, হয়তো আপুনি অনন্ত কুমাৰ শৰ্মাক হয়তো কোনোবাই দেখিছে, আটাই নিশ্চয় দেখা নাই, গতিকে তেখেতে খুব সুন্দৰ চুলি লৈ আহিছে, বগা হৈ আছে, প্ৰাকৃতিকভাৱে যিটো হৈছে, বয়সে যিখিনি অভিজ্ঞ কৰিছে তেনেদৰে আহিছে, কোনো ৰং দিয়া আমি দেখি সঁচাকৈ আনন্দিত হৈছোঁ। আৰু আমাৰ অনুষ্ঠানৰ সৈতে যে খাপ খাই পৰিছে আপোনাৰ এই ব্যক্তিত্ব, মোৰ তেনেকুৱা অনুভৱ হৈছে,
1: জানো কিমান দূৰ পাৰিছোঁ আৰু ৰাইজে বিচাৰ কৰিব, আপোনালোকে সকলোৱে বিচাৰ কৰিব।
0: এতিয়া আমি উভতি যাব খুজিছোঁ আপোনাৰ শৈশৱকাললৈ, আপোনাৰ গাঁওখনলৈ।
1: মোৰ গাঁও আছিল, মই জন্ম গাঁও হৈছে ক্ষুদ্ৰ মাখিবাহা, মাখিবাহা অঞ্চলৰ এটা চুপা টিহু মানে

0: মৌজা আর নলবাৰী জিলা। আর তাত মোর শৈশবটো আসলতে আজির লড়া ছোৱালীৰ যিটো শৈশব, সেই শৈশবৰ লগত আমার শৈশবৰ বহুত পার্থক্য আছে আর সেইবিলাক আমি অনুভব করো। যেনেকে আমি জান জুড়ি নৈত সাঁতুরিছিল, নদী আদিত মাছ মারিছিল, এতিয়ার শৈশবে সেইবিলাক নাপায়। শৈশব বা কিশোর বা যৌবন অবস্থাত সেইবিলাক নাপায়। আমি সেইবিলাক বহুত পাইছো, যিবিলাকে আমাক এতিয়াও মানে ৰিঙিয়াই মাতে।
1: হয় নিশ্চয়। কিছুমান তেনে অভিজ্ঞতা কওকচোন। আপুনি আৰম্ভণিতে কলে যে আজিৰ শৈশৱ আৰু তাহানিৰ আপোনালোকৰ যে শৈশৱ আছিলে,
0: আজিৰ শৈশৱ আমাৰ শৈশৱটো আছিল আচলতে প্ৰেক্টিকেল, যেনেকে মাছ ধৰিব যোৱা, তাৰপিছতে নদীত সাঁতুৰি মাছ মাৰা, এই যিটো মানে প্ৰাকৃতিক বস্তু বা প্ৰেক্টিকেল বস্তু,
1: বোকা মাটিৰ সৈতে যিটো
0: বোকা পানীৰ সৈতে আমাৰ যিটো সম্পৰ্ক আছিল, এই পথাৰত যে ভূঁই ৰোৱা, ধান কাটা, এনেকুৱা যিবিলাক আছিল, বোলে ধান কাটিবলৈ যাওঁতে বা ভূঁই ৰুবলৈ যাওঁতে লগত মানে জাকৈখন লৈ গৈছিলোঁ, সেই জাকৈখনেৰে আহোঁতে মাছ মাৰিছিলোঁ, কলমু শাক ইত্যাদি সেইবিলাক মানে লৈ আহিছিলোঁ। কিন্তু এতিয়া আমি যিবিলাক কলমু শাক খাওঁ, এইটো সাৰ দিয়া নে গেলা ঠাই নে কৰ, এইটোতো আমি ক'ব নোৱাৰোঁ। তেতিয়া আমি মুকলি মানে যিবিলাক বিল আছিল, সেই বিলবিলাকৰ পৰা লৈ আহিছিলোঁ, মাছ মাৰিছিলোঁ, আহোঁতে ঘৰত এসাঁজ মানে ভাত হয়, ধুনীয়াকৈ মানে নেচাৰেল বস্তুৰে মানে প্ৰাকৃতিক বস্তুৰে বা অতি কোনো ধৰণৰ এই নাথাকা, ভেজাল নাথকা, সেইবিলাক বস্তুৰে আমি ভাত খাব পাৰিছিলোঁ। আৰু পঢ়া পাতিৰ ক্ষেত্ৰতো আমি কিন্তু এটা নিয়মীয়া আছিলোঁ যে ৰাতিপুৱা উঠিবই লাগিব, আৰু ৰাতিপুৱা মানে কি সূৰ্য উদয়ৰ ঠিক পিছতে আমি উঠিছিলোঁ, আৰু সূৰ্য উদয়ৰ পিছতে উঠি মুখ হাত ধুই নিজৰ যিখিনি নিত্য নৈমিত্তিক কৰ্ম থাকে, সেই নিত্য নৈমিত্তিক কৰ্মখিনিৰ শেষত আমি পঢ়াত বহিবই লাগিছিল। এইটো আমাৰ পিতা যিহেতু টিচাৰ আছিল, গতিকে পিতাৰ বা মাও টিচাৰ আছিল, শিক্ষক আছিল, আৰু সেই হিচাপে তেওঁলোকৰ সেই আদৰ্শটো আমি বা তেওঁলোকৰ সেই অনুশাসনটো আমি মানিবলৈ বাধ্য আছিলোঁ। আমাৰ গোটেইবিলাক ল'ৰা ছোৱালী, আমি কিন্তু ভাই ভনী হিচাপে সাতজন আছিলোঁ, গতিকে চববিলাকে তেনেকুৱা ধৰণৰ মানে এটা নিয়মানুৱৰ্তিতাৰ বা সময়ানুৱৰ্তিতা মানি চলিব লাগিছিল। তাৰপিছত আমি স্কুলত যোৱাৰ আগতে, 10টা বজাত তেতিয়া স্কুল হৈছিল, পথাৰত যাই স্কুলত যোৱাৰ আগতে পথাৰত যাই মানে হালোৱে চলোৱে যিবিলাক থাকে সেইবিলাকক মানে অলপ খাদ্য দি আহোঁ, আহি তাৰে পিছতে খাদ্য দিয়াৰ পিছতে আহি আৰু দৌৰাদৌৰিকৈ স্কুলত যাওঁ। স্কুলত যাই স্কুলৰ পৰা আহি আকৌ মানে অলপ খাদ্য খাই আকৌ পথাৰলৈ ওলাই যাওঁ জাকৈখন লৈ, তাতে যাই আৰু ধান কটা সময়ত ধান কাটিলোঁ, তাৰপিছতে ভূঁই ৰোৱা সময়ত ভূঁই কাটিলোঁ, আৰু সন্ধিয়াৰ আগে আগে আহি ঘৰ পাওঁ।
1: পঢ়া জীৱনটো আপুনি আৰম্ভণিখিনি ক'লে, আপুনি তাৰ পাছৰখিনি কওকচোন। মাখী ভাষাতে পঢ়িলে?
0: মই আচলতে ক্ষুদ্ৰ মাখী ভাষা এল পি স্কুলত পঢ়িছিলোঁ, আৰু এল পি স্কুলত পঢ়াৰ দিনতে আমাৰ যিবিলাক বহা আসন আছিল সেইবিলাক কঠ আছিল, ধাৰী, আৰু সেই ধাৰীখন লগত লৈ যাব লাগিছিল। তাৰপিছত আমি হাইস্কুলত যেতিয়া আমি তেতিয়া ক্লাছ ফ'ৰত হাইস্কুলত গৈছিলোঁ, আৰু সেই হাইস্কুলত যাওঁতে আমি ডেস্ক বেঞ্চ পাই বহুত আনন্দিত হৈছিলোঁ যে ধাৰীৰ পৰা যে ডেস্ক বেঞ্চত বহিব পাৰিছোঁ, ভাগ্যৰ কথা নে এনেকুৱা ভাবিছিলোঁ তেতিয়া। আৰু তেতিয়া কিন্তু আমাৰ হাইস্কুল মাখী ভাষা হাইস্কুলখন কিন্তু এতিয়াৰ নিচিনা কংক্ৰিটৰ নাছিল, ক'ৰবাত তৰ্জাৰ বেৰা আছিল, ক'ৰবাত মানে অলপ হেৰি কৰা আছিল, এনেকুৱা ধৰণৰ আছিল। কিন্তু তথাপিও আমি হাইস্কুলীয়া জীৱনত মই আচলতে বিশেষকৈ যিবিলাক মানে সাংস্কৃতিক দিশত সেইবিলাকত আচলতে বিশেষ ধৰণে মানে অংশগ্ৰহণ কৰিবলৈ মানে সুবিধা পাইছিলোঁ। কিয়? কাৰণ মই আমাৰ গাঁৱত এখন কালীতলা নাট্য সংঘ বুলি এটা সংঘ আছে, সেই সংঘৰ জৰিয়তে আমি তাত নাটক চাটক কৰিছিলোঁ, আৰু সেই মাখী ভাষা অঞ্চলৰ সকলোৱে আমাক নাটক কৰা দেখিছিল, দেখি গতিকে মাখী ভাষা হাইস্কুলত যিবিলাক মানে সাংস্কৃতিক অনুষ্ঠান হয়, যেনেকৈ নাটক, আবৃত্তি, একাংগিকা, এনেকুৱা, আনকি মোক টিচাৰেও মানে তেওঁলোকৰ লগত লগ লৈ পেলাই হেৰি কৰিছিল নাটক,
1: আগ্ৰহ দেখি
0: সেই হিচাপে মোৰ তেতিয়া আচলতে বহুত কথাই পাহৰি আছিলোঁ, দুখ যন্ত্ৰণা কিবা কিবি পাহৰি আছিলোঁ, আনন্দৰ মাজতে আছিলোঁ, সময় পৰা আনন্দৰ মাজতে কটাইছিলোঁ। কেতিয়াবা সেইবিলাক কথা মনত পৰে, মনত পৰিলে মনটো অলপ বেলেগ লাগে, আৰু আজিৰ লগত এটা ৰিজনী হয়, সেনেকুৱা ধৰণৰ কথা। আৰু বয়স হ'লে মানুহবিলাকৰ অলপ মানে হেৰি হৈ যায়,
1: আগৰ কথাবিলাক
0: বেছিকৈ মনত পৰে।
1: যি নহওক, আপুনি হাইস্কুল তাতে পঢ়িলে, তাৰপিছত আপুনি কলেজীয়া জীৱন
0: টিহু কলেজত পঢ়িছিলোঁ,
1: অলপ কওকচোন।
0: টিহু কলেজত পঢ়োঁতে কিন্তু মই অলপমান খুব বেছি
1: আছিল,
0: লাজ মানে লাজ নহয় ঠিক, মানে মিলি মানে চলিবলৈ অলপ অসুবিধা পাইছিলোঁ। তথাপিও কিন্তু মানে সাংস্কৃতিক দিশত কিন্তু কলেজত মই বিশেষ অংশগ্ৰহণ কৰিব পৰা নাই, আৰু মই 4-5 কিলোমিটাৰ দূৰৰ পৰা খোজকাঢ়ি

0: যাওঁ, যাই পাওঁতে ভাগৰ লাগে, আহি পোৱাৰ সময়ত আকৌ ভাগৰ লাগে, আৰু চাৰে চাৰিটালৈকে যিদিনা ক্লাছ থাকে সেইদিনা আহি পাওঁতে আকৌ সন্ধিয়া হয়, পিছদিনা ৰাতিপুৱা 9টা বজাত যাবৰে হয়। গতিকে এনেকুৱা সময়ত মানে সময়ৰ যিটো মানে হেৰি ব্যৱধান বুলি মানে কোনো ধৰণৰ সকাহ নাছিল। সেইকাৰণে মানে কলেজীয়া জীৱনত মই একো সাংস্কৃতিক দিশত খেল ধূলা একোতে মানে অংশগ্ৰহণ কৰিব পৰা নাই।
1: কিন্তু আপোনাৰ কবিতা আমি যিখন আপোনাৰ তালিকা দেখিছোঁ তাত আপোনাৰ প্ৰিয় বিষয় অভিনয় কবিতা এইবিলাক বুলি লিখিছে। কলেজীয়া জীৱন আপুনি বৰ সুবিধা নাপালে?
0: তেতিয়া নাপালোঁ, কিন্তু মই এতিয়াও 2022 চনত দুৰ্গা পূজাত এখন নাটক কৰিছিলোঁ, তাৰপিছতে সেই নাটকখনো অলপ সময় কৰিছোঁ আৰু দেহাই ফেভাৰ নকৰে, এতিয়া কণ্ঠস্তৰো বেয়া হৈ গৈছে, আগৰ নিচিনাকৈ নাই।
1: এইটো সুন্দৰে শুনি আছোঁ। যি নহওক বাৰু, আপুনি ধৰক ক'লে যে কলেজত অকণমান লাজকুৰীয়া আছিলে, কিন্তু আপুনি যে উদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ শিক্ষক হ'ল, সেই যাত্ৰাটো কওকচোন কেনেকৈ পালে? মানে টেকনিকেল এডুকেশ্যনৰ ফালে আপুনি গ'ল? টেকনিকেল এডুকেশ্যন
0: মানে এনেকুৱা ধৰণৰ, মই বিভিন্ন ঠাইত ইণ্টাৰভিউ দিছিলোঁ, কিন্তু সেই ইণ্টাৰভিউ দি মানে মোৰ যোগ্যতা নাছিল বাবে হয়তো চাকৰিটো পোৱা নাছিলোঁ। তাৰপিছত ভাবিলোঁ যে মই কাৰিকৰী দিশত অলপমান হাত দিয়া ভাল, কিজানি চাকৰি পাওঁৱে, আৰু সেই হিচাপে চাকৰি পালোঁ। ইণ্টাৰভিউ দি একদম কোনো ধৰণৰ পইচা পাতি একো খৰচ নকৰাকৈ মানে চাকৰিটো পালোঁ। মাত্ৰ এপইণ্টমেণ্ট লোৱা দিনত, যিদিনা এপইণ্টমেণ্ট লেটাৰখন ল'লোঁ সেইদিনা মানে 22 টকাৰ চাহ খুৱাইছিলোঁ, মানে এপইণ্টমেণ্ট লেটাৰখন পোৱাৰ মানে হেৰি
1: ফূৰ্তি। প্ৰথম ক'ত আপুনি চাকৰি জীৱন আৰম্ভ কৰিলে?
0: চাকৰি জীৱন মোৰ আচলতে চাকৰি জীৱন মই গুৱাহাটীতো কৰিছিলোঁ, মানে তেতিয়া প্ৰাইভেট কোম্পানীত কাম কৰিছিলোঁ, তাৰপিছত আকৌ টিউশ্যন চিউশ্যন কৰিছিলোঁ, তাৰপিছত মই প্ৰথম যাই যোৰহাটত মানে জইন কৰোঁ, যোৰহাটত ইনষ্ট্ৰাক্টৰ হিচাপে জইন কৰোঁ, যোৰহাট উদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানত, ধেমাজি উদ্যোগিক প্ৰশিক্ষণ গেষ্ট হিচাপে আছিল তেতিয়া। তাৰপিছত তাত 3 বছৰ থকাৰ পিছত ধেমাজিলৈ আমাৰ উদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানটো মানে শ্বিফ্ট কৰি দিলে, দিয়াৰ পিছত তাতে থাকিলোঁ, আৰু ধেমাজিলৈ গৈ এনেকুৱা লাগিছিল ক'ত আহিলোঁ। গুৱাহাটীত থাকি পেলাই যোৰহাটত যাওঁতে যিটো ভাবিছিলোঁ যে ইমান ক'ত আহিলোঁ, এনেকুৱাতো হুলস্থুলীয়া পৰিৱেশ নাই যোৰহাটত। তাৰপিছত যোৰহাটত এডজাষ্ট হোৱাৰ পিছত ধেমাজিত যাওঁতে আকৌ ধেমাজিত ভাবিলোঁ এই গাঁৱত, আমাৰ মাখি ভাষা গাঁৱত কিয় মানে পিছপৰা যেন লাগিছিল। কিন্তু 2-1 বছৰ থকাৰ পিছত, তাত মই 14 বছৰ আছিলোঁ,
1: দীঘলীয়াকৈ থাকিলে
0: তাত, মানে সেই থকাৰ পিছত মানে এনেকুৱা এখন ফিল্ড পালোঁ আৰু এনেকুৱা মানে নগৰখনৰ উন্নতি হৈছিল, সেই উন্নতিয়ে আমাৰ মনবিলাক আপ্লুত কৰিছিল। আৰু তাত মানে কবিতা লিখা, গল্প লিখা, নাইবা সাহিত্য অনুষ্ঠান, এইবিলাকত বিশেষ ধৰণৰ মানে সুবিধা এটা পাইছিলোঁ, আৰু গুৱাহাটীৰ মানুহ বুলি অলপ পাত্তাও দিছিল।
1: গুৱাহাটীৰ পৰা গৈছে,
0: গুৱাহাটীৰ মানুহ
1: এনেকুৱা। এতিয়া আপুনি কেইবাটাও ঠাইত চাকৰি কৰিছে, উদ্যোগিক পৰিক্ষণ প্ৰতিষ্ঠান কেইবা ঠাইতো আপুনি আছে, গুৱাহাটীতো আছে, ধেমাজিত থাকিলে, যোৰহাটত থাকিলে, নগাঁৱত থাকিলে, য'ত নগাঁৱৰ পৰা আপুনি অৱসৰ গ্ৰহণ কৰিছে, কিমানখন ঠাইত আছিলে আপুনি কওকচোন?
0: 13 ঠাইত গৈছোঁ, হয়, কিন্তু 13 ঠাইত গ'লেও আটাইতকৈ বেয়া লাগিছিল মোৰ কোকৰাঝাৰত। কোকৰাঝাৰত এইকাৰণে মানে মোক থ্ৰেটেনিং দিছিল, আৰু সেই থ্ৰেটেনিং দিয়াৰ কাৰণে তাৰ পৰা মই 1 ঘণ্টাৰ ভিতৰত সপৰিয়ালে গুচি আহিব লগা হৈছিল।
1: অকণমান তেতিয়া পৰিৱেশটো তেনেকুৱা আছিলে,
0: তেতিয়া সেই পৰিৱেশ
1: আছিলে সেই সময়ত, হয়,
0: তেতিয়াৰ পৰিৱেশটো আৰু এতিয়াৰ পৰিৱেশটো মানে আমি দেখিছোঁ বহুত পৰিৱৰ্তন,
1: জীৱনত বহুত পৰিৱৰ্তন দেখিলে,
0: বহুত পৰিৱৰ্তন দেখিছোঁ।
1: এতিয়া যদি আপুনি চাকৰি কালটো যদি আপুনি যদি এবাৰ উভতি চাই,
0: ধেমাজি আৰু গুৱাহাটীত থাকি মোৰ বহুত ভাল লাগিছিল। গুৱাহাটীত মই গুৱাহাটীত
1: কিবা ৰখাল অভিজ্ঞতা আপুনি ক'ব খুজিব এই চাকৰি কালত হোৱা আপোনাৰ সৈতে? শ্ৰোতাই যদি শুনি ভাল পায়, আপুনি যদি ভাল লিখে, লিখা মেলা কৰে কিবা?
0: ধেমাজিততো মই ছচাইটিটো শেষলৈকে এৰিবৰ মন নগাৰ নিচিনা হৈছিল, খুবেই ভাল লাগিছিল। ধেমাজিৰ পৰা মোক আচলতে বৰপেটা ট্ৰেঞ্চফাৰ কৰি দিলে, বৰপেটা ট্ৰেঞ্চফাৰ কৰাৰ 6 মাহমান পিছতে আকৌ কোকৰাঝাৰ পঠাই দিলে
1: এনেকুৱা।
0: কিন্তু গুৱাহাটীত আকৌ বেক কৰি আহি, গুৱাহাটীত আহি কিন্তু বহুত ভাল লাগিছিল, মানে এটা মোৰ নিজৰ যিটো ইচ্ছা শক্তি, সেই ইচ্ছা শক্তিটোত মানে চাকৰিটো কৰিব পাৰিছিলোঁ। যেনেকৈ মোক এক্সামিনেশ্যন ইনচাৰ্জ দিছিলে, এডমিশ্যন ইনচাৰ্জ দিছিলে, সেই হিচাপে মই এটা ক্লিনকৈ চব কাম কৰিব পাৰিছিলোঁ। আনকি কিছুমান মানে সমস্যাৰ সন্মুখীন হৈছিলোঁ, কিন্তু সেই সমস্যাবিলাক কিন্তু মই একদম মষিমূৰ কৰিব পাৰিছিলোঁ, মানে এটা ক্লিন পৰিৱেশ এটা কৰিব পাৰিছিলোঁ। পৰীক্ষা হলবিলাকত মানে সুন্দৰভাৱে এটা পৰিচালনা কৰাৰ কাৰণে মই সুযোগ সুবিধা পাইছিলোঁ।
1: আপুনি দীঘলীয়া কৰ্মজীৱন পাৰ কৰিলে আৰু আপুনি অৱশ্যে 2015 চনত অৱসৰ গ্ৰহণ কৰিছে।

0: তাৰ পাছত কিন্তু আপোনাৰ কৰ্মজীৱন থমকি ৰোৱা নাই, আপুনি লিখা মেলাৰ কামত ব্যস্ত হৈ আছে, আপোনাৰ সৃষ্টিৰ কামত আপুনি ব্যস্ত হৈ আছে। এই লিখা মেলাৰ প্ৰতি সাধাৰণতে ধৰক উদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান বা কাৰিকৰী শিক্ষাত যিবিলাক মানুহে বেছি সময়ো নাপায় বা সাহিত্যৰ প্ৰতি ৰাপটো ইমানকৈ আমি দেখিবলৈ নাপাওঁ, কিন্তু আপোনাৰ দেখিছোঁ যে এতিয়ালৈকে আপোনাৰ 54খন গ্ৰন্থ আপুনি প্ৰকাশ হৈ উলিয়াইছে, কেইবাখনো গ্ৰন্থ এতিয়া পাণ্ডুলিপি আপোনাৰ প্ৰস্তুত হৈ আছে, গতিকে এনেধৰণৰ কাম কৰি গৈছে। এই যে লিখাৰ প্ৰতি আপোনাৰ এটা আগ্ৰহ, কেইবাখনো প্ৰবন্ধ পুথি আপুনি লিখিলে, শিশু উপন্যাস লিখিছে, ধৰ্মমূলক সাধু গল্প পুথি এইবিলাক আপুনি ৰচনা কৰিছে, গতিকে এই যে সময় উলিওৱা আৰু আপোনাৰ যিটো নিচা লিখাৰ প্ৰতি, সেইটো অকণমান কওকচোন ক'ৰ পৰা আহিলে?
1: আচলতে মই যেতিয়া উদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানত মানে চাকৰি কৰিবলৈ লওঁ, তেতিয়াই মই কিছুমান কথা ভাবিছিলোঁ যে সমাজখন বা নিকা কৰিবলৈ হ'লে কিছুমান লেখাৰ প্ৰয়োজন আছে, আদৰ্শ দেখুৱাই দিয়াৰ প্ৰয়োজন আছে, মানে লিখিত ৰূপত এনেকুৱা। সেই হিচাপে মই বাতৰি কাকততো কিছুমান লিখিছিলোঁ। তাৰপিছতে মই হাইস্কুলীয়া জীৱনৰ পৰাই আচলতে মোৰ লেখাৰ ধাউতিটো আছিল, কিন্তু মাজতে মানে সেই চাকৰিৰ লেঠাত মানে হেৰি হৈ গৈছিলে, এই ধাউতিটো থাকিলেও মানে কামটো কৰিব নোৱাৰিছিলোঁ। কিন্তু যোৰহাট উদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানত যেতিয়া মই যাওঁ, তেতিয়া মই অফুৰন্ত সময় পাইছিলোঁ, আৰু তেতিয়া মই সেই অফুৰন্ত সময়ৰ মাজতে অনেক কবিতা লিখিছোঁ, হাজাৰ দুই হাজাৰ মান কবিতা লিখিছোঁ। তাৰপিছতে ধেমাজি
0: কৰা নাই আপুনি, প্ৰকাশ কৰি উলিওৱা নাই,
1: এখন কিতাপেই উলিয়াইছোঁ। তাৰপিছতে মই 2019 চনত দেৱদামোদৰ সংঘৰ লগত জড়িত হৈ দেৱদামোদৰ গুৰুৰ ওপৰত মানে কিছুমান মই কথা মানে মনলৈ আহে, যেনেকৈ শংকৰদেৱ যেনেকৈ প্ৰচাৰ প্ৰসাৰ হৈছে, দেৱদামোদৰৰ কিয় প্ৰচাৰ প্ৰসাৰ হোৱা নাই, এই প্ৰশ্নটো মই প্ৰথম মিটিংখনতে কৰিছিলোঁ। আৰু সেই প্ৰশ্নটোৰ মানে হোৱা কাৰণে মই তেখেতৰ ওপৰত 8খনমান গ্ৰন্থ ইতিমধ্যে লিখিছোঁ, বিভিন্ন ধৰণে লিখিছোঁ। আৰু শেহতীয়াভাৱে মই এই নিৰাকাৰ ব্ৰহ্ম সাকাৰ কৃষ্ণ দামোদৰ এইখন কিন্তু অলপ মই বিশেষ যত্ন কৰি কষ্ট কৰি লিখিছোঁ।
0: হয়, এতিয়া ধৰক আপুনি ধৰ্মমূলক যি ধৰক দামোদৰ দেৱৰ বিভিন্ন কথা আপুনি কৈছে যে আপুনি লিখিছে, কেইবাখনো আপুনি আপোনাৰ যিখন তালিকা আহি আমাৰ হাতত পৰিছে তাত আপুনি দিছে যে যুগ অৱতাৰ দেৱ দামোদৰ দেৱ, এনিমেশ্যন ছবিখনৰ কথা আপুনি ইতিমধ্যে জনালে, এনিমেশ্যন ফিল্ম অৱ যুগ অৱতাৰ দেৱ দামোদৰ দেৱ আপুনি লিখিছে, পঞ্চমজনা গুৰু ভট্টদেৱৰ ওপৰত আপুনি এখন ধৰ্মমূলক পুথি লিখিছে, ফকটি আজলি বুলি আপুনি লিখিছে, গুৰু স্তুতি লিখিছে, গুৰু সত্ৰ সংস্কৃতি বুলি লিখিছে, এই যে ধৰ্মৰ প্ৰতি বা এটা স্পিৰিচুৱেল ভাৱ এটা যে আপোনাৰ আকৃষ্ট, সাধাৰণতে কবিতা গল্প উপন্যাস মানে লিখে,
1: তাৰমানে চাওক মই সমাজখনত কিছুমান বস্তু মই দেখা পাওঁ কেনেকুৱা ধৰণৰ, যিবিলাক মানুহৰ সাধাৰণতে ধৰ্মীয় বা গুৰু তাত থাকিলে কিন্তু জ্ঞানটো নাবাঢ়ে, গতিকে গুৰুৰ জ্ঞান বাঢ়িবৰ কাৰণে আপুনি গুৰুৰ ওচৰত মানে হেৰি হ'বই লাগিব, গতিকে গুৰুক যদি নামানে তেতিয়াহ'লে কিন্তু ধৰ্মীয় দিশত যিটো জ্ঞান গৰিমা আহিব লাগে সেইটো নাহে, আৰু যাৰ ফলত মানসিকভাৱে উৎকৰ্ষ সাধন নহয়, জ্ঞান নহয়। যেতিয়া সমাজত এতিয়া মানে এনেকুৱা অৱস্থা এটা হৈছে যে চোৰ ডকাইত এনেকুৱা বিভিন্ন ধৰণৰ সামাজিক যিবিলাক মানে ব্যাধি আছে, এইবিলাক আপোনালোকে চবে দেখিছে, কিন্তু এইবিলাক ব্যাধি মুখেমূৰ কৰাৰ একমাত্ৰ উপায় হৈছে শিশুকালৰ পৰাই, অন্ততঃ 8-10 বছৰ বয়সৰ পৰাই যদি মানে ধৰ্মীয় যিবিলাক অনুষ্ঠান আছে বা ধৰ্মীয় যিবিলাক কাৰ্য বা নিত্যনৈমিত্তিকভাৱে যে আমি সেৱা কৰিব লাগে, ধূপ ধূনা জ্বলাব লাগে, ৰাতিপুৱা গধূলি প্ৰাৰ্থনা কৰিব লাগে, এনেকুৱা কিছুমান কাম আমাৰ ঘৰুৱাভাৱে যদি হয় তেতিয়াহ'লে আমাৰ মানসিক অৱস্থাটোৰ মানে পৰিৱৰ্তন নিশ্চয় হ'ব, আৰু ই মানে আখৰিক নহৈ পেলাই ভক্তিমূলক হ'ব, আৰু ভক্তিমূলক যেতিয়া হ'ব, যেতিয়া মানুহে এটা ভক্তিত মানে গদগদ হৈ থাকে, তেতিয়া কিন্তু সেই ভক্তিৰ দ্বাৰাই মানুহে বেয়া কাম কৰিবলৈ সাহস নকৰে, নাইবা সেই বস্তুটো নাহে,
0: আঁতৰি আহে তাৰ পৰা,
1: বেয়া কামৰ পৰা আঁতৰি থাকে। সেইকাৰণে মানে মোৰ এই বস্তুটোত মানে গুৰু দেৱ দামোদৰৰ ওপৰত, আৰু তাৰোপৰি মই যেনেকৈ গৰুড় পুৰাণ লিখিছোঁ প্ৰকাশ হৈছে, অথৰ্ববেদ লিখিছোঁ প্ৰকাশ হৈছে, তাৰপিছতে মোৰ এখন গ্ৰন্থ আছিল শক্তিৰূপা মা কামাখ্যা, সেইখনৰ ওপৰত কিন্তু টংলাৰ ছোৱালী এজনীয়ে ৰিচাৰ্চ কৰিছে, তেওঁ মোৰ ঘৰতো আহিছিল, আহি কিবাকিবি সুধিছে, এই এনেকুৱা কথাবিলাকৰ কাৰণে মই আচলতে মোৰ মাজৰ নিজৰে মাজে মাজে ভাল লাগে যে এনেকুৱাকৈ যে কাৰোবাক কিবা এটা দিব পাৰিছোঁ, এইটো এটা মানে কৃতকাৰ্যতা যেন লাগে, কিন্তু বিনিময়ত কি পাইছোঁ কি নাই পাইছোঁ সেইটো কিন্তু মোৰ হিচাপৰ বাহিৰত।
0: আপুনি এই যে আধ্যাত্মিক চৰ্চা এটা কৰিছে, গুৰু দেৱ দামোদৰৰ বিষয়ে চৰ্চা কৰিছে বা আপুনি তেখেতক গুৰু মানি আগবাঢ়িছে, ইয়ে আপোনাৰ জীৱনটো কেনেদৰে আধ্যবন্ত

0: কৰিছে, আপুনি কি দিছে, প্ৰশান্তি দিছে, মুখখন দেখিলে গম পায় লগে কেনেধৰণে পৰিচালিত কৰিছে, কওকচোন শ্ৰোতাই জানি ভাল পাব।
1: গুৰু মানিলে নিজৰ মনটোত এটা বেলেগ ধৰণৰ স্পিৰিট আহে, এটা স্পিৰিচুৱেল এটা মানে শক্তি আহে। সেই শক্তিটো আচলতে মই পোৱা যেন লাগে, আৰু যাৰ কাৰণে মই মানে এতিয়া এইবিলাক লিখিবলৈ আৰম্ভ কৰোঁতে বা শেষ কৰালৈকে মোৰ কোনো ধৰণৰ বিজুতি নালাগে। এতিয়া মই আমি যেতিয়া স্কুলত পঢ়িছিলোঁ তেতিয়া মানে বেদ বা পুৰাণ এইবিলাকৰ কথা শুনিলে কিবা আচৰিত আচৰিত লাগিছিল, কিন্তু এতিয়া সেই বেদ পঢ়ি পেলাই চাৰিখন বেদ একে লগ কৰি লিখিবলৈ মই মানে চেষ্টা কৰি আছোঁ, প্ৰায় শেষৰ ফালে আহিছে। গতিকে মই ভাবোঁ যে এই গুৰুৰ জৰিয়তে আচলতে ঈশ্বৰক পোৱা যায়, ঈশ্বৰৰ লগত এটা সংযোগ ঘটে, আৰু যেতিয়া সেই সংযোগটো ঘটিব তেতিয়া বেয়া কাম কৰিবলৈ মানে বেয়া কথা শুনিবলৈ বেয়া দিশ চাবলৈ মন নাযায়।
0: হয় হয়, খুব সুন্দৰ দৰ্শন আপোনাৰ জীৱনৰ। কিন্তু আদৰৰ শ্ৰোত আমি জনাব খুজিছোঁ, অকল তেখেতে ধৰক যিবিলাক ধৰ্মমূলক গ্ৰন্থ অকল সেয়াই লিখা নাই, তেখেতে ছাত্ৰ ছাত্ৰীৰ সুবিধা হোৱাকে আপুনি কেইবাখনো গ্ৰন্থ লিখি উলিয়াইছে, কাৰিকৰী যিবিলাক গ্ৰন্থ, কাৰিকৰী জ্ঞান য'ত আছে, ধৰক আপুনি ইয়াত দেখিছোঁ যে পোচাক ৰূপাংকন কৰা অষ্টম শ্ৰেণীৰ বাবে আপুনি লিখি উলিয়াইছে, তাৰপিছত নৱম শ্ৰেণীৰ তাক লিখিছে, অনুবাদ কৰিছে আপুনি, কটা আৰু চিলাই অনুবাদ গ্ৰন্থ আছে আপোনাৰ অসম ৰাজ্যিক শিক্ষা আৰু গৱেষণা পৰিষদৰ হয়, আপুনি অনুবাদ কৰিছে বুনিয়াদী অটোমোবাইল ইঞ্জিনিয়াৰিঙৰ যিখন গ্ৰন্থ, এইবিলাক কাম ছাত্ৰ ছাত্ৰীৰ সহায় হোৱাকে আপুনি প্ৰস্তুত কৰিছে।
1: এইটোতো এতিয়া মোক যিটো যি হেৰিয়ে দিছে, এইটো অষ্টম শ্ৰেণী, নৱম শ্ৰেণী আৰু দশম শ্ৰেণীৰ কাৰণে যিখিনি পোচাক ৰূপাংকন লিখিছে এইবিলাক তেওঁলোকে নিজে মোক মাতি নি পেলাই লিখিব দিছে।
0: তাৰপিছত কোৰ্চ মেটেৰিয়েল আপোনাৰ কোৰ্চৰ কাৰণে,
1: কোৰ্চৰ কাৰণে এইটো মানে আৰু চলিও আছে, এতিয়াও চলি আছে, আজি বহুত বছৰে চলি আছে। তাৰপিছত অটোমোবাইল ইঞ্জিনিয়াৰিং, ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং, এই কিতাপবিলাক আচলতে এই বামুণি মৈদামৰ এটা ইণ্ডাষ্ট্ৰিয়েল চেণ্টাৰ এটা আছে, তেওঁৰ সেই মালিকে মোক মাতি নি পেলাই লিখিব দিছিলে, আৰু সেই লিখিব দিয়াৰ কাৰণে সেইবিলাক মই লিখি তেওঁলোকক দি দিছোঁ। গতিকে সেইবিলাক কোৰ্চত চলি আছে,
0: চলি আছে। হয়, গতিকে আপোনাৰ যি অৰিহণা, সেই গতিকে আমাৰ এই যিটো কাৰিকৰী শিক্ষা বা উদ্যোগিক শিক্ষাত নিশ্চয় সহায় কৰিছে আপোনাৰ এই পুথিসমূহে,
1: সহায় কৰিছে বুলি মই ভাবিছোঁ।
0: হয় হয়, নিশ্চয়কৈ জানি আমাৰ খুব ভাল লাগিলে আৰু শ্ৰোতাই আমাৰ জানি ভাল পাব। তাৰ উপৰিও আপুনি এটা বিভিন্ন দায়িত্বত আছে, আপুনি ধৰক এতিয়া বৰ্তমান নাৰেঙ্গী আঞ্চলিক দেৱতাৰ সংঘৰ সভাপতি হৈ আছে, এই কামবিলাকত কেনেদৰে আপোনাৰ দৈনিক ব্যস্ততা কেনেকুৱা আপোনাৰ এই কামবিলাকত?
1: এইবিলাক আচলতে সভাপতি হিচাপে মই বহুত বিশেষ কাম কৰিব পৰা নাই, তথাপিও সম্পাদকক বা হেৰি সহকাৰী সম্পাদকক তেওঁলোকক মানে মাজে মাজে ইনষ্ট্ৰাকশ্যন দিওঁ, মাজে মাজে ময়ো
0: তেওঁলোকৰ
1: অনুষ্ঠান কৰিবৰ কাৰণে মানে আমাৰ গুৰু ধৰ্মীয় মানুহৰ ওচৰতো যাওঁ, এনেকুৱা মাজে মাজে সকাহ দিওঁ, কিন্তু একদম নেৰা নেপেৰাভাৱে এইবিলাক কাম কৰিব মই পৰা নাই। কিয় পৰা নাই মানে মোৰ লেখা কামটোৰ প্ৰাধান্যতাটো মোৰ মনত বেছি, কাৰণ নিলিখিলে নিজক শুদ্ধ কৰিব নোৱাৰিলে, লিখিলে আচলতে নিজৰ আত্মশুদ্ধি হয়তো, আত্মশুদ্ধিটো আচলতে প্ৰথম কথা। যদি আত্মশুদ্ধি নোহোৱাকৈ মানে মানুহৰ মাজত ধৰ্মৰ বিষয়ে ক'বলৈ যাওঁ বা লিখি এনেই লিখি দিওঁ তেতিয়াহ'লেতো নহ'ব, নহয়,
0: গতিকে কৰিব লাগিব। আৰু আপুনি সাহিত্য সভাৰ লগতো জড়িত হৈ আছে, নাৰেঙ্গী আঞ্চলিক সাহিত্য সভাৰ হৈ আপুনি সভাপতি আছিলে।
1: হয়
0: হয়, গতিকে কেনেদৰে সেইবিলাক কাম একেলগে লিখা মেলাৰ জৰিয়তে এইবিলাক কাম কৰি আছিলে?
1: লিখা মেলাৰ মাজতে সেইবিলাক কাম কৰি আছিলোঁ, সভাপতি ক'ৰবাত একদিন দুদিনৰ কাৰণেহে মাথোঁ, বাকী সময়খিনিতো আৰু পুৰা ফ্ৰী।
0: বেছি সময় আপুনি, আপোনাৰ পৰা যিটো গম পালোঁ, আপুনি লিখা মেলাতে ব্যস্ত থাকে?
1: লিখা মেলাতো ব্যস্ত হৈ থাকোঁ, ঘৰুৱা কাম কাজতো বিশেষ ধৰণে সহায় কৰিব পাৰিলে কৰোঁ আৰু যিমান পাৰোঁ, মানে কাকো বিতুষ্ট কৰিব মই চেষ্টা নকৰোঁ।
0: কেনেকুৱা ধৰণৰ কাম কৰি সহায় কৰে
1: ঘৰত? যেতিয়া মানে ক'ৰবাত কিবা চাফা কৰিব লাগিল, ক'ৰবাত কিবা কৰিব লাগিল, এনেকুৱা ধৰণৰ আৰু, মানে ক'ৰবাত কাৰেণ্টৰ কিবা হৈ আছে মানুহ মাতিলোঁ, এনেকুৱা ধৰণৰ, মানে ঘৰ এখন সুন্দৰভাৱে পৰিচালনা কৰিবৰ কাৰণে যিবিলাক বিজুতিৰ পৰা আঁতৰত থাকিব পাৰি তেনে সেই বিজুতিবিলাক মই আঁতৰ কৰিব চেষ্টা কৰোঁ।
0: হয়, খুব সুন্দৰ আপোনাৰ এই কথা বতৰা আমি জানি অতিকৈ আনন্দিত হৈছোঁ। অকল বাহিৰৰ মানুহ হৈ থকাৰ, আপুনি ঘৰৰো মানুহ হৈছে, ঘৰৰ কাম কৰি আছে, সহায় কৰিছে, জানি ভালে, ঘৰৰ কথা জানিলে ভাল পাম অকণমান যদি কয় কোন কোন আছে
1: ঘৰৰ। মই মানে ল'ৰা ছোৱালী দুজন, এজন মানে সেই চিগনাটেটিকৰ হেৰি ক্লাষ্টাৰ মেনেজাৰ মানে নৰ্থ ইষ্টৰ হেড, আৰু ছোৱালীজনী চাইক'থেৰাপিষ্ট, আৰু ছোৱালীজনী আজি মোক থ'ব আহিছে, ইয়াত আহিছে লগত, আৰু ছোৱালীজনী ৰেডিঅ' চেণ্টাৰত সৰু থাকোঁতে বহুত মানে প্ৰগ্ৰাম কৰিছিল আৰু সেই প্ৰগ্ৰাম কৰোঁতে মই তাইক লৈ আহিছোঁ আৰু আজি মোৰ বাৰ্ধক্যজনিত কাৰণতে হওক বা যিয়ে নহওক মোৰ সংগী হিচাপে

0: আজি তাইক লৈ আহিছো,
1: আপোনাৰ বাৰ্ধক্য অহা নাই, এতিয়া আপুনি সুন্দৰ হৈ আছে, তেখেত আহিছে নিজৰ বুলি ভাবি আগতে যিহেতু আহিছিলে, দেখি ভাল লাগিছে, আমাৰ লগ পোৱাৰ সৌভাগ্য হৈছে, জানি ভাল লাগিলে আপোনাৰ পৰিয়ালৰ কথা। লগতে এতিয়া যদি আপুনি চিন্তা কৰে যে সকলোৰে এটা পৰিকল্পনা থাকে, আপুনি ধৰক এটা পৰিপক্ক বয়স এটা পাইছে, কি ইয়াৰ পাছৰ কি হয়তো বহুত কাম আপুনি কৰিলে ইতিমধ্যে, যথেষ্ট কাম কৰিছে,
0: অন্য একো ভবা নাই, মই ভাবিছো আৰু লিখিয়ে যাম, লিখিয়ে যাম, যিমান পাৰো লিখিয়ে যাম আৰু ঘৰত যিমান পাৰো সহায় কৰিম, এইটোৱে ভাবিছো আৰু বেলেগ নাই, আৰু সমাজৰ যিখিনি অৰিহণা যোগাব পাৰো সেইখিনিৰ পৰা মই মানে কেতিয়াও বিচলিত নহওঁ, নাইবা মই ত্ৰুটি নকৰোঁ।
1: হয়, এই যে ধৰক তথ্যচিত্ৰ বনোৱা কথাটো, হয় আপুনি যুগ অৱতাৰ দেৱ দামোদৰ দেৱৰ জীৱন ভিত্তিক এনিমেশ্যন ছবি কৰিছে, ছবি কৰাটো ইমান সহজ কাম নহয়, এই কথাটো আপোনাৰ মনলৈ কেনেকৈ আহিল?
0: তাৰমানে যেতিয়া মই সদৌ অসম দেৱ দামোদৰ সংঘৰ মানে এজন সদস্য হ'লোঁ, আৰু গুৰুজনাৰ প্ৰচাৰ প্ৰসাৰটো এনেকুৱা নাই, বিহুতে মেল মিটিঙত সভা সমিতত বহুত ডাঙৰ ডাঙৰ মানুহে দেৱ দামোদৰক মানে শংকৰদেৱৰ শিষ্য বুলি ক'ব খোজে, কিন্তু সেই সত্য তথ্যটো যাতে সমাজৰ মাজত প্ৰচাৰ হৈ থাকে তাৰে কাৰণে মই মানে ভাবিলোঁ যে এখন তথ্যচিত্ৰ কৰিব লাগিল, আৰু এই তথ্যচিত্ৰখনত মানে সত্য কথাটো যেতিয়া দিম তেতিয়া মানুহবিলাকৰ মাজত যিটো বিভ্ৰান্তিকৰ মানে বক্তা বা বক্তৃতা দিয়ে, ভাষণ দিয়ে, এই ভাষণৰ পৰা অন্তত বিৰত থাকিব নেকি এনেকুৱা ভাবিলোঁ। ভাবি মানে গুৰুজনাৰ জীৱন, শংকৰদেৱ, হৰিদেৱ, দামোদৰদেৱ, ভট্টদেৱ গোটেইৰে জীৱনীবিলাক ভালকৈ পঢ়িছোঁ, পঢ়ি পেলাই তাৰে পিছত মানে তাৰ পৰা যিখিনি মানে মোৰ মনত লাগিছে আৰু যিখিনি সত্য সত্য লাগিছে সেই সত্যখিনিয়ে মই আচলতে এই তথ্যচিত্ৰখনৰ মাজত মানে লিখি উলিয়াইছোঁ। লিখি উলিয়াই মানে এজন এনিমেটৰ মাতিলোঁ, এনিমেটৰজনে মানে তেওঁক সকলো
1: চিত্ৰনাট্যখন আপুনি লিখিলে?
0: মই লিখিলোঁ, তাৰ প্ৰযোজনাও মই কৰিছোঁ, টকা পইচা যিমান খৰচ হৈছে ময়ে কৰিছোঁ, আৰু নিৰ্দেশনাও ময়ে কৰিছোঁ, কিন্তু সংলাপবিলাক এজন বেলেগক চাব দিছিলোঁ।
1: আৰু আপোনাৰ এই দৈৰ্ঘ্য কিমান হৈছে তথ্যচিত্ৰখনৰ, কিমান দীঘলীয়া?
0: মানে এক ঘণ্টা কৰিছোঁ আৰু 15 মিনিটকে 4টা খণ্ড কৰি মানে ইউটিউবত এৰি দিছোঁ।
1: ইউটিউবত পোৱা যায়? এতিয়া
0: ইউটিউবত পোৱা যায়,
1: হয় নিশ্চয় আমাৰ শ্ৰোতাসকলে চাব পাৰিব।
0: মই হেৰি কৰিছোঁ, ভাগৱত পুৰাণৰ 100 সপ্তাহ আছে, তাৰ খণ্ড মই অলৰেডি এৰি দিছোঁ, তাৰপিছতে মই আৰু বেলেগ কামত ব্যস্ত হ'ব লগা হোৱাৰ কাৰণে সেইটো অলপ মানে আজি 4-5 মাহমান মানে বন্ধ কৰি ৰাখিছোঁ, আকৌ দিম পিছত।
1: তাত কাহিনীবিলাক দিয়ে?
0: ভাগৱত পুৰাণৰ যিবিলাক মানে কাহিনী ঘটনা চলি আছে, কাৰণ সেইবিলাকতো আৰু ধৰ্মৰ বিষয়ে, মানুহক সংস্কাৰ কৰাৰ বিষয়ে, গতিকে সেইবিলাক দি দিছোঁ।
1: হয় হয়, সুন্দৰ কাম, আপুনি মানে পুথি বা কিতাপতে সীমাবদ্ধ নাথাকি আপুনি ছবিলৈকেও আহিছে, নিজৰ কামখিনি কৰি গৈছে আমি জানি।
0: মোৰ আৰু এটা বিশেষ ইচ্ছা আছিল, মানুহৰ দ্বাৰাই মানে এক্টৰৰ দ্বাৰা, এক্ট্ৰেছৰ দ্বাৰা এখন বেলেগকৈ আৰু ফিল্ম কৰাৰ কাৰণে মোৰ একদম হেৰি স্ক্ৰিপ্টটো ৰেডি আছে, কিন্তু মোৰ আৰ্থিক যিটো দুৰৱস্থা, আৰ্থিক দুৰৱস্থাই আমি আচলতে
1: এখন কৰিবলৈ বহুত পইচা লাগে,
0: বহুত পইচা লাগিব, মই হিচাপ কৰি চাইছোঁ।
1: হয় নিশ্চয়, হয়তো প্ৰযোজক আপুনি সোনকালে পাব, আমি তাকে আশা কৰিছোঁ, কামনা কৰিছোঁ, ছবিখন হৈ উঠক আপোনাৰ যিটো ইচ্ছা। আহি আহি আমি আজি যি খণ্ড প্ৰায় শেষ মুহূৰ্তত উপস্থিত হৈছোঁ, আমাৰ এই খণ্ড সামৰিবৰ হৈছে, নিৰ্ধাৰিত যি সময় প্ৰায় শেষ হ'বৰ হৈছে, গতিকে শেষত আপুনি কি বিলাব খোজে? যিটো আমি কৈছিলোঁ আৰম্ভণিতে জীৱন সুৰভি এটা বিলাই দিবলৈ, আপোনাৰ জীৱনৰ মূল মন্ত্ৰ বুলি যদি মই সুধোঁ, এই দীঘলীয়া জীৱন কি শিকালে আৰু আপুনি শ্ৰোতা দৰ্শকক কি বিলাই দিব খোজে?
0: মই আচলতে প্ৰত্যেকজন মানুহে সত্যনিষ্ঠ হোৱাটো বিচাৰোঁ, আৰু ধৰ্মীয় আধ্যাত্মিক দিশত মানে বিশেষ ধৰণে মনোনিৱেশ কৰিলে মানুহবিলাকৰ মনবিলাক পৰিষ্কাৰ হ'ব আৰু তেতিয়া সমাজখন সুস্থিৰ হ'ব, আৰু এই সুস্থিৰ সমাজ এখন হ'লে আমাৰ দেশৰ মংগল, জাতিটোৰ মংগল, মানৱ জাতিটোৰ মংগল, গতিকে এনেকুৱা ধৰণে এটা সুস্থিৰ পৰিৱেশত আহিবৰ কাৰণে আচলতে আধ্যাত্মিক চিন্তাত মানুহবিলাকে মনোনিৱেশ কৰক। আধ্যাত্মিক চিন্তাত মনোনিৱেশ কৰা মানে এনেকুৱা নহয় যে আধ্যাত্মিক চিন্তা লাগি ইঞ্জিনিয়াৰিং হ'ব নোৱাৰিব, ডাক্তৰ হ'ব নোৱাৰিব, তাৰপিছতে কিবা IAS অফিচাৰ হ'ব নোৱাৰিব, এনেকুৱা কথা নাই। আধ্যাত্মিকতাটো এটা মনৰ কথা, নিজে মনতে অলপ সময় দিনটোত 15-20 মিনিট সময় চিন্তা কৰিলেও মানে বহুত নিজক মানে সংস্কাৰিত কৰিব পাৰে,
1: জীৱনটো সুন্দৰ কৰিব পাৰি,
0: জীৱন সুন্দৰ হ'ব। আধ্যাত্মিকতা নাথাকিলে আখৰিক যদি হয়, যিকোনো মানুহ আখৰিক প্ৰবৃত্তি হ'লে সেই মানুহ সমাজ ঠিক কৰিব নোৱাৰে।
1: আপুনি মনৰ প্ৰশান্তিটো কেনেদৰে লাভ কৰিছে আধ্যাত্মিক চিন্তা কৰি? আপুনি
0: মই মনৰ প্ৰশান্তিটো লাভ কৰিছোঁ মানে মোৰ এনেকুৱা ধৰণৰ কিছুমান কথা আছে যিবিলাক কথা আচলতে মই মানে এৰি চলোঁ মানে ক'ৰবাত মানে হাই কাজিয়া হ'ল সেইবিলাক এৰি চলোঁ, তাৰপিছত কোনোবা মানুহৰ বেয়া

0: কথা কৈছে, সেইবিলাক মই শুনিও নুশুনাৰ ভাও ধৰি গুচি আহোঁ। মাত্ৰ মই জানো যে ঈশ্বৰে এটা কথাই কৈছে, ভাল চাবা, ভাল লিখিবা। গীতা মই হেৰি অনুবাদ কৰি লিখিছোঁ, গতিকে গীতাখনো মই মাৰ্কেটত দিছে। গীতাৰ কথাও কিছুমান মনত ভাবোঁ, ভাগৱতৰ কথা কিছুমান মনত ভাবোঁ, তাৰে তত্ত্বমূলক কথা কিছুমান মনত ভাবোঁ। ভাবি পেলাই মই নিজকে মানে হেৰি কৰি লওঁ আৰু, মানে সুখী বুলি অনুভৱ কৰি লওঁ।
1: আমিও অনুভৱ কৰিছোঁ, আপুনি নিশ্চয়কৈ সুখী। মুখখন দেখিলে আপোনাৰ গম পায় আমাৰ সেই অনুভৱ হৈছে। অনন্ত কুমাৰ শৰ্মা ডাঙৰীয়া, আমি নথৈ আনন্দিত হৈছোঁ আপোনাৰ সৈতে কথা পাতি। আপুনি আহিলে ভাল লাগিলে আৰু মুক্তভাৱে আপুনি কথাখিনি কৈছে, কোনো লোক ঢাক নকৰাকৈ খুব সুন্দৰকৈ জীৱনৰ কথা কৈছে, আপোনাৰ অভিজ্ঞতাৰ কথা কৈছে। আমাৰ আকাশবাণীলৈ আহিলে আৰু আমাক এইখিনি সময় দিলে, আপোনাৰ জীৱনৰ অভিজ্ঞতাৰ বিষয়ে জনালে, তাৰ বাবে অশেষ ধন্যবাদ আপোনাক।
0: আপোনালোকে মোক এই সুবিধা দিয়াৰ কাৰণে আপোনালোকক মই যথেষ্ট ধন্যবাদ দিছোঁ আৰু নথৈ আনন্দিত হৈছোঁ। আৰু এনেকুৱা এটা অনুষ্ঠান পাবৰ কাৰণে মই আশাই কৰা নাছিলোঁ, হঠাতে পালোঁ। মোৰ বহুত ভাল লাগিছে, এটা কৃতকাৰ্যতা, জীৱনৰ এটা অন্যতম কৃতকাৰ্যতা যেন লাগিছে। অন্ততঃ মই মনৰ ভাৱখিনি ক'ব পাৰিছোঁ যে
1: অশেষ ধন্যবাদ। আদৰৰ শ্ৰোতা, আমাৰ নিৰ্ধাৰিত সময় শেষ হৈছে আৰু আমি শ্ৰীযুত অনন্ত কুমাৰ শৰ্মা ডাঙৰীয়াক ইমানতে বিদায় দিব লাগিব। অহা সপ্তাহত আন এগৰাকী অতিথিৰ সৈতে জীৱন সুৰভি অনুষ্ঠানত আপোনালোকৰ সৈতে উপস্থিত হ'মহি। আজিলৈ বিদায় দিয়ক, নমস্কাৰ।
0: নমস্কাৰ।

জীবন সুৰভি অনুষ্ঠানত নগাঁও উদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ অনন্ত কুমাৰ শৰ্মাৰ সৈতে হোৱা সাক্ষাৎকাৰটি শুনিলে। সাক্ষাৎগ্ৰহণ আৰু অনুষ্ঠানটিৰ প্ৰযোজনা আছিল সীমান্ত বাৰ্মাৰ। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰযোজিত অনুষ্ঠান উমংগ।

0: इस कार्यक्रम के बाद अब हमारा आज का समय यहीं पर समाप्त होता है। तो अब उमंग कार्यक्रम की तकनीकी टीम यानी जगबंधु, चेतना, अर्शद, कुसुमलता और वीरेंद्र के साथ मुझे यानी विमलेश को आज्ञा दीजिए। नमस्कार।
1: उमंग, उमंग, उमंग, उमंग, उमंग।
2: इमान पुरी राष्ट्रीय शैक्षिक गवेषणा और प्रशिक्षण परिषदर द्वारा प्रयोजित अनुष्ठान उमंग শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে আঞ্চলিক বাতৰি শুনিবলৈ পাব।
3: এয়া আকাশবাণী গুৱাহাটী। এতিয়াৰ বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা। আজিৰে পৰা শৰাইঘাটৰ পুৰণি দলং যান বাহনৰ চলাচলৰ বাবে পুনৰ মুকলি কৰি দিয়া হ'ব। উত্তৰ পূব সীমান্ত ৰেলৱেৰ মহাপ্ৰবন্ধকে পৰিদৰ্শন কৰাৰ পাছত দিনৰ 12:30 বজাত দলংখন মুকলি কৰিব। উত্তৰ পূব সীমান্ত ৰেলৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়াই এই কথা সদৰি কৰে। উল্লেখযোগ্য যে মেৰামতিৰ বাবে যোৱা 13 জুলাইৰ পৰা দলংখনেৰে যাতায়াত বন্ধ আছিল। নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে কংগ্ৰেছৰ প্ৰাৰ্থী শিৱামণি বৰাৰ নাম আনুষ্ঠানিকভাৱে কালি ঘোষণা কৰা হয়। ইপিনে শাসকীয় বিজেপিয়ে সমষ্টিটোত আগ্ৰাসী প্ৰচাৰ চলাই আছে। দলটোৱে দেৱাশিষ শৰ্মাক প্ৰাৰ্থী হিচাপে ইতিমধ্যে ঘোষণা কৰিছে। তেওঁ বিভিন্ন স্থানত দলীয় সভাত অংশগ্ৰহণ কৰাৰ লগতে ভোটদাতাৰ সৈতে মত বিনিময় কৰিছে। কাইলৈ তেওঁ মনোনয়ন পত্ৰ দাখিল কৰিব। মনোনয়ন দাখিলৰ সময়ত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া উপস্থিত থকাৰ সম্ভাৱনা আছে। এ আই ইউ ডি এফেও প্ৰাৰ্থিত্ব প্ৰদানৰ উদ্দেশ্যে কালি দলীয় বৈঠক অনুষ্ঠিত কৰিছিল যদিও প্ৰাৰ্থীৰ নাম চূড়ান্ত হোৱা নাই। আজি বদৰুদ্দিন আজমলৰ নেতৃত্বত পুনৰ বৈঠক অনুষ্ঠিত হোৱাৰ কথা আছে আৰু এই বৈঠকৰ পাছতে দিনৰ 2 বজাত প্ৰাৰ্থীৰ নাম চূড়ান্ত হোৱাৰ সম্ভাৱনা আছে। আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে অহা 6 অক্টোবৰত নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচন অনুষ্ঠিত হ'ব। এই নিৰ্বাচনৰ বাবে ইচ্ছুক প্ৰাৰ্থীসকলে অহা 16 ছেপ্টেম্বৰ পৰ্যন্ত মনোনয়ন পত্ৰ দাখিল কৰিব পাৰিব। 9 অক্টোবৰত ভোটগণনা কৰা হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন উপলক্ষে ৰাজ্যজুৰি অহা 17 ছেপ্টেম্বৰৰ পৰা 17 অক্টোবৰলৈ মাহজোৰা কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। এই অভিযানৰ জৰিয়তে জনসাধাৰণৰ মাজত সেৱা, সুশাসন আৰু জনকল্যাণমূলক কাম কাজৰ বাৰ্তা অধিক শক্তিশালীভাৱে লৈ যোৱাৰ লগতে বিভিন্ন জনকল্যাণমূলক আৰু সামাজিক কাৰ্যসূচী ৰূপায়ণত গুৰুত্ব আৰোপ কৰা হৈছে। জনসেৱা, সুশাসন আৰু ৰাষ্ট্ৰ নিৰ্মাণৰ 25 বছৰীয়া যাত্ৰাক স্মৰণ আৰু উদযাপনৰ লক্ষ্যৰে ৰাজ্যজুৰি হ'বলগীয়া এই সেৱা সংকল্প অভিযানত ৰাজ্যবাসীক অংশগ্ৰহণৰ বাবে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আহ্বান জনাইছে। সামাজিক মাধ্যমত দিয়া এটা পোষ্টত মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশৰ বাবে সকলোকে নিজৰ নিজৰ ঘৰত ৰাজহুৱা অনুষ্ঠান আদিত একচিকৈ মন্ত্ৰী প্ৰজ্বলন কৰিবলৈ আহ্বান জনাইছে।
4: গুজৰাটৰ মুখ্যমন্ত্ৰী আৰু দেশৰ প্ৰধানমন্ত্ৰী ৰূপে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 25টা বছৰ সম্পূৰ্ণ কৰিবলৈ আগবাঢ়িছে। অহা 17 ছেপ্টেম্বৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ উপজা দিন। এই দিনটোত আমি সকলোৱে সিদ্ধান্ত লৈছোঁ যে সন্ধিয়া নিজৰ নিজৰ বাসভৱনত, মন্দিৰ, নামঘৰ, ধৰ্মীয় অনুষ্ঠানসমূহত আৰু বিভিন্ন ৰাজহুৱা স্থানত এগচি চাকি বন্তি জ্বলাই আমি প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ দীৰ্ঘ জীৱন প্ৰাৰ্থনা কৰি ভগৱন্তৰ ওচৰত আমি এগচি চাকি বন্তিৰে আবেদন জনাম, নিবেদন জনাম। আহক।
3: খ্যাতনামা অভিযন্তা, শিক্ষাবিদ, ভাৰতৰত্ন সন্মানেৰে সন্মানিত এম বিশ্বেশ্বৰীয়াৰ জয়ন্তী উপলক্ষে আজি সমগ্ৰ দেশতে অভিযন্তা দিৱস পালন কৰা হৈছে। দেশৰ উন্নয়ন আৰু কাৰিকৰী প্ৰগতিৰ ক্ষেত্ৰত অভিযন্তাসকলে আগবঢ়াই অহা অৰিহণাৰ প্ৰতি সন্মান প্ৰদৰ্শনৰ উদ্দেশ্যে এই দিৱস উদযাপন কৰা হয়। সৃজনীশীলতা আৰু দৃঢ়তাৰে বিভিন্ন ক্ষেত্ৰৰ কঠিন প্ৰত্যাহ্বান গ্ৰহণ কৰি ন ন উদ্ভাৱনেৰে দেশক চহকী কৰা অভিযন্তাসকলক এই দিৱসত সকলোৱে শ্ৰদ্ধাৰে অভিনন্দন জ্ঞাপন কৰিছে। বৈষ্ণৱ ধৰ্মৰ অন্যতম প্ৰচাৰক শ্ৰী শ্ৰী হৰিদেৱৰ আজি আবিৰ্ভাৱ তিথি। 1426 খ্ৰীষ্টাব্দত লখিমপুৰৰ নাৰায়ণপুৰত জন্ম লাভ কৰা হৰিদেৱ আছিল মহাপুৰুষ।

জনপ্ৰিয় বৈষ্ণৱ ধৰ্মৰ চাৰিগৰাকী প্ৰচাৰকৰ অন্যতম এজন। তেওঁ একশৰণ বৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ অৰ্থে মানেৰী সত্ৰ, বহৰী, হৰিপুৰ আৰু কৈহাটী সত্ৰ স্থাপন কৰিছিল। কেইবাখনো গ্ৰন্থ ৰচনা কৰা হৰিদেৱ এগৰাকী গীতিকাৰো আছিল। সহজ সৰল চুটিচুটি বাক্যৰ জৰিয়তে গভীৰ ভাৱ প্ৰকাশ কৰা হৰিদেৱৰ গদ্যশৈলীৰ অন্যতম বৈশিষ্ট্য। ভক্তিৰস তৰংগিনী তেওঁ ৰচনা কৰা প্ৰাচীন অসমীয়া গদ্য সাহিত্যৰ অন্যতম নিদৰ্শন। হৰিদেৱৰ জন্মতিথি উপলক্ষে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই শুভেচ্ছা জ্ঞাপন কৰিছে। মাজুলীৰ উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰীয়া সংস্কৃতিৰ একান্ত সাধক বৈষ্ণৱ পণ্ডিত পদ্মশ্ৰী সন্মানেৰে সন্মানিত তথা সাহিত্য একাডেমী বঁটাপ্ৰাপক গোপীৰাম বৰগায়ন বুঢ়া ভকতৰ অন্ত্যেষ্টিক্ৰিয়া ৰাজ্যিক মৰ্যাদাৰে আজি সম্পন্ন কৰা হ'ব। 103 বছৰ বয়সত কালি দেহাৱসান ঘটা এগৰাকী সাধকৰ শেষকৃত্যৰ বাবে মাজুলী জিলা প্ৰশাসনে সকলো ব্যৱস্থা গ্ৰহণ কৰিছে। সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয় যে সত্ৰীয়া সংস্কৃতিৰ সাধনাৰ জৰিয়তে প্ৰয়াত বৈষ্ণৱ পণ্ডিতগৰাকীয়ে জাতীয় ঐতিহ্য সমৃদ্ধ কৰিছিল। তেওঁৰ মৃত্যুত আধ্যাত্মিক সাংস্কৃতিক জগতখনৰ অপূৰণীয় ক্ষতি হোৱা বুলিও মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 12:05 শুনিবলৈ পাব।

নমস্কাৰ প্ৰিয় শ্ৰোতা, আমাৰ জীৱবাণীৰ পৰা অনুষ্ঠানটিলৈ মই ত্ৰিদিশাই আপোনাক আদৰণি জনাইছোঁ। আজি আপোনালৈ আগবঢ়াইছোঁ গীতেৰে কথাৰে অনুষ্ঠানৰ এটি খণ্ড।

নমস্কাৰ প্ৰিয় শ্ৰোতা, গীতেৰে কথাৰে অনুষ্ঠানটিৰ আজিৰ খণ্ডলৈ আপোনাক আন্তৰিক স্বাগতম। অনুষ্ঠানৰ সৈতে মই ভাৰ্গৱ কলিতা। প্ৰিয় শ্ৰোতা, প্ৰতিবাৰেই এই অনুষ্ঠানটিত আমি একোটি বিশেষ বিষয়ৰ ওপৰত আলোকপাত কৰোঁ আৰু সুমধুৰ কিছু গীত আপোনালোকলৈ আগবঢ়াওঁ। প্ৰিয় শ্ৰোতা, অসমৰ সংগীত জগতৰ এটি উজ্জ্বল নক্ষত্ৰ ডক্টৰ বীৰেন্দ্ৰনাথ দত্ত। তেখেত আছিল একেধাৰে এগৰাকী শিক্ষাবিদ, লেখক, লোকসংস্কৃতিৰ গৱেষক, সুৰকাৰ আৰু এগৰাকী দৰদী কণ্ঠশিল্পী। অসমৰ সাহিত্য, শিক্ষা আৰু সংগীতৰ জগতখনলৈ তেখেতৰ অৱদান অপৰিসীম। অসম সাহিত্য সভাৰ সভাপতিৰ আসন শুৱনি কৰা এগৰাকী ঋষিতুল্য ব্যক্তিয়ে প্ৰকৃতিৰ মাজত বিলীন হৈ থাকি বৰ ভাল পাইছিল। তেখেতে ভাল পাইছিল চৰাই চিৰিকটি, ভাল পাইছিল ফুল। প্ৰকৃতিৰ মাজতেই তেখেতে অনবৰত বিচাৰি ফুৰিছিল সুৰৰ সুবাস।

নবকান্ত বৰুৱাৰ ভাষাৰে তেখেতে সুৰ দি গাইছিল, আকাশে বতাহে ইমান সুৰৰ গুণগুণ, মোৰ গানলে এটি সুৰতাৰ নাহে যোন। প্ৰিয় শ্ৰোতা, আজিৰ অনুষ্ঠানত আমি কথা পাতিবলৈ লৈছোঁ বীৰেন্দ্ৰনাথ দত্তদেৱে কণ্ঠদান কৰা কেইটিমান বচা বচা গীতৰ আঁৰৰ কথা সম্পৰ্কে। চিটিবাছত ক'ৰবালৈ গৈ থাকোঁতে ছোৱালী এজনীয়ে হাতত লৈ অহা বকুলৰ মালা এধাৰীৰ গোন্ধ পাই গীতিকাৰ তফজুলালীৰ মনলৈ অহা কিছু অনুভৱক বীৰেন্দ্ৰনাথ দত্তই সুৰেৰে সজাই জন্ম দিছিল এটি মন পৰসা গীত। বকুলৰ কথা ক'লে বহুতো চিনাকি মুখ চকুৰ আগেদি ভাহি যায়, বহুতো পাহৰা গান বহু মান অভিমান বকুলেই দিয়ে সোঁৱৰায়। প্ৰিয় শ্ৰোতা, আহক আজিৰ অনুষ্ঠান আৰম্ভ কৰোঁ এই সুন্দৰ গীতটিৰে।

এবাৰ কবি নবকান্ত বৰুৱাদেৱৰ এটি সুন্দৰ কবিতা ভজন এটিৰ সুৰ লগাই আকাশবাণীযোগে গাইছিল বীৰেন্দ্ৰনাথ দত্তদেৱে। গানটো শ্ৰোতাৰ মাজত বেছ জনপ্ৰিয় হৈ পৰিছিল। গানটো আছিল আকাশ আমাক অকণি আকাশ দিয়া, আৰু সেই গানটোৱেই এদিন নবকান্ত বৰুৱাদেৱৰ কাণত পৰিল আৰু দত্তদেৱৰ কণ্ঠই তেখেতক সন্মোহিত কৰি পেলালে। ততালিকে তেখেতে দত্তদেৱক মাতি পঠিয়ালে। এইদৰে দুয়ো মহিৰুহৰ এদিন সংযোগ ঘটিল। এই সংযোগেই ৰূপান্তৰিত হ'ল মহাসংযোগলৈ আৰু অসমীয়া আধুনিক সংগীত জগতলৈ আৱিৰ্ভাৱ ঘটিল এটি নতুন ধাৰা। এগৰাকী দেউতাকে নিজৰ ছোৱালীজনী সদায় কণমানি হৈ থকাটোৱেই বিচাৰে হয়তো। কবি নবকান্ত বৰুৱাই লিখিছে, নালাগে তাই ডাঙৰ হ'ব, বাইদেউ মা আইতা হ'ব, বয়সৰে বালিচন্দা বালি পৰি ৰওক।

প্ৰিয় শ্ৰোতা, আজি আমি কথা পাতি আছোঁ বীৰেন্দ্ৰনাথ দত্তদেৱৰ কণ্ঠৰ বচা বচা কিছু গীতৰ আঁৰৰ কথা সম্পৰ্কে। প্ৰিয় শ্ৰোতা, বিয়াত দিয়া উপহাৰ এতিয়াই যে কালজয়ী গান এটালৈ ৰূপান্তৰিত হ'ব পাৰে সেয়া জানো ভাবিব পাৰি ডক্টৰ বীৰেন্দ্ৰনাথ দত্তদেৱৰ বিয়ালৈ নিমন্ত্ৰিত নৱকান্ত বৰুৱা, জ্যোতিৰ্ময় কাকতি আৰু তফজুল আলীয়ে উপহাৰ হিচাপে আনিছিল এখন বিশেষ ফটো। কবি নৱকান্ত বৰুৱাদেৱে তাত দুটা বগলীৰ ছবিও অংকন কৰি দিছিল। পৰৱৰ্তী সময়ত সেই উপহাৰেই ৰূপ ল'লে এটি সুন্দৰ গানৰ, বগলী বগাফুট দিজা।

বিহুমৰা দুগৰাকী যুৱক যুৱতী, বিহুৰ যোগেৰে দুয়োৰে মাজত গঢ় লয় প্ৰেমৰ সম্পৰ্ক। এই প্ৰেমেই দুয়োকে বহু ওচৰ চপাইও আনিলে। পিছে পাছলৈ যুৱতীগৰাকীয়ে অইন যুৱকলৈ বিয়াত বহিবলগীয়া হ'ল। সেই সময়খিনিত পূৰ্বৰ প্ৰেমিকৰ মনৰ অৱস্থা বৰ্ণনা কৰি লিখা এটি গীত, ৰহিমলা ওৰণিৰ মাজেৰে ৰহিমলা জনলৈ নাচাবা। বীৰেন্দ্ৰনাথ দত্তদেৱে গানটো আৰম্ভ কৰিছে বিয়া নামৰ সুৰেৰে আৰু পাছলৈ ৰোপণ কৰিছে বিহুগীতৰ সুৰ। এই গীতটিৰেই এটি মন পৰসা শাৰী, সেন্দুৰখন লওঁতে যদি হাতে কপে ইহাতে খামুচি ধৰা।

বীৰেন্দ্ৰনাথ দত্তদেৱ ধূপধৰাৰ এখন গাঁৱলৈ ফিল্ড ৱৰ্ক কৰিবলৈ যাওঁতে তাৰে আয়তীকেইগৰাকীমানে গোৱা এটি গীতৰ আধাৰতে তেখেতে গাইছিল, তোমাৰ কাৰণে যাওঁ ফুল তুলিবলৈ, তুমি আছা ফুলৰে মাজত। ঘৰৰ চোতাললৈ অহা কণমানি ঘন চিৰিকাটোক লৈ নৱকান্ত বৰুৱাদেৱৰ কথাৰে তেখেতৰ আন এটি গীত, মুখত দুডাল দুবৰি বন দুডাল খৰিকা, মোৰ চোতালত উমলহিও ঘন চিৰিকা।

ৰাতি পুৱাৰ পোহৰবোৰে জগাই দিলে থম থম ৰঙা ডালিম ফুল ফুলৰ সভা ইমান যে তই কৰ ধন্দব ৰঙা ৰঙা মচুৰ দালি খন্তিয়ে

0: আমার দোতালত সুমনরি
1: কোলাহলপূৰ্ণ ব্যস্ত চহৰখনৰ মাজতেই নিৰ্জন দুপৰীয়া এটিত জিলিৰ মাতটোৱে মহানাগৰিক এজনৰ চিন্তা চেতনাত জগাই তুলিব পাৰে এখন অৰণ্যৰ কথা, মনত অংকন কৰিব পাৰে অৰণ্যৰ সৈতে নিবিড় সম্পৰ্ক থকা জনজাতীয় গাঁও এখনৰ ছবি। সেই কথাটোক লৈয়ে নবকান্ত বৰুৱাদেৱৰ গীত জিলিৰ মাতে গভীৰ কৰে নিৰ্জনতা, নিৰ্জনতাই মনত পেলায় আইৰ কথা। বীৰেন্দ্ৰনাথ দত্তদেৱে বড়ো জনগোষ্ঠীৰ চিফুঙৰ সুৰেটি সংযোগ কৰি এই গীতটিক প্ৰদান কৰিছে এক অনন্য সুন্দৰতা। প্ৰিয় শ্ৰোতা, এই গীতটিকে আগবঢ়াই আজিৰ অনুষ্ঠানৰ পৰা মই ভাৰ্গৱ কলিতাই ইমানতেই বিদায় মাগিছোঁ। নমস্কাৰ।

ইমান পৰে শ্ৰোতাসকলে গীতেৰে কথাৰে অনুষ্ঠানটি শুনিলে। যুগুতাই আগবঢ়ালে ভাৰ্গৱ কলিতাই। আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটি ইমানতেই অন্ত পৰিল। ত্ৰিদিশা বৰাৰ সহযোগত অনুষ্ঠানটি প্ৰযোজনা কৰিলে ইন্দ্ৰ।

প্ৰতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছোঁ আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটোপলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট আকাশবাণী .gov.in নতুন ভাৰত ন ৰূপত আকাশবাণী।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া 12 বজাত হিন্দীত বাতৰি আৰু 12:05 আঞ্চলিক বাতৰি শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটী। দুপৰীয়া আঞ্চলিক বাতৰিৰ সৈতে এয়া মই উৎপল কুমাৰ দাস। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ টিয়কৰ কলিয়াপানীত থকা আউনীআটী বিশ্ববিদ্যালয়ৰ মূল চৌহদৰ শৈক্ষিক ভৱন মুকলি, নগাঁও লোকসভা নিৰ্বাচনৰ বাবে শিৱামণি বৰাক কংগ্ৰেছৰ প্ৰাৰ্থিত্ব প্ৰদান, আজি AIUDFৰ প্ৰাৰ্থী ঘোষণাৰ সম্ভাৱনা, মাজুলীৰ উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰীয়া সংস্কৃতিৰ একান্ত সাধক বৈষ্ণৱ পণ্ডিত গোপীৰাম বৰগায়ন বুঢ়া ভকতৰ অন্ত্যেষ্টিক্ৰিয়া ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন, আৰু ভাৰত আৰু আফগানিস্তানৰ মাজৰ চলিত T20 ক্ৰিকেট শৃংখলাৰ আজি দ্বিতীয়খন খেল। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি টিয়কৰ কলিয়াপানীত থকা আউনীআটী বিশ্ববিদ্যালয়ৰ মূল চৌহদৰ শৈক্ষিক ভৱন মুকলি কাৰ্যসূচীত অংশগ্ৰহণ কৰে। চিনামৰাত উজনি অসমৰ বান বিধ্বস্ত 4খন জিলাৰ পৰিস্থিতিৰ পুনৰীক্ষণ বৈঠকত মুখ্যমন্ত্ৰীয়ে অংশগ্ৰহণ কৰাৰ লগতে ঢেকীয়াখোৱা বৰনামঘৰতো সেৱা ল'ব। ইপিনে ৰাজ্যৰ বিভিন্ন জিলাৰ সমন্নয়ন, প্ৰশাসনিক বিষয় আৰু ভালেমান গুৰুত্বপূৰ্ণ বিষয়ক লৈ যোৰহাটত অনুষ্ঠিত দুদিনীয়া জিলা আয়ুক্ত সন্মিলনৰ কালি মাজনিশা সামৰণি পৰে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত এই সন্মিলনত কেইবাটাও গুৰুত্বপূৰ্ণ সংস্কাৰমূলক সিদ্ধান্ত গ্ৰহণ কৰা হয়। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই ৰাজ্য প্ৰশাসনক গতিশীল কৰাৰ লক্ষ্যৰে দৈনন্দিন শাসন আৰু চৰকাৰী সেৱা প্ৰদান ব্যৱস্থাত আধুনিক তথ্য প্ৰযুক্তি আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰয়োগ নিশ্চিতকৰণৰ নিৰ্দেশ দিয়ে। সাধাৰণ নাগৰিকৰ দৈনন্দিন কাম কাজ যাতে সমজিলা পৰ্যায়তে সমাধান হয় তাৰ বাবেও মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিছে। আয়ুক্তসকলক কেৱল কাৰ্যালয়তে আবদ্ধ নাথাকি নিয়মিত ক্ষেত্ৰভিত্তিক পৰিদৰ্শনৰ জৰিয়তে চৰকাৰী সেৱাৰ মান নিৰীক্ষণৰো নিৰ্দেশ দিয়া হৈছে। একেদৰে অসমৰ প্ৰতিখন জিলাত দেশৰ ভিতৰতে শ্ৰেষ্ঠ হিচাপে পৰিগণিত হ'ব পৰাকৈ আয়ুক্তসকলৰ মাজত সুস্থ প্ৰতিযোগিতা আৰু দায়বদ্ধতাৰ পৰিৱেশ গঢ়ি তোলাৰ ক্ষেত্ৰতো সন্মিলনত গুৰুত্ব দিয়া হয়। ৰাজ্যৰ প্ৰশাসন ব্যৱস্থাক অধিক জনমুখী আৰু ফলপ্ৰসূ কৰাৰ লগতে তৃণমূল পৰ্যায়ত জনসেৱা অধিক উন্নত কৰাৰ বিভিন্ন দিশ সন্দৰ্ভত সন্মিলনত আলোচনা কৰা হয়। এই আলোচনাৰ মাজতে 85টাতকৈও অধিক ফাইলত মুখ্যমন্ত্ৰীয়ে স্বাক্ষৰ কৰে। ৰাজ্যৰ ভ্ৰাম্যমান নাটকৰ জনক প্ৰখ্যাত নাট্যকাৰ, অভিনেতা আৰু স্বাধীনতা সংগ্ৰামী ব্ৰজনাথ শৰ্মাৰ আজি উপজাদিন। 1894 চনত বৰপেটা জিলাৰ বজালীত জন্মলাভ কৰা শিল্পীগৰাকীয়ে ৰাজ্যৰ অভিনয় ক্ষেত্ৰলৈ অনন্য বৰঙণি আগবঢ়াইছিল। এনে বৰঙণিৰ প্ৰতি লক্ষ্য ৰাখি তেওঁক অভিনয়াচাৰ্য বা নাট্যাচাৰ্য অভিধাৰে অভিহিত কৰা হয়। অসমৰ মঞ্চনাটত মহিলা অভিনয় শিল্পীৰ প্ৰৱেশৰ ক্ষেত্ৰত তেওঁ বিশেষ গুৰুত্ব আৰোপ কৰি সহ অভিনয়ৰ বাট মুকলি কৰিছিল। প্ৰথম বিশ্বযুদ্ধত সৈনিক হিচাপে অংশগ্ৰহণ কৰাৰ পাছত 1942 চনৰ স্বাধীনতা আন্দোলনতো তেওঁ অংশগ্ৰহণ কৰিছিল। এইগৰাকী প্ৰবাদপ্ৰতিম অসমীয়াক ৰাজ্যবাসীয়ে উপজা দিনত শ্ৰদ্ধাৰে সোঁৱৰণ কৰিছে। নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে কংগ্ৰেছৰ প্ৰাৰ্থী শিৱামণি বৰাৰ নাম কালি আনুষ্ঠানিকভাৱে ঘোষণা কৰা হয়। ইপিনে শাসকীয় বিজেপিয়ে সমষ্টিটোত আগ্ৰাসী প্ৰচাৰ চলাইছে। দলটোৱে ইতিমধ্যে দেৱাশীষ শৰ্মাক প্ৰাৰ্থী হিচাপে ঘোষণা কৰিছে। তেওঁ বিভিন্ন স্থানত দলীয় সভাত অংশগ্ৰহণ কৰাৰ লগতে ভোটদাতাৰ সৈতেও মত বিনিময় কৰিছে। কাইলৈ তেওঁ মনোনয়ন পত্ৰ দাখিল কৰিব। মনোনয়ন দাখিলৰ সময়ত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া উপস্থিত থকাৰ সম্ভাৱনা আছে। AIUDFও প্ৰাৰ্থিত্ব প্ৰদানৰ উদ্দেশ্যে কালি দলীয় বৈঠক অনুষ্ঠিত কৰিছিল যদিও প্ৰাৰ্থীৰ নাম চূড়ান্ত হোৱা নাই। আজি বদৰুদ্দিন আজমলৰ নেতৃত্বত পুনৰ বৈঠক অনুষ্ঠিত হোৱাৰ কথা আছে আৰু এই বৈঠকৰ পাছতে দিনৰ 2 বজাত প্ৰাৰ্থীৰ নাম চূড়ান্ত হোৱাৰ সম্ভাৱনা আছে। আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে অহা 6 অক্টোবৰত নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচন অনুষ্ঠিত হ'ব। এই নিৰ্বাচনৰ বাবে ইচ্ছুক প্ৰাৰ্থীসকলে কাইলৈ পৰ্যন্ত মনোনয়ন পত্ৰ দাখিল কৰিব পাৰিব। 9 অক্টোবৰত ভোট গণনা কৰা হ'ব। বৈষ্ণৱ ধৰ্মৰ অন্যতম প্ৰচাৰক শ্ৰী শ্ৰী হৰিদেৱৰ আজি আবিৰ্ভাৱ তিথি। 1426 খ্ৰীষ্টাব্দত লখিমপুৰৰ নাৰায়ণপুৰত জন্মলাভ কৰা হৰিদেৱ আছিল মহাপুৰুষীয়া বৈষ্ণৱ ধৰ্মৰ 4গৰাকী প্ৰচাৰকৰ অন্যতম এজন। তেওঁ এক শৰণ বৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে মানেৰী সত্ৰ, বহৰী সত্ৰ, হৰিপুৰ সত্ৰ আৰু কুইহাটী সত্ৰ স্থাপন কৰিছিল। কেইবাখনো গ্ৰন্থ ৰচনা কৰা হৰিদেৱ এগৰাকী গীতিকাৰো আছিল। সহজ সৰল চুটি চুটি বাক্যৰ জৰিয়তে গভীৰ ভাৱ প্ৰকাশ কৰা হৰিদেৱৰ গদ্যশৈলীৰ অন্যতম বৈশিষ্ট্য। ভক্তিদশ তৰংগিনী তেওঁ ৰচনা কৰা প্ৰাচীন অসমীয়া গদ্য সাহিত্যৰ অন্যতম নিদৰ্শন। হৰিদেৱৰ জন্মতিথি উপলক্ষে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন উপলক্ষে ৰাজ্যজুৰি অহা 17 ছেপ্টেম্বৰৰ পৰা 17 অক্টোবৰলৈ মাহজোৰা কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ লোৱা হৈছে। এই অভিযানৰ জৰিয়তে জনসাধাৰণৰ মাজত সেৱা, সুশাসন আৰু জনকল্যাণমূলক কাম কাজৰ বাৰ্তা অধিক

0: শক্তিশালীভাৱে লৈ যোৱাৰ লগতে বিভিন্ন জনকল্যাণমূলক আৰু সামাজিক কাৰ্যসূচী ৰূপায়ণত গুৰুত্ব আৰোপ কৰা হৈছে। জনসেৱা, সুশাসন আৰু ৰাষ্ট্ৰ নিৰ্মাণৰ 25 বছৰীয়া যাত্ৰাক স্মৰণ আৰু উদযাপনৰ লক্ষ্যৰে ৰাজ্যজুৰি হ'বলগীয়া এই সেৱা সংকল্প অভিযানত অংশগ্ৰহণৰ বাবে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাইজক আহ্বান জনাইছে। সামাজিক মাধ্যমত দিয়া এটা বাৰ্তাত মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশৰ বাবে সকলোকে নিজৰ নিজৰ ঘৰত ৰাজহুৱা অনুষ্ঠান আদিত এগচিকৈ বন্তি প্ৰজ্বলন কৰিবলৈ আহ্বান জনাইছে।
1: অহা 17 ছেপ্টেম্বৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ উপজা দিন। এই দিনটোত আমি সকলোৱে সিদ্ধান্ত লৈছো যে সন্ধিয়া নিজৰ নিজৰ বাসভৱনত, মন্দিৰ, নামঘৰ, ধৰ্মীয় অনুষ্ঠানসমূহত আৰু বিভিন্ন ৰাজহুৱা স্থানত এগচি চাকি বন্তি জ্বলাই আমি প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ দীৰ্ঘ জীৱন প্ৰাৰ্থনা কৰি ভগৱন্তৰ ওচৰত আমি এগচি চাকিৰ বন্তিৰে আবেদন জনাম, নিবেদন জনাম। আহক, 17 ছেপ্টেম্বৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ উপজা দিনটোত এগচি মাটিৰ চাকি প্ৰজ্বলিত কৰিম আৰু আমি সকলোৱে একেলগে প্ৰাৰ্থনা কৰিম।
0: আপোনালোকে আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। মাজুলীৰ উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰীয়া সংস্কৃতিৰ একান্ত সাধক বৈষ্ণৱ পণ্ডিত পদ্মশ্ৰী সন্মানেৰে সন্মানিত তথা সাহিত্য একাডেমী বঁটাপ্ৰাপক গোপীৰাম বৰগায়ন বুঢ়া ভকতৰ অন্ত্যেষ্টিক্ৰিয়া ৰাজ্যিক মৰ্যাদাৰে আজি সম্পন্ন কৰা হয়। স্বীকৃত অনুষ্ঠানত সাংস্কৃতিক মন্ত্ৰী বিমল বৰা উপস্থিত থাকে। 103 বছৰ বয়সত কালি দেহাৱসান ঘটা এইগৰাকী সাধকৰ মৃত্যুত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই শোক প্ৰকাশ কৰিছে। সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে সত্ৰীয়া সংস্কৃতিৰ সাধনাৰ জৰিয়তে প্ৰয়াত বৈষ্ণৱ পণ্ডিতগৰাকীয়ে জাতীয় ঐতিহ্যক সমৃদ্ধ কৰিছিল। তেওঁৰ মৃত্যুত আধ্যাত্মিক সাংস্কৃতিক জগতখনৰ অপূৰণীয় ক্ষতি হোৱা বুলিও মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী অতুল বৰায়ো গোপীৰাম বৰগায়ন বুঢ়া ভকতৰ মৃত্যুত শোক প্ৰকাশ কৰে। এটা বাৰ্তাত মন্ত্ৰী শ্ৰী বৰাই কয় যে উত্তৰ কমলাবাৰী সত্ৰৰ এগৰাকী বৰেণ্য বৈষ্ণৱ সাধকৰ বিয়োগে সত্ৰীয়া তথা অসমৰ সাংস্কৃতিক জগতত শূন্যতাৰ সৃষ্টি কৰিলে। ভক্তি, সাধনা আৰু সত্ৰীয়া পৰম্পৰাৰ সংৰক্ষণ তথা প্ৰচাৰ প্ৰসাৰৰ ক্ষেত্ৰত তেওঁ আগবঢ়োৱা অনন্য অৱদান পাঠেও হৈ ৰ'ব। আজিৰে পৰা শৰাইঘাটৰ পুৰণি দলং যান বাহনৰ চলাচলৰ বাবে পুনৰ মুকলি কৰি দিয়া হ'ব। উত্তৰ পূব সীমান্ত ৰেলৱেৰ মহাপ্ৰবন্ধকে পৰিদৰ্শন কৰাৰ পাছত দিনৰ 12:30 বজাত দলংখন মুকলি কৰিব। উত্তৰ পূব সীমান্ত ৰেলৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়াই এই কথা সদৰি কৰে। উল্লেখযোগ্য যে মেৰামতিৰ বাবে যোৱা 13 জুলাইৰ পৰা দলংখনেৰে যাতায়াত বন্ধ আছিল। আজি ৰাষ্ট্ৰীয় অভিযন্তা দিৱস। খ্যাতনামা অভিযন্তা, শিক্ষাবিদ, ভাৰত ৰত্ন সন্মানেৰে সন্মানিত এম বিশ্বেশ্বৰীয়াৰ জয়ন্তী উপলক্ষে আজি দেশৰ ভিন ভিন প্ৰান্তৰ লগতে অসমতো অভিযন্তা দিৱস পালন কৰা হৈছে। শিক্ষামন্ত্ৰী ডাঃ অনুজ পেগুৱে এম বিশ্বেশ্বৰীয়াৰ জয়ন্তী উপলক্ষে জনসাধাৰণলৈ শুভেচ্ছা জনাইছে। দেশৰ উন্নয়ন আৰু কাৰিকৰী প্ৰগতিৰ ক্ষেত্ৰত অভিযন্তাসকলে আগবঢ়াই অহা অৰিহণাৰ প্ৰতি সন্মান প্ৰদৰ্শনৰ উদ্দেশ্যে প্ৰতি বছৰে আজিৰ দিনটোত এই দিৱস উদযাপন কৰা হয়। সৃজনীশীলতা আৰু দৃঢ়তাৰে বিভিন্ন ক্ষেত্ৰৰ কঠিন প্ৰত্যাহ্বান গ্ৰহণ কৰি ন ন উদ্ভাৱনেৰে দেশক চহকী কৰা অভিযন্তাসকলক এই দিৱসত সকলোৱে শ্ৰদ্ধাৰে অভিনন্দন জ্ঞাপন কৰিছে। গোৱালপাৰা জিলাৰ মৰণৈ থানাৰ অন্তৰ্গত নেপালীখুটিৰ নলডুবাত যোৱা নিশা বনৰীয়া হাতীৰ আক্ৰমণত এটি শিশুৱে প্ৰাণ হেৰুওৱাৰ লগতে একেটা পৰিয়ালৰ আন এটি কন্যা শিশু আহত হয়। আকাশবাণীৰ গোৱালপাৰাৰ সংবাদদাতাই জনোৱা মতে এটা অকলশৰীয়া হাতীৰ আক্ৰমণত ইউনুছ আলী নামৰ 12 বছৰীয়া শিশুটি মৃত্যুমুখত পৰে। একেটা ঘটনাত শিশুটিৰ ভনীয়েক 9 বছৰীয়া আতিফা জান্নাত আহত হয়। কন্যা শিশুটিক প্ৰথমে গোৱালপাৰাৰ শ্বহীদ নিধানুৰাম অসামৰিক চিকিৎসালয়ত চিকিৎসা প্ৰদান কৰি পাছত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হয়। ভাৰত আৰু আফগানিস্তানৰ মাজৰ চলিত টি20 ক্ৰিকেট শৃংখলাৰ দ্বিতীয়খন খেল আজি দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। দেওবাৰে অনুষ্ঠিত 3খনীয়া শৃংখলাটোৰ প্ৰথমখন খেলত ভাৰতে 7 উইকেটত জয়লাভ কৰি 1-0 অগ্ৰগতি লাভ কৰিছে। আজিৰ খেলখন ভাৰতীয় সময় অনুসৰি সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। ইয়াৰ পূৰ্বে দেওবাৰৰ খেলত আফগানিস্তানে বান্ধি দিয়া 157 ৰাণৰ লক্ষ্যৰে খেল আৰম্ভ কৰি ভাৰতে অভিষেক শৰ্মাৰ 32টা বলত 82 ৰাণ আৰু ঈশান কিষাণৰ 42 ৰাণৰ সহায়ত 13 অভাৰ 4টা বলতে 3টা উইকেট হেৰুৱাই নিৰ্ধাৰিত লক্ষ্যত উপনীত হয়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ টিয়কৰ কলিয়াপানীত থকা আউনীআটী বিশ্ববিদ্যালয়ৰ মূল চৌহদৰ শৈক্ষিক ভৱন মুকলি, নগাঁও লোকসভা নিৰ্বাচনৰ বাবে শিৱামণি বৰাক কংগ্ৰেছৰ প্ৰাৰ্থিত্ব প্ৰদান, আজি AIUDFৰ প্ৰাৰ্থী ঘোষণাৰ সম্ভাৱনা, মাজুলীৰ উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰীয়া সংস্কৃতিৰ একান্ত সাধক বৈষ্ণৱ পণ্ডিত গোপীৰাম বৰগায়ন বুঢ়া ভকতৰ অন্ত্যেষ্টিক্ৰিয়া ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন, আৰু ভাৰত আৰু আফগানিস্তানৰ মাজৰ চলিত টি20 ক্ৰিকেট শৃংখলাৰ আজি দ্বিতীয়খন খেল। আমাৰ দুপৰীয়াৰ আঞ্চলিক বাতৰি ইমানতে।

0: হল পৰৱৰ্তী বাতৰি বিয়লি 1:40 শুনিবলৈ পাব। নমস্কাৰ।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু
2: মোৰ সংগীত যাত্ৰা। অসমৰ এগৰাকী পৰিচিত সংগীত শিল্পী কুলবৰুৱা। কুলবৰুৱাৰ সংগীত জীৱনৰ কাহিনীৰে সজোৱা হৈছে মোৰ সংগীত যাত্ৰাৰ এলানি অনুষ্ঠান। অনুষ্ঠানলানীৰ পৰিকল্পনা আৰু প্ৰযোজনা উৎপল দত্তৰ। এয়া কুলবৰুৱাৰ সংগীত যাত্ৰাৰ তৃতীয় খণ্ড।
3: আপুনি গোৱা গানটো যে পিছত ছবিত চাই কেনে লাগিছিল?
4: ছবিত চোৱাৰ পাছত আৰু এই গানটো বিজু ফুকনৰ কণ্ঠৰে প্ৰকাশ কৰা হৈছিলে। বৃষ্টিখন চাই পেলাই মানে অলপ বেলেগ অভিজ্ঞতা, যে মোৰ গীতৰ মই চাইছোঁ মোৰ মোৰখিনি মিলিছে নাই, সেইখিনি প্ৰকাশ গানটো শেষেই হৈ গ'ল তেনেকৈ, এটা বেলেগ অনুভূতি। সেই এটা মানে সঁচাকৈ এইবোৰ মানে অনুভূতি কি ক'ম, এইবোৰ সজাই থাকি যায়। মোৰ কণ্ঠত বিজু ফুকনে গাইছে, তেখেতে বিশেষ ধৰণে তাক প্ৰতিফলিত কৰিছে, আৰু জয়ন্ত হাজৰিকাৰ দৰে এজন সুৰকাৰ, আৰু তাতোতকৈ ডাঙৰ কথা গানটোৰ সৈতে এনেকুৱা একোজন মানুহ জড়িত। এইবোৰ গান মোৰ কাৰণে শ্ৰেষ্ঠ গান, মানে মোৰ জীৱনৰ বৰ ডাঙৰ ঘটনা বুলিয়ে ক'ব পাৰি। আৰু গানবোৰ লিখিছিলে ডক্টৰ ভূপেন হাজৰিকা, স্বনামধন্য। গতিকে এনেকুৱা সংযোজন যে লিখিছে ডক্টৰ ভূপেন হাজৰিকা, ভূপেন দাই লিখিছে, জয়ন্ত হাজৰিকাৰ সুৰ কৰিছে, ডিউটি বৰুৱাৰ পৰিচালনা বিজু ফুকনে গাইছে, এই চাৰিজন মানুহক মানে এটা গানত যে মানে লগ পালোঁ, সঁচাকৈ কি ক'ম, মই প্ৰকাশ কৰিব নোৱাৰোঁ।

0: পুৱা গধূলি সদায় তাত আদায় মৰা হয়, তেওঁলোকৰ ঘৰলৈ যাওঁ। আৰু মোৰ লগতো খুব বেছ সম্বন্ধ আছিলে, ভাল সম্বন্ধ। তেতিয়া তেওঁ এখন মানে ছবি কৰিবলৈ মনস্থ কৰিলে, সেইখন আছিলে শ্ৰীমতী মহিমাময়ী। আৰু এনেই গান গোৱাটো মোক পুলক গগৈ পাইছেই, এইবোৰ গান শুনিছে, মোক লগো পাইছে ভালকৈ। আৰু তেতিয়াই পুলক গগৈয়ে ক'লে যে, বৰুৱা মই এখন ছবি কৰিম, খোজৰ পিছত শ্ৰীমতী মহিমাময়ী, বোলে মই এখন ছবি কৰিম, আপুনি তাত সংগীত পৰিচালনা কৰিব লাগে। মই বোলো মই পাৰিম জানো, বোলো না পাৰিব, আপুনি কৰকচোন। মই কি আপুনি কিয় ভয় কৰিছে, বোলো না সংগীত পৰিচালনা কৰা আৰু গোৱা দুটা কথা, গাবলৈ মাতিলে গালোঁ, কিন্তু পৰিচালনা কৰা কথাটো বহুত কথা, একেবাৰে নতুন অভিজ্ঞতা। এখন ছবি পৰিচালনা কৰাৰ প্ৰতিটো খুঁত প্ৰতিটো চাব লাগিব, গতিকে মই পাৰিম জানো বোলো। তেওঁ কিন্তু খুব মোক উৎসাহ জগালে, বোলে আপুনি পাৰিব। তেতিয়া মই ঠিক আছে মই তেতিয়া কৰিম, আৰু সেই তেনেকেই সেইখন ছবি আৰম্ভ কৰিলে।
1: তালত অতুল
0: অতুল মেধি তেতিয়া মোৰ লগত, আমাৰ অতুল মেধিও ৰেডিঅ'ত, তেওঁ আকাশবাণীৰ শিল্পী।
1: অতুল মেধি আপুনি সংগীত পৰিচালক হোৱাৰ সময়ত আপুনি অতুল মেধিৰ লগ কিয় হ'ল বা কেনেকৈ হ'ল?
0: অতুল মেধিক লগ পালোঁ, তেওঁ কিন্তু খুব ভাল তবলা বজাইছিলে অতুল মেধিয়ে, কিন্তু গানো গাইছিলে। তেতিয়া গান গোৱাৰ কথাটো বৰ বিশেষ বহুতে নাজানিছিলে। তে এদিন ক'লে যে, ক'লো মই অডিশ্যন দি দিওঁ নেকি, বোলে দি দিয়া অডিশ্যন দি দিয়া। তে অতুল মেধিয়ে তেনেকৈ আমাৰ ইয়াত কণ্ঠ পৰীক্ষা কৰিলে আৰু তেখেতে সুবিধা পালে গাবলৈ। সেইসূত্ৰে অতুল মেধিৰ লগতো কেতিয়াবা গান আমি গাবলৈ গ'লে তেওঁ সুৰ কৰি দিয়ে বা মোৰ সুৰৰো গান গায়, আমি দুয়োজনে এনেকৈ মানে মই গান যিটো গান গাওঁ হয়তো অতুল মেধিও গায়, অতুলে সুৰকাৰটো মই গাওঁ, এনেকৈ এটা আমাৰ এটা সম্বন্ধ। আৰু তেতিয়াই মই ভাবিলোঁ যে অতুলকো মই মানে মোৰ সৈতে ল'লোঁ। তেতিয়া যেনেকৈ জিতু তপন তেনেকুৱা, পুলক গগৈ ক'লে যে ঠিক আছে অতুল মেধিক যদি লয় আমাৰ নামবিলাক দিওঁ কুলো অতুল বুলি। সেই তেনেকৈ কুলো অতুল হিচাপে আমি সংগীত পৰিচালক হিচাপে চিনাকি হ'লোঁ।
1: মহিমাময়ীৰ গীতকেইটাও খুব জনপ্ৰিয় আছিলে,
0: জনপ্ৰিয়
1: এতিয়াও মহিমাময়ীৰ গীত মানুহৰ মুখে মুখে চলি থাকে বুলি ক'ব পাৰি, তাৰ অভিজ্ঞতা শুনো। কেনেকৈ আপুনি গীতিকাৰ ঠিক কৰিলে, গায়ক গায়িকা নিৰ্বাচন কৰিলে?
0: সেইখিনি সময়ত ডলি ঘোষ, ডলি ঘোষক কথা আমাৰ প্ৰয়াত শ্ৰদ্ধাৰ তফুজুল আলি ছাৰে কৈছিলে যে আমাৰ ডিব্ৰুগড়ত কেইগৰাকীমান বৰ ভাল গায়িকা আছে। তেতিয়া মই ছাৰক সুধিলোঁ, বোলে ডলি ঘোষক ল'ব পাৰিম নেকি, বোলো তুমি লোৱা, ডলি ঘোষে বৰ ভাল গীত গায়। এই তেতিয়া পুলক গগৈক ক'লোঁ যে, গগৈ যে এনেকৈ এগৰাকী খুব ভাল গায়িকা আছে ডিব্ৰুগড়ত, বোলে কোন, বোলো ডলি ঘোষ, অঁ তেখেতৰ গান শুনিছে ৰেডিঅ'ত তেতিয়া গায়, খুব কম তেতিয়া আৰম্ভ হৈছে ডলি ঘোষৰ গাত গীত গোৱা, তেওঁ সঁচাকৈ অতি অপূৰ্ব কণ্ঠ। তে মই ঠিক কৰিলোঁ যে ডলি ঘোষকে গোৱাব লাগিল। তাৰপিছতে বাকীকেইটা গীত, বোলে বাকীকেইটা গীত এটা বাৰু আপুনি গাব, পুলকে ক'লে এটা গীত আপুনি গাব, এটা ডলি ঘোষে গাওক, আৰু এটা অলপমান আপুনি এনেকুৱা এটা গীত কৰক অকণমান ক্লাছিকেল ভাৱাপন্ন এটা গীত কৰিব লাগে, শাস্ত্ৰীয় সংগীত থকা। কিন্তু মোৰ শাস্ত্ৰীয় সংগীতৰ বিষয়ে বিশেষ জ্ঞান নাই। তে এটি গীত ক'লোঁ যে অতুল, যিহেতু মোৰ লগত আছে অতুলক ক'লোঁ যে, অতুল তুমি এটা এনেকুৱা গীত কৰিব লাগিব। তেতিয়া পুলক বেনাৰ্জীক, তেওঁ মানে তেওঁ এজন বিখ্যাত গায়ক, খুবেই ভাল, আৰু তেওঁৰ গানৰ ধৰণখিনি আমি জানো আৰু কেনেকুৱা ষ্টাইলত গায়, সেই হিচাপে পুলক বেনাৰ্জীক ল'লোঁ আৰু তেখেতে সেইটো গীত গালে। আৰু এটি গীত আমি, আমাৰ পুলক গগৈয়ে ক'লে যে এটা গীত ভূপেন দাক গোৱাব নোৱাৰে নেকি, মই ক'লোঁ ভূপেন দাক গাবলৈ বোলেতো আমি খুবেই ভাল পাম, এটা এছেট হ'ব আমাৰ কাৰণে, যে ঠিক আছে আপুনি যদি পাৰে তে ভূপেন দাক যোগাযোগ কৰক। তে ভূপেন দাক যোগাযোগ কৰিলে, কয় ভূপেন দাই, অঁ ঠিক আছে তোমালোক কলিকতালৈ আহা, আহিলে মোৰ গানটো তাতে কৰিবা। এই এনেকৈয়ে মানে পুলক বেনাৰ্জী, ডলি ঘোষ আৰু ভূপেন দা আমাৰ মহিমাময়ীত গাবলৈ।
1: আৰু গীতিকাৰ নিৰ্বাচন,
0: গীতিকাৰ নিৰ্বাচন সিদ্ধাই প্ৰথমতে মই নিমল প্ৰভাৱ পাতিলোঁ, বাইদেউলৈ চালি গ'লোঁ, যে বাইদেউক ক'লোঁ যে বাইদেউ আমাৰ পুলক গগৈ এখন বোলছবি কৰিব, তাত আপুনি গীতকেইটা লিখি দিব লাগে। তে বাইদেৱে গোটেইকেইটা গীত বাইদেৱে লিখি দিছিলে।

0: শ্ৰীমতী মহিমামীৰ পিছত আপুনি কৰিলে সাদৰী,
1: সাদৰী কৰিলোঁ। সাদৰীখন দ্বিতীয় ছবি। তাৰপাছত আৰু মই বোলছবিৰ সংগীত পৰিচালনা কৰা নাই। অতুল মেধিও তেতিয়াও সেই সাদৰীখনটো উৎকুল অতুল হিচাপে আছিলে। সেইখনত নমিতা ভট্টাচাৰ্যই গাইছিলে, হৈমন্তী শুক্লাই গাইছিলে।
0: আৰু কেইবাখনো ছবিত কণ্ঠদান কৰিছিলে শ্ৰীমতী মহিমামী গাইছিলে, সাদৰীটো গাইছে, বৃষ্টিত প্ৰথমেই গালোঁ, বিশেষহাৰাটি ছবিখনত গাইছিলে।
1: বিশেষহাৰাটি ছবিখনত এটা গীত গাইছিলোঁ,
0: উপেন
1: কাকতি আছিলে।
0: তেখেতৰ বিষয়ে কওকচোন।
1: উপেন কাকতি এগৰাকী মানে এনেকুৱা সংগীতজ্ঞ, তেখেতৰ এটা মাটিৰ গুণ থকা গীতবোৰ কৰিছিলে আৰু বৰ যিবোৰ গীত কৰিলে ফাগুনীৰে হওক এনেকুৱা ছবিকেইখনৰ গীত ইমান সুন্দৰকৈ কৰিছে। তেখেতে মোক যোৰহাটত লগ পাইছিলে, তেতিয়াই কৈছিলে যে বৰুৱা আপুনি মোৰ এখন নতুনকৈ আৰম্ভ হ'ব, আপুনি এটি গীত গাব লাগিব। তেতিয়া মই ঠিক আছে আপুনি কেতিয়া গাব লাগে ক'ব, মোক খালি হয়নে নহয় যদি দেখে যে মই গাব নোৱাৰোঁ আপুনি মোক বাদ দি দিব, কিন্তু নহয় আপুনি গাবই লাগিব। আৰু মই গানবোৰ শুনিছিলে পিছতে ৰেডিঅ' যোগে গানবিলাক শুনি পেলাই তেখেতসকলে চাগে ভাবিলে যে কুলক দিলে বেয়া নহ'ব, সেই চাগে তেনেকেই মই গাবলৈ সুবিধা পাইছিলোঁ।
0: ৰেকৰ্ডিং ক'ত হৈছিলে?
1: কলিকতাত হৈছিলে।
0: আপুনি বনসংহ ছবিটো এটা গান গাইছিলে,
1: বনসংহ। তেতিয়াই উপেন কাকতিৰ যেতিয়া চিনেমাখন সংগীত গ্ৰহণ হৈ আছিলে কলিকতাত, তেতিয়াই বনসংহ ছবিখনৰ সংগীত গ্ৰহণ হৈ আছিলে, ভূপেন্দ্ৰ আছিলে সংগীত পৰিচালনা। তেতিয়া যিহেতু আমি আছিলোঁৱেই, অতুল আৰু মই আছিলোঁৱেই, গতিকে তেওঁলোকে ক'লে যে কুলু আৰু অতুলকো মাতিব, এটা এটা সমবেত গীত এটা আছিলে তাতে, আমি খালি আমি কণ্ঠহে দিছিলোঁ তাতে, মই আৰু হেৰি অতুল মেধি, অঞ্জু দেৱীও আছিলে।

সংগীত যাত্ৰা অনুষ্ঠানত কুল বৰুৱাৰ সৈতে হোৱা সাক্ষাৎকাৰৰ তৃতীয় খণ্ডটি শুনিলে, সাক্ষাৎ গ্ৰহণ কৰিলে উৎপল দত্তই। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক আইডিঅ'ৰ বুলনি।

আই ডি বুলনীৰ সমূহ শ্ৰোতালৈ প্ৰীতিভৰা সম্ভাষণ জনাই মই মামণি তালুকদাৰে আজিৰ বুলনী মুকলি কৰিবলৈ লৈছোঁ। আজি বুলনীত আপোনালোকৰ বাবে লৈ আহিছোঁ এটি বিচিত্ৰানুষ্ঠান, পৰিৱেশন কৰিছে গুৱাহাটীৰ বিবেকানন্দ কেন্দ্ৰৰ আইদেউসকলে। অনুষ্ঠানৰ আৰম্ভণিতে মিনতি বৰ্মনে পৰিৱেশন কৰিবলৈ লৈছে এটি বৰগীত।

0: এইবাৰ তেওঁলোকে পৰিৱেশন কৰিবলৈ লৈছে এটি নাম। নামটিৰ আঁত ধৰিছে বিজু বৰ্মনে।
1: কৃষ্ণ হৰি

শ্ৰোতাসকলে শুনি আছে গুৱাহাটীৰ বিবেকানন্দ কেন্দ্ৰৰ আইদেউসকলে পৰিৱেশন কৰা বিচিত্ৰানুষ্ঠান। অনুষ্ঠানৰ শেষত তেওঁলোকে পৰিৱেশন কৰিবলৈ লৈছে এটি ভজন। ভজনটি আধৰিছে মিনতি বৰ্মনে।

ইমানপুৰী আইদেউসকলে গুৱাহাটীৰ বিবেকানন্দ কেন্দ্ৰৰ আইদেউসকলে পৰিৱেশন কৰা বিচিত্ৰানুষ্ঠানটি শুনিলে। নাম আৰু ভজনত অংশগ্ৰহণ কৰা আইদেউসকল আছিল ক্ৰমান্বয়ে মিনতী বৰ্মন, অনিতা দে, সমাপ্তি মুখাৰ্জী, মৈত্ৰেয়ী ভৰদাস, বৰ্ণালী বৰ্মন, ডিম্পল কলিতা, ৰিণিমা দাস তালুকদাৰ, বিজু বৰ্মন, বিজু ডেকা, পৰিস্মিতা ডেকা আৰু ৰুমি কটকীয়ে। বাদ্যযন্ত্ৰত সংগত কৰিলে খোল, ডগৰ আৰু তবলাত গিৰেণ কলিতা, বাহিত হিমাংশু বনিয়া, তালত মঞ্জিৎ দাস, হাৰমনিয়ামত সুনীত নাথ আৰু নাগাৰাত পৰিস্মিতা ডেকাই। ইয়াৰ লগে লগে আজি আমাৰ বুলনি সামৰিবৰো সময় হ'ল। আপোনালোকক পুনৰ প্ৰীতি আৰু শুভেচ্ছা জনাই আজিৰ বুলনিৰ পৰা মই মামণি তালুকদাৰে বিদায় লৈছো। নমস্কাৰ।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া 1 বজাত হিন্দীত বাতৰি আৰু 1:05 ইংৰাজীত বাতৰি দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব।
1: নমস্কাৰ, আকাশবাণী সমাচাৰ কে সাথ মই কনকলতা। पर्यावरण, वन और जलवायु

শ্রোতাসকলে আধুনিক গীত শুনিছে দীপালী বৰাৰ কণ্ঠত। শিল্পীৰ কণ্ঠত এইবাৰ এয়া জ্যোতিপ্ৰসাদ আগৰৱালা ৰচিত এটি গীত।

ইমানপুৰী শ্ৰোতাসকলে দীপালী বৰাৰ কণ্ঠৰ দুটি আধুনিক গীত শুনিলে। গীতৰ কথা আছিল ক্ৰমে বিষ্ণুপ্ৰসাদ ৰাভা আৰু জ্যোতিপ্ৰসাদ আগৰৱালাৰ। শিল্পীৰ কণ্ঠৰ গীত পুনৰ শুনিবলৈ পাব আজি সন্ধিয়া 7:45। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্টজত আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত। আমাৰ অনুষ্ঠান নিউজ অন AIR মোবাইল এপতো উপলব্ধ।

0: নমস্কাৰ শ্ৰোতাসকল, প্ৰাসংগিকলৈ আপোনালোকক স্বাগতম। আজিৰ অনুষ্ঠানত শুনক গোটা আৱৰ্জনা ব্যৱস্থাপনা সন্দৰ্ভত গোলাঘাট পৌৰসভাৰ কাৰ্যবাহী বিষয়া পদ্মনাভ কাৰ্গৰ সৈতে হোৱা সাক্ষাৎকাৰ। সাক্ষাৎ গ্ৰহণ কৰিছে আমাৰ গোলাঘাটৰ সংবাদদাতা হিৰণ্য গগৈয়ে।
1: গাৰ্ডনৈয়া, আমাৰ অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছো।
2: নমস্কাৰ।
1: হয়, প্ৰথমে জানিব বিচাৰিছো যে এই কঠিন আৱৰ্জনা পৃথকীকৰণ ব্যৱস্থা, এইটো আচলতেনো কি, ৰাইজক এই সম্পৰ্কে অকণমান অৱগত কৰোঁ।
2: ছলিড ৱেষ্ট মেনেজমেণ্ট, এইটো মানে ধৰক আপোনাৰ চহৰখনত যিহেতু আমাৰ গোলাঘাটৰ পপুলেশ্যন, গোলাঘাট মিউনিচিপালিটিৰ পপুলেশ্যন এৰাউণ্ড 50,000 হয়, এখন ঘৰতে যদি 4-5 মানুহ থাকে, 4-5 মানুহৰ এটা পৰিয়ালতে কিমান এটা দিনত জাবৰ জোথৰ ওলায়। ৱেট ৱেষ্ট বুলিও আপুনি কনচিডাৰ কৰিব পাৰে, নহ'লে আপুনি ড্ৰাই ৱেষ্ট বুলিও কনচিডাৰ কৰিব পাৰে। এই দুটা কেটেগৰীত কিমান বিভিন্ন ধৰণৰ ৱেষ্ট আপোনাৰ এটা পৰিয়ালতে বহুত ওলায়। আপুনি এতিয়া চিন্তা কৰক, এটা পৰিয়ালতে যেতিয়া ইমানখিনি ওলায় এখন চহৰত য'ত 50,000 মানুহ আছে, কিমান ওলাব? সেই জাবৰ ডেইলি আপোনাৰ বহুত জেনেৰেট হয়, য'ত আপোনাৰ ড্ৰাই ৱেষ্ট এজ ৱেল এজ ৱেট ৱেষ্ট, আৰু সেইখিনি আমাৰ যিমান ইয়াত মানুহ আছে কনজাৰ্ভেঞ্চি ব্ৰাঞ্চত, বা আমি বহুত SHG এইটোৰ লগত এংগেজ কৰাইছোঁ, তেওঁলোকে সেই জাবৰ জোথৰখিনি কালেক্ট কৰি পেলাই ছেফলি ডিছপ'জ কৰি বা এটা জেগাত ডাম্প কৰি, চ' ডেট এনভাইৰনমেণ্টেলি একো এফেক্ট নহয়, সেই গোটেই ব্যৱস্থাখিনি যোনটো লোৱা হয় সেইটোকে আপোনাৰ ছলিড ৱেষ্ট মেনেজমেণ্ট বুলি ৰাফলি কোৱা যায়।
1: ইয়াৰ লগতে আমি এটা কথা জানিব বিচাৰিম যে গোলাঘাট পৌৰসভাৰ এলেকাত কিমানটা ৱাৰ্ড আছে আৰু কেনেধৰণৰ আপোনালোকে ব্যৱস্থাৰে এই যিবিলাক আৱৰ্জনা নিষ্কাশন কৰে, বা ডোৰ টু ডোৰ ব্যৱস্থা আছে নেকি, বা মিউনিচিপালিটিৰ কিমানজন কৰ্মচাৰী এই ক্ষেত্ৰত জড়িত হৈ আছে, এই পৃথকীকৰণ ব্যৱস্থাটোৰ ক্ষেত্ৰত ঘৰে ঘৰে ইয়াতে পৃথক কৰা হয়নে, এনে ৱেষ্টবিলাক কালেকশ্যন কৰি ডাম্পিং যি গাঁৱত আছে তাত পৃথকীকৰণ ব্যৱস্থা কৰা আছে, বা ৰিচাইকেলৰ ব্যৱস্থা আছে নেকি?
2: হয়, নিশ্চয় মই আপোনাক জনাব পাই সুখী হ'ম। আমাৰ ৰিচাইক্লিঙৰ ব্যৱস্থাও আছে, আমাৰ MRF ফেচিলিটিটো আছে, যোনটোক আমি মেটেৰিয়েল ৰিকভাৰী ফেচিলিটি বুলি কওঁ। মই সেইখিনিলৈ যাম। প্ৰথমতে মই আমাৰ যোনখিনি ষ্টাফ মেন পাৱাৰ সেইটোৰ মানে কেনেকৈ আমি সদায় বস্তুটো গোলাঘাট পৌৰসভাই কৰি থাকোঁ সেই বস্তুটোৰ আপোনাক অকণমান ইনচাইট দিবলৈ বিচাৰোঁ। আমাৰ ইয়াত এৰাউণ্ড 81 চাফাই কৰ্মচাৰী আছে, আৰু PWD মহৰী আছে, যোনে আপোনাৰ মানে নলা নৈডঙা ওচৰত থকা ঘাঁহ কটাৰ পৰা আৰম্ভ কৰি পেলাই যোনখিনি ক'ৰবাত পেকেট চেকেট যদি ৰাস্তাত পৰি আছে বা চাৰিআলি তিনিআলি সেইবিলাক জেগা চাফা কৰা, সেই গোটেইখিনি আমাৰ চাবলৈও PWD ব্ৰাঞ্চৰ মানুহ আছে, এৰাউণ্ড 8-9 মানুহ আছে, মুৰব্বীজন ধৰি পেলাই, আৰু 81 চাফাই কৰ্মচাৰী আছে। ইয়াৰ উপৰিও আমি 13 ৱাৰ্ডত আমাৰ গোলাঘাট পৌৰসভাত, আপোনালোকে আপুনি জানে চাগে 13 ৱাৰ্ড আছে, 13 ৱাৰ্ডত 12 ৱাৰ্ডত আমি NGO আৰু ছেল্ফ হেল্প গ্ৰুপ আমি জড়িত কৰিছোঁ। তেওঁলোকে আমাৰ ভেহিকল লৈ পেলাই এটা ইউজাৰ চাৰ্জ কালেক্ট কৰে, ভেৰি নমিনেল, মান্থলি 50 প্ৰতিটো ঘৰৰ পৰা যোনে যোনে তেওঁলোকক জাবৰ দিয়ে, আৰু সেই 12 ৱাৰ্ডৰ পৰা তেওঁলোকে জাবৰ সংগ্ৰহ কৰি পেলাই লৈ যায়, চ' ডেট তেওঁলোকৰ মানুহে সেই জাবৰ জোথৰবিলাক চাৰিআলিয়ে তিনিআলিয়ে পেলাই পেলাই সেইখিনি লেতেৰা কৰা নহয় যাতে, আৰু সেই জাবৰ জোথৰবিলাক আমাৰ ডাম্পিং গ্ৰাউণ্ডলৈ লৈ যায়। ডাম্পিং গ্ৰাউণ্ডখন ইয়াততো গোলাঘাট পৌৰসভাত ডাম্পিং গ্ৰাউণ্ডখন আপোনালোকে জানে 60-70 পুৰণা জাবৰো ইয়াত আছে, কিন্তু মই এইটো জনাবলৈ পাই সুখী যে আমি বহুত ষ্টেপছ লৈ পেলাই মেটেৰিয়েল ৰিউজ ফেচিলিটিটো বনোৱা হৈছে, আৰু আমাৰ বিধায়িকা মহোদয় অজন্তা নিয়োগ মহোদয়ে লিডাৰশ্বিপত আমি এই ডাম্পিং গ্ৰাউণ্ডখন বহুখিনি চাফা কৰিবলৈ, জাবৰ জোথৰ যোনখিনি গোট খাইছে 50-60 সেইখিনি কমাই পেলাই অলমষ্ট নাইকিয়া কৰিবলৈ আমি সক্ষম হৈছোঁ। আমি মেটেৰিয়েল ৰিকভাৰী ফেচিলিটি MRF যোনটো বনাইছোঁ, তাত আমাৰ ডেইলি ৱেষ্টখিনি প্ৰচেছিং কৰা হয়, আৰু যোনখিনি তাৰ ভিতৰত প্ৰচেছিং কৰি যোনখিনি আমি ৰিকভাৰ কৰিব পাৰোঁ, যেনে আপোনাৰ প্লাষ্টিক হৈ গ'ল, আৰু এটা ওলায় RDF বুলি, ৰিফিউজ ডিৰাইভ ফিউল বুলি কয়, এইটো বিভিন্ন ইণ্ডাষ্ট্ৰীত ইউজ হয় যেনে চিমেণ্ট ইণ্ডাষ্ট্ৰি, আৰু সেইখিনি আমাৰ চিমেণ্ট ইণ্ডাষ্ট্ৰীলৈ লৈ গৈ পেলাই আমি ৰিইউজ কৰিব পাৰোঁ। তেনেকৈ আমি যোনখিনি জাবৰ জোথৰ ওলায় সেইখিনি ৰিচাইকেল কৰি পেলাই ইউজফুল মেটেৰিয়েল হিচাপে, ইউজফুল মেটেৰিয়েলখিনি আঁতৰাই পেলাই হেৰি কৰাত সক্ষম হৈছোঁ, জাবৰ জোঁথৰখিনি কমোৱাত সক্ষম হৈছোঁ।
1: আৰু আমি তেখেতৰ পৰা কিছু কথা জানিব বিচাৰিম যে গোলাঘাটত ইতিমধ্যে এইখিনি ব্যৱস্থা গোলাঘাট পৌৰসভাই গ্ৰহণ কৰিছে, স্থানীয় বিধায়িকা তথা মন্ত্ৰী অজন্তা নেগৌ যথেষ্টখিনি উদ্যোগ লৈছে, আৰু গোলাঘাট পৌৰসভাই ইতিমধ্যে কেইবাবাৰ

0: স্বচ্ছতাৰ দিশত পুৰস্কাৰ পাবলৈ সক্ষম হৈছে, ৰাষ্ট্ৰীয় পুৰস্কাৰো পাইছে। যিখিনি আচলতে আৱৰ্জনা নিষ্কাশন কৰা হয়, এই আৱৰ্জনাৰ পৰা জৈৱিক সাৰ বা কেঁচুসাৰ এনেকুৱা ধৰণৰ প্ৰস্তুত কৰা পৰিকল্পনা বা ব্যৱস্থা গোলাঘাট পৌৰসভাই কৰিছে নেকি? আৰু যি প্লাষ্টিকৰ আৱৰ্জনা আছে, এই প্লাষ্টিকৰ আৱৰ্জনা নিয়ন্ত্ৰণৰ ক্ষেত্ৰত পৌৰসভাই কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে?
1: হয়, আমাৰ যোনটো MRF আছে, সেই MRFটোৰ লগত ৱেষ্ট টু কম্পোষ্ট প্লেণ্ট বুলিও এটা ছিষ্টেম আছে। সেই ৱেষ্ট টু কম্পোষ্টত যোনখিনি আপোনাৰ ভিজা বা ৱেট ৱেষ্ট বুলি কওঁ, সেইখিনি তাত ডাম্প কৰি পেলাই সেইখিনিতে আপোনাৰ কম্পোষ্ট প্ৰিপেয়াৰ কৰা হয়। সেই কম্পোষ্টখিনি পাৰ্টিয়ে, যাৰ লগত আমি ONM কৰোঁ বা কৰিছোঁ, তেওঁলোকে সেইখিনি আপোনাৰ ব্যৱহাৰ কৰে। তাৰপিছত বহুতখিনি, বহু ঘৰেও আমাৰ কেইবাটাও ৱাৰ্ডত নিজৰ ঘৰৰ পিছফালে এনেকুৱা ড্ৰাম কম্পষ্টিং বুলি কোৱা হয়, এটা ড্ৰামত সকলো ৱেট ৱেষ্ট পেলাই পেলাই তাত যোনবিলাক কেমিকেল দৰকাৰী কেমিকেল দি পেলাই কম্পোষ্ট প্ৰিপেয়াৰ কৰি পেলাই তেওঁলোকে বিভিন্ন কামত ব্যৱহাৰ কৰে।
0: এই ক্ষেত্ৰত আমাৰ শ্ৰোতাসকলে যথেষ্টখিনি কথা ইতিমধ্যে গম পাইছে, আৰু আমি জানিব বিচাৰিম যে আৱৰ্জনাবিলাক যিসকল আচলতে কিছু লোকে য'তে ত'তে পেলায়, এইসকলৰ বিৰুদ্ধে পৌৰসভাই হওক বা জিলা প্ৰশাসনে কিবা জৰিমনাৰ ব্যৱস্থা বা তেনেধৰণৰ সজাগতামূলক কিবা ব্যৱস্থা তেওঁলোকে কৰিছেনে? আৰু যি আচলতে ছলিড ৱেষ্ট মেনেজমেণ্ট ছিষ্টেমৰ যি নতুন নীতি 2026 চনৰ নীতি অনুসৰি গোলাঘাটত কেনেধৰণৰ নতুন পদক্ষেপ গ্ৰহণ কৰিছে আপোনালোকে?
1: আমাৰ ইয়াত ডেইলি মাইকিং কৰোৱা হয়, ডেইলি নহ'লেও সপ্তাহটোত 3-4 দিন মাইকিং কৰোৱা হয়। পোষ্টাৰ লগোৱা হৈছে যে চব ব্যৱসায়ীয়ে যাতে আপোনাৰ এটা এটা ডাষ্টবিন দোকানৰ সন্মুখত ৰাখে, যাতে তেওঁলোকৰ দোকানত যোন কাষ্টমাৰ আহে, তেওঁলোকে দোকানত কিবা এটা খালে বা কিবা এটা কিনিলে, সেই কিনা যোনটো পেকেটটো ৰাস্তাত নেপেলায়। সেইকাৰণে ডাষ্টবিন ৰাখিবলৈ আমি সবকে অনুগ্ৰহ কৰিছোঁ। আৰু আমাৰ মানুহ গৈ পেলাই যোনে যোনে ডাষ্টবিন লোৱা নাই তেওঁলোকক ৱাৰ্নিং দিয়ে, বা কিছু সময়ত যদি বহুত লেতেৰা দেখিছে ফাইনো কাটে, ফাইন লগাই পেলাই এইটো এনচিয়ৰ কৰে যে তেওঁলোকে ডাষ্টবিন লয়, চ' ডেট ফিউচাৰত যাতে তেনেকুৱা একো লেতেৰা সৃষ্টি নহয়। যাতে
0: নিশ্চিতভাৱে আচলতে যিকোনো আৱৰ্জনাৰ উৎস বা এই সমস্যাসমূহৰ সমাধানৰ দায়িত্ব কেৱল পৌৰসভা বা পঞ্চায়ত নিকায় নিগমৰে নহয়, এই ক্ষেত্ৰত আচলতে প্ৰতিজন জনসাধাৰণ, প্ৰতিজন নাগৰিক সচেতন হ'ব লাগিব। আৰু তেওঁলোকে যি তেওঁলোকৰ ব্যৱহাৰযোগ্য সামগ্ৰীৰ পৰা যি আৱৰ্জনা নিষ্কাশন কৰে, এইবিলাক পৃথক কৰাৰ ব্যৱস্থা ঘৰতেই কৰিব লাগিব, আৰু পুনৰ ব্যৱহাৰযোগ্য আৱৰ্জনাবিলাক বৈজ্ঞানিক পদ্ধতিৰে ইয়াক নিষ্পত্তিৰ বাবে কাম কৰিব লাগিব। আৰু শেষত মই এটা প্ৰশ্ন সুধিব বিচাৰিম যে গোলাঘাট জিলাখনক বা গোলাঘাট নগৰখনক এখন পৰিষ্কাৰ আৰু আৱৰ্জনামুক্ত নগৰ হিচাপে গঢ়ি তুলিবলৈ পৌৰসভাৰ যিসকল বাসিন্দা আছে বা জিলাখনৰ যিসকল বাসিন্দা আছে, কি পৰামৰ্শ আগবঢ়াব?
1: হয়, ইয়াত অকল আপুনি একদম ঠিক কথা কৈছে, যোনটো আমাৰ প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ কয়জন ভাগিদাৰী, মানে কিবা এটা কাম যদি পাব্লিক পাৰ্টিচিপেশ্যন ইয়াত নাথাকে, জনভাগিদাৰী নাথাকে, চৰকাৰে বহুত কষ্ট কৰিলেও এটা লিমিটতকৈ বেছি ছাকচেছ গ্ৰহণ কৰিব নোৱাৰে। আমাৰ বিধায়িকা অজন্তা নেওগ ডাঙৰীয়ানীও বাৰে বাৰে তেওঁৰ বক্তব্যত এইটো প্ৰকাশ কৰে যে আমাৰ ৰাইজে যদি চব অলৰেডি আমাৰ গোলাঘাটখন বহুত চাফা বুলি মানুহৰ মুখত থাকেই, কিন্তু যদি আমাৰ জনসাধাৰণে, গোলাঘাটৰ জনসাধাৰণে যদি তেওঁলোকৰ যোনটো দায়িত্ব সেইটো যদি ভালকৈ পালন কৰে, আমি গোলাঘাট চহৰখন আৰু চাফা চিকুণকৈ ৰাখিব পৰাত সক্ষম হ'ম।
0: ছলিড ৱেষ্ট মেনেজমেণ্টৰ সম্পৰ্কে শ্ৰোতাসকলক অৱগত কৰিলে আমি এই চেগতে গ্ৰাহক ডগৰলৈ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।
1: ধন্যবাদ।
2: প্ৰাসংগিক শুনিলে আজিৰ অনুষ্ঠানত গোটা আৱৰ্জনা ব্যৱস্থাপনা সন্দৰ্ভত গোলাঘাট পৌৰসভাৰ কাৰ্যবাহী বিষয়া পদ্মনাভ কাৰ্গৰ সৈতে হোৱা সাক্ষাৎকাৰটি শুনিলে। সাক্ষাৎ গ্ৰহণ কৰিলে আমাৰ গোলাঘাটৰ সংবাদদাতা হিৰণ্য গগৈয়ে। অনুষ্ঠানটিৰ প্ৰযোজনা আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ সহযোগিতা আগবঢ়ালে অপূৰ্ব মালীয়ে। পৰৱৰ্তী প্ৰাসংগিক শুনিবলৈ পাব অহা সপ্তাহৰ আজিৰ একে সময়তে। নমস্কাৰ।

0: ইমান পৰে উজ্জ্বল কুমাৰ দাসৰ মেণ্ডলিন বাদন শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া 1:40 বাতৰি শুনিবলৈ পাব।
1: সংঘাত আৰু বৈপৰীত্যই কোঙা কৰা সাম্প্ৰতিক বিশ্বত নতুন দিল্লীত অনুষ্ঠিত ব্ৰিকছ শীৰ্ষ সন্মিলন গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত।

0: অনুষ্ঠিত হৈছে বুলি উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে মত প্ৰকাশ কৰিছে। ডি আৰ ডি অ' আৰু উদ্যোগ ক্ষেত্ৰই অংশীদাৰিত্বৰে ভাৰতক প্ৰতিৰক্ষা উৎপাদনৰ গোলকীয় কেন্দ্ৰ কৰি গঢ়ি তুলিব পাৰে বুলি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে প্ৰকাশ কৰিছে। দেশৰ ৰাজহুৱা সম্প্ৰচাৰ সেৱা দূৰদৰ্শনৰ আজি 68 সংখ্যক প্ৰতিষ্ঠা দিৱস পালন কৰা হৈছে। ইৰাণে আৰোপ কৰা চৰ্তসমূহ পূৰণ নোহোৱা পৰ্যন্ত আমেৰিকাৰ লগত আলোচনাত অংশগ্ৰহণ কৰা নহয় বুলি দেশখনৰ এগৰাকী শীৰ্ষ সুৰক্ষা বিষয়াই প্ৰকাশ কৰিছে। আৰু ভাৰত আৰু আফগানিস্তানৰ মাজৰ চলিত টি20 ক্ৰিকেট শৃংখলাৰ দ্বিতীয়খন খেল আজি দিল্লীৰ অৰুণ জেটলি ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। নমস্কাৰ, এতিয়াৰ বাতৰিৰ সৈতে এয়া মই উৎপল কুমাৰ দাস। সংঘাত আৰু বৈপৰীত্যই কোঙা কৰা সাম্প্ৰতিক বিশ্বৰ প্ৰেক্ষাপটত নতুন দিল্লীত সফলতাৰে অনুষ্ঠিত ব্ৰিক্ছ শীৰ্ষ সন্মিলন অত্যন্ত গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে বুলি উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে মত প্ৰকাশ কৰিছে। নতুন দিল্লীত অনুষ্ঠিত ৰাষ্ট্ৰীয় ক্ষেত্ৰৰ গুৰুত্বপূৰ্ণ প্ৰতিষ্ঠান ভাৰতীয় বিশ্ব পৰিক্ৰমা পৰিষদ ICWA-ৰ ৰূপালী জয়ন্তী উদযাপন কাৰ্যসূচীত অংশ লৈ দিয়া ভাষণত তেওঁ এই কথা প্ৰকাশ কৰে। তেওঁ ব্ৰিক্ছ শীৰ্ষ সন্মিলনৰ ঘোষণাপত্ৰ সৰ্বসন্মতভাৱে গৃহীত হোৱাটোক প্ৰশংসা কৰে। তেওঁ কয় যে 2047 চনৰ বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত ICWA ইয়াৰ ধাৰাবাহিকতা, প্ৰতিষ্ঠানগত গাঁথনি আৰু বৌদ্ধিক পৰম্পৰাৰে বিশেষভাৱে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব।
1: It is now marked by greater engagement, growing influence and a renewed sense of confidence under the visionary leadership of our honorable prime minister Shri Narendra Modi ji. We are constantly and consistently seeing the global voice for peace, progress and prosperity. 3 years ago we also hosted the G20 summit. Through the summit, Sriman Modi ji brought to the forefront our ancient philosophy of Vasudeva Kutumbakam. We have now emerged as the voice of the countries of the global south.
0: অনুষ্ঠানত দিয়া ভাষণত বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী ডঃ এছ জয়শংকৰে কয় যে ভাৰতে গ্লোবেল ছাউথৰ ক্ষেত্ৰত দেখা দিয়া উদ্বেগজনক পৰিস্থিতিৰ লগতে বিভিন্ন ধৰণৰ গোলকীয় প্ৰত্যাহ্বানৰ দৃঢ়তাৰে সন্মুখীন হৈছে। দেশৰ স্বাৰ্থ ক্ৰমবৰ্ধমানভাৱে গোলকীয় প্ৰেক্ষাপটলৈ গতি কৰিছে আৰু দায়িত্ব বৃদ্ধি হোৱাৰ লগে লগে ভাৰতক লৈ বিশ্ববাসীৰ প্ৰত্যাশাও বৃদ্ধি পাইছে। ডঃ জয়শংকৰে কয় যে এখন দেশৰ গোলকীয় ক্ষেত্ৰত ভূমিকা শক্তিশালী হোৱাৰ লগে লগে আন্তঃৰাষ্ট্ৰীয় বিষয়সমূহত বৌদ্ধিক বিনিময়ো সমান্তৰালভাৱে হোৱা উচিত। তেওঁ কয় যে বিকশিত ভাৰতে ইয়াৰ ইতিহাস, অভিজ্ঞতা, স্বাৰ্থ, ধাৰণা, পৰিভাষা আৰু দৃষ্টিভংগীসমূহক বিশ্বৰ সন্মুখলৈ লৈ অহা উচিত।
2: India today engages with a much wider range of countries and regions. Our interests have become increasingly global. Our responsibilities have grown and expectations of India have also risen correspondingly. India is also articulating with greater confidence its perspectives on global challenges, including those that concern the global south. A rising India must increasingly bring its own history, experience, interests, concepts and even terminology to the way it approaches the world. ICWA has an important place in this endeavor.
0: উল্লেখযোগ্য যে 1943 চনত দেশৰ একাংশ বুদ্ধিজীৱীয়ে বৌদ্ধিক বিকাশৰ থলী হিচাপে ভাৰতীয় বিশ্ব পৰিক্ৰমা পৰিষদ গঠন কৰিছিল। 1860 চনৰ সমিতি পঞ্জীয়ন আইনৰ অধীনত অনাচৰকাৰী, অৰাজনৈতিক আৰু অলাভদায়ক প্ৰতিষ্ঠান হিচাপে ইয়াক প্ৰতিষ্ঠা কৰা হৈছিল। 2001 চনত সংসদৰ বিধি অনুসৰি ICWA-ক ৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ প্ৰতিষ্ঠান হিচাপে ঘোষণা কৰা হৈছিল। দেশৰ উপৰাষ্ট্ৰপতি এই প্ৰতিষ্ঠানৰ পদেনো অধ্যক্ষৰ দায়িত্বত আছে। প্ৰতিৰক্ষা গৱেষণা উন্নয়ন সংস্থা DRDO আৰু উদ্যোগ ক্ষেত্ৰই অংশীদাৰিত্বৰে ভাৰতক প্ৰতিৰক্ষা উৎপাদনৰ গোলকীয় কেন্দ্ৰ কৰি গঢ়ি তুলিব পাৰে বুলি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে প্ৰকাশ কৰিছে। নতুন দিল্লীত আয়োজিত DRDO উদ্যোগ সমন্বয় সন্মিলন বিমৰ্শ 2024ত দিয়া ভাষণত শ্ৰীসিঙে এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে বিগত কিছু বছৰত ক্ষেপণাস্ত্ৰৰ পৰা ৰাডাৰলৈ, যুদ্ধ বিমানৰ পৰা ছাবমেৰিনলৈ, বৈদ্যুতিন যুদ্ধ আহিলা নিৰ্মাণৰ পৰা কৃত্ৰিম বুদ্ধিমত্তালৈ প্ৰতিটো ক্ষেত্ৰতে DRDOই ইয়াৰ সামৰ্থ্য প্ৰতিপন্ন কৰিছে। সম্প্ৰতি প্ৰতিৰক্ষা ক্ষেত্ৰত গৱেষণাৰ বাবে DRDO শীৰ্ষ সংস্থা হিচাপে পৰিগণিত হৈছে বুলি তেওঁ মত প্ৰকাশ কৰে। তেওঁ কয় যে প্ৰতিৰক্ষা খণ্ডত গৱেষণা আৰু বিকাশৰ বাবে কেৱল চৰকাৰ আৰু DRDOৰ প্ৰচেষ্টাই পৰ্যাপ্ত নহয়, এই ক্ষেত্ৰত সমন্বিত প্ৰচেষ্টা তথা অংশীদাৰিত্বৰ প্ৰয়োজন আৰু এই বাৰ্তাটোৱেই বিমৰ্শ 2026ৰ মূল বাৰ্তা হোৱা উচিত। পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন দপ্তৰৰ মন্ত্ৰী ভূপেন্দ্ৰ যাদৱে দেশৰ দীৰ্ঘস্থায়ী উন্নয়নৰ স্বাৰ্থত সক্ৰিয় অৰ্থনীতিৰ নীতিসমূহৰ প্ৰতি দায়বদ্ধতাৰ বিষয়ে দোহাৰিছে। দেশত পূৰ্বৰে পৰা চলি অহা পুনৰ ব্যৱহাৰ, মেৰামতি আৰু সংৰক্ষণৰ সৈতে জড়িত

0: সাংস্কৃতিক মূল্যবোধক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত আধুনিক ৰূপ প্ৰদান কৰা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে মত প্ৰকাশ কৰে। গুজৰাটৰ গান্ধীনগৰত আজি অনুষ্ঠিত বিশ্ব সক্ৰিয় অৰ্থনীতি মঞ্চ WCEFৰ দশম সংস্কৰণৰ উদ্বোধনী অনুষ্ঠানত ভাষণ দি তেওঁ লগতে কয় যে সম্প্ৰসাৰিত উৎপাদন দায়বদ্ধতাৰ লেখীয়া নিয়ন্ত্ৰণ ব্যৱস্থাই সক্ৰিয় অৰ্থনীতিৰ গতিপথত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। দেশত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত এই দুদিনীয়া সন্মিলন গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলে আজি আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। সক্ৰিয় অৰ্থনীতি, জনসাধাৰণ আৰু সমৃদ্ধিৰ বাবে পৰিৱৰ্তন এই বিষয়বস্তুৰে অনুষ্ঠিত এইবাৰৰ সন্মিলনত 65খনতকৈ অধিক দেশৰ 2000তকৈ অধিক সংখ্যক ব্যক্তি আৰু প্ৰতিষ্ঠানে অংশগ্ৰহণ কৰিছে। কেন্দ্ৰীয় চৰকাৰৰ পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়, কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ, ফিনলেণ্ডৰ উদ্ভাৱনী নিধি চিত্ৰা আৰু গুজৰাট চৰকাৰে যুটীয়াভাৱে এই সন্মিলনৰ আয়োজন কৰিছে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। ইৰাণৰ এগৰাকী শীৰ্ষস্থানীয় সুৰক্ষা বিষয়াই আজি কয় যে দেশখনে আৰোপ কৰা চৰ্তসমূহ পূৰণ নোহোৱা পৰ্যন্ত আমেৰিকা যুক্তৰাষ্ট্ৰৰ লগত কোনোধৰণৰ আলোচনাত অংশগ্ৰহণ কৰা নহয়। ইৰাণৰ সৰ্বোচ্চ ৰাষ্ট্ৰীয় নিৰাপত্তা পৰিষদৰ সচিব মহছেন ৰেজেয়ীয়ে সামাজিক মাধ্যমযোগে প্ৰচাৰ কৰা এটা বাৰ্তাত এই কথা প্ৰকাশ কৰে। তেহৰাণে বুজাবুজিৰ চুক্তিত উপনীত হোৱাৰ বাবে আগ্ৰহ প্ৰকাশ কৰিছে আৰু ৱাশ্বিংটনে এই প্ৰসংগত আলোচনা কৰিব বুলি আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে কালি প্ৰকাশ কৰা মন্তব্য সন্দৰ্ভত ইৰাণৰ শীৰ্ষ বিষয়াগৰাকীয়ে এনেদৰে দেশখনৰ স্থিতি প্ৰকাশ কৰে। উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে লেবাননকে ধৰি সকলো খণ্ডত যুদ্ধৰ অৱসান ঘটোৱাৰ সন্দৰ্ভত আমেৰিকা আৰু ইৰাণে চলিত বৰ্ষৰ 18 জুনত এখন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছিল। এই চুক্তি অনুসৰি পৰৱৰ্তী 60 দিনৰ ভিতৰত উভয় পক্ষই আলোচনাত অংশগ্ৰহণ কৰাৰ কথা ঘোষণা কৰিছিল। যোৱা 17 আগষ্টত চূড়ান্ত বুজাবুজিত উপনীত হোৱাৰ বাবে নিৰ্ধাৰণ কৰা এই সময়সীমা উকলি যায় যদিও উভয় দেশৰ মাজত শেহতীয়াকৈ আৰম্ভ হোৱা এলানি উত্তেজনামূলক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত যুদ্ধৰ অৱসানৰ বিষয়টো এতিয়াও অনিশ্চিত হৈ আছে। দেশৰ ৰাজহুৱা সম্প্ৰচাৰ সেৱা দূৰদৰ্শনৰ আজি 67 সংখ্যক প্ৰতিষ্ঠা দিৱস। 1959 চনত প্ৰতিষ্ঠা লাভ কৰা এই ৰাজহুৱা সম্প্ৰচাৰ সেৱাই প্ৰথমে অল ইণ্ডিয়া ৰেডিঅ'ৰ অধীনত পৰীক্ষামূলকভাৱে টেলিভিছন সেৱা আগবঢ়াইছিল। এটা দশকৰ পাছত তথ্য, সাংস্কৃতিক সংৰক্ষণ আৰু ৰাষ্ট্ৰীয় একতা আদিৰ ক্ষেত্ৰত উল্লেখযোগ্য মঞ্চ হৈ পৰা দূৰদৰ্শনৰ সেৱাই ছেটেলাইট আৰু DTH সেৱাৰ জৰিয়তে প্ৰায় 100% জনসাধাৰণক সামৰি ল'বলৈ সমৰ্থ হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সম্বৎসৰী উপলক্ষে জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমযোগে প্ৰচাৰ কৰা এটা বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয় যে সম্বৎসৰীয়ে প্ৰতিগৰাকী লোককে এই কথা সোঁৱৰাই দিয়ে যে ক্ষমা আৰু কৰুণাই প্ৰতিটো সম্পৰ্ককে শক্তিশালী কৰি তোলে। এই পবিত্ৰ উৎসৱ উপলক্ষে বিনম্ৰতাই সকলোকে পথ প্ৰদৰ্শন কৰাৰ লগতে দয়া আৰু সদিচ্ছাই প্ৰতিটো কামক ফলপ্ৰসূ কৰি তুলিব বুলি তেওঁ আশা প্ৰকাশ কৰে। মধ্যপ্ৰদেশৰ মণ্ডলাৰ কানহা ব্যাঘ্ৰ সংৰক্ষণ প্ৰকল্পৰ সুপখাৰ সংমণ্ডলত আজিৰে পৰা 6দিনীয়াকৈ বাৰ্ষিক হস্তি শিবিৰ মুকলি কৰা হৈছে। এই শিবিৰৰ অহা 20 ছেপ্টেম্বৰত সামৰণি পৰিব। শিবিৰৰ সময়ছোৱাত হাতীক পৰ্যাপ্ত পৰিমাণে বিশ্ৰাম দিয়াৰ ব্যৱস্থা কৰাৰ লগতে দৈনন্দিন পৰিশ্ৰমৰ পৰা ৰেহাই দিয়া হ'ব। তদুপৰি হাতীক গা ধুওৱা, মালিচ দিয়াৰ লগতে পুষ্টিকৰ খাদ্যৰো যোগান ধৰা হ'ব। বন্যপ্ৰাণী চিকিৎসকসকলে হাতীৰ স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে তেজ আৰু প্ৰস্ৰাৱ পায়খানাৰ নমুনা পৰীক্ষাৰ বাবে পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰিব। কানহা হস্তি সংৰক্ষণ প্ৰকল্পত বৰ্তমানলৈ 16টা হাতী আছে। ইয়াৰে 9টা মতা, 1টা সদ্যজাত আৰু 6জনী মাইকী হাতী আছে। খেলৰ বাতৰি। ভাৰত আৰু আফগানিস্তানৰ মাজৰ চলিত T20 ক্ৰিকেট শৃংখলাৰ দ্বিতীয়খন খেল আজি দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। দেওবাৰে অনুষ্ঠিত 3খনীয়া শৃংখলাটোৰ প্ৰথমখন খেলত ভাৰতে 7 উইকেটত জয়লাভ কৰি 1-0 অগ্ৰগতি লাভ কৰিছে। শৃংখলাটোৰ তৃতীয়খন খেল পৰহিলৈ একেখন ষ্টেডিয়ামতে অনুষ্ঠিত হ'ব। বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰি কেইটামান আকৌ এবাৰ। সংঘাত আৰু বৈপৰীত্যই কোঙা কৰা সাম্প্ৰতিক বিশ্বত নতুন দিল্লীত অনুষ্ঠিত ব্ৰিকছ শীৰ্ষ সন্মিলন গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে বুলি উপৰাষ্ট্ৰপতি CP ৰাধাকৃষ্ণনে মত প্ৰকাশ কৰিছে। DRDO আৰু উদ্যোগ ক্ষেত্ৰৰ অংশীদাৰিত্বৰে ভাৰতক প্ৰতিৰক্ষা উৎপাদনৰ গোলকীয় কেন্দ্ৰ কৰি গঢ়ি তুলিব পাৰে বুলি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে প্ৰকাশ কৰিছে। আৰু দেশৰ ৰাজহুৱা সম্প্ৰচাৰ সেৱা দূৰদৰ্শনৰ আজি 67 সংখ্যক প্ৰতিষ্ঠা দিৱস পালন কৰা হৈছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বিয়লি 3 বজাত শুনিবলৈ পাব। নমস্কাৰ।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক উদ্ধৱ চন্দ্ৰ ডেকাৰ কণ্ঠৰ লোকগীত।

ইমান পৰি উদ্ধৱ চন্দ্ৰ ডেকাৰ কণ্ঠৰ দুটি লোকগীত শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া 2 বজাত মিড ডে নিউজ আৰু 2:15 দুপেহেৰ সমাচাৰ দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব।

0: পাশ্চাত্য সংগীতৰ অনুষ্ঠানটি শুনিলে এই আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী, বিয়লি 3 বজাৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। মুখ্যমন্ত্রী ডক্টৰ হিমন্ত বিশ্ব শর্মায় আজি যোৰহাটৰ টিয়কৰ কলিয়াপানীত সত্রাধিকার ডক্টৰ পীতাম্বৰ দেৱগোস্বামীৰ সৈতে আউনীআটী বিশ্ববিদ্যালয়ৰ নবনির্মিত শৈক্ষিক ভৱন উদ্বোধন কৰে। এই উপলক্ষে মুখ্যমন্ত্রীয়ে বিশ্ববিদ্যালয়খনৰ আন্তঃগাঁথনি সম্প্ৰসাৰণৰ বাবে অতিৰিক্ত 5 কোটি টকাৰ অনুদান ঘোষণা কৰে। তেওঁ আধ্যাত্মিক মূল্যবোধ আৰু কৃত্ৰিম বুদ্ধিমত্তা, ৰবটিক্সৰ দৰে আধুনিক প্ৰযুক্তিৰ জ্ঞানেৰে প্ৰতিষ্ঠানখনে নৱপ্ৰজন্মক স্বাৱলম্বী কৰি তুলিব বুলিও আশা প্ৰকাশ কৰে। মুখ্যমন্ত্ৰীয়ে লগতে আউনীআটী সত্ৰৰ গুৰু আসনতো সেৱা নিবেদন কৰে। শৰাইঘাটৰ পুৰণি দলং যান বাহনৰ চলাচলৰ বাবে আজি পুনৰ মুকলি কৰি দিয়া হৈছে। উত্তৰ পূব সীমান্ত ৰেলৱেৰ মহাপ্ৰবন্ধকৰ উপস্থিতিত আয়োজিত অনুষ্ঠানৰ পাছতে দলংখন মুকলি কৰা হয়। প্ৰায় 8 কোটি টকা ব্যয় সাপেক্ষে উন্নত প্ৰযুক্তিৰে মেৰামতি কৰা দলংখনেৰে যাতায়াতৰ বাবে আজি আনুষ্ঠানিকভাৱে অনুমতি দিয়া হয়। এই সন্দৰ্ভত উত্তৰ পূব সীমান্ত ৰেলৱেৰ মহাপ্ৰবন্ধক চেতন কুমাৰ শ্ৰীবাস্তৱে এইদৰে কয়।
2: आपको देखा, आपने सारे कंस्ट्रक्शन ज्वाइंट रिपेयर किए, सारे इसमें टेक्नोलॉजी वाली बात आपने देखा, केमिकल्स कुछ कुछ यूज किए गए, पूरा स्ट्रक्चर की पेंटिंग भी हुई है, क्योंकि ये भी बहुत जरूरी, क्योंकि कोरोजन भी स्ट्रक्चर में होता है। रेगुलर जो चीज मेंटेनेंस की वही की गई है, ऐसा कोई नई चीज नहीं की गई इसमें। लेकिन हाँ, जो रेगुलर मेंटेनेंस की चाहिए, जो जरूरत थी, क्योंकि सालों साल इसमें ट्रैफिक चलता है, ब्लॉक ही नहीं मिलता था, काम नहीं हो सकते, तो हमें जरूरत थी ब्लॉक। इसमें टोटल करीब 8 करोड़ रुपए का खर्चा आया जो काम हुआ इसमें।
1: উল্লেখযোগ্য যে মেৰামতিৰ বাবে যোৱা 13 জুলাইৰ পৰা দলংখনেৰে যাতায়াত বন্ধ আছিল। অহা 6 অক্টোবৰত হ'বলগীয়া নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ প্ৰস্তুতি চলি আছে। নিৰ্বাচন

সময় সম্পন্ন কৰাৰ বাবে আজি মৰিগাঁও জিলা পুথিভঁৰালত মাণ্ডলিক আৰু খণ্ড বিষয়াসকলৰ প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হয়। অসামৰিক আৰু আৰক্ষী বিভাগৰ সংশ্লিষ্ট বিষয়াসকলৰ অংশগ্ৰহণেৰে অনুষ্ঠিত এই প্ৰশিক্ষণ কাৰ্যসূচীত নিৰ্বাচনী দায়িত্ব নিয়াৰিকৈ পালন কৰাৰ বাবে বিষয়াসকলক প্ৰয়োজনীয় নিৰ্দেশনা দিয়া হয়। প্ৰশিক্ষণ কাৰ্যসূচীত জিলা আয়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়া সৃষ্টি সিং উপস্থিত থাকে। সদৌ অসম ছাত্ৰ সন্থাৰ আহান মৰ্মে আজি ৰাজ্যৰ বিভিন্ন জিলাত সংগঠনটোৰ কৰ্মীসকলে মাদক দ্ৰব্যৰ সৰবৰাহ আৰু প্ৰচলনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। শিৱসাগৰত আয়োজিত কাৰ্যসূচীত সংগঠনটোৰ কৰ্মীসকলৰ লগতে বিভিন্ন শিক্ষানুষ্ঠানৰ শিক্ষাৰ্থীয়েও অংশগ্ৰহণ কৰে। প্ৰতিবাদকাৰীসকলে মাদক দ্ৰব্যৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহান জনায়। বজালি জিলাৰ পাঠশালাত আজি জিলা ছাত্ৰ সন্থাৰ উদ্যোগত মাদক দ্ৰব্য বিৰোধী সমদল উলিওৱা হয়। বজালি উচ্চতৰ মাধ্যমিক বিদ্যালয় চৌহদৰ পৰা উলিওৱা এই সমদলত বিভিন্ন বিদ্যালয় আৰু মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়েও অংশগ্ৰহণ কৰে। আজি ৰাষ্ট্ৰীয় অভিযন্তা দিৱস। খ্যাতনামা অভিযন্তা শিক্ষাবিদ ভাৰতৰত্ন সন্মানেৰে সন্মানিত এম বিশ্বেশ্বৰীয়াৰ জয়ন্তী দেশৰ ভিন ভিন প্ৰান্তত অভিযন্তা দিৱস হিচাপে পালন কৰা হৈছে। দেশৰ মুখ্য নদীবান্ধ খাইপথ আৰু ভৱনসমূহৰ নিৰ্মাণেৰে অভিযন্তাসকলে আধুনিক ভাৰত নিৰ্মাণত অৰিহণা যোগাই আহিছে। এম বিশ্বেশ্বৰীয়া এগৰাকী বিচক্ষণ অভিযন্তা হোৱাৰ লগতে দেশৰ অভিযান্ত্ৰিক খণ্ডলৈ ভালেখিনি বৰঙণি আগবঢ়াই গৈছে। 1932 চনত তেওঁ নিৰ্মাণ কৰা মহীশূৰৰ কৃষ্ণৰাজা সাগাৰা বান্ধ পানী সংৰক্ষণ কৰিব পৰা এছিয়াৰ বৃহৎ জলধাৰৰূপে পৰিগণিত হৈছে। একেদৰে 1908 চনত মুচি নৈৰ বানৰ পাছত বান নিয়ন্ত্ৰণৰ বাবে তেওঁ ওছমান সাগৰ আৰু হিমায়ত সাগৰ জলাধাৰ দুটাৰ আৰ্হি প্ৰস্তুত কৰিছিল। তেওঁ প্ৰস্তুত কৰা এই আৰ্হিক বান ব্যৱস্থাপনাৰ লগতে আধুনিক জল আৰু দুৰ্যোগ ব্যৱস্থাপনা প্ৰকল্পৰ নীতি নিয়ম প্ৰস্তুতত আদৰ্শ হিচাপে গণ্য কৰি অহা হৈছে। 2047 চনৰ বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত এম বিশ্বেশ্বৰীয়াৰ দৰে দক্ষ অভিযন্তাৰ নিৰ্মাণ আৰু অৱদানসমূহে বিশেষ বৰঙণি যোগাব। দেশৰ উন্নয়ন আৰু কাৰিকৰী প্ৰগতিৰ ক্ষেত্ৰত অভিযন্তাসকলে আগবঢ়াই অহা অৰিহণাৰ প্ৰতি সন্মান প্ৰদৰ্শনৰ উদ্দেশ্যে প্ৰতিবছৰে আজিৰ দিনটোত এই দিৱস পালন কৰা হয়। সৃজনীশীলতা আৰু দৃঢ়তাৰে বিভিন্ন ক্ষেত্ৰৰ কঠিন প্ৰত্যাহ্বান গ্ৰহণ কৰি ন ন উদ্ভাৱনেৰে দেশক চহকী কৰা অভিযন্তাসকলক এই দিৱসত সকলোৱে শ্ৰদ্ধাৰে অভিনন্দন জ্ঞাপন কৰিছে। বৈষ্ণৱ ধৰ্মৰ অন্যতম প্ৰচাৰক শ্ৰী শ্ৰী হৰিদেৱৰ আজি আৱিৰ্ভাৱ তিথি। 1426 খ্ৰীষ্টাব্দত লখিমপুৰৰ নাৰায়ণপুৰত জন্ম লাভ কৰা হৰিদেৱ আছিল মহাপুৰুষীয়া বৈষ্ণৱ ধৰ্মৰ চাৰিগৰাকী প্ৰচাৰকৰ অন্যতম এজন। তেওঁ একশৰণ বৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ অৰ্থে মানেৰী সত্ৰ, বহৰী সত্ৰ, হৰিপুৰ সত্ৰ আৰু কৈহাটী সত্ৰ স্থাপন কৰিছিল। কেইবাখনো গ্ৰন্থ ৰচনা কৰা হৰিদেৱ এগৰাকী গীতিকাৰো আছিল। সহজ সৰল চুটি চুটি বাক্যৰ জৰিয়তে গভীৰ ভাৱ প্ৰকাশ কৰা হৰিদেৱৰ গদ্যশৈলীৰ অন্যতম বৈশিষ্ট্য। ভক্তিৰস তৰংগিনী তেওঁ ৰচনা কৰা প্ৰাচীন অসমীয়া গদ্য সাহিত্যৰ অন্যতম নিদৰ্শন। হৰিদেৱৰ জন্মতিথি উপলক্ষে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই শুভেচ্ছা জ্ঞাপন কৰিছে।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক আধুনিক গীতৰ অনুষ্ঠান। আজিৰ অনুষ্ঠানত ৰাগিনী এলবামখনিৰ পৰা ৰাণী হাজৰিকাৰ কণ্ঠৰ গীত শুনাবলৈ লৈছোঁ।

ইমান পৰি আধুনিক গীতৰ অনুষ্ঠানত ৰাণী হাজৰিকাৰ কণ্ঠৰ গীত শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া নিবেদন কৰিছোঁ নেপালী অনুষ্ঠান।

এয়া আকাশবাণী তেজপুৰ। আজি মঙলবাৰ, ৰাষ্ট্ৰীয় দিনপঞ্জী অনুসৰি 1433 ভাস্কৰাব্দৰ ভাদ মাহৰ আজি 28 তাৰিখ আৰু 2026 খ্ৰীষ্টাব্দৰ 15 ছেপ্টেম্বৰ। সমূহ শ্ৰোতালে প্ৰীতি সম্ভাষণ জনাই আমাৰ আজিৰ বিয়লি অধিৱেশন মুকলি কৰিছোঁ। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়া ব্যৱহৃত 66.66 মিটাৰত, কিলোহাৰ্টছ 1125 আৰু এফ এম বেণ্ডৰ 102.4 মেগাহাৰ্টছত। শ্ৰোতাসকলে আমাৰ অনুষ্ঠানসমূহ নিউজন এয়াৰ মোবাইল এপ যোগেদিও শুনিব পাৰে। আমাৰ আজিৰ ষ্টুডিঅ'ৰ নিয়ন্ত্ৰণৰ দায়িত্বত আছে মঞ্জু বড়ো, ৰাজীৱ গগৈ আৰু বৈকুণ্ঠ বিকাশ বুঢ়াগোহাঁই। ট্ৰেন্সমিটাৰত আছে নিৰঞ্জন বড়ো, পৰিবহণত নয়ন দৈমাৰী, প্ৰসাৰণ সহায়ক হিমানী দাসৰ সৈতে এয়া মাইক্ৰফোনৰ সন্মুখত মই প্ৰাণজিৎ বৰুৱা।

আব্ৰাহাম লিংকনে কৈছিল, এজন শত্ৰুক দমন কৰাৰ শ্ৰেষ্ঠ উপায় হৈছে তেওঁৰ লগত বন্ধুত্ব স্থাপন কৰা। এয়া আকাশবাণী তেজপুৰ।

এয়া আকাশবাণী তেজপুৰ। এটা নিবেদন কৰিছোঁ, মহিলাসকলৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান অৰ্ধ আকাশ। প্ৰিয় শ্ৰোতা, অৰ্ধ আকাশ অনুষ্ঠানৰ আৰম্ভণিতে শুনক মোৰ কথা অনুষ্ঠানটি। আজি মোৰ কথা অনুষ্ঠানটিত উপস্থিত আছে তেজপুৰৰ উত্তৰ পাৰৰ এগৰাকী শিক্ষয়িত্ৰী সুনীতা শৰ্মা। আহকচোন তেওঁৰ মুখেৰে শুনো তেওঁৰ মনৰ কথা।

0: নমস্কাৰ, মোৰ নাম শ্ৰী সুনীতা শৰ্মা। মই অংশৰ বাইহাটা চাৰিআলি। মই কামৰূপ কলেজৰ পৰা মই ডিগ্ৰী পাছ কৰিছোঁ অসমীয়াত মেজৰ লৈ। তাৰ উপৰিও মই হিন্দীত প্ৰবীণ পাছ কৰিছোঁ। মই প্ৰবীণ পাছ কৰি আহি মই তেজপুৰত মই বিয়া হৈছোঁ। মোৰ হাজবেণ্ডৰ নাম সুভাষ শৰ্মা, তেখেতে ব্যৱসায় কৰে আৰু মই বৰ্তমান এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত মই কৰ্মৰত অৱস্থাত আছোঁ। কৰ্মৰত অৱস্থাত যদিও আছোঁ মই, তথাপিও মই মোৰ হাজবেণ্ডৰ লগত মই তেওঁৰ ব্যৱসায়ত ওতঃপ্ৰোতভাৱে জড়িত হৈও আছোঁ। তেখেতক মই আজৰি সময়ত স্কুলৰ পৰা অহাৰ পিছত তেখেতক মই যিমানখিনি পাৰোঁ সিমানখিনি সকাহ দিওঁ। তাৰপিছত মই এতিয়া ভাবিছোঁ মই এখন নিজাকৈ মোৰ দোকান এখনৰ ব্যৱস্থা কৰি ল'ম, যাতে মোৰ মানুহজনক মই মোৰ হাজবেণ্ডজনক মই যাতে দুটকা সহায় কৰি দিব পাৰোঁ, মোৰ মানুহজনক যাতে মই অলপ সহায় কৰিব পাৰোঁ। সেইটো কাৰণে মই আৰু অলপ আগুৱাই যাবৰ কাৰণে মই এখন দোকানৰো ব্যৱস্থা কৰি লৈছোঁ, যাতে মই আজৰি সময়ত দোকানখনত বহি মোৰ মানুহজনৰ আৰু দুটকা সহায় কৰিব পাৰোঁ, তেখেতৰ ব্যৱসায়ত যাতে আৰু অলপ লাভ হয়, তেখেতৰ হাতত হাত ধৰি আৰু অলপ আগুৱাই যাব পাৰোঁ, মই সেইখিনিলৈ চেষ্টা কৰিছোঁ। সকলোৱে মোক আশীৰ্বাদ কৰিব যাতে মই মোৰ মানুহজনক যাতে মই যিমানখিনি পাৰোঁ সিমানখিনি মই সহায় কৰিবলৈ সক্ষম হওঁ। লগতে মই অসমৰ সমূহ মহিলাকে সমূহ সকলোকে মই আহ্বান জনাওঁ যে সকলোৱে কোনেও ঘৰত সোমাই নাথাকি সকলোৱে অকণমান ওলাই আহক, ওলাই আহিলেই সকলোৰে পথ ওলাবই। গতিকে সকলোৱে নিজৰ নিজৰ হাজবেণ্ডক অকণমান সহায় কৰিবৰ কাৰণে অলপ ওলাই আহক, অলপ ওলাই আহিলেই আপোনালোকে নিজৰ হাজবেণ্ডক দুটকা এশ টকা নোৱাৰিলেও দুটকাৰে হ'লেও সহায় কৰিব পাৰিব। মই এইখিনিয়ে ক'লোঁ, সকলোৱে মোক আগুৱাই যাবৰ কাৰণে মোক সহায় কৰিব, আশীৰ্বাদ কৰিব। মই সকলোৰে আশীৰ্বাদ লৈ আপোনালোকৰ ওচৰৰ পৰা মই নমস্কাৰ জনালোঁ। ধন্যবাদ।
1: ইমান পৰে শ্ৰোতাসকলে, সুনীতা শৰ্মাৰ মনৰ কথা শুনিলে। অৰ্ধাক অনুষ্ঠানটিত এতিয়া নিবেদন কৰিছোঁ লতা মংগেশকাৰ কণ্ঠৰ হিন্দী বোলছবিৰ গীত

0: যাত্ৰীসকল অনুগ্ৰহ কৰি মন দিয়ক, যাত্ৰাৰ বেলিকা যদি TCA টিকেট বিচাৰে দেখুৱাই দিব, কিন্তু কোনোবাই যদি OTP পিন বা পাছৱৰ্ড বিচাৰে তেন্তে তেওঁক ততালিকে খেদি দিব।
1: RBIয়ে কয় OTP বা পিনৰ বাবে কল বা মেছেজ আহিলে অলপ সাৱধান হ'ব।
2: আজিৰ অৰ্ধাকাশ অনুষ্ঠানত শ্ৰোতাসকলে শুনি আছে লতা মংগেশকৰ কণ্ঠৰ হিন্দী বোলছবিৰ গীত। অনুষ্ঠানত এবাৰ শুনাব লৈছোঁ শিল্পী কণ্ঠৰ আম্ৰপালী বোলছবিৰ এই গীতটি।

0: পৰম শ্ৰদ্ধা দয়ালু ৰাইজসকল, হাজাৰ কথাৰ মাজত এটা কথা মনত ৰাখিব, কেৱল পইচা পঠিয়াবৰ বাবে কিউ আৰ কোড স্কেন কৰিব লাগে বা পিন দিব লাগে, পইচা পাবৰ বাবে নালাগে।
1: RBIয়ে কয় কিউ আৰ কোড স্কেন কৰাৰ সময়ত বা পিন দিয়াৰ সময়ত অলপ সাৱধান হ'ব।
2: আজিৰ অৰ্ধাকাশ অনুষ্ঠানৰ শেষত শুনাবলৈ লৈছো লতা মংগেশকৰ কণ্ঠৰ ৰাণী ৰূপতী বোলছবিৰ এই গীতটি।

ইমান পৰিচয় শ্ৰোতাসকলে, মহিলাসকলৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান অৰ্ধ আকাশ শুনিলে। এয়া আকাশবাণী তেজপুৰ। এতিয়া ক্ৰমে সন্ধিয়া 6 বজাৰ লগে লগে 6 বজাত হিন্দীত বাতৰি, সন্ধিয়া 6:05 ইংৰাজীত বাতৰি, 6:10 কৃষকবাণী, 6:44 সন্ধিয়া আঞ্চলিক বাতৰি, সন্ধিয়া 7 বজাত হিন্দীত বাতৰি, সন্ধিয়া 7:05 ইংৰাজীত বাতৰি আৰু সন্ধিয়া 7:10 অসমীয়াত বাতৰি আকাশবাণী গুৱাহাটী আৰু আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব।

ছয় বাজি 44 মিনিটত সন্ধ্যায় আঞ্চলিক বাতৰি, সন্ধ্যা 7 বজাত হিন্দীত বাতৰি, সন্ধ্যা 7 বাজি 5 মিনিটত ইংৰাজীত বাতৰি আৰু সন্ধ্যা 7 বাজি 10 মিনিটত অসমীয়াত বাতৰি আকাশবাণী গুৱাহাটী আৰু আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব।

0: সমশ্ৰোতাকে নমস্কাৰ জনাই আৰম্ভ কৰিছোঁ আজিৰ কৃষকবাণী। এই অনুষ্ঠানটি প্ৰচাৰ কৰা হৈছে ভাৰত চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ সৌজন্যত। আজিৰ অনুষ্ঠানৰ আৰম্ভণিতে শুনাবলৈ লৈছোঁ এটি আলোচনা, মিলেট খেতিৰ সম্ভাৱনা আৰু কৃষি পদ্ধতি। আলোচনাটিত অংশগ্ৰহণ কৰিছে নলবাৰী কৃষি বিজ্ঞান কেন্দ্ৰৰ বিষয়বস্তু বিশেষজ্ঞ নাছিমা ফাৰহানা আলী, মৰিগাঁও কৃষি বিজ্ঞান কেন্দ্ৰৰ বিষয়বস্তু বিশেষজ্ঞ ডক্টৰ সপ্তদীপা ভট্টাচাৰ্যই। আলোচনাটিৰ আঁত ধৰিছে ভাস্কৰ জ্যোতি আচাৰ্যই। আজি প্ৰথম খণ্ড শুনোৱা হওক।
1: আপোনালোক দুয়োকে স্বাগতম। এতিয়া আজিৰ যিটো বিষয় মিলেট, সেই বিষয়ে অকণমান যদি পৰিচয় দিয়ে আমাৰ শ্ৰোতাসকলক।
2: মিলেট একচুৱেলি কি হয়, 2023 চনত আন্তঃৰাষ্ট্ৰীয় মিলেট বৰ্ষ হিচাপত চেলিব্ৰেট কৰিছিলে আন্তঃৰাষ্ট্ৰীয়। তেতিয়াৰ পৰা মিলেটৰ মানে চাহিদাটো আকৌ বাঢ়িছে। মাজতে বহুত আগতে কৰিছিলে মিলেট, আপুনি যেনেকৈ কৈছে অসমত মানে মিলেট তিনি প্ৰকাৰৰ কৰা হয় বেছিকেলি। যোনটো আমি ৰাগী বুলি কওঁ, ফিংগাৰ মিলেট, আঙুলিৰ নিচিনা হয়
1: যোনটো
2: ৰাগী, এইটো ছিজনত কৰে। ছেকেণ্ড হ'ল ফক্সটেল মিলেট, কণি ধান, যোনটো আপুনি কৈছে কণি ধান
1: কৈছে
2: ফক্সটেল মিলেট। তাৰপিছত হৈছে পাৰ্ল মিলেট বা বাজৰা, সেনেকুৱা। তো এনেকুৱা মিলেট মানে হ'ল এটা চিউডো চিৰিয়েল। গুণাগুণটো মই আৰু বেছিকৈ নকওঁ, বাইদেউৱে ক'ব। কিন্তু মানে সেইটো এটাই ক'ম যে সেইটো খেতি কৰাটো বিৰাট সহজ। এতিয়াও ৰাইজে কৰিব লাগে, কাৰণ কিয় কৰিব লাগে সেইটো আমি আলোচনা যেতিয়া আগবাঢ়ি যাব তেতিয়া গম পাব। কিন্তু এটাই ক'ম যে এইটোত খেতি কৰিবলৈ হ'লে খুব কম পানীত কৰিব পাৰি।
1: আৰু আপুনি যি তিনি প্ৰকাৰৰ মিলেটৰ কথা কৈছে, তিনিও প্ৰকাৰৰ খেতি অসমত কৰিব পৰা
2: যায়। এই জলবায়ুৰ লগত খাপ খাই মই মানে ক'লো যে তিনি প্ৰকাৰৰ মিলেট আমি খেতিয়কে কৰিব পাৰে আৰু কৰিয়ে আছে। এতিয়া মানে লাহে লাহেকে আৰু মানে কি আগুৱাই লৈ যাব লাগিব, কাৰণ ছেপ্টেম্বৰ মাহটো আমি জেনেৰেলি কিয় মানে কোৱা হৈছে যে এইটো পোষণ মাহ। চ' পৌষ্টিকভাৱেও কিছুমান আছে, দিশ আছে, সেইকাৰণে মিলেটটো মই ভাবোঁ যে এই তিনিটা মিলেট আমি কৰিব লাগে।
1: তাৰমানে কি হয়, আমাৰ যিসকল খেতিয়ক আছে, খেতিয়কসকলক প্ৰায়ে কোৱা হয় যে আগতে বজাৰখন অধ্যয়ন কৰি লোৱা, মাৰ্কেট ষ্টাডি কৰি লোৱা, বজাৰত যিটো বস্তু তুমি চাহিদা ভাল দেখিছা সেইফালে তুমি আগবাঢ়া, সেইবুলি কোৱা হয়। তেনেক্ষেত্ৰত এতিয়া যদি মিলেটৰ যদি চাহিদা যদি সঁচাকৈ বাঢ়িছে, তেতিয়াহ'লে নিশ্চয় কৃষকসকলক আকৰ্ষিত কৰিব লাগিব যাতে তেওঁলোক আৰ্থিকভাৱেও লাভান্বিত হ'ব পাৰে। কিন্তু এই মিলেটৰ ইমান চাহিদা কিয় ইমান বেছি হৈছে, নাছিমা বাইদেউ কি ক'ব?
3: মিলেটৰ আচলতে চাহিদা এতিয়া বাঢ়িব ধৰিছে, কাৰণ মিলেটটো হৈছে এটা নিউট্ৰি চিৰিয়েল, যিটো ডক্টৰ সত্যদীপাই ক'লে যে পুষ্টিৰে ভৰপূৰ এটা মানে শস্য। গতিকে নিউট্ৰি চিৰিয়েল যেতিয়া আমি কৈছোঁ, এই যিটো নিউট্ৰি চিৰিয়েল বুলি নামাকৰণ কৰা হৈছে, আগতে তাৰমানে নিউট্ৰি চিৰিয়েল বুলি কোৱা নাছিলে। ই এটা কোৰ্চ গ্ৰেইন, তাৰমানে তাৰ বাকলিটো একদম খহটা থাকে, সেইকাৰণে কোৰ্চ গ্ৰেইন হিচাপে মানে মানুহে কয়, বা ইমান এটা সমাদৰো পোৱা নাছিল আগতে। কিন্তু এতিয়া যিহেতু ৰিচাৰ্চ গৱেষণাৰ দ্বাৰা মানে আমি কিছুমান মানে তাৰ তথ্য কিছুমান পাইছো যে ই গুণাগুণ বেছি অন্য শস্য যেনে চাউল ঘেঁহুতকৈ মিলেটৰ পুষ্টিৰ উপাদান বহুত বেছি থাকে, সেইটো কাৰণে ইয়াৰ চাহিদাটো এতিয়া বাঢ়িব ধৰিছে। আৰু নিউট্ৰি চিৰিয়েলটো আমাৰ ভাৰত চৰকাৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ দ্বাৰা এই ইয়াক মানে নামাকৰণ কৰা হৈছে নিউট্ৰি চিৰিয়েল হিচাপে, কিয়নো ইয়াতে বহুত বেছি পৰিমাণৰ ডায়েটৰী ফাইবাৰ থাকে।

0: যিটো আমাৰ খাদ্যৰ কাৰণে মানে আমাৰ শৰীৰৰ কাৰণে খুবেই দৰকাৰী, খুবেই দৰকাৰী। লগতে প্ৰটিনৰ পৰিমাণটো চাউল বা আটাতকৈ দুগুণ থাকে। প্ৰটিন, এতিয়া প্ৰটিনটো খুব এটা দৰকাৰী উপাদান, শিশু হওক বা প্ৰাপ্তবয়স্কৰ লোক হওক, ব্যক্তি হওক, বয়সস্থ মানুহ হওক, প্ৰটিনটো খুবেই দৰকাৰ। কাৰণ প্ৰটিনৰ কামটো কি হৈছে, আমাৰ শৰীৰৰ গঠনৰ কাৰণে মানে প্ৰটিন খুব দৰকাৰ, মাংসপেশী গঠনৰ কাৰণে দৰকাৰ। সেইটো কাৰণে প্ৰটিন যিহেতু বেছি, সেইটো কাৰণেও মিলেটৰ চাহিদা বা সমাদৰ পাইছে মাৰ্কেটত। লগতে কিছুমান খনিজ পদাৰ্থ আছে তাত, আৰু মানে ধৰি লওক ভিটামিন, ভিটামিন আমি যিবোৰ কওঁ খাদ্যপ্ৰাণ, খাদ্যপ্ৰাণ আৰু লগতে এণ্টি অক্সিডেণ্ট, এনেকুৱা এটা মানে মাত্ৰাত আছে যিটো অন্য শস্যতকৈ মিলেটৰ গুণাগুণ অলপ পৃথক হয়, অন্যতম হয়। তাৰ বাবে আচলতে আমি মিলেটত অলপ গুৰুত্বটো এতিয়া বেছিকে দিবলৈ ধৰিছো বা কৃষকো এতিয়া আগবাঢ়ি আহিছে।
1: আৰু মানে কি কম, যোনটো আমাৰ গৱেষণা কৰি ওলাইছে, যোনটো আমাৰ কণী ধান বা ফক্সটেল মিলেটত আমি গাখীৰ কিয় খাওঁ, গাখীৰটো খাওঁ কিয়, কেলছিয়ামৰ কাৰণে। কিন্তু সেই মিলেটত খালে কি হয়, 3 times more কেলছিয়াম আছে। 3 times more কেলছিয়াম থকাৰ কাৰণে ল'ৰা ছোৱালীক, এতিয়া সৰু সৰু ল'ৰা ছোৱালীক লাগিব ফিংগাৰ মিলেটস, সৰি। চ' এইটো মানে কি হৈছে, আপোনাৰ ল'ৰা ছোৱালীক লাগে, সেইকাৰণে আংগনবাড়ী স্কুলত এতিয়া মিলেট এটা খাদ্য হিচাপত খুৱায়, মানে
2: মিড ডে
1: চৰকাৰী ফালৰ পৰা মিড ডে মিলত ইনক্লুড কৰিছে মিলেটক, মিলেটক। সেইকাৰণে কেলছিয়ামটো লাগে, কাৰণে কেলছিয়ামটো, আৰু বাইদেউ যেনেকে ক'লে যে প্ৰাপ্তবয়স্ক হওক, সৰু ল'ৰা ছোৱালী চবকে চবৰ লাগে, সেইকাৰণে মিলেটটো খাব লাগে।
2: আৰু সেইটো শিশুৱে হওক বা প্ৰাপ্তবয়স্কই হওক, সকলোৰে শৰীৰৰ বাবে এটা উপযোগী এক শস্য আৰু খুব পুষ্টি গুণ আছে তাতে। আৰু ইফালে চৰকাৰৰ ফালৰ পৰাও ইমান কোটিৰ ঘৰত শিশু আছে যি আংগনবাড়ী কেন্দ্ৰলৈ যায়, তাত যদি যোগান ধৰিবলৈ হয় মিলে, তেতিয়াহ'লে আমাৰ খেতিয়কসকলৰ সন্মুখত এক মানে এক নতুন সম্ভাৱনা হিচাপে থিয় দিছে। গতিকে এই সুযোগ যদি আমাৰ কৃষকসকলে লয়, তেতিয়াহ'লে তেওঁলোকে সমাজৰ কাৰণে পুষ্টি যোগান ধৰাও হ'ল আৰু তেওঁলোক নিজেও আৰ্থিকভাৱে লাভৱান হ'ব পাৰিব আগতকৈও বহু বেছিকৈ। গতিকে এইখিনি আলোচনাৰ অন্তত আমি বুজিলোঁ যে মিলেট খেতিৰ সম্ভাৱনা কি ধৰণৰ। ইয়াত নিশ্চয় মূল্য সংযোজনৰ প্ৰসংগ আহিব, কিন্তু মূল্য সংযোজনৰ দিশলৈ আমি যোৱাৰ আগেয়ে আমি ইয়াৰ অকণ কৃষি পদ্ধতিটো আলোচনা কৰিব খুজিছোঁ। গতিকে কৃষি পদ্ধতি বুলি কোৱাৰ লগে লগে নিশ্চয় আমি একেবাৰে ভূমি প্ৰস্তুতিৰ পৰা আৰম্ভ কৰিব লাগিব কথাখিনি, কওকচোন অকণমান।
1: অকণমান আগতে বাইদেউ ক'লে যে কোৰ চিৰিয়েলচ, মানে সৰু সৰু গুটি হয়, সেইকাৰণে মিটে মিলেটৰ কাৰণে আমাৰ মাটি যোনটো লাগিব, সেইটো বালিচহীয়া মাটি হ'লে ভাল। বালিচহীয়া মাটিত আমি ধুনীয়াকে কৰিব পাৰোঁ। আৰু মিলেট এনেকুৱা, এইটো জলবায়ুৰ লগত খাপ খাই কৰিব পৰাকে, মই অলপ আগতে কৈছিলোঁ যে পানী বেছি নালাগে। ধান খেতি কৰিবলৈ আজি আমাক কিমান পানী লাগিব, কিন্তু মিলেটৰ কাৰণে কম পানীটো খৰাং বতৰতো ধুনীয়াকে হৈ যায়। চ' এইটোক আমি ক'ব পাৰোঁ এইটো ক্লাইমেট ৰেজিলিয়েণ্ট, ক্লাইমেটৰ লগত খাপ খাই কৰিব পৰাকে এটা মানে সেইটো হয়, ক্ৰপ হয়। এতিয়া মই যেনেকে ক'লো, এইটো ছিজনত আমি ফিংগাৰ মিলেট ক'লো, ৰাগি ছিজন, কাৰণ আমাৰ শস্যটো আমি কেনেকে ডিভাইড কৰিছো, খাৰিফ আৰু ৰবি। তো খাৰিফত এতিয়া আমি কৰিব পৰাকে যোনটো শস্য আছে, এইটো হ'ল ফিংগাৰ মিলেট। আঙুলিৰ নিচিনা হয় ফিংগাৰ মিলেটটো কৰিবলৈ, অকণমান ধান খেতিৰ নিচিনাই কৰিব লাগিব, কাৰণ আমি নাৰ্চাৰী ব্ৰেড প্ৰিপেয়াৰ কৰিব লাগে। নাৰ্চাৰী ব্ৰেডৰ পিছত আমি এইটো মূল পথাৰত যেনেকৈ আমি ধান খেতি লগাওঁ, ধানৰ পিছত সেনেকেই কৰিব লাগিব। কিন্তু পানী পৰিমাণ কম, বালিচহীয়া মাটিত ধুনীয়াকৈ হৈ যাব, আৰু যোনটো সাৰৰ পৰিমাণ, সাৰো বেছি নালাগে। আমি যদি বিঘাৰ হিচাপ কৰোঁ তেতিয়া আমাক কিমান লাগে, প্ৰথম হ'ল বীজ, বীজটো আমাক কিমান লাগে, 2 কেজি 1.5 কেজিৰ পৰা 2 কেজি বিঘাত হিচাপ কৰিছোঁ,
2: বিঘা হিচাপত
1: বীজ লাগিব। অসম কৃষি বিশ্ববিদ্যালয়ৰ পৰা কিছুমান জাত ওলাইছে, ফিংগাৰ মিলেটৰ জাত ওলাইছে, যেনেকৈ ফিংগাৰ মিলেটত আমি ৰাগি যোনটো আমি ইহঁতক জাতবোৰ আছে, যদি আমি গোসাঁইগাঁও আমাৰ যোনটো গৱেষণা কেন্দ্ৰ আছে তাৰ পৰা আমি সিহঁতি সংগ্ৰহ কৰিব পাৰে বা বেলেগ NSC পৰাও সংগ্ৰহ কৰিব পাৰে। সেইকেইটা ভাল, অধিক উৎপাদন থকা জাত, বেছি বীজ নালাগে, প্ৰতি বিঘাত 1.5 কেজিৰ পৰা 2 কেজি লাগিব। আৰু যেনেকৈ ক'লো, সাৰ দিলেও হ'ব, সাৰ নিদিলেও হ'ব। যদি সাৰৰ কোৱান্টিটি চাওঁ তেতিয়া আমাক ইউৰিয়া অৰ্গেনিক কৰিবলৈ হ'লে অৰ্গেনিক কৰিব পাৰোঁ আৰু ইনঅৰ্গেনিকো কৰিব পাৰোঁ। আৰু এটা কথা ক'ম কৃষকসকলক, যাতে যেতিয়াই বীজ সংগ্ৰহ কৰে, বীজ ক'ৰবাৰ পৰা লয়, কৃষকে যাতে বীজটো শোধন কৰে, কাৰণ বীজ শোধনে এতিয়ালৈকে এজ ইফ নাও মানে এতিয়ালৈকে কোনো বেমাৰ আজাৰ এতিয়ালৈকে মানে আমাৰ তাত অহা নাই বা এনেকে দেখা নাই,
2: সংক্ৰমণ এতিয়ালৈকে হোৱা নাই,
1: মানে যোনটো

0: আগৰ মানে সেনেকুৱা। চ' এইটো মানে এনেকৈ ক'ম যে আমাৰ আদিবাসী কমিউনিটি যোনটো আছে সিহঁতি খাই বিৰাট ভাল পায়, সিহঁতি খাই। আৰু চাউথৰ ফালে মানে ইণ্ডিয়াৰ চাউথৰ ফালে সিহঁতৰ এইটো ৰেগুলাৰ। ৰাজস্থানত ৰাগি কি ৰুটি বা সেনেকুৱা ৰুটি ৰুটি খায়, কিন্তু বাজৰা ৰাগি খায়, কিন্তু আমাৰ সেইটো নাখায়। এতিয়া যোনটো ফাৰ্টিলাইজাৰৰ কথা ক'লো, ইউৰিয়াটো কিমান লাগিব, ইউৰিয়া 6 কেজিকে লাগিব, বিঘাই প্ৰতি কৈছোঁ। ছুপাৰটো 9 কেজিকে লাগিব আৰু পটাচটো 2 কেজিকে লাগিব। চ' আমাৰ খুব কম খৰচত এটা শস্য হৈ যায়। আৰু যোনটো জাত হয় বেছি, এইটো জাতৰ কাৰণে আমাক খুব বেছি 80-100 দিনৰ ভিতৰত আমি চপাব পাৰোঁ। তেতিয়া মানে কি হয়, যদি আপুনি তিনিমাহ কৰিব পাৰে, তিনিমাহৰ পিছত আপুনি কাটিব পাৰে, 3.5-3 মাহ হৈ যায়। ত' এটা পানী কম লাগে, কিন্তু এটা উপযুক্ত সময়ত অলপমান পানী লাগিব, কিন্তু পানী বেছিও নালাগে। চ' এইটো খুব ধুনীয়া মানে এটা ক্ৰপ হয় যোনটো মানে কৃষকে সহজে কৰিব পাৰে। আৰু মই ভাবোঁ যে কৃষকে যদি এইটো কৰে তেতিয়াহ'লে যোনটো মানে এতিয়া অলপ বাইদেউ ক'লে যে লাভাম্বিত হ'ব বা এটা ভাল এটা প্ৰফিট আহিব। আৰু মিলেটটো এজ এ প্ৰডাক্ট হিচাপতো আমি কৰিব পাৰোঁ, মানে এতিয়া ভেলু এডিশ্যন আহিছে প্ৰডাক্টৰ, যদিও ভেলু এডিশ্যন আহিছে সেইটোও কৰিব পাৰি।
1: এতিয়া আমি এনে জানিব খুজিছোঁ, এতিয়া মোৰ মনত আছে আমি সৰুতে আমাৰ ঘৰলৈ কোনোবাই কণী ধান লৈ আহিছিলে, আমি তাৰে পায়স খাইছিলোঁ। এতিয়া যি ৰাগি বাজৰা বা কণী ধান, বাজৰা বা ৰাগিৰ ৰুটি কৰিও খাব পাৰে, অন্য আৰু কেনেধৰণৰ খাব পৰা এনেকুৱা উপায় আছে যিসকলে একেবাৰে নতুন মিলেটৰ বিষয়ে নাজানে তেওঁলোকক কি ক'ব?
2: এতিয়া মই ক'ব বিচাৰিম যে মিলেটটো যিহেতু আমি প্ৰচেচিং কৰিব লাগিব, মানে শস্য চপোৱাৰ পিছতো আমি প্ৰচেচিং কৰিব লাগিব, মানে যিটো প্ৰচেচিং ধৰি লওক প্ৰাইমেৰী প্ৰচেচিং, মানে প্ৰথম অৱস্থাত আৰু কেনেকৈ মানে আপুনি প্ৰক্ৰিয়াকৰণ কৰিব, প্ৰথমটো হৈছে আমি চাফা কৰি ল'ব লাগিব। চাফা কৰাৰ পিছত আমি সেইখিনি গ্ৰেডিং কৰিব লাগিব, বাছনি কৰিব লাগিব। তাৰপিছত ফক্সটেল মিলেটত এটা বাকলি থাকে, যিটো আমি চুকুৰা থাকে, সেইটো আমি ডিহালিং কৰিব লাগিব বা বাকলিটো গুচাব লাগিব। গুচোৱাৰ পিছতহে সেইটো খোৱাৰ উপযোগী হ'ব। তাৰপিছত ৰাগিত আমি দেখিছোঁ যে তাত কোনো ধৰণৰ তেনেকুৱা টান খহটা বাকলি নাথাকে, সেইটো জাষ্ট ক্লিন চাফা আৰু বাস বাছনি কৰিলে হ'ল আৰু। তাৰপিছত যিটো আমি ছেকেণ্ডেৰী প্ৰচেচিঙত যাম, সেইটো বহুত ইম্পৰ্টেণ্ট মিলেটৰ ক্ষেত্ৰত ছেকেণ্ডেৰীটো। এতিয়া আমি মিলেট যেনেকৈ আমি চাউল ভাত বনোৱাৰ আগত চাউল কেতিয়াবা কিছুমানে তিয়াই কিছুমানে নিতিয়াই, জাষ্ট ধুই পেলাই পাতে, কিন্তু মিলেটৰ ক্ষেত্ৰত নহ'ব। মিলেটটো যিহেতু বস্তুটো অলপ টান, কোর্স গ্রেইন বুলি আগতে কৈছিলে, আৰু তাত কিছুমান অপুষ্টিৰ উপাদান থাকে
1: বাহিৰৰ তৰপটো,
2: মানে মানে বাহিৰৰ তৰপতে থাকে বাকলিটোত বা আউটাৰ যিটো আমি কওঁ যে শেল হেৰিটোত। গতিকে সেই মিলেটটো আমি অন্তত নাই কমেও 8 ঘণ্টা বা 6 ঘণ্টা, 6 ঘণ্টাটো 8 আৱাৰ্ছ আমি ভিজাব লাগিব, তেতিয়াহে তাত থকা কিছুমান অপুষ্টিৰ উপাদানবোৰ আঁতৰি যাব। অপুষ্টিকৰ উপাদান যেনে ফাইটেট থাকে, তাত টেনিন থাকে, যিবোৰ তিয়াই থলেহে আঁতৰে, আৰু সেইবোৰ যদি আমাৰ খোৱাৰ মানে খাদ্য যোগেদি আমাৰ শৰীৰত যায়, তেতিয়া আমাৰ কি হয়, আমাৰ কিছুমান ইম্পৰ্টেণ্ট প্ৰটিন হওক, ভিটামিন হওক, মিনাৰেল হওক, সেইখিনিৰ এবজৰ্পশ্যনত বাধা দিয়ে। গতিকে সেইখিনি আমি আঁতৰাই ল'ব লাগিব,
1: সেই প্ৰচেছখিনি জানিব
2: লাগিব, মিলেটৰ ক্ষেত্ৰত খুব মানে এটা গুৰুত্বপূৰ্ণ কথা যে আমি চক কৰিব লাগিব, তিয়াব লাগিব, তাৰপিছতহে আমি নেক্সট ষ্টেপটোলৈ যাম, বা বইল কৰিলোঁ, বনালোঁ, কিবা এটা ৰান্ধিলোঁ, খিচিৰিকে বনালোঁ, পায়সকে বনালোঁ, গতিকে চক কৰাটো বহুত ইম্পৰ্টেণ্ট। গতিকে আজি মই আপোনালোকৰ ইয়াই মানে প্ৰগ্ৰামৰ যোগেদি ক'ব বিচাৰিছোঁ শ্ৰোতা বন্ধুসকলক, যদি মিলেট খায় বা মিলেট আনে বজাৰৰ পৰা, নিশ্চয়কৈ আপুনি তিয়াই থ'ব 6 ঘণ্টাৰ পৰা 8 ঘণ্টালৈকে। আৰু তাৰপিছৰটো হৈছে এটা প্ৰক্ৰিয়া আছে যে মল্টিং বুলি এটা প্ৰচেচ আছে, মল্টিং। এতিয়া চাব দেই, আমি হৰলিক্স খাইছোঁ সৰুতে, হৰলিক্সটো কেনেকৈ তৈয়াৰ কৰা হয়, সেইটো এটা প্ৰচেচ হয় যে মল্টিং কৰে, সেইটো হৈছে ঘেঁহু পাম, ঘেঁহুৰ মল্টিং কৰে। আমাৰ এইটো ক্ষেত্ৰত মিলেটৰ ক্ষেত্ৰত মই ক'ম যে আমি ৰাগি বা অন্য কিছুমান মিলেটো আমি মল্টিং কৰিব পাৰোঁ। মল্টিংটো শুনিবলৈ অকণমান বেলেগ হৈছে, মই তাৰ অসমীয়া শব্দটো হয়তো মই ইমান ক'ব পৰা নাই এতিয়া, কিন্তু একদম সহজ প্ৰক্ৰিয়া। আমি মানে চিপটো যে আমি তিয়ালোঁ, যদি আপুনি সেইখিনিকে খাব বিচাৰিছে সিজাই মেলি খাব পাৰে, নহ'লে আপুনি সেইখিনি আকৌ পানীৰ পৰা আঁতৰাই জাৰ্মিনেশ্যন কৰক বা গজালি মেলিব দিয়ক। গজালি মেলাৰ পিছত সেইখিনি আপুনি ৰ'দত শুকুৱাওক বা ধুনীয়াকৈ মেচিনত শুকুৱাওক, ড্ৰায়াৰত, তাৰপিছত

0: যেটো আপুনি গজালি ওলোৱাৰ পিছত যেটো মানে ধৰি লওক শুকানটো গুড়া কৰিব সেইটোৱে হৈছে এটা মল্টেড প্ৰডাক্ট, সেইটো আপুনি ৰাগীৰ বনালে তাৰপিছত সেইটো আপুনি হেল্থ ড্ৰিংক হিচাপে খাব পাৰে, তাত অলপ চেনি মিলালে বা কোনোবাই যেনেকে পচন্দ কৰে আৰু গুড় মিলালে বা হানি বা মৌজুল মিলালে সৰু ল'ৰা ছোৱালীৰ কাৰণে খুব ভাল এটা মানে এটা হেল্থ ড্ৰিংক হ'ব
1: স্বাস্থ্যকৰ।
0: কাৰণ ৰাগীত বাইদেউ কোৱা মতে যে আইৰণ বেছি থাকে, কেলছিয়াম বেছি থাকে, বহুত পৰিমাণে থাকে, গতিকে সৰু ল'ৰা ছোৱালী বা শিশুৰ কাৰণে খুব ধুনীয়া এটা হেল্থ ড্ৰিংক হ'ব। আৰু তাৰপিছত আৰু এটা প্ৰচেছ আছে যে আমি সেইখিনি গ্ৰাইণ্ডিঙো কৰিব পাৰোঁ, মানে আটা বা ধৰি লওক গুড়া যে কৰোঁ আমি পিঠাগুড়ি কৰোঁ সেই তেনেকুৱা আমি কৰিব পাৰোঁ। তাৰপিছত অন্য অন্য আমি বস্তু বনাব পাৰোঁ, পিঠা বনালোঁ আমি যেনেকে এতিয়া আমাৰ যিবোৰ হেৰি ট্ৰেডিচনেল ৰেচিপিবোৰ ধৰি লওক আমি খোলা চাপৰি পিঠা
1: বনাইছোঁ,
0: চাউল গুড়াৰ পৰা আমি যেনেকে পিঠাবোৰ বনাওঁ তেনেকুৱা ধৰি লওক আমি ভাপত দিয়া পিঠা বনালোঁ, মিলেটৰ হেৰি খোলা চাপৰি পিঠা বনালোঁ বা অন্য ধৰণৰ আমি যি পিঠা মালপোৱা খাওঁ তেনেকে বনালোঁ, তেনেকে
1: কথা পাতিছোঁ আমি, প্ৰক্ৰিয়াৰ কথা পাতিছোঁ আমি, পিঠা পনা বনোৱালৈকে আমি গৈছোঁ কথাখিনি আগবঢ়াইছোঁ। গতিকে মই এইখিনিতে অকণমান জানিব বিচাৰিছোঁ, নিশ্চয় আমাৰ শ্ৰোতাসকলেও জানিব বিচাৰিব। এতিয়া কিছুমান পিঠাত অকণমান আমাৰ আঠা জাতীয় দ্ৰব্যৰ প্ৰয়োজন বেছি হয়, যেনে বৰা চাউলত আমাৰ আঠা জাতীয় দ্ৰব্যৰ প্ৰয়োজনটো বেছি হয়, আমাৰ গ্লুটেন বুলিও কয় যাৰ কাৰণে আমাৰ অকণমান লিকটীয়া হয় আমাৰ আটা বা ময়দা এইবিলাক বস্তু, ইয়াত সেই আঠা জাতীয় দ্ৰব্যটো আছে নেকি?
0: নাই নাই, গ্লুটেন ফ্ৰী হয়।
1: গ্লুটেন ফ্ৰী,
0: গ্লুটেন ফ্ৰী হোৱাৰ কাৰণে এতিয়া কিছুমান ব্যক্তিৰ তাৰমানে গ্লুটেনৰ অলপ চেনচিটিভ হজম নহয়, কিছুমানৰ কিছুমান বেমাৰ, কিছুমান অটো ইমিউন ডিজিজ থাকে ন, চেলিয়াক ডিজিজ বুলি কওঁ, যিটো আটা খাই দিলে মানে তেখেতৰ কিছুমান মানে হজম নহ'ব, ভাল নহয়, অসুবিধা দেখাই দিয়ে, গতিকে তেনে ব্যক্তিৰ কাৰণে এইটো এটা অল্টাৰনেটিভ এটা ফুড বুলি ক'ব পাৰি বা শস্য বুলি ক'ব
1: পাৰি
0: য'ত গ্লুটেন নাই। আৰু গ্লুটেন থাকিলে মানে বস্তুবোৰ ইলাষ্টিচিটি বাঢ়ে, কিন্তু যিহেতু আমাৰ মিলেটত নাই, নথকাৰ কাৰণে কিছুমান ধৰি লওক ৰুটি বনাবলৈ অলপ অসুবিধা হয়, কিন্তু তাৰো অকণমান প্ৰচেচিঙৰ অলপ নিয়ম আছে, টেকনিক আছে। এতিয়া আমি ধৰি লওক শুকান যদি আমি আটাটো লৈ, আটা মানে মই মিলেটৰ গুড়াটোৰ কথা কৈছোঁ, যদি তাতে পানী ঢালি পেলাই আমি মাৰিবলৈ যাওঁ তেতিয়া আমাৰ সেই ফৰ্মেশ্যনটো নহ'ব, বান্ধটো নেখাব। যদি আমি সেই গুড়াখিনি অলপ সিজাই লওঁ, অলপ যদি গৰম পানীত যদি সিজাই লওঁ তেতিয়া তাত এটা ইলাষ্টিচিটি অলপ সময় কাৰণে থাকে, তেতিয়াই তাৰমানে গুলাটো আমি কৰি ল'ব পাৰিম। আৰু মানে বেছি আমি বেলিব নোৱাৰো, খালি অলপ ডাঠ হ'ব, ৰুটিটো অলপ ডাঠ হ'ব, কিন্তু একো নাই, খাব পাৰা, মানে খাব
1: পাৰা,
0: এতিয়া বেছি পান নাখাব, পান নাখাব।
2: বজাৰত আপুনি চাব যে মিলেটৰ প্ৰডাক্টছ বহুত ওলাইছে, বিস্কিট
0: বিস্কিট ওলাইছে,
2: সেইবোৰ মানে গ্লুটেন ফ্ৰী, কিন্তু
0: সেইবোৰ মানে এতিয়া আমি আগতে আমি যেতিয়া বজাৰলৈ যাওঁ বা বেকাৰী শ্বপ এখনত সোমাইছো, আমি ধৰি লওক ইমান নুসুধো, বিস্কুটটো কিনি আনিছো, মুঠতে টেষ্টটো হব লাগে ভাল, সেইবোৰ আমি সুধি নাথাকো। কিন্তু আজিকালি আমি বজাৰত গ'লে বা দোকানত সোমোৱাৰ লগে লগে আমি সুধিম যে এইটো কিহৰ পৰা তৈয়াৰ, ময়দা নেকি, ময়দা হ'লে নাখাওঁ বা নিকিনো, বা যদি আটা বুলি কৈ দিয়ে অলপ এটা ভাল লাগে যে আটাত ফাইবাৰ জাতীয় বস্তু আছে পেটৰ কাৰণে ভাল। এতিয়া যদি মিলেট বুলি কৈ দিওঁ, মিলেট বুলি কোৱাৰ লগে লগে আৰু এটা পুষ্টিকৰ এটা গুণাগুণটো আৰু বাঢ়ি গ'ল, গতিকে মিলেটৰ প্ৰতি এতিয়া গ্ৰাহকে বেছি আঁকোৱালি ল'ব, মিলেট যদি পায়,
1: মানুহৰ ধাউতি বাঢ়িছে,
0: ধাউতি বাঢ়িছে, মানে মানুহ আজিকালি
2: মই মৰিগাঁৱত আছো আৰু আমাৰ মৰিগাঁৱত মানে এটা কৃষক এফ পি চি ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী বুলি কয় লেডিজৰ এফ পি চি জোনবিল এফ পি চি, ইহঁতি মানে মিলেটৰ প্ৰডাক্টছ বনায়, প্ৰডাক্টছবোৰ চেল কৰে। প্ৰথম আমি এইটো ষ্টাৰ্ট কৰিছিলোঁ তেখেতৰ লগত 2023 চনত, যেতিয়া এটা কম্পিটিশ্যন পাতিবলৈ কৈছিলে, কম্পিটিশ্যন মানে কি ব্ৰেণ্ড এম্বেচিডাৰ পাতিব, তো আমি কে ভি কে মৰিগাঁও মানে ইহঁতৰ লগত, প্ৰথম ইহঁতি বুজিয়েই পোৱা নাই যে কি হয়, ৰাগী আনিছোঁ দিছোঁ, তাৰপিছত যেতিয়া ভেলু এডেড প্ৰডাক্টছ কম্পিটিশ্যনত লেডিজ কম্পিটিশ্যনত আহিলে, এতিয়া লাহে লাহেকৈ ইহঁতৰ মানে এটা চাহিদা বাঢ়িছে, মিলেটৰ প্ৰডাক্ট বিক্ৰী কৰে, মিলেটৰ কেক বনায়, চ' বাহিৰতো দিয়ে। আৰু শ্ৰোতাক ক'ম যে আমাৰ সচিবালয়ত এটা মিলেটৰ কেফেটেৰিয়া আছে, মিলেটৰ কেফেটেৰিয়া আছে
1: তাতে,
2: সচিবালয়ত মিলেটৰ কেফেটেৰিয়া আছে য'ত মিলেটৰ প্ৰডাক্টছবোৰ মানে পায়, খাব পাৰে। চ' আমাৰ সেইটো এফ পি চিও কিছু কেতিয়াবা এই মিলেটৰ প্ৰডাক্টছবোৰ তাতে চেল কৰে। চ' আমাৰ এইটো লেডিজ এফ পি চি মানে আমাৰ বুলি কৈছোঁ, কাৰণ মৰিগাঁৱৰ কাৰণে কৈছোঁ, মৰিগাঁও জিলাৰ, সিহঁতি মানে কি মিলেট প্ৰডিউচ কৰে। আৰু এইবাৰ যোনটো মানে

0: কলো যে ন্যাশনেল ফুড এন্ড নিউট্রিশন সিকিউরিটি মিশন, আগত আছিলে ন্যাশনেল ফুড সিকিউরিটি মিশন, এতিয়া ন্যাশনেল ফুড এন্ড নিউট্রিশন সিকিউরিটি মিশনের আন্ডারত মিলেট এজ এ ক্রপ দিছে। আমার কৃষিমন্ত্রী ডাঙরিয়া তেখেতে রিসেন্টলি মিলেট, ফিঙ্গার মিলেট, মানে বেলেগ ডিস্ট্রিক্ট কম নোৱাৰো, মৰিগাঁও ডিস্ট্রিক্টত এজ এ ক্রপ করবলে দিছে তেখেতে ফিঙ্গার মিলেট, আর প্রত্যেক এডিও সার্কেলত তেখেতে এইটো দিয়া হয়েছে যে মিলেট এজ এ ক্রপ এতিয়া ফিঙ্গার মিলেটটো কৰক। সো মিলেটৰ চাহিদা বাঢ়িছে, মানে বাঢ়িছে নহয়, আমি বঢ়াব লাগিব। আমি যদি এৱেয়ার কৰো মানুহক, যদি কওঁ যে মিলেট খাই কেনেকুৱা লাগে, কি আৰু এভেলেবল কৰিব লাগিব,
1: এটা খুব কম স্তৰতে আছে আসলতে, ইয়াৰ বহুত বেছি বঢ়াব লাগিব, ৰাইজক সজাগ কৰিব লাগিব, সেইকাৰণে আজি আমি এই বিষয়টো লৈছো।
2: মিলেট খেতিৰ সম্ভাৱনা আৰু কৃষি পদ্ধতি আলোচনাটিৰ প্ৰথম ভাগ শুনিলে। আলোচনাটিত অংশগ্রহণ করিলে নাসিমা ফারহানা আলী আর ডক্টর সপ্তদীপা ভট্টাচার্যই। আলোচনাটির আঁত ধরলে ভাস্কর জ্যোতি আচার্যই। এই আলোচনাটির পাশর অংশ শুনবলে পাব অহা বৃহস্পতিবার কৃষক বাণী অনুষ্ঠানত।
3: পুতলা বললে
4: পক্ষিয়ো সে তো হাম খেত কো বচা লেতে হ্যায়, পর ইন ঘাতক রসায়নো সে কাইসে বচায়ে?
3: মতলব
4: দেখ বেটা, তু জো ইয়ে অন্ধাধুন রসায়ন মিলাতা হ্যায় না, মিট্টি কি সেহত বিগড়নে লগি হ্যায়, অর জব মাটি হি কমজোর পড় জায়েগি তো উপজ কাইসে সেহতমন্দ হোগি? হ্যায়, আরে পহলে এইসা নাই থা, পুছনা আপনে বড়ে বুজুর্গো সে কাইসে ফসল লহলহাতি থি, শুদ্ধতা ঝলকতি থি, হ্যাঁ মাটি ভি তন্দুরুস্ত অর লোক ভি। আরে পহলি ওয়ালি বাত কাহাঁ,
3: परम तो सब यही डाले हैं।
4: सब नहीं, आज भी लाखों जागरूक किसान परंपरागत विधि से फसल उगा रहे हैं, खर्चा कम और उपज की कीमत भी बेहतर पा रहे हैं।
3: सच है?
4: रे बेटे, एक्सपीरियंस से बता रहे हैं, धूप में बाल सफेद नहीं किए हैं।
3: ठीक है भाई, मैं भी आज से जैविक खेती शुरू करूँगा।
5: माटी से प्रेम की परंपरा है परंपरागत खेती।
2: শ্রোতাসকল, এতিয়া আগবঢ়াইছো বিভিন্ন জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা বতৰৰ বতৰা আৰু কৃষি পৰামৰ্শ। গোৱালপাৰা, ধুবুৰী, কোকৰাঝাৰ, বঙাইগাঁও, বৰপেটা, নলবাৰী, কামৰূপ, কামৰূপ মেট্ৰ, বাক্সা, চিৰাং আৰু দক্ষিণ শালমাৰা, মানকাছাৰ জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ হৈছে ৰবি মাকৈ খেতিৰ বাবে বীজ সিঁচা উপযুক্ত তথা সঠিক সময় ছেপ্টেম্বৰ মাহৰ মাজভাগৰ পৰা অক্টোবৰ মাহৰ মাজভাগলৈ। মাকৈ খেতিৰ বাবে খেতিয়কসকলে পানী জমা নোহোৱা বালিচহীয়া মাটিহে নিৰ্বাচন কৰিব। যিসকল খেতিয়কে আগতীয়াকৈ শীতকালীন শাক পাচলিৰ বীজ বীজতলিত পেলাইছে, তাত জেলুকা লগা বেমাৰ দেখা দিব পাৰে। ইয়াৰ পৰা ৰক্ষা পাবলৈ বীজতলি ভালকৈ শুকাই ল'ব লাগে। বৰ্তমান মাটিত যথেষ্ট আৰ্দ্ৰতা আছে, সেয়েহে ফুলকবিৰ বীজ সিঁচা কাৰ্য অব্যাহত ৰাখিব পাৰে। যিসকল খেতিয়কে আগতীয়াকৈ মূলা খেতি কৰিব, সেই খেতিয়কসকলে মূলাৰ গুটি সিঁচিব পাৰে। ধেমাজি, লখিমপুৰ, দৰং, শোণিতপুৰ, ওদালগুৰি আৰু বিশ্বনাথ জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ হৈছে কৃষকসকলে শালি ধানৰ মণি ধৰা সময়ত শস্যৰ প্ৰতি বিশেষ যত্ন ল'ব, কিয়নো এই পৰ্যায়টো ধানৰ থোক গঠন আৰু পৰৱৰ্তী সময়ত ধানৰ উৎপাদন নিৰ্ধাৰণৰ বাবে অতি গুৰুত্বপূৰ্ণ। অনুকূল বতৰৰ বাবে শালি ধানত বিভিন্ন পোক পতংগৰ সংখ্যা বৃদ্ধি পাব পাৰে, সেয়েহে কৃষকসকলে পোখা ওলোৱা পৰ্যায়ত ধাননি পথাৰসমূহ নিয়মীয়াকৈ নিৰীক্ষণ কৰি থাকিব। মাটিমাহ আৰু মগুমাহৰ বীজ 30 ছেপ্টেম্বৰলৈকে পথাৰত সিঁচিব পাৰিব। কৃষকসকলে এতিয়াৰে পৰা মূলা বীজ সিঁচা আৰম্ভ কৰিব পাৰে। বিশেষকৈ আগতীয়া জাতৰ মূলাৰ বাবে ছেপ্টেম্বৰ মাহ বীজ সিঁচাৰ বাবে উপযুক্ত সময়। শীতকালীন শস্যৰ বাবে ছেপ্টেম্বৰ অক্টোবৰ মাহ বেঙেনাৰ পুলি ৰোপণৰ বাবে উপযুক্ত সময়। অনুমোদিত দীঘলীয়া বেঙেনাৰ জাতসমূহ পুছা পাৰ্পল ক্লাষ্টাৰ, বৰ বেঙেনা BW R34, পুছা ক্ৰান্তি আৰু পুছা পাৰ্পল লং। ডিব্ৰুগড়, তিনিচুকীয়া, যোৰহাট, গোলাঘাট, শিৱসাগৰ, চৰাইদেউ আৰু মাজুলী জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ হৈছে মণি ধৰাৰ অৱস্থাত থকা শালি ধানৰ খেতিডৰাত ইউৰিয়া সাৰ টপ ড্ৰেছিং কৰাৰ ব্যৱস্থা কৰক। শালি ধানৰ খেতিত সুৰপোকৰ আক্ৰমণৰ প্ৰতিষেধক ব্যৱস্থা হিচাপে কৃষকসকলে সময়ে সময়ে খেতিডৰা নিৰীক্ষণ কৰি পোক পলুবোৰ সংগ্ৰহ কৰি ধ্বংস কৰি দিয়াৰ লগতে খেতিত হাঁহ মেলি দিয়াৰ ব্যৱস্থাও কৰিব পাৰে। আগতীয়া মূলাৰ জাত যেনে পুছা দেশী, পুছা চেটকী, পুছা হিমানী আদি মূল পথাৰত সিঁচাৰ কাৰ্য অব্যাহত ৰাখক। নগাঁও, মৰিগাঁও আৰু হোজাই জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ হৈছে ৰবি মাকৈ খেতিৰ বাবে বীজ সিঁচা কাৰ্য উপযুক্ত তথা সঠিক সময় হ'ল ছেপ্টেম্বৰ মাহৰ মাজভাগৰ পৰা অক্টোবৰ মাহৰ মাজভাগ। নৱেম্বৰ ডিচেম্বৰ মাহৰ ভিতৰত চপাব পৰাকৈ ফুলকবিৰ খেতি কৰিবৰ বাবে কৃষকসকলে এই সপ্তাহৰ পৰাই মধ্যমীয়া জাতৰ বীজ যেনে ইম্প্ৰুভ জাপানীজ, পুছা ছিনথেটিক, পুছা স্নোবল আদি ফৰকাল বতৰ

চাই নাৰ্চাৰীত সিঁচিবলৈ আৰম্ভ কৰিব পাৰে। শীতকালীন পাচলি খেতি, মূলা গাজৰ খেতিৰ বাবে ওখ বালিঅহীয়া পানী জমা নোহোৱা মাটি বাছি লৈ মাটি প্ৰস্তুতিৰ কাম আৰম্ভ কৰিব পাৰে। ডিমা হাছাও কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ হৈছে, কুঁহিয়াৰৰ শস্যখিনি বৰ্তমান যিহেতু মুখ্য বৃদ্ধিৰ পৰ্যায়ত আছে, গতিকে খেতিয়কসকলে কুঁহিয়াৰ গছৰ বৃদ্ধিৰ সময়ছোৱাত পুৰণি আৰু শুকান পাতবোৰ আঁতৰাই দিব পাৰে। কুঁহিয়াৰ গছবোৰ হালি পৰা বা ভাঙি পৰাৰ পৰা ৰক্ষা কৰিবলৈ 3-4 জোপা কুঁহিয়াৰ গছ সিহঁতৰ পাতৰ দ্বাৰা একেলগে বান্ধি যান্ত্ৰিক আধাৰ দিয়াৰ পৰামৰ্শ দিয়া হ'ল। তামোল আৰু নাৰিকল গছত সিহঁতৰ বয়স অনুসৰি দ্বিতীয় কিস্তি সাৰ প্ৰয়োগ কৰা উচিত। ৰবি মাকৈ সিঁচাৰ বাবে ছেপ্টেম্বৰৰ মাজভাগৰ পৰা অক্টোবৰৰ মাজভাগলৈকে আটাইতকৈ উপযুক্ত সময়। বিভিন্ন জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা বতৰৰ বতৰা আৰু কৃষি পৰামৰ্শ ইমানেই।

0: संकट के समय प्रधानमंत्री फसल बीमा योजना किसानों के लिए वरदान है।
1: अब सूखा पड़े या बाढ़ आ जाए कोई डर नहीं, अब ओले पड़े या कीट पतंगे फसल खा जाए कोई फिक्र नहीं,
2: क्योंकि हमने लिया है प्रधानमंत्री फसल बीमा।
3: बुआई से फसल कटाई तक हर जोखिम का दावा, न्यूनतम प्रीमियम पर अधिकतम भुगतान का वादा,
4: योजना से हर साल जुड़ रहे हैं 5 करोड़ से ज्यादा किसान, अब आपकी है बारी।
3: नजदीकी कृषि कार्यालय, सहकारी समिति, बैंक शाखा, अधिकृत बीमा कंपनी या जन सेवा केंद्र में स्वेच्छा से करा सकते हैं पंजीकरण।
4: फसल बीमा पोर्टल या फसल बीमा ऐप द्वारा भी कराया जा सकता है पंजीकरण।
3: प्रधानमंत्री फसल बीमा योजना, आपकी फसलों का संपूर्ण सुरक्षा कवच। कृषि एवं किसान कल्याण मंत्रालय।
5: শ্রোতাসকল, এতিয়া আগবঢ়াইছো পাচলি আৰু মাহজাতীয় শস্যৰ শেহতীয়া বজাৰ দৰ। বেঙেনাৰ দৰ প্ৰতি কুইণ্টলত 2,500 টকাৰ পৰা 3,000 টকা, তিতাকেৰেলা 4,000 টকাৰ পৰা 4,500 টকা, তিয়ঁহ 3,500 টকাৰ পৰা 4,500 টকা, বিলাহী 2,400 টকাৰ পৰা 3,500 টকা, মিঠালাও 1,300 টকাৰ পৰা 2,000 টকা, অমিতাৰ দৰ প্ৰতি কুইণ্টলত 1,600 টকাৰ পৰা 2,000 টকাৰ ভিতৰত, গাজৰ 9,000 টকাৰ পৰা 10,000 টকাৰ ভিতৰত, জলকীয়া 6,000 টকাৰ পৰা 7,000 টকাৰ ভিতৰত, কোমোৰা 2,000 টকাৰ পৰা 2,500 টকা, জিকা 3,000 টকাৰ পৰা 3,500 টকা, ভোল 2,500 টকাৰ পৰা 3,500 টকা, মূলা 1,700 টকাৰ পৰা 2,500 টকা, বিট 7,500 টকাৰ পৰা 8,500 টকা, কেপচিকামৰ দৰ প্ৰতি কুইণ্টলত 3,000 টকাৰ পৰা 3,500 টকা, পটল 3,000 টকাৰ পৰা 3,500 টকা, ভেন্দি 2,500 টকাৰ পৰা 3,000 টকা, কচু 3,500 টকাৰ পৰা 4,000 টকা, ফ্ৰেন্স বিন 8,000 টকাৰ পৰা 9,000 টকা, পালেং শাকৰ 1 মুঠিত 100 টকা, লেচেৰাৰ দৰ প্ৰতি কুইণ্টলত 4,000 টকাৰ পৰা 5,000 টকা, নেমুৰ দৰ প্ৰতি পোনত 2,020 টকাৰ পৰা 2,050 টকা, পদিনা 1 মুঠিত 100 টকা, ধনিয়া পাত 75 মুঠিত 100 টকা, ভাতকেৰেলাৰ দৰ প্ৰতি কুইণ্টলত 3,500 টকাৰ পৰা 4,500 টকাৰ ভিতৰত, সাধাৰণ চাউলৰ প্ৰতি কুইণ্টলৰ দৰ 3,300 টকাৰ পৰা 4,050 টকা, গোমধান 3,500 টকাৰ পৰা 3,600 টকা, গোমধান 2,000 টকাৰ পৰা 2,500 টকা, গোটামগু 9,000 টকাৰ পৰা 13,500 টকা, মচুৰ 7,700 টকাৰ পৰা 7,800 টকা, বুট 7,400 টকাৰ পৰা 8,500 টকা, মাটিমাহ 11,200 টকাৰ পৰা 14,800 টকা, মগু দাইলৰ প্ৰতি কুইণ্টলৰ দৰ 9,000 টকাৰ পৰা 12,000 টকা, মচুৰ দাইল 7,200 টকাৰ পৰা 11,800 টকা, ৰহৰ দাইল 10,200 টকাৰ পৰা 12,800 টকা, বুটৰ দাইল 7,900 টকাৰ পৰা 8,500 টকা, আলুৰ দৰ প্ৰতি কুইণ্টলত 900 টকাৰ পৰা 1,700 টকা, পিঁয়াজ 5,200 টকাৰ পৰা 5,800 টকা, সৰিয়হ 6,750 টকাৰ পৰা 7,000 টকা, তিল 15,000 টকাৰ পৰা 17,000 টকা, ধনিয়া 15,000 টকাৰ পৰা 17,000 টকা, আদাৰ দৰ প্ৰতি কুইণ্টলত 10,000 টকাৰ পৰা 12,000 টকা, শুকান জলকীয়া 18,000 টকাৰ পৰা 18,500 টকা, প্ৰতি কুইণ্টল গুড়ৰ শেহতীয়া বজাৰ দৰ 6,600 টকাৰ পৰা 7,000 টকা, চেনি 5,200 টকাৰ পৰা 6,400 টকা, তামোল প্ৰতি পোনৰ দৰ 300 টকাৰ পৰা 400 টকা, পাণৰ প্ৰতি কুৰিৰ দৰ 150 টকাৰ পৰা 200 টকাৰ ভিতৰত, 15 কেজিৰ মিঠাতেলৰ টিনৰ দৰ 2,200 টকাৰ পৰা 2,580 টকা, 15 কেজিৰ বনস্পতি ঘিৰ প্ৰতিটো টিনৰ দৰ 2,380 টকাৰ পৰা 2,400 টকা, আৰু গোম ধানৰ প্ৰতি কুইণ্টলৰ শেহতীয়া বজাৰ দৰ 3,800 টকাৰ পৰা 4,000 টকা। পাচলি আৰু মাহজাতীয় শস্যৰ শেহতীয়া বজাৰ দৰ ইমানেই। শ্ৰোতাসকল, আজিৰ অনুষ্ঠানটি সামৰি মই শিখামণি দত্তই

আপোনালোকৰ পৰা বিদায় লৈছোঁ। অনুষ্ঠানটিৰ প্ৰযোজনা আছিল উৎপল বৰাৰ। এই অনুষ্ঠানটি প্ৰচাৰ কৰা হ'ল ভাৰত চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ সৌজন্যত। নমস্কাৰ।

ৰূপজ্যোতি ওজাৰ কণ্ঠৰ ভজন শুনিলে। আকাশবাণী গুৱাহাটীৰ মহাবাহুত খন্তেক পাছতেই সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।

0: এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰি খাই খাই বাতৰিসমূহ হ'ল, বিদ্যালয় আধাতে এৰা শিক্ষাৰ্থীৰ সংখ্যা হ্ৰাস কৰাৰ বাবে ল'বলগীয়া পদক্ষেপ সন্দৰ্ভত জিলা আয়ুক্তৰ সন্মিলনত আলোচনা, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জন্মদিন উপলক্ষে 17 ছেপ্টেম্বৰৰ পৰা ৰাজ্য চৰকাৰৰ সেৱা সমৰ্পণ মাহ পালনৰ সিদ্ধান্ত, শেহতীয়া বানত ক্ষতিগ্ৰস্ত লোকৰ পুনৰ সংস্থাপনৰ বাবে 10 অক্টোবৰৰ পূৰ্বে ক্ষতিগ্ৰস্তৰ তালিকা চূড়ান্ত কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকাশ, ৰেচব খণ্ডৰ আন্তঃগাঁথনিগতা উন্নয়নত মন্ত্ৰী বিশ্বজিৎ দৈমাৰীৰ গুৰুত্ব আৰোপ, আৰু ভাৰত আৰু আফগানিস্তানৰ মাজৰ চলিত T20 ক্ৰিকেট শৃংখলাৰ আজি নতুন দিল্লীত দ্বিতীয়খন খেল। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে অৰূপ কুমাৰ শৰ্মা। এতিয়া শুনক বিতং বাতৰি। বিদ্যালয়ৰ শিক্ষা আধাতে শেষ কৰা শিক্ষাৰ্থীৰ সংখ্যা হ্ৰাস কৰাৰ প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। যোৰহাটত যোৱা নিশা সামৰণি পৰা জিলা আয়ুক্তৰ দুদিনীয়া সন্মিলনত এই বিষয়ে বিতংভাৱে আলোচনা কৰা হয়। সন্মিলনত শিক্ষাৰ লগতে স্বাস্থ্য আৰু আন কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা কৰা হয়। যোৰহাটত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে মাধ্যমিক পৰ্যায়ত আধাতে বিদ্যালয় এৰা শিক্ষাৰ্থীৰ সংখ্যা বৃদ্ধি পোৱা প্ৰসংগত সন্মিলনত বিতংভাৱে আলোচনা হয়। এখন যক্ষ্মামুক্ত ভাৰতৰ লগতে নতুন চিকিৎসা মহাবিদ্যালয় স্থাপন কৰা সন্দৰ্ভতো জিলা আয়ুক্তৰ সন্মিলনত আলোচনা কৰা হয় বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। মুখ্যমন্ত্ৰীয়ে কয় যে এই সন্মিলনত বাজেটত উল্লেখ কৰা 4000 স্বাস্থ্যকেন্দ্ৰক চিকিৎসালয়লৈ উন্নীত কৰা সন্দৰ্ভতো আলোচনা কৰা হয়। ৰাজ্যত হ'বলগীয়া খেল মহাৰণ সন্দৰ্ভতো জিলা আয়ুক্তৰ সন্মিলনত আলোচনা কৰা হয় বুলি তেওঁ জানিবলৈ দিয়ে।
1: এই বৈঠকখন আমি প্ৰতি ছমাহৰ মূৰত অনুষ্ঠিত কৰোঁ। প্ৰতি ছমাহত এবাৰ জিলাৰ আৰক্ষী অধীক্ষকসকলৰ সৈতে আমি লগ পাওঁ আৰু এই বৈঠকখনতে বিভিন্নবোৰ সমস্যা সমাধানৰ কাৰণে আমি প্ৰচেষ্টা কৰোঁ। এইবাৰৰ বৈঠকত আমি বহুবিলাক দিশ আলোচনা কৰিলোঁ। বিশেষকৈ শিক্ষাৰ ক্ষেত্ৰত মাধ্যমিক পৰ্যায়ত আমাৰ ৰাজ্যত ড্ৰপ আউটৰ সংখ্যা এতিয়াও যথেষ্ট বেছি। তাৰ লগত কেনেকৈ আমি এই সমস্যাৰ সমাধান বিচাৰিব পাৰোঁ তাৰ বিষয়ে দীঘলীয়াকৈ আলোচনা হয়। স্বাস্থ্য বিভাগত আমি বহুত দীঘলকৈ আলোচনা কৰোঁ, খেল মহাৰণৰ সম্পৰ্কত আলোচনা হয়। উদ্যোগৰ বাবে লেণ্ড বেংক নিৰ্মাণ কৰিব পাৰোঁ তাৰ বিষয়েও দীঘলীয়াকৈ আলোচনা হয়।
0: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জন্মদিন আৰু মুখ্যমন্ত্ৰী তথা প্ৰধানমন্ত্ৰীৰূপে 25 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে বিশেষ কাৰ্যসূচী গ্ৰহণ কৰাৰ বিষয়েও মুখ্যমন্ত্ৰীগৰাকীয়ে সংবাদমেলত জানিবলৈ দিয়ে। তেওঁ কয় যে প্ৰধানমন্ত্ৰী মোডীৰ জন্মদিন 17 ছেপ্টেম্বৰৰ পৰা 17 অক্টোবৰলৈ সেৱা সমৰ্পণ মাহৰূপে পালন কৰা হ'ব। এই সময়ছোৱাত কুইজ, আবৃত্তি প্ৰতিযোগিতাকে ধৰি বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হ'ব বুলি তেওঁ প্ৰকাশ কৰে। ৰাজ্যৰ শেহতীয়া বানত ক্ষতিগ্ৰস্ত লোকৰ পুনৰ সংস্থাপনৰ বাবে 10 অক্টোবৰৰ পূৰ্বে তালিকা চূড়ান্ত হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি যোৰহাটৰ এখন সংবাদমেলত এই কথা সদৰি কৰে। তেওঁ কয় যে প্ৰভাৱিত লোকসকললৈ আগবঢ়াবলগীয়া পুনৰ সংস্থাপন পুঁজিৰ প্ৰথম পৰ্যায়ৰ জৰীপ ইতিমধ্যে সম্পূৰ্ণ হৈছে।
1: আমি যোৱা বানপানীত ক্ষতিগ্ৰস্ত লোকসকললৈ আমি যি ৰিহেবিলিটেশ্যন গ্ৰান্ট পুনৰ সংস্থাপনৰ বাবে পুঁজি আগবঢ়াব লাগিব, তাৰ প্ৰথম ছাৰ্ভেটো আমাৰ শেষ হ'ল। দ্বিতীয় ছাৰ্ভে আমি কেনেকৈ কৰিব লাগিব যাতে 10 অক্টোবৰৰ আগতে ফাইনেল তালিকা এখন আহিব পাৰে, তাৰ বাবেও এতিয়া মই নতুন কৰি যোৰহাট, গোলাঘাট, শিৱসাগৰ আৰু চৰাইদেউৰ আয়ুক্ত, সমজিলা আয়ুক্ত আৰু চাৰ্কল অফিচাৰসকলৰ লগতো এখন মিটিং কৰোঁ।

0: ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰীগৰাকীয়ে শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাত চলি থকা বানৰ ক্ষয় ক্ষতিৰ মূল্যায়ন প্ৰক্ৰিয়াৰ বুজ লয়। বৈঠকত বান প্ৰভাৱিত অঞ্চলসমূহৰ ক্ষয় ক্ষতিৰ সঠিক মূল্যায়ন, পুনৰ সংস্থাপন আৰু ক্ষতিগ্ৰস্ত লোকসকলক শীঘ্ৰে সহায় আগবঢ়োৱাৰ বাবে লোৱা ব্যৱস্থাসমূহৰ বিষয়ে বিশদভাৱে আলোচনা কৰা হয়। এই বৈঠকত মন্ত্ৰী কেশৱ মহন্ত, অতুল বৰা, ৰামেশ্বৰ তেলী, জয়ন্ত মল্লবৰুৱা, সাংসদ কামাখ্যা প্ৰসাদ তাছা প্ৰমুখ্যে ভালেসংখ্যক মন্ত্ৰী বিধায়ক উপস্থিত থাকে। চৰাইদেউ আৰু শিৱসাগৰ জিলাত অহা শুকুৰবাৰে লোকপিয়লৰ প্ৰথম পৰ্যায়ৰ কাম আৰম্ভ হ'ব। জিলা দুখনত মাহজোৰা কাৰ্যসূচীৰে এই প্ৰক্ৰিয়া চলিব। চৰাইদেউ আৰু শিৱসাগৰ জিলাত বানৰ পৰিপ্ৰেক্ষিতত লোকপিয়লৰ কাম সাময়িকভাৱে স্থগিত আছিল। লোকপিয়ল সঞ্চালকালয়ে বান পৰিস্থিতি উন্নত হোৱাৰ পাছত জিলা দুখনত লোকপিয়লৰ কাম আৰম্ভ কৰাৰ সিদ্ধান্ত লৈছে। প্ৰথম পৰ্যায়ত গণনাকাৰীসকলে ঘৰে ঘৰে গৈ গৃহ তালিকা প্ৰস্তুত আৰু গৃহ গণনা প্ৰক্ৰিয়া সম্পন্ন কৰিব।
1: ৰাজ্যৰ হস্ততাঁত, বস্ত্ৰ, ৰেচম আৰু দক্ষতা বিকাশ বিভাগৰ মন্ত্ৰী বিশ্বজিৎ দৈমাৰীয়ে আজি ধেমাজি জিলাৰ গোগামুখত থকা ৰেচম পাম পৰিদৰ্শন কৰে। পৰিদৰ্শনৰ সময়ছোৱাত মন্ত্ৰীগৰাকীয়ে পামখনৰ বিষয়া কৰ্মচাৰীসকলৰ সৈতে আন্তঃগাঁথনি উন্নয়নৰ বুজ লয়। মন্ত্ৰীগৰাকীয়ে ৰেচম উৎপাদক আৰু কৃষকসকলৰ সৈতে ৰেচম উৎপাদন বৃদ্ধি, নতুন প্ৰযুক্তিৰ ব্যৱহাৰ আৰু পামখনৰ আধুনিকীকৰণৰ বিষয়ে বিশদভাৱে আলোচনা কৰে। মন্ত্ৰীগৰাকী মিচিং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙীয়া, অধ্যক্ষ সুনীল কুমাৰ পেগুৰ উপস্থিতিত পৰিষদৰ কাৰ্যবাহী সদস্য, সাধাৰণ সদস্য তথা বিষয়ববীয়াসকলৰ সৈতেও এখন বিশেষ বৈঠকত মিলিত হয়। বৈঠকত মিচিং স্বায়ত্তশাসিত পৰিষদীয় এলেকাৰ বিভাগীয় কাম কাজৰ অগ্ৰগতি, নতুন চিন্তা পৰিকল্পনা সন্দৰ্ভত বিশদভাৱে পৰ্যালোচনা কৰা হয়।
2: এতিয়া পাৱাৰ লুম আৰু আমাৰ হেণ্ডলুম, এই দুইটাৰ মাজৰ পাৰ্থক্যবিলাক অলপ জানাটো বহুত দিগদাৰ। যিসকলে মানে ইটো ব্যৱসায় কৰি আছে, তো তাতেও মানুহৰ অজৰ আপত্তি বহুত থাকে। তাৰ মাজেদি চেকিং কৰি আছে আৰু আমি কিছু নিয়ম আইন বনাব খুজিছোঁ, যিটো আইনৰ জৰিয়তে সেইটো আমি বন্ধ কৰিব পাৰোঁ। আৰু আমাৰ যিটো লোকেল হেণ্ডলুম, এই হেণ্ডলুম প্ৰডাক্টটো যাতে আমি লোকেলত ভাল এটা বজাৰ মূল্য পাব পাৰোঁ, কিন্তু ৰাইজেও সজাগ হ'ব লাগিব। মই অনুৰোধ কৰিছোঁ, বিহুতেই হওক পূজাতেই হওক, চবে যাতে মিলৰ কাপোৰ কিনি ফালে মানুহক সম্বৰ্ধনা নকৰে, যাতে হেণ্ডলুমৰ আমাৰ শিপিনীসকলৰ পৰা ডাইৰেক্ট লৈ ফালে এই কাপোৰবিলাককে, গামোচাবিলাককে, আৰনাইবিলাককে যাতে মানুহক সম্বৰ্ধনা দিয়াত ব্যৱহাৰ।
1: মন্ত্ৰী দৈমাৰীয়ে গোগামুখৰ পশ্চিম বালিকাত থকা চুমনি পামতো উপস্থিত হয়। ধেমাজি জিলাৰ ৰেচম বিভাগৰ দ্বাৰা আয়োজিত সভাত মুগাপালকসকলৰ সমস্যাৰাজি সন্দৰ্ভতো তেওঁ মত বিনিময় কৰে। তেওঁ লগতে লখিমপুৰ জিলাৰ ঢকুৱাখানাত নিৰ্মাণ হ'বলগীয়া অত্যাধুনিক মুগা ৰেচম পৰ্যটন উদ্যানৰ নিৰ্মাণ কাৰ্য পৰ্যবেক্ষণ কৰে। ভ্ৰমণসূচীৰ অংশ হিচাপে মন্ত্ৰীগৰাকীয়ে ৰেচম বিভাগৰ উচ্চপদস্থ বিষয়াবৰ্গৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। অসমবাসীৰ প্ৰাণৰ আপোন শিল্পী জুবিন গাৰ্গ কায়িকভাৱে হেৰাই যোৱাৰ অহা 19 ছেপ্টেম্বৰত এবছৰ পূৰ্ণ হ'ব। বিগত বছৰটোত অসমবাসীয়ে প্ৰতি মুহূৰ্ততে শিল্পীগৰাকীক নতুন ৰূপত উপলব্ধি কৰিছে। সেই উপলব্ধিৰে শিল্পীগৰাকীৰ সৃষ্টি প্ৰজন্মৰ পৰা প্ৰজন্মলৈ প্ৰবাহিত হ'ব। শিল্পীগৰাকীৰ প্ৰতি সন্মান জনাই এয়া আমাৰ বিশেষ প্ৰতিবেদন।
3: বিংশ শতিকাৰ শেষৰটো দশকে অসমৰ সংগীত ক্ষেত্ৰলৈ লৈ আহিছিল এটা চমকপ্ৰদ প্ৰতিভা। কিছুদিন ধৰি হেৰেঙা উৰুঙা হৈ পৰা সংগীতৰ জগতখনলৈ হঠাৎ এটা দ্ৰুত চন্দ্ৰ যেন ঘূৰি আহিছিল। খেয়ালি মনৰ এজন যুৱকে নতুন সুৰৰ আচল ধৰি ন সময়ৰ কাহিনী লিখি নতুন প্ৰজন্মক চুই যোৱাকৈ সংগীত ভালপোৱা প্ৰতিজন লোকক বিস্মৃত কৰিব পৰাকৈ সৃষ্টি কৰা কেইটিমান অন্য শৈলীৰ গীতে অসমৰ

0: লক্ষ্যজনৰ হৃদয়তন্ত্ৰী আলোড়িত কৰা থলুৱা সুৰ আৰু পশ্চিমীয়া ৰক সংগীতৰ সংমিশ্ৰণত সৃষ্টি হোৱা সেই গীতকেইটিয়ে যেন ইংগিত দিলে এই প্ৰতিভাই জগত জানিব। নামহীন অনুভৱেৰে শ্ৰোতা ৰাইজক স্তম্ভিত কৰা সেই এলবামেই আছিল অনামিকা, আৰু শিল্পীগৰাকী অসমবাসীৰ হিয়াৰ মধু জুবিন
1: গাৰ্গ।
0: প্ৰথমটো বাণিজ্যিক শ্ৰব্য এলবামেৰে শ্ৰোতা জনতাৰ লগতে সংগীত ৰসিকসকলৰ হৃদয় জয় কৰা জুবিন গাৰ্গৰ এই যাত্ৰাৰ আৰম্ভণিয়েই অনুৰাগীৰ মনত তেওঁৰ গতি আৰু স্থায়িত্ব যে সুদীৰ্ঘ দিনৰ হ'ব সেয়া নিশ্চিত কৰিছিল। তেওঁৰ গায়ন শৈলী, গীতৰ ভাষা, চাল চলন যুৱ প্ৰজন্মৰ বহু শিল্পীয়ে শ্ৰদ্ধাৰে হেঁপাহেৰে অনুসৰণ কৰিবলৈ লৈছিল, কিন্তু তেওঁ আছিল একক আৰু অনন্য। 1992 চনত মুক্তি লাভ কৰা এই এলবামটোত শিল্পীগৰাকীৰ লগতে উৎপল শৰ্মা

সংগীত পৰিচালনা কৰিছিল। গীতৰ কথা আছিল জুবিন গাৰ্গ, ৰেণু শৰ্মা, সবিতা শৰ্মা আৰু স্বনামধন্য কবি হীৰেণ ভট্টাচাৰ্যৰ। গীতত যশস্বী কণ্ঠশিল্পী কবিতা কৃষ্ণমূৰ্তিয়েও কণ্ঠ দিছিল। অনামিকাৰ এই অভাৱনীয় সফলতাৰে শিল্পীগৰাকীয়ে নিজৰ যাত্ৰা সুদীৰ্ঘ কৰাই নহয়, সংগীতানুৰাগীক গীতৰ নতুন জুতিৰে আপ্যায়িত কৰিলে, এটা নতুন ৰুচিবোধৰ জন্ম দিলে। সেই ৰুচিৰ ধাৰক আৰু বাহক হৈ জুবিন গাৰ্গে সংগীত, গীত ৰচনা, অভিনয় আৰু মানুহৰ বাবে মানুহৰ মাজলৈ গৈ থাকিল, গৈ আছে আৰু ভৱিষ্যতেও

0: শৰাইঘাট আৰু পুৰণি দলং যান বাহনৰ চলাচলৰ বাবে আজি পুনৰ মুকলি কৰি দিয়া হৈছে। উত্তৰ পূব সীমান্ত ৰেলৱেৰ মহাপ্ৰবন্ধকৰ উপস্থিতিত আয়োজিত অনুষ্ঠানৰ পাছতে দলংখন মুকলি কৰা হয়। প্ৰায় 8 কোটি টকা ব্যয় সাপেক্ষে উন্নত প্ৰযুক্তিৰে মেৰামতি কৰা দলংখনেৰে যাতায়াতৰ বাবে আজি আনুষ্ঠানিকভাৱে অনুমতি প্ৰদান কৰা হয়। উল্লেখযোগ্য যে মেৰামতিৰ বাবে যোৱা 13 জুলাইৰ পৰা দলংখনেৰে যাতায়াত বন্ধ হৈ আছিল। নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ কাইলৈ অন্তিম দিন। নিৰ্বাচনৰ বাবে প্ৰতিটো ৰাজনৈতিক দলে তৎপৰতা অব্যাহত ৰাখিছে। সমষ্টিটোৰ বিজেপি প্ৰাৰ্থী দেৱাশী শৰ্মাই বিভিন্ন স্থানত দলীয় সভাত অংশগ্ৰহণ কৰাৰ লগতে ভোটদাতাৰ সৈতে মত বিনিময় কৰিছে। প্ৰাৰ্থীগৰাকীয়ে কাইলৈ মনোনয়ন পত্ৰ দাখিল কৰিব। ইপিনে AIUDFয়ে বদৰুদ্দিন আজমলক নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ প্ৰাৰ্থী হিচাপে ঘোষণা কৰিছে। আজি দিনৰ 2 বজাত অনুষ্ঠিত দলৰ শীৰ্ষ পৰ্যায়ৰ বৈঠকত এই সিদ্ধান্ত লোৱা হয়। দলটোৱে ইতিপূৰ্বে ৰেজাউল কৰিম চৰকাৰক দলীয় প্ৰাৰ্থী হিচাপে বিবেচনা কৰিছিল। নিৰ্বাচন সুকলমে সম্পন্ন কৰাৰ প্ৰস্তুতিৰ অংশ হিচাপে আজি মৰিগাঁও জিলা পুথিভঁৰালত মাণ্ডলিক আৰু খণ্ড বিষয়াসকলৰ প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হয়। অসামৰিক আৰু আৰক্ষী বিভাগৰ সংশ্লিষ্ট বিষয়াসকলৰ অংশগ্ৰহণেৰে অনুষ্ঠিত এই প্ৰশিক্ষণ কাৰ্যসূচীত নিৰ্বাচনী দায়িত্ব সুচাৰুৰূপে পালন কৰাৰ বাবে বিষয়াসকলক প্ৰয়োজনীয় নিৰ্দেশনা প্ৰদান কৰা হয়। প্ৰশিক্ষণ কাৰ্যসূচীত জিলা আয়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়া সৃষ্টিশ্ৰী সিং উপস্থিত থাকে। উল্লেখযোগ্য যে অহা 6 অক্টোবৰত নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচন অনুষ্ঠিত হ'ব। পৰৱৰ্তী বাতৰি শুনক অৰুণিমাৰ পৰা।
1: সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে আজি ৰাজ্যৰ বিভিন্ন জিলাত সংগঠনটোৰ কৰ্মীসকলে মাদক দ্ৰব্যৰ সৰবৰাহ আৰু প্ৰচলনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। শিৱসাগৰত আয়োজিত কাৰ্যসূচীত সংগঠনটোৰ কৰ্মীসকলৰ লগতে বিভিন্ন শিক্ষানুষ্ঠানৰ শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে। প্ৰতিবাদকাৰীসকলে মাদক দ্ৰব্যৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহান জনায়। বজালী জিলাৰ পাঠশালাত আজি জিলা ছাত্ৰ সন্থাৰ উদ্যোগত মাদক দ্ৰব্য বিৰোধী সমদল উলিওৱা হয়। বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয় চৌহদৰ পৰা উলিওৱা এই সমদলত বিভিন্ন বিদ্যালয় আৰু মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়েও অংশগ্ৰহণ কৰে। কামৰূপ মহানগৰ জিলা ছাত্ৰ সন্থাৰ উদ্যোগত আজি গুৱাহাটী মহানগৰীৰ উজান বজাৰৰ শ্বহীদ ন্যাস ভৱনত মাদক দ্ৰব্যৰ বিৰুদ্ধে শ্লোগান দি প্ৰতিবাদী সমদল উলিওৱা হয়। ইয়াৰ জৰিয়তে মাদক দ্ৰব্যৰ বিৰুদ্ধে শক্তিশালী স্থিতি ল'বলৈ সংগঠনটোৰ নেতৃবৰ্গই ৰাজ্য চৰকাৰক আহান জনায়। সংগঠনটোৰ সভাপতি উৎপল শৰ্মাই মাদক দ্ৰব্যৰ সৰবৰাহৰ সৈতে জড়িত সকলোকে চিনাক্ত কৰি শাস্তি বিহিবলৈ আহান জনায়। সংগঠনটোৰ মুখ্য উপদেষ্টা ডঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই মাদক দ্ৰব্যৰ অপকাৰিতা সন্দৰ্ভত আলোচনাৰ মাধ্যমেৰে ব্যাপক সজাগতা সৃষ্টিৰ ওপৰত গুৰুত্ব আৰোপ কৰে। অসমৰ দ্বিতীয় ৰাজধানী অঞ্চল উন্নয়ন ক্ষেত্ৰ সন্দৰ্ভত আজি ডিব্ৰুগড় জিলা আয়ুক্তৰ কাৰ্যালয়ত এখন বৈঠক অনুষ্ঠিত হয়। বিধায়ক প্ৰশান্ত ফুকনৰ সভাপতিত্বত অনুষ্ঠিত এই বৈঠকত ৰাজধানী অঞ্চলৰ উন্নয়নৰ বিভিন্ন দিশ সন্দৰ্ভত বিস্তৃতভাৱে আলোচনা কৰা হয়। বিশেষকৈ সমন্বিত পৰিকল্পনা, আন্তঃগাঁথনি উন্নয়ন আৰু বিভিন্ন বিভাগৰ মাজত ফলপ্ৰসূ সমন্বয় আৰু অভিসৰণৰ বিষয়ে গুৰুত্ব আৰোপ কৰা হয়। বৈঠকত প্ৰস্তাৱিত দ্বিতীয় ৰাজ্যিক ৰাজধানী অঞ্চলৰ আন্তঃগাঁথনি শক্তিশালী আৰু নাগৰিক সুবিধাসমূহ উন্নীত কৰা সন্দৰ্ভতো গুৰুত্ব দিয়া হয়। মাজুলীৰ উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰীয়া সংস্কৃতিৰ একান্ত সাধক বৈষ্ণৱ পণ্ডিত পদ্মশ্ৰী সন্মানেৰে সন্মানিত তথা সাহিত্য একাডেমী বঁটাপ্ৰাপক গোপীৰাম বৰগায়ন বুঢ়াভকতৰ অন্ত্যেষ্টিক্ৰিয়া ৰাজ্যিক মৰ্যাদাৰে আজি সম্পন্ন কৰা হয়। শেষকৃত্য অনুষ্ঠানত সাংস্কৃতিক মন্ত্ৰী বিমল বৰা উপস্থিত থাকে। 103 বছৰ বয়সত কালি দেহাৱসান ঘটা এগৰাকী সাধকৰ বিয়োগত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই গভীৰ শোক প্ৰকাশ কৰিছে। সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে সত্ৰীয়া সংস্কৃতিৰ সাধনাৰ জৰিয়তে প্ৰয়াত বৈষ্ণৱ পণ্ডিতগৰাকীয়ে জাতীয় ঐতিহ্যক সমৃদ্ধ কৰিছিল। তেওঁৰ বিয়োগত আধ্যামিক সাংস্কৃতিক জগতখনৰ অপূৰণীয় ক্ষতি হোৱা বুলিও মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী অতুল বৰায়ো গোপীৰাম বৰগায়ন বুঢ়াভকতৰ মৃত্যুত শোক প্ৰকাশ কৰে। এটা বাৰ্তাত মন্ত্ৰী শ্ৰীবৰাই কয় যে উত্তৰ কমলাবাৰী সত্ৰৰ এগৰাকী বৰেণ্য বৈষ্ণৱ সাধকৰ বিয়োগে সত্ৰীয় তথা অসমৰ সাংস্কৃতিক জগতত শূন্যতাৰ সৃষ্টি কৰিলে। ভক্তি সাধনা আৰু সত্ৰীয় পৰম্পৰাৰ সংৰক্ষণ তথা প্ৰচাৰ প্ৰসাৰৰ ক্ষেত্ৰত তেওঁ আগবঢ়োৱা অনন্য অৱদান পাথেয় হৈ ৰব বুলি মন্ত্ৰীগৰাকীয়ে কয়। ভাৰত আৰু

পাকিস্তানৰ মাজৰ চলিত টি টুৱেণ্টি ক্ৰিকেট শৃংখলাৰ দ্বিতীয়খন খেল আজি দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। বিদ্যালয় আধাতে এৰা শিক্ষাৰ্থীৰ সংখ্যা হ্ৰাস কৰাৰ বাবে ল'বলগীয়া পদক্ষেপ সন্দৰ্ভত জিলা আয়ুক্তৰ সন্মিলনত আলোচনা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন উপলক্ষে 17 ছেপ্টেম্বৰৰ পৰা ৰাজ্য চৰকাৰৰ সেৱা সমৰ্পণ মাহ পালনৰ সিদ্ধান্ত। শেহতীয়া বানত ক্ষতিগ্ৰস্ত লোকৰ পুনৰ সংস্থাপনৰ বাবে 10 অক্টোবৰৰ পূৰ্বে ক্ষতিগ্ৰস্তৰ তালিকা চূড়ান্ত কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকাশ। ৰেচম খণ্ডৰ আন্তঃগাঁথনিগত উন্নয়নত মন্ত্ৰী বিশ্বজিৎ দৈমাৰী

ক্ষতিগ্ৰস্ত লোকৰ পুনৰ সংস্থাপনৰ বাবে 10 অক্টোবৰৰ পূৰ্বে ক্ষতিগ্ৰস্তৰ তালিকা চূড়ান্ত কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকাশ। ৰেচম খণ্ডৰ আন্তঃগাঁথনিগত উন্নয়নত মন্ত্ৰী বিশ্বজিৎ দৈমাৰীৰ গুৰুত্ব আৰোপ। আৰু ভাৰত আৰু আফগানিস্তানৰ মাজৰ চলিত T20 ক্ৰিকেট শৃংখলাৰ আজি নতুন দিল্লীত দ্বিতীয়খন খেল। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:10 বজাত শুনিবলৈ পাব।

0: Moksha Gundam Visveswaraya, one of India's greatest engineers. Prime Minister Narendra Modi shared a video in which he highlighted the role of engineers in turning ideas and aspirations into tangible achievements and described them as karma yogis working towards the progress of the country. In men's cricket, India will take on Afghanistan in the second T20 International in Delhi at 7:30 this evening. India lead the three-match series 1-0 after convincing 7-wicket win in the opening match on Sunday. And that is the end of this news bulletin.
1: বাতৰি পঢ়িছো মই মৃদুস্মিতা শৰ্মাই। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, যমুনা নদীক পুনৰুজ্জীৱিত কৰি তোলাৰ উদ্দেশ্যে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত আজি ছখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে এখন চুক্তিত স্বাক্ষৰ কৰে। শিক্ষা প্ৰতিষ্ঠান আৰু বিভিন্ন উদ্যোগৰ মাজত সহযোগিতাৰে কাম কৰি প্ৰতিৰক্ষাৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীল হোৱাত গুৰুত্ব দিয়া উচিত বুলি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে মন্তব্য কৰিছে। চৰকাৰী কাৰ্যালয়সমূহত সম্পূৰ্ণৰূপে স্বচ্ছতাক প্ৰতিষ্ঠানিক ৰূপ দিয়াৰ লক্ষ্যৰে অহা 2 অক্টোবৰৰ পৰা বিশেষ অভিযান 6 অনুষ্ঠিত হ'ব। 2047 চনৰ ভিতৰত ভাৰতক এখন বিকশিত দেশ হিচাপে গঢ়ি তোলাৰ বাবে ক্ৰীড়াৰ দিশত কাম কৰাৰ যথেষ্ট প্ৰয়োজনীয়তা আছে বুলি কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া ৰাজ্যমন্ত্ৰী ৰক্ষা নিখিল খাৰ্চেই মন্তব্য কৰিছে। আৰু ভাৰত আৰু আফগানিস্তানৰ মাজত চলিত T20 ক্ৰিকেট শৃংখলাৰ দ্বিতীয়খন খেল আজি দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। এতিয়া শুনক বিতং বাতৰি। যমুনা নদীক পুনৰুজ্জীৱিত কৰি তোলাৰ উদ্দেশ্যে আজি উত্তৰ প্ৰদেশ, উত্তৰাখণ্ড, হিমাচল প্ৰদেশ, হাৰিয়ানা, ৰাজস্থান আৰু দিল্লীৰ মুখ্যমন্ত্ৰীসকলে কিছাও বহুমুখী বান্ধ প্ৰকল্পৰ এখন চুক্তিত স্বাক্ষৰ কৰে। নতুন দিল্লীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত এই চুক্তিখন স্বাক্ষৰিত হয়। এই অনুষ্ঠানত শ্ৰীশ্বাহে কয় যে এই প্ৰকল্প সম্পূৰ্ণ হৈ উঠিলে দেশৰ বুৰঞ্জীত ই এক উল্লেখযোগ্য পৰিঘটনা হিচাপে জিলিকি ৰব। তেওঁ কয় যে কেন্দ্ৰীয় চৰকাৰে কিছাও প্ৰকল্পক ৰাষ্ট্ৰীয় প্ৰকল্প হিচাপে ঘোষণা কৰিছে। মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে যে এই প্ৰকল্পত কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা 90% বিত্তীয় সাহায্য প্ৰদান কৰা হ'ব আৰু চুক্তিত অংশগ্ৰহণ কৰা ৰাজ্যসমূহৰ তৰফৰ পৰা বাকী থকা 10% ব্যয় কৰা হ'ব। শ্ৰীশ্বাহে কয় যে ৰেখা গুপ্তাই দিল্লীৰ মুখ্যমন্ত্ৰীৰূপে দায়িত্ব গ্ৰহণ কৰাৰ পাছৰে পৰা যমুনা নদী পৰিষ্কাৰ কৰাৰ বাবে অবিৰতভাৱে কাম কৰি অহা হৈছে। তেওঁ লগতে কয় যে নৰেন্দ্ৰ মোদী দেশৰ প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হোৱাৰ পাছৰে পৰা এয়া বৰ্তমান 10ম বাৰলৈ জলবিবাদ নিষ্পত্তিৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে। তেওঁ কয় যে 2018 চনৰ আগষ্টত পোনপ্ৰথমবাৰৰ বাবে লাখুৱাৰ বহুমুখী প্ৰকল্পৰ বিবাদ নিষ্পত্তি কৰা হৈছিল। এই অনুষ্ঠানত কেন্দ্ৰীয় জলশক্তি মন্ত্ৰী চি আৰ পাটিলৰ লগতে কেন্দ্ৰীয় গৃহ সচিব, জলসম্পদ বিভাগৰ কেন্দ্ৰীয় সচিব আৰু 6খন ৰাজ্যৰ মুখ্য সচিবসকল উপস্থিত থাকে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি কয় যে শিক্ষা প্ৰতিষ্ঠান আৰু বিভিন্ন উদ্যোগৰ মাজত প্ৰতিৰক্ষা শক্তি, গৱেষণা আৰু বিকাশৰ দিশত সহযোগিতাৰে কাম কৰি প্ৰতিৰক্ষাৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীল হোৱাৰ ওপৰত গুৰুত্ব দিয়া উচিত। তেওঁ কয় যে আলোচনা, সমবিকাশ আৰু সম উৎপাদনৰ জৰিয়তে ভাৰতৰ প্ৰযুক্তিৰ দিশত আগবাঢ়িব পৰা যায় আৰু এটা উৎকৃষ্টমানৰ পৰিৱেশতন্ত্ৰ গঢ়ি তুলিব পৰা যায়। নতুন দিল্লীত আয়োজিত DRDO উদ্যোগ সমন্বয় সন্মিলন বিমৰ্শ 2026ত দিয়া ভাষণত শ্ৰীসিঙে কয় যে বিগত কিছু বছৰত ক্ষেপণাস্ত্ৰৰ পৰা ৰাডাৰলৈকে, যুদ্ধ বিমানৰ পৰা ছাবমেৰিনলৈকে, বৈদ্যুতিন যুদ্ধ আহিলা নিৰ্মাণৰ পৰা কৃত্ৰিম বুদ্ধিমত্তালৈকে প্ৰতিটো ক্ষেত্ৰতে DRDOই ইয়াৰ সামৰ্থ্য প্ৰতিপন্ন কৰিছে।
2: EDF के माध्यम से स्टार्टअप्स को ग्रांट्स दिए जा रहे हैं और अनेक टेक्नोलॉजी प्रोडक्शन स्टेज तक पहुंच चुकी है। आईडेक्स ने भी डिफेंस इनोवेशन के लिए एक नया इकोसिस्टम भी तैयार किया है जहां स्टार्टअप्स हमारी वास्तविक ऑपरेशनल रिक्वायरमेंट्स के आधार पर सॉल्यूशंस विकसित कर रहे हैं। अब DRDO और इंडस्ट्री की पार्टनरशिप केवल प्रोडक्शन तक ही सीमित नहीं रहनी चाहिए। रिसर्च, डिजाइन, टेस्टिंग, सर्टिफिकेशन और मैन्युफैक्चरिंग की पूरी वैल्यू चेन में साझेदारी हमें बढ़ानी हो।
1: প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কয় যে বিগত কেইবাটাও বছৰত ভাৰতে প্ৰতিৰক্ষা খণ্ডত যথেষ্ট আগবাঢ়ি গৈছে আৰু বহুকেইটা উল্লেখযোগ্য সিদ্ধান্ত গ্ৰহণ কৰিবলৈ সমৰ্থ হৈছে। এইসমূহৰ ভিতৰত মেক ইন ইণ্ডিয়া পদক্ষেপ, আইডেক্স, ODTৰ লগতে প্ৰতিৰক্ষা গৱেষণা আৰু বিকাশৰ ক্ষেত্ৰত ব্যক্তিগত খণ্ডত কৰা বিনিয়োগ 25% বৃদ্ধি কৰা হৈছে। ইয়াৰ জৰিয়তে দেশ আত্মনিৰ্ভৰশীলতাৰ দিশে গতি কৰিছে বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ

অতি ক্ষুদ্ৰ ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগসমূহে দেশৰ অৰ্থনীতিত উল্লেখযোগ্য অৱদান আগবঢ়াই আহিছে বুলিও শ্ৰীসিঙে জানিবলৈ দিয়ে। তেওঁ লগতে কয় যে এই উদ্যোগসমূহে উচ্চ গুণাগুণ ৰক্ষাৰ লগতে বিতৰণ উদ্ভাৱন আৰু গোলকীয় মান ৰক্ষাৰ ওপৰত গুৰুত্ব দিব লাগিব। সম্প্ৰতি প্ৰতিৰক্ষা ক্ষেত্ৰত গৱেষণাৰ বাবে DRDO শীৰ্ষ সংস্থা হিচাপে পৰিগণিত হৈছে বুলি তেওঁ মত প্ৰকাশ কৰে। তেওঁ কয় যে প্ৰতিৰক্ষা খণ্ডত গৱেষণা আৰু বিকাশৰ বাবে কেৱল চৰকাৰ আৰু DRDOৰ প্ৰচেষ্টাই পৰ্যাপ্ত নহয়, এই ক্ষেত্ৰত সমন্বিত প্ৰচেষ্টা তথা অংশীদাৰিত্বৰ প্ৰয়োজন আৰু এই বাৰ্তাটোৱে ভিমাৰ্চ 2026ৰ মূল বাৰ্তা হোৱা উচিত। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। চৰকাৰী কাৰ্যালয়সমূহত সম্পূৰ্ণভাৱে স্বচ্ছতাক প্ৰতিষ্ঠানিক ৰূপ দিয়াৰ লক্ষ্যৰে অহা 2 অক্টোবৰৰ পৰা বিশেষ অভিযান 6 অনুষ্ঠিত হ'ব। অহা 31 অক্টোবৰলৈকে এই অভিযান চলোৱা হ'ব। কৰ্মচাৰী, ৰাজহুৱা ওজৰাপত্তি আৰু পেঞ্চন বিভাগৰ মন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙে কাইলৈ নতুন দিল্লীত এই অভিযানৰ অগ্ৰগতি নিৰীক্ষণৰ বাবে এটা বিশেষ ৱেব পৰ্টেল মুকলি কৰিব। বিশেষ অভিযান 6 নাগৰিক কেন্দ্ৰিক কাম কাজ, অন্তৰ্ভুক্তিকৰণ আদি অনুশীলনীমূলক সুদৃঢ় কৰাৰ লগতে ই আৱৰ্জনা কাৰ্যকৰীভাৱে সংগ্ৰহ, প্ৰতিকীকৰণ আৰু নিষ্কাশনৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নোৱাখাই উৎসৱ উপলক্ষে জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীমোদীয়ে কয় যে এই উৎসৱে কৃষক, শস্য চপোৱা আৰু একতাৰ চেতনাক উদযাপন কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে এই উৎসৱে সম্প্ৰীতিৰ বান্ধোন অধিক শক্তিশালী কৰাৰ লগতে সমাজলৈ সুখ আৰু সমৃদ্ধি কঢ়িয়াই আনিব। ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ডঃ মানিক সাহাই কৈছে যে অভিযান্ত্ৰিক কেৱল এটা বৃত্তিয়েই নহয়, বৰং ই হৈছে উন্নয়নৰ বাবে জনসাধাৰণৰ অক্লান্ত প্ৰয়াস আৰু ত্যাগ। 59 সংখ্যক অভিযন্তা দিৱস উপলক্ষে আগৰতলাৰ প্ৰজ্ঞা ভৱনত আজি লোক নিৰ্মাণ বিভাগ আৰু অভিযন্তা প্ৰতিষ্ঠানৰ যুটীয়া উদ্যোগত আয়োজিত এটা কাৰ্যসূচীত ভাষণ দি তেওঁ অভিযন্তাসকলক দেশৰ মেৰুদণ্ড বুলি অভিহিত কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্য চৰকাৰৰ আন্তঃগাঁথনিমূলক প্ৰকল্প আৰু উন্নয়নমূলক পৰিকল্পনাসমূহ ৰূপায়ণৰ ক্ষেত্ৰত অভিযন্তাসকলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। 2047 চনৰ ভিতৰত বিকশিত ত্ৰিপুৰা গঢ় দিয়াৰ ক্ষেত্ৰত তেওঁলোকৰ অৱদান অপৰিহাৰ্য বুলি তেওঁ মন্তব্য কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত উত্তৰ পূৰ্বাঞ্চলৰ পৰিৱৰ্তন সন্দৰ্ভত আলোকপাত কৰি তেওঁ কয় যে অঞ্চলটোৰ বিকাশত এক্ট ইষ্ট নীতিয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। আজিৰ এই কাৰ্যসূচীত মুখ্য সচিব জে কে সিনহা, লোক নিৰ্মাণ বিভাগৰ সচিব কিৰণ গিত্তে আৰু গ্ৰামোন্নয়ন বিভাগৰ সচিব অভিষেক সিঙো উপস্থিত থাকে। কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া ৰাজ্যমন্ত্ৰী ৰক্ষা নিখিল খাৰ্চেই কয় যে 2047 চনৰ ভিতৰত ভাৰতক এখন বিকশিত দেশ হিচাপে গঢ়ি তোলাৰ বাবে ক্ৰীড়াৰ দিশত কাম কৰাৰ যথেষ্ট প্ৰয়োজনীয়তা আছে। 3-দিনীয়া ভ্ৰমণসূচীৰে আজি মিজোৰামৰ আইজলত উপস্থিত হোৱা কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ কাৰ্যালয় ভ্ৰমণ কৰি মিজোৰামৰ ক্ৰীড়ামন্ত্ৰী লাংগিং গ্লোভামাৰ, ক্ৰীড়া বিভাগৰ বহুকেইগৰাকী বিষয়া আৰু কেইবাটাও ক্ৰীড়া সন্থাৰ প্ৰতিনিধিক সাক্ষাৎ কৰে। আকাশবাণীৰ সৈতে হোৱা এটা বিশেষ সাক্ষাৎকাৰত মন্ত্ৰী খাৰ্চেই কয় যে বিকশিত ভাৰত 2047ৰ পদক্ষেপত উপনীত হোৱাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে ক্ৰীড়াক বিভিন্ন ধৰণেৰে আগবঢ়াই নিয়াত গুৰুত্ব আৰোপ কৰি আহিছে। সংবাদদাতাক তেওঁ উল্লেখ কৰা মতে শিক্ষাৰ সৈতে ক্ৰীড়াই যাতে সমানে গুৰুত্ব প্ৰদান কৰে তাৰ বাবে যুৱ কানেক্ট নামৰ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লগতে কয় যে ক্ৰীড়াৰ বিভিন্ন ক্ষেত্ৰত মিজোৰামে সুন্দৰ প্ৰদৰ্শন আগবঢ়াই আহিছে। ইয়াৰ জৰিয়তে যুৱ প্ৰতিভা সদায়ে আগবঢ়াই অনাৰ প্ৰয়াস কৰা হৈছে। এই ভ্ৰমণৰ সময়ছোৱাত তেওঁ ছাইটুৱাল আৰু কলাশিৱ জিলা দুখন ভ্ৰমণ কৰি বিভিন্ন ক্ৰীড়া সংস্থাৰ প্ৰতিনিধিসকলৰ সৈতে বাৰ্তালাপ কৰে আৰু চৰকাৰখনৰ পৰা সহায় সহযোগিতা আগবঢ়াব বুলি অঞ্চলসমূহ বাছি উলিওৱা হ'ব বুলি জানিবলৈ দিয়ে। খাৰ্চেই কয় যে দেশৰ যুৱ প্ৰজন্ম হৈছে দেশৰ উন্নতিৰ মূল ভেটি আৰু সেয়েহে চৰকাৰে এই প্ৰজন্মক অগ্ৰাধিকাৰ দি আহিছে। মধ্যপ্ৰদেশৰ মাণ্ডালাৰ কানহা ব্যাঘ্ৰ সংৰক্ষণ প্ৰকল্পৰ সুখাৰ সংমণ্ডলত আজিৰে পৰা 6-দিনীয়াকৈ বাৰ্ষিক হস্তী শিবিৰ মুকলি কৰা হৈছে। এই শিবিৰৰ অহা 20 ছেপ্টেম্বৰত সামৰণি পৰিব। শিবিৰৰ সময়ছোৱাত হাতীক পৰ্যাপ্ত পৰিমাণে বিশ্ৰাম দিয়াৰ ব্যৱস্থাৰ লগতে দৈনন্দিন পৰিশ্ৰমৰ পৰা ৰেহাই দিয়া হ'ব। ভাৰত আৰু আফগানিস্তানৰ মাজৰ চলিত T20 ক্ৰিকেট শৃংখলাৰ আজি দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত দ্বিতীয়খন খেল অনুষ্ঠিত হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। শৃংখলাটোৰ তৃতীয়খন খেল পৰহিলৈ একেখন ষ্টেডিয়ামতে অনুষ্ঠিত হ'ব। বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। যমুনা নদীক পুনৰুজ্জীৱিত কৰি তোলাৰ উদ্দেশ্যে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত আজি 6খন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে এখন চুক্তিত স্বাক্ষৰ কৰে। শিক্ষা প্ৰতিষ্ঠান আৰু বিভিন্ন উদ্যোগৰ মাজত সহযোগিতাৰে কাম কৰি প্ৰতিৰক্ষাৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীল হোৱাত গুৰুত্ব দিয়া উচিত বুলি

0: গৃহমন্ত্ৰী ৰাজনাথ সিঙে মন্তব্য কৰিছে। চৰকাৰী কাৰ্যালয়সমূহত সম্পূৰ্ণৰূপে স্বচ্ছতাক প্ৰতিষ্ঠানিক ৰূপ দিয়াৰ লক্ষ্যৰে অহা 2 অক্টোবৰৰ পৰা বিশেষ অভিযান 6 অনুষ্ঠিত হ'ব। 2047 চনৰ ভিতৰত ভাৰতক এখন বিকশিত দেশ হিচাপে গঢ়ি তোলাৰ বাবে ক্ৰীড়াৰ দিশত কাম কৰাৰ যথেষ্ট প্ৰয়োজনীয়তা আছে বুলি কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া ৰাজ্যমন্ত্ৰী ৰক্ষা নিখিল খাৰ্চে মন্তব্য কৰিছে। আৰু ভাৰত আৰু আফগানিস্তানৰ মাজত চলিত T20 ক্ৰিকেট শৃংখলাৰ দ্বিতীয়খন খেল আজি দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। আমাৰ এতিয়াৰ বাতৰিৰ ইমানতে অন্ত পৰিল। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত শুনিবলৈ পাব।
1: মিডিয়াম ৱেভৰ 206.66 মিটাৰ, কিলোহাৰ্টজ 1125 আৰু FM বেণ্ডৰ 102.4 মেগাহাৰ্টজত এয়া আকাশবাণী তেজপুৰ। এতিয়া নিবেদন কৰিছোঁ কৃষিভিত্তিক অনুষ্ঠান হিৰলুৰ পুনঃ প্ৰচাৰ।
2: এয়া আকাশবাণী তেজপুৰ। আৰম্ভ কৰিবলৈ লৈছোঁ কৃষিভিত্তিক অনুষ্ঠান হিৰলুৰ।

0: শ্ৰোতাসকল, আজিৰ শিৰলু অনুষ্ঠানত আমি বিজ্ঞানসন্মত ছাগলী পালন এই বিষয়ে কিছু কথা পাতিম আৰু তাৰ বাবে আজি আমি আমাৰ ষ্টুডিঅ'লৈ আমন্ত্ৰণ কৰি আনিছোঁ শোণিতপুৰ জিলা কুকুৰাপামৰ পাম পৰিচালিকা ডাক্তৰ তৃষ্ণা ভাণ্ডাৰ কায়স্থক। নমস্কাৰ ডাক্তৰ কায়স্থ।
1: নমস্কাৰ বাইদেউ।
0: আপোনাক আমাৰ এই শিৰলু অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। প্ৰথমে আপোনাৰ পৰা জানিব খুজিম যে বিজ্ঞানসন্মত ছাগলী পালন বুলিনো কি বুজা যায় আৰু ছাগলী পালনৰ পদ্ধতিসমূহ আমাৰ ছাগলী পালক নাইবা কৃষকসকলক অলপ বুজাই কওকচোন।
1: ধন্যবাদ বাইদেউ। বিজ্ঞানসন্মত ছাগলী পালন হ'ল পৰম্পৰাগত পদ্ধতিৰ সলনি কিছুমান নিয়মৰ অধীনত ছাগলী পালন কৰা। ইয়াৰ মুখ্য উদ্দেশ্য হ'ল কম খৰচত আৰু কম সময়ত সুস্থ সবল ছাগলী উৎপাদন কৰি অধিক উপাৰ্জন কৰি অৰ্থনৈতিকভাৱে স্বাৱলম্বী হোৱা। বিজ্ঞানসন্মত ছাগলী পালনৰ মূল দিশসমূহ হ'ল উন্নত জাত নিৰ্বাচন, অসমৰ জলবায়ুৰ লগত উপযোগী হোৱাকৈ জাত নিৰ্বাচন কৰিব লাগে আৰু জাত নিৰ্বাচন কৰোঁতে আমি মানে পামখন যে বনাম তাৰ উদ্দেশ্যটো ভাবি ল'ব লাগে। যদি গাখীৰ উৎপাদন আৰু যদি মাংস উৎপাদন তেনেহ'লে কি কি জাত ব্যৱহাৰ কৰিম। অসমত সাধাৰণতে ছাগলী মাংস উৎপাদনৰ কাৰণে পালন কৰে বেছিকৈ, যদিও ছাগলীৰ গাখীৰৰ বহুত মানে উপকাৰিতা আছে তথাপিও মানে মাংস উৎপাদনৰ কাৰণে ছাগলী পালন কৰে সৰহভাগ মানুহে। সেইকাৰণে আমাৰ অসমৰ স্থানীয় যোনটো আসাম হিল গোট বুলি স্থানীয় থলুৱা জাতৰ ছাগলী আৰু ব্লেক বেংগল বুলি আছে, এই দুটা জাতৰ ছাগলীয়ে বেছিকৈ পোহে। তাৰপাছত জাত নিৰ্বাচনৰ পাছত বিজ্ঞানসন্মত বাসস্থান বা গঁৰাল নিৰ্মাণ, সেইটোৰ ওপৰত আমি গুৰুত্ব দিব লাগিব। বিজ্ঞানসন্মতভাৱে গঁৰাল নিৰ্মাণ কৰোঁতে ছাগলী গঁৰালটো যাতে ওখ শুকান আৰু ভালকৈ বায়ু চলা বতাহ চলাচল কৰিব পৰা জেগাত বনাব লাগে। যিহেতু অসমত বৰষুণ বেছিকৈ হয় সেইকাৰণে চাং পদ্ধতিত মানে চাং বনাই পেলাই ছাগলী ঘৰটো নিৰ্মাণ গঁৰালটো নিৰ্মাণ কৰিলে বেছি ভাল হয়। আৰু এই চাংখন বনাওঁতে মাটিৰ পৰা 3.5 ফুট বা 4 ফুট ওখকৈ চাঙৰ মজিয়াখন বনাব লাগে আৰু গঁৰালৰ মজিয়াখন আৰু বেৰ কাঠৰ বা বাঁহৰ হ'লেও হ'ব, ছালখন এছবেষ্টাছ বা খেৰৰ হ'লে ভাল যাতে মানে বেছি ঠাণ্ডা আৰু গৰমত ভিতৰৰ উষ্ণতাটো নিয়ন্ত্ৰণ কৰি ৰাখে। বাসস্থানৰ পাছত সন্তুলিত খাদ্য বা সুষম খাদ্যৰ যোগান, কেৱল চৰণীয়া পথাৰৰ ওপৰত যদি আমি নিৰ্ভৰ কৰিয়ে যদি ছাগলী পালন কৰোঁ তেতিয়াহ'লে আমি লাভৱান নহ'বও পাৰোঁ। কাৰণ যদি চৰণীয়া পথাৰ বেছি আছে বা মানে ছাগলী যিহেতু কেঁচা ঘাঁহ বন গছৰ পাত খায় বেছিকৈ ভাল পায়, গতিকে যদি উপযুক্ত পৰিমাণে আছে তেতিয়াহ'লে কোনো কথা নাই। কিন্তু আজিকালি যিহেতু চৰণীয় পথাৰৰ অভাৱ হৈ আহিছে সেইকাৰণে আমি সুষম আহাৰৰো যোগান ধৰিব লাগে সেউজীয়া ঘাঁহ বা গছপাতৰ লগতে। তাৰপাছত হ'ব লাগিব স্বাস্থ্য ৰক্ষা আৰু টীকাকৰণ সময়মতে। স্বাস্থ্য ৰক্ষাৰ কাৰণে যি নিয়ম আছে, কিবা যদি বেমাৰ আজাৰ হয় ওচৰৰ পশু চিকিৎসকৰ লগত পৰামৰ্শ ল'ব লাগিব, সময়মতে পেলু দৰৱ খুৱাব লাগিব আৰু ছাগলীৰ যোনকেইটা ৰোগ আছে সেই ৰোগকেইটাৰ প্ৰতিষেধক দিব লাগে সময়মতে। আৰু প্ৰজননো আমি বিজ্ঞানসন্মতভাৱে কৰাব লাগে। বিজ্ঞানসন্মতভাৱে প্ৰজনন কৰোৱা মানে প্ৰজনন দুই পদ্ধতিত, প্ৰাকৃতিকভাৱে আৰু কৃত্ৰিম প্ৰজনন। প্ৰাকৃতিকভাৱে প্ৰজনন কৰাওঁতেও যোনটো মতা

0: ছাগলী ব্যৱহাৰ কৰা হয়, সেই মতা ছাগলীটো প্ৰতি বছৰে বছৰে এবছৰ মূৰে মূৰে সলাব লাগে যাতে ইনব্ৰিডিং নহয়, সুস্থ হ'বলৈ যাতে পোৱালি পাব পাৰি। আৰু প্ৰজননৰ সময়টো মাইকী ছাগলীজনী যে গৰম হোৱা বুলি কয়, সেই গৰম হোৱাৰ 12-24 ঘণ্টাৰ ভিতৰতে প্ৰজনন কৰাব লাগে। আৰু আজিকালি কৃত্ৰিম প্ৰজননটো ভাল উন্নত জাতৰ সঁচৰ ছাগলীৰ দ্বাৰাও কৃত্ৰিম প্ৰজনন কৰিও গৰ্ভধাৰণ কৰাব পাৰি। এইকেইটা নিয়মৰ মাজেদি ছাগলী পালন কৰাটোকে বিজ্ঞানসন্মত ছাগলী পালন কৰা বুলি কয়।
1: হয়, আপুনি থুলমূলভাৱে বিজ্ঞানসন্মত ছাগলী পালনৰ গোটেইকেইটা দিশ সামৰি ল'লে। এতিয়া আহিছোঁ, বৰ্তমান ছাগলীৰ কি কি জাত উপলব্ধ আৰু আমাৰ অসমৰ কাৰণে, অসমৰ জলবায়ুৰ কাৰণে কোনবিধ জাত বেছি উপযোগী হ'ব ছাগলী পালকসকলৰ বাবে, এই বিষয়ে কওকচোন।
0: মই অলপ আগতেই ক'লোঁ জাত নিৰ্বাচনৰ ক্ষেত্ৰত, যিহেতু অসমত সাধাৰণতে মাংস উৎপাদনৰ কাৰণে ছাগলী পালন কৰে, সেইকাৰণে জাত নিৰ্বাচন কৰোঁতে প্ৰথমতে চাব লাগিব অসমৰ জলবায়ুৰ লগত খাপ খোৱা। আৰু ইয়াত অসমৰ জলবায়ুৰ লগত খাপ খোৱা জাতকেইটা হৈছে অসমৰ থলুৱা জাত আছাম হিলগোট বুলি কয় আৰু ব্লেক বেংগল। তাৰোপৰি বিতাল বুলি পাঞ্জাব হাৰিয়ানাত পোৱা ছাগলী এবিধ আছে বিতাল। সেই বিতাল ছাগলীও অসমৰ জলবায়ুৰ লগত সহজে খাপ খাব পাৰে। আৰু তাৰ উপৰিও ক্ৰছব্ৰিডটো বৰ্ণশংকৰ, এয়া আছাম হিলকোট বা ব্লেক বেংগলৰ লগত যদি বিতাল বা আৰু অন্য কিছুমান জাতৰ, ভাৰতবৰ্ষত অন্য জেগাত পোৱা কিছুমান ছাগলী আছে, চিৰহী, বাৰবাৰী, যমুনাপাৰী, এই ছাগলীকেইবিধৰো বৰ্ণশংকৰ কৰিও, ক্ৰছব্ৰিডিং কৰিও আমাৰ থলুৱা জাতৰ লগত সেনেকৈও সেইকেইটা জাতো ল'ব পাৰে। তাৰ উপৰিও আজিকালি এটা বোৰ ছাগলী বুলি আফ্ৰিকান ছাগলী হয়, তাৰ গ্ৰ'থটো বহুত বেছি, পোৱালি অৱস্থাতে প্ৰতিটো পোৱালিৰ ওজন 3-5 কেজিমান হয়। এনে আমাৰ থলুৱা যোনবোৰ আমাৰ ছাগলী হয় সাধাৰণতে ব্লেক বেংগল আৰু থলুৱা দুটা বা তিনিটাকৈ পোৱালি দিয়ে, আৰু ওজনটো 1 কেজি বা যদি কিছু কেতিয়াবা আকৌ 4টাও দিয়ে, যেতিয়া মানে 1 কেজিতকৈ কম হয় ওজনটো, আৰু সাধাৰণতে 1 কেজি 1.5 কেজিৰ ভিতৰত হয়। কিন্তু বোৰ ছাগলীটোৰ ওজন মানে পোৱালি অৱস্থাতে 3-5 কেজি, আৰু এটা মানে প্ৰাপ্তবয়স্ক ছাগলীৰ ওজন প্ৰায় 100 কেজিমান ওজন হয়। গতিকে কিছুমানে তাৰমানে অসমৰ কিছুমান জেগা সেই জাতৰ ছাগলী পুহি পেলাই তাত কৃত্ৰিম প্ৰজনন কৰায়, বা কৃত্ৰিম প্ৰজননৰ এতিয়া নহয় মানে প্ৰাকৃতিকভাৱে মতা বোৰ ছাগলী আনি পেলাই বৰ্ণশংকৰ কৰিও এনেকৈ পুহিছে।
1: হয়, ছাগলীৰ খাদ্য সম্পৰ্কে অলপ ক'ব নেকি বাৰু, কেনেধৰণৰ খাদ্য ছাগলীৰ অতি প্ৰিয় বা বিজ্ঞানসন্মতভাৱে কেনেকুৱা ধৰণৰ খাদ্য ছাগলী পাম এখনত যোগান ধৰিব লাগে, বিষয়ে কওকচোন।
0: ছাগলীটো সকলোৱে জানেই, ছাগলীৰ মুখ্য খাদ্য হ'ল সেউজীয়া ঘাঁহ, কোমল ঘাঁহ। কোমল ঘাঁহ খাই বেছি ভাল পায় আৰু কোমল গছৰ পাত। আৰু ছাগলীৰ যোনটো হেবিট মানে যোনটো মানে স্বভাৱ, আগঠেংকেইখন ওপৰ কৰি পিছঠেঙৰ ওপৰত ভৰ দি গছৰ ওপৰৰ কোমল পাতবোৰ খায়। গতিকে ছাগলীৰ খাদ্যৰ ভিতৰত প্ৰধান প্ৰিয় খাদ্য হ'ল ঘাঁহ, গছৰ পাত। গছৰ পাতৰ ভিতৰত আম পাত, কঁঠাল পাত, মধুৰিআম পাত, আৰু যদি ভালকৈ মানে গ্ৰেজিং বা চৰণীয়া পথাৰত এৰি দিয়া মানে সুবিধা আছে ভাল ঘাঁহ থকা, তেতিয়াহ'লে খাই মানে আমাৰ সুষম আহাৰ নোখোৱালেও হয় ছাগলীক। আৰু যদি নাই তেতিয়াহ'লে যোনটো মানে সুষম আহাৰ, সুষম আহাৰটো কিছুমান খাদ্যৰ উৎপাদনেৰে বনোৱা হয়, যেনে মাকৈ গুড়ি, চাউলৰ গুড়ি, চাপৰ, সৰিয়হৰ খলি হয়, খনিজ লৱণ যোনটো মিনাৰেল মিক্সাৰ বুলি কয় আৰু নিমখ, এইকেইটা পদাৰ্থ মানে মাকৈ গুড়ি 52%, 25% চাউলৰ গুড়ি, 12% সৰিয়হৰ খলি হয়, 11% চাপৰ, এইকেইটা সহজতে উপলব্ধ আমাৰ। আৰু মিনাৰেল মিক্সাৰ, খনিজ লৱণ 2% আৰু নিমখ 1%, এনেকৈ দি পেলাই 100 কেজি দানা প্ৰস্তুত কৰিব পাৰি। আৰু এনেকৈ ভালকৈ মিহলাই প্ৰতিজনী ছাগলীক, যোনবোৰ ছাগলী তাৰমানে আংশিকভাৱে মুকলি পদ্ধতিত তাৰমানে 6-10 ঘণ্টাৰ ভিতৰত পথাৰত চৰিবলৈ দিয়া হয় আৰু বাকী আবেলি বা দুপৰীয়া সময়ত ঘৰত বান্ধি থোৱা হয়, সিহঁতক মানে 200-250 গ্ৰামকৈ এনেকৈ এই খাদ্যবিধ দিব পাৰে। আৰু তাৰোপৰি যোনটো ছাগলীৰ ধৰক পোৱালি আছে, গাখীৰ পোৱালীয়ে গাখীৰ খায়, সিহঁতকো দিব পাৰে 250-300 গ্ৰাম অতিৰিক্ত সেউজীয়া ঘাঁহ বা গছৰ পাতৰ উপৰিও। আৰু যোনবোৰ ধৰক ছাগলী প্ৰজননৰ কাৰণে প্ৰজনন কৰাব বিচাৰিছে সেইবোৰ ছাগলীক 0.5 কেজি পৰ্যন্ত দিব লাগে। কাৰণ কিয়, তেতিয়া তাৰমানে হেৰিটো বেছি হয়, টুইন মানে দুটা।

0: পোৱালি বা তিনিটা পোৱালি হোৱাৰ সম্ভাৱনা বেছি হয় প্ৰজননৰ আগতে।
1: ছাগলীৰ ৰোগৰ বিষয়ে আপুনি উল্লেখ কৰিছিল, ছাগলীৰ বিভিন্ন ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ কেনেকৈ কৰিব পাৰি এই বিষয়ে অলপ কথা আমাৰ পালকসকলক জনাওকচোন।
0: ছাগলীৰ বিভিন্ন ৰোগৰ দ্বাৰা ছাগলী আক্ৰান্ত হ'ব পাৰে। ৰোগৰ দ্বাৰা আক্ৰান্ত নহ'বলৈ আমি যদি প্ৰতিষেধক আগতীয়াকৈ দি থওঁ তেতিয়াহ'লে কি হয়, ছাগলীকেইটা ৰোগমুক্ত হয়। কাৰণ এবাৰ যদি ৰোগৰ দ্বাৰা আক্ৰান্ত হয় বা বেমাৰ হয়, সেই ছাগলীজনী দৰৱ পাতি দি ভাল কৰিলেও সিহঁতৰ উৎপাদন ক্ষমতা কমি যায়, মানে গ্ৰ'থটো ভাল নহয়। গতিকে কেনেকৈ আমিনো বেমাৰ নোহোৱাকৈ ৰাখিব পাৰোঁ, সেইটোত আমি সদায় যত্ন কৰিব লাগে। সাধাৰণতে ৰোগ তিনিবিধ হয়, বেক্টেৰিয়াৰ দ্বাৰা হোৱা ৰোগ, ভাইৰাছৰ দ্বাৰা আৰু পেলু বা পৰজীৱীৰ দ্বাৰা হোৱা ৰোগ। এতিয়া যোনবোৰ বেক্টেৰিয়াৰ দ্বাৰা হোৱা ৰোগ, তাৰ ভিতৰত হ'ল এণ্টাৰ'টক্সিমিয়া। এণ্টাৰ'টক্সিমিয়া এই ৰোগটো হ'লে সুস্থ ছাগলীৰ গাতে এইটো ৰোগ বেছিকৈ হোৱা দেখা যায়। আচৰিতভাৱে সিহঁতে মানে ভালকৈ চলি ফুৰি আছে, ঘাঁহ বন খাই আছে, তেতিয়াও তাৰমানে হঠাৎ সিহঁতৰ জ্বৰ উঠে, পেটটো ফুলি আহে, পেটৰ বিষ হয় কাৰণে বাগৰি থাকে, বাগৰি বাগৰি হঠাৎ মৃত্যুমুখত পৰে। তাৰমানে যেতিয়া ছাগলীবিলাক কেতিয়াবা দেখা, ছাগলী মানে যি পায় তাকে খায় বুলি কয় ন, কেতিয়াবা ধৰক এই বিয়া সবাহ বা ঘৰৰ কিবা ওচৰত যদি কিবা হয় তেতিয়া সেইবোৰ বস্তু পেলনীয়া এইবোৰ বস্তু সিহঁতে খাই দিয়ে, বা বেছিকৈ কোমল ঘাঁহ যেতিয়া বহুত বেছিকৈ খাই দিয়ে তেতিয়াহ'লে সেইটো ৰোগৰ দ্বাৰা আক্ৰান্ত হয়। সেই ৰোগ এটা বেক্টেৰিয়াৰ দ্বাৰা হয়, ক্লষ্ট্ৰিডিয়াম নামৰ বেক্টেৰিয়াটো, সেইটো তাৰমানে ভিতৰত থাকেই তাৰমানে। কিন্তু এই কিছুমান যেতিয়া বেছিকৈ খাই দিলে সেইটোৰ বেক্টেৰিয়াৰ হেৰি বেছিকৈ হৈ যায় আৰু সিহঁতে কিছুমান বিষ সৃষ্টি কৰে, মানে টক্চিন, আৰু সেইটোৱে তাৰমানে বেমাৰ কৰে। গতিকে সেইটো ৰোগ নহ'বলৈ 2-3 মাহ বয়সতে এণ্টাৰ'টক্সিমিয়া ETT আৰু ভেকচিন পায় তাৰমানে, সেই ভেকচিনটো দিলে তাৰমানে এই ৰোগৰ পৰা ৰক্ষা পাব পাৰি। তাৰপাছত আকৌ নিউমনিয়া হয়। নিউমনিয়া মানে সাধাৰণতে ঠাণ্ডা দিনত, মানে বৰষুণ বেছি যেতিয়া হয়, বৰষুণত যদি তিতে বা ঠাণ্ডাৰ নতুনকৈ যেতিয়া ঠাণ্ডা পৰে বা ছাগলীৰ ঘৰটো যদি সেমেকা জেগাত হয়, ৰ'দ চ'দ নপৰে, তেনেকুৱা হ'লে নিউমনিয়া হ'ব পাৰে। নিউমনিয়া হ'লে উশাহ ল'ব কষ্ট পায়, নাকেদি পানী ওলায়, তাৰপাছত জোপোকা মাৰি থাকে, খাব বব মন নকৰে। তেতিয়া যদি মানে পশু চিকিৎসকৰ ওচৰত গৈ উপযুক্ত চিকিৎসা ল'লে তাৰমানে ভাল পায়। তাৰপাছত ভাইৰাছৰ দ্বাৰা হোৱা ৰোগেই বেছি, যেনেকৈ FMD খুৰা ফটা ৰোগটো। এই খুৰা ফটা ৰোগ হ'লে মুখত ঘাঁহ হয়, লেলাউতি ওলায় আৰু খুৰা ফাটে, খুৰাত তাৰপাছত ঘাঁহ লাগি পেলাই পোক দিয়ে। গতিকে সেইবিলাক হ'লে FMD নহ'বলেও 3 মাহ বয়সত ভেকচিনটো দিব লাগে আৰু প্ৰতি 6 মাহৰ মূৰে মূৰে দিব লাগে। আৰু যদি হয় হ'লে যে ঘাঁহ হয়, ঘাঁহটোত যাতে মাখি চাখি নপৰে তাত মলম চলম লগাব লাগে, ধুৱাব লাগে পটাচ পানীৰে। তাৰপাছত আৰু এটা আছে অৰেল একথাইমা। অৰেল একথাইমাও হয়, বহুত বিশেষকৈ বাৰিষা কালত বেছিকৈ হয়, এই ওঠৰ কাষে কাষে কিছুমান ফুহা হয় আৰু জিভাত হয়, তাৰপিছত উহাৰৰ বাটত হয়, দাঁতৰ আলুবিলাকত হয়, খাব নোৱাৰে। তাৰপিছত সেই ফুহাবোৰ পকি পেলাই মানে পুজ মানে পাচ ওলায়, তাৰপিছত তাত মানে ইনফেকশ্যন হৈ পেলাই তেনেকৈও হেৰি বেমাৰ এটা হয়। তেতিয়া ডক্টৰৰ পৰামৰ্শ লৈ পেলাই চিকিৎসা কৰিলে ভাল ফল পোৱা যায়। আৰু সবতকৈ ডাঙৰ মাৰাত্মক ৰোগ এটা আছে PPR, সেই ৰোগটো হ'লে মানে মৰাৰ চান্সেই বেছি, 5-10 দিনৰ ভিতৰতে মৰি যায়, ছাগলী মৃত্যুমুখত পৰে। আৰু শৰীৰৰ টেম্পাৰেচাৰ বহুত 106°F পৰ্যন্ত টেম্পাৰেচাৰ মানে টেম্পাৰেচাৰ বাঢ়ি যায়, খাব বব মন নকৰে, নাকেৰে পানী ওলায়, চকুৰে পানী ওলায়, চকুৰ ফেচকুৰি ওলায়, চকুটো বান্ধি ৰাখে কেতিয়াবা, আৰু ডায়েৰিয়া হয়। ডায়েৰিয়া মানে প্ৰথমতে পায়খানাটো ঢিলা হয়, বাকী এনে ছাগলীৰ পায়খানাটোতো গোটা গোটা হয় ন, তেতিয়া মানে PPR সেইটো মানে মেইন, বাকী চব বেমাৰতে জ্বৰটো উঠে কিন্তু মানে পায়খানাটো ঢিলা হয় আৰু লাষ্টলৈ ডায়েৰিয়া হয়। তাৰপিছত যদি প্ৰেগনেণ্ট ছাগলী থাকে, এবৰ্চন হয়। নিউমনিয়া হ'লে মানে যি চিম্পটম উশাহ লোৱাত কষ্ট, খাব বব মন নকৰে, চব এইবিলাক হয়। আৰু সেইটো নহ'বলেও PPR ভেকচিন দিব লাগে 3 মাহ বয়সত আৰু 3 বছৰ মূৰে মূৰে দিব লাগে। এইটো আমাৰ অসম চৰকাৰৰ অধীনত NADHP অধীনত এইটো মানে বিনামূলীয়া PPR দিয়াৰ ব্যৱস্থা আছে। তাৰপাছত গোটপক্স বুলি এটা বেমাৰ হয়, সেই গোটপক্সটো হ'লে ছালত ছালখন উখহি আহে, মানে বসন্তৰ নিচিনা হয় আৰু জ্বৰ উঠে আৰু মুখতো ওলায় কেতিয়াবা, খাব বব মন নকৰে। সেইটোৰো ভেকচিন আছে, 3 মাহত দিব লাগে আৰু প্ৰতি 6 মাহৰ মূৰে মূৰে

0: গোট পক্সৰ ভেকচিনটো দিব লাগে। তাৰ উপৰিও পেলুৰ দ্বাৰাও বেমাৰ হয়, আৰু কিছুমান বহি পৰজীৱী কিছুমান থাকে যেনেকৈ চিকৰা, ওকণি, চাহি, সেইবিলাকে তাৰমানে যদিও মানে ইমান বেছিকৈ নকৰে কিন্তু মানে লাহে লাহে দুৰ্বল কৰি পেলায়। সিহঁতে মানে তেজ খায়তো, আৰু তাৰপিছত ছালখন ফপৰা কৰি দিয়ে, নোমবোৰ সৰে, তাৰপাছত খজুৱাই, সিহঁতক খজুৱতি হোৱাৰ কাৰণে সিহঁতে মানে ঠিঙেৰে খজুৱায় বা কিবা বস্তু পালে সিহঁতে মানে গাটো ঘঁহাই ঘঁহাই খজুৱায়, তেতিয়া মানে সেই ঘাঁহ হয় সেনেকৈ। তাৰমানে সেইটো নহ'বলৈ তাৰমানে আজি চবে হেৰিয়ে জানে, এই সাধাৰ পাত পানীত সিজাই পেলাই এনেকৈ গাটো ধুৱায়, বা আজিকালি দৰৱো আছে, সেই দৰৱো পানীৰ লগত মিলাই কিছুমানে নিমপাত বইল কৰি পেলাই সেই পানী দিও এনেকৈ ধুৱায়। তাৰপাছত আকৌ যোনবোৰ পেলুও ভিতৰত যোনবোৰ থাকে, সেই পেলু নহ'বলৈ সময়ে সময়ে পেলু দৰৱ খুৱাব লাগে। পোৱালিৰ ধৰক এমাহ বয়সৰ পৰা পেলু দৰৱ খুৱাব পাৰে, আৰু প্ৰতি এমাহৰ মূৰে মূৰে খুৱাব লাগে। তাৰপিছত ডাঙৰ হ'লে তিনিমাহৰ মূৰে মূৰে, একদম ডাঙৰ ছাগলীক বছৰক দুবাৰ। আৰু যোনবোৰ ছাগলী প্ৰজননৰ কৰাব লাগে, প্ৰজননৰ কাৰণে সেই সিহঁতক প্ৰজনন কৰোৱাৰ তিনি সপ্তাহ আগতে পেলু দৰৱটো খুৱাব লাগে।
1: হয় বাইদেউ, এইখিনিতে সুধিব খুজিছোঁ, কিছুমান ছাগলী আমি ফাপৰে খোৱা ৰোগ এবিধ দেখা পাওঁ, এই বিষয়ে কেনেকৈ প্ৰতিকাৰ পাব পাৰিব?
0: মই অলপ আগতে কৈছিলোঁৱে,
1: হয়
0: সেই ফাপৰে খোৱা ৰোগটো চাহি, চিকৰা, ওকণিৰ কাৰণে হয়। সেই ৰোগটোৱে তাৰমানে সেই চাহিবিধে ছাগলীৰ ছালত মানে কি কৰে, সিহঁতি খজুৱতিৰ সৃষ্টি কৰে, নোম সৰে, ছালখন ফপৰা নিচিনা হয়। আৰু এই ৰোগ হ'লে তাৰমানে সিহঁতি তাৰমানে খোৱাৰ সলনি মানে গা খজুৱাবলৈ লয় বাৰে বাৰে, তেতিয়া মানে তেজ ওলায়, ঘাঁ হয়, মানে সেনেকৈ ইনফেকশ্যনটো বেছি হৈ যায়। গতিকে সেইটো নহ'বৰ কাৰণে দৰৱ কিছুমান আছে আমাৰ ঘৰুৱাভাৱেও, মই অলপ আগতে কৈছোঁৱেই, সেইটো সেনেকৈ আৰু আইভাৰমেক্টিন বুলি এটা দৰৱ আছে, সেইটো দিলেও, সেইটো ইনজেকশ্যন বা টেবলেট হিচাপেও পায়, সেইটো দিলেও মানে ৰক্ষা পৰে। সেই
1: হয়, আপুনি এই বেক্টেৰিয়া, ভাইৰাছ আৰু পৰজীৱীৰ দ্বাৰা হোৱা ৰোগসমূহৰ যিখিনি ভেকচিনৰ কথা ক'লে, এইখিনি আপোনালোকৰ স্বাস্থ্য কেন্দ্ৰসমূহত বিনামূলীয়াকৈ উপলব্ধ নেকি?
0: হয় হয়, সেইটো মানে সময় সময় আহে, ধৰক সময় সময় আহে মানে এতিয়া NADCP বা LHDCP নেশ্যনেল ডিজিজ কণ্ট্ৰল প্ৰগ্ৰেমৰ আণ্ডাৰত FMD আৰু PPR ভেকচিন দিয়াৰ ব্যৱস্থা আছে। সেইকাৰণে পশুপালকসকলে সদায় পশু চিকিৎসা যোনটো কেন্দ্ৰ নহ'লে বা আমাৰ যোনটো জিলা পশুপালন অফিচ আছে, সদায় মানে যোগাযোগ কৰি ৰাখিব লাগে। এতিয়া যেতিয়া মানে ভেকচিনটো মানে এটা সময়ত আহে, মানে PPR আজিৰ পৰা আৰম্ভ হৈছে, তিনিমাহৰ ভিতৰত শেষ কৰিব লাগে এনেকুৱাকৈ তাৰমানে আহে, তেতিয়া আমি মানে ভেকচিনটো দিওঁ। আৰু তিনিমাহৰ পাছত যদি কোনোবা আহে তেতিয়াহ'লে সেইটো ভেকচিনটো পোৱা নাযায়, অনবৰতে সেনেকুৱা নহয়। তাৰপাছত এছকাৰ্ড বুলি এটা এখন হেৰি আছে, এছকাৰ্ডৰ অধীনত গোট পক্স আৰু হেৰি এণ্টাৰটক্সিমিয়াৰ ফ্ৰী ভেকচিনটো আছে। গতিকে যদি মানে যোগাযোগ ৰাখে পশুপালকসকলে তেতিয়াহ'লে ফ্ৰী ভেকচিন।
1: ছাগলীসমূহক যদি আপোনালোকৰ স্বাস্থ্যকেন্দ্ৰলৈ বা ওচৰৰ স্বাস্থ্যকেন্দ্ৰলৈ আনিব পৰা অৱস্থাত নাথাকে নাইবা অসুবিধা হয়, তেনেহ'লে আপোনালোকৰ কৰ্মী গৈ তাতে এই চিতাসমূহ দি অহাৰ ব্যৱস্থা আছে নেকি?
0: চিতাটো ঘৰতে দিয়ে,
1: হয়
0: লৈ আনিব নালাগে নহয়, চিতা দিয়াৰ সময়ত সদায় ঘৰতে যাব লাগে। যিমান আমাৰ ধৰক FMD NADCP আৰু FMD কণ্ট্ৰল প্ৰগ্ৰেম, PPR কণ্ট্ৰল প্ৰগ্ৰেম, যিমান ভেকচিন দিয়া আছে চব ঘৰতে যায়। সেই ঘৰত গ'লে মানে আমাৰ ASRLMৰ আণ্ডাৰ পশু সখী কিছুমান আছে, সিহঁতে তাৰমানে গাঁওবুঢ়াসকলক কৈ পেলাই আজি PPR ভেকচিন দিয়া হ'ব, চবকে এনেকৈ কৰি পেলাই সিহঁতে জনাই দিয়ে, তেতিয়া গৈ পেলাই মানুহে গৈ পেলাই ভেকচিনটো দিয়ে।
1: এইখিনি আপুনি পশু সখীয়ে বাৰু গাঁৱৰ অঞ্চলত জনালে, চহৰ অঞ্চলতো কিছুমান মানুহে দেখা যায় ছাগলী পালন কৰে, তেওঁলোকে কেনেধৰণে গম পাব, তাৰমানে যোগাযোগ ৰাখিব লাগিব?
0: যোগাযোগ ৰাখিব লাগিব, মুঠতে হেৰিৰ লগত, হস্পিটেলৰ লগত বা ডিস্পেঞ্চাৰীৰ লগত যোগাযোগ ৰাখিবই লাগিব। আৰু যদি কেনেবাকৈ ধৰক নিজ ওচৰৰ ডিস্পেঞ্চাৰীৰ লগত যোগাযোগ ৰাখিব নোৱাৰে, তেতিয়াহ'লে আমাৰ জিলা পশুপালন যোনটো কাৰ্যালয় আছে তাত আহিলেও হ'ব।
1: হয়, ছাগলী পালকসকল উপকৃত হ'ব পৰাকৈ আমাৰ অসম চৰকাৰৰ কিছুমান আঁচনি আছে নেকি বাৰু? আছে যদি কেনেধৰণৰ অলপ জনাই দিয়কচোন।
0: অসম চৰকাৰৰ আঁচনি, চেণ্ট্ৰেল স্কিমো আছে কিছুমান, আছে এতিয়া নেশ্যনেল NLM নেশ্যনেল লাইফষ্টক মিছনৰ মিছন এণ্টাৰপ্ৰিনৰশ্বিপ ডেভেলপমেণ্ট প্ৰগ্ৰেম, সেইটো সেই আঁচনিৰ অধীনত কমাৰ্চিয়েলি, যদি কমাৰ্চিয়েল ভিত্তিত, ব্যৱসায়িক ভিত্তিক যদি কোনোবাই ছাগলী পালন কৰিব বিচাৰিছে তেতিয়াহ'লে তাৰ ছাবচিডি থকা লোন

0: ব্যৱস্থাটো আছে। 50% কেপিটেল, যোনটো মানে ধৰক কেপিটেল ইনভেষ্টমেণ্ট, কেপিটেল ইনভেষ্টমেণ্ট মানে ছাগলী গঁৰাল বনোৱা, ছাগলী কিনা, বা ইলেক্ট্ৰিচিটিৰ ব্যৱস্থা বা পানী যোগান ব্যৱস্থা কৰা, সেইখিনিৰ যিমান খৰচ হয় তাৰ 50% ছাবচিডি দিয়াৰ ব্যৱস্থা আছে। আৰু সেইটোৰ কাৰণে NLMৰ এটা ছাইট আছে, তাত ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে আৰু কিছুমান নৰ্মছ আছে। সেই নৰ্মছখিনি জানিবলৈ আমাৰ জিলা পশুপালনৰ বহুতে জানেই, আৰু কাৰ্যালয়ত গৈ পেলাই সেইখিনি মানে নিয়মখিনি জানি লৈ এপ্লাই কৰিব পাৰে। আৰু তাৰোপৰি PMEGP বুলি অধীনতো 35% ছাবচিডি থকা লোন আছে, আৰু তাত 20 লাখ হ'লে কোনো কোলেটাৰেল হেৰি নালাগে, এইটো যে ছিকিউৰিটি দিয়ে যে 20 লাখ পৰ্যন্ত লোন ল'ব পাৰে। গ্ৰাম্যাঞ্চলৰ কাৰণে 35% ছাবচিডি, আৰু চহৰৰ কোনোবাই যদি ল'ব বিচাৰে 15-25% ছাবচিডি। ছাবচিডিটো পাছত আহে, কিন্তু তাৰ কাৰণে প্ৰজেক্ট ৰিপৰ্ট ছাবমিট কৰিব লাগে DIC থ্ৰুদি, তাৰপাছত তেনেকৈ কৰিব পাৰে। আৰু আমাৰ এতিয়া হেৰি অলপতে আহিব ইঞ্চুৰেঞ্চ, ইঞ্চুৰেঞ্চো এটা ভাল আঁচনি, যিহেতু ইঞ্চুৰেঞ্চ কৰিলে যদি বীমা কৰিব পাৰে, তেতিয়া বেমাৰ আজাৰ হ'লে বা বানপানী হ'লে বা এনেকুৱা আজিকালি প্ৰাকৃতিক দুৰ্যোগ ইমান হৈ আছেতো, তেতিয়া যদি কিবা মানে লছ হয় এনিমেল, তেতিয়াহ'লেও মানে অকণমান পইচা পাব পাৰে চৰকাৰে। এজন পশুপালক মানে ছাগলী পালকে মেক্সিমাম 50 জনী ছাগলী ইঞ্চুৰেঞ্চ কৰিব পাৰে, আৰু ইঞ্চুৰেঞ্চ কৰোঁতে মানে যোনটো হেৰি দিব লাগে, প্ৰিমিয়াম দিব লাগে, সেইটো মানে 1,150 টকা, আৰু মানে ছাগলীটোৰ ভেলু 3,000, মেক্সিমাম ভেলু 3,000, আৰু সেই তাৰ ভেলুৰ ওপৰত 1,150 টকা প্ৰিমিয়াম দিলেই হয় এটা ছাগলীৰ কাৰণে। তেনেকৈ গৰুৰ কাৰণেও আছে, সেইটো বেলেগ হয়, অলপতে তাৰমানে আমাৰ ইনগ্ৰেশ্যন কৰিব, সেইকাৰণে যোনবোৰ ধৰক ছাগলী পালক আছে সিহঁতি মানে সেইটো লাভটো ল'লে ভাল হয়। আৰু আমাৰ তাৰমানে যোনবোৰ ডিস্পেঞ্চাৰীত ভেটেনেৰি ডক্টৰ আছে বা ফিল্ড এছিষ্টেণ্ট আছে, তেওঁলোকে মানে কাৰ কিমান ছাগলী আছে সেইটো হিচাপ আনি পেলাই দি ইঞ্চুৰেঞ্চ কোম্পেনীক দি দিব, তাৰমানে তেওঁলোকে গৈ পেলাই ইঞ্চিয়'ৰ কৰিব। আৰু আছে, আৰু যোনটো মই ক'লোৱেই অলপ আগতে, যোনবোৰ ভেকচিনেশ্যন দিয়ে, সেইটো এটা আমাৰ চৰকাৰৰে আঁচনি হয়, কাৰণ ভেকচিন দি পেলাই বেমাৰ আজাৰ নোহোৱাকৈ ৰাখিব পৰাটো এটা ডাঙৰ, সেই গতিকে FMD আৰু PPR ভেকচিনৰ NADCP আঁচনিৰ অধীনত আৰু এছকাডৰ অধীনত আছে, এণ্টাৰটক্সিমিয়া আৰু গুডপক্স, যোনকেইটা মানে মেজৰ বেমাৰ আছে সেইকেইটাৰ ভেকচিনটো আমাৰ ডিপাৰ্টমেণ্টৰ পৰা ফ্ৰী। আৰু তাত তদুপৰি তাৰমানে যোৱা বছৰ আমাৰ স্পীড বুলি এটা ছাগলী মানে যোনবোৰ এক্সিষ্টিং মানে যোনসকলে পালি আছে তাৰমানে ছাগলী 50টা 100টা এনেকৈ বেলেগ বেলেগ কেটেগৰী আছিলে, সিহঁতকো এককালীন এটা মানে অনুদান দিছিলে আমাৰ SOPDG-ৰ আণ্ডাৰত, কিন্তু সেইটো স্কীম তেতিয়াই শেষ হৈ গ'ল, মানে আগৰ দিনত আকৌ আহিব চাগে। মুঠতে কিবা যদি আঁচনি আহে কথা জানিব মন থাকে, অনবৰতে মানে পশুপালকসকল আমাৰ ডিপাৰ্টমেণ্টৰ লগত যোগাযোগ ৰখাটো উচিত।
1: হয়, ব্যৱসায়িক ভিত্তিত ছাগলী পাম এখন খুলিবলৈ অতি কমেও কিমানজনী ছাগলীৰে আৰম্ভ কৰিব পাৰি আৰু কেনেদৰে আগবাঢ়িব পাৰি এই বিষয়ে অলপ জনাই দিয়কচোন।
0: এতিয়া ছাগলীৰ পালনটো এতিয়া 2 ছাগলীৰো আৰম্ভ কৰিব পাৰি, 2 ছাগলী আৰু 1 মতা ছাগলীও আৰম্ভ কৰিব পাৰি, কিন্তু ব্যৱসায়িক ভিত্তিক যদি কৰিব খোজে 10 বা মিনিমাম 10 মাইকী ছাগলী আৰু 1 মতা ছাগলী, 10 মাইকী 1 মতা ছাগলীও আৰম্ভ কৰিব পাৰি। আৰু ছাগলী ব্যৱসায়িক ভিত্তিত যদি আমি ছাগলী পালন কৰোঁ, আগতে মই ক'লোৱে বিজ্ঞানসন্মতভাৱে পালন কৰোঁতে ঘৰ দুৱাৰ গঁৰাল নিৰ্মাণ, জাত নিৰ্বাচন, সেইখিনি সুষম খাদ্য যোগান, ৰোগৰ প্ৰতিৰোধ কৰা বা প্ৰজনন সঠিক সময়ত প্ৰজনন কৰা, সেইকেইটাৰ উপৰিও কেইটামান মানে কিছুমান আৰু তাৰ লগতে মই কেইটামান নিয়ম মানে যোগ কৰিব বিচাৰিছোঁ। যেনেকৈ ধৰক, যিহেতু ছাগলী অসমত ছাগলী কেলে পালন কৰে, মাংস উৎপাদনৰ কাৰণে, আৰু আমি যদি 2 বা 3 পোৱালি পাওঁ তেতিয়া মানে ভাল হ'ব, আৰু 2 বা 3 পোৱালি যদি প্ৰতিবাৰতে আমি পাওঁ, 3 নাপালেও মিনিমাম 2, গতিকে আমি সেইটো জাত ল'ব লাগিব যোনটো জাত ধৰক অসমৰ জলবায়ুৰ লগতো খাপ খায় আৰু 2-3 পোৱালি দিয়ে, সেই দুটাৰ ভিতৰতো আমাৰ ব্লেক বেংগল আৰু আছাম হিল গোট আছে, আৰু তাৰ ভিতৰতো আমি চাব লাগিব, কিছুমান ব্লেক বেংগল বা আছাম হিল গোটৰ চবেই আকৌ 2-3 পোৱালি নিদিয়ে, সেইকাৰণে আমি যেতিয়া ছাগলীটো মাইকী ছাগলীটো যেতিয়া আমি আনিম, তেতিয়া আচলতে পশুপালকসকলৰ কি থাকিব লাগে, এটা ৰেকৰ্ড এটা থাকিব লাগে যে এজনী ছাগলীৰ মাকজনীও 2-3 পোৱালি দিছিলে, তাৰ পোৱালিটোও দিছিলে, তেতিয়া সেই আনোতে আমি যদি সেনেকুৱা ছাগলী আনো তেতিয়াহ'লে আমিও 2 বা 3 পাবলৈ পাম। আৰু সেইটো বাৰু আমি ছাগলী আনিলোঁ, অনাৰ পাছতো মানে উপযুক্ত খাদ্যৰ কথাটো ক'লোঁ,

0: যিহেতু প্ৰজনন, মই আগতেও কৈছিলোঁ, প্ৰজননৰ কাৰণে যোনটো ছাগলী আমি ৰাখিম সেইটো ছাগলীক যোনটো দানা দিম সেউজীয়া ঘাঁহ বনৰ উপৰিও যোনটো দানা দিম 500 গ্ৰাম মানে ডাবল কৰি দিব লাগে। এনেই ধৰক 250 গ্ৰামৰ পৰা 300 গ্ৰাম দি সেইটো ডাবল কৰি দিব লাগে, সেইটো ফ্লাছিং বুলি কয়। তেতিয়া মানে কি হয়, অভুলেশ্যন বেছি হয়, এমব্ৰায় মানে অভুলেশ্যন বেছি হ'লে তাৰমানে 2 বা 3 পোৱালি হোৱাৰ সম্ভাৱনা আছে, সেইটো হ'ল। আৰু তাৰপাছত এতিয়া প্ৰজনন কৰাব লাগিব, যোনটো মতা ছাগলী প্ৰতি বছৰৰ মূৰে মূৰে সলাব লাগে, কিহৰ কাৰণে, ইনব্ৰিডিং হ'লে মানে যোনবোৰ বেয়া গুণ সেইবোৰ আহি যায় বা ৰোগ প্ৰতিৰোধক ক্ষমতাও কমি যায় মতা ছাগলীটো, সেইটো সেইটো চাব লাগিব। তাৰপাছতে আজিকালি কিছুমান হেৰিও আছে যোনবোৰ খনিজ পদাৰ্থ থাকে বা ভিটামিন থাকে, ছেলেনিয়াম আৰু ভিটামিন ই, এই দুটা বস্তু তাৰমানে ৰিপ্ৰডাকশ্যনৰ লগত, প্ৰজননৰ লগত খুব মানে প্ৰজনন ভালকৈ কৰায় আৰু, গতিকে সেনেকুৱা খনিজ পদাৰ্থ তাক যোগান ধৰিব লাগিব মাইকী ছাগলীজনী, যাতে আমি মেক্সিমাম কনচেপশ্যন ৰেটটো ভাল হয়, যাতে গৰ্ভধাৰণটো ভাল হয় আৰু পোৱালি পাব পাৰোঁ বেছিকৈ। তাৰপাছত আৰু বাকীটো এইখিনি ৰোগ প্ৰতিৰোধ কৰা সেইখিনিতো ক'লোৱেই, সেইখিনিতো কৰিবই লাগিব।
1: হয়, এইখিনিতে সুধিব খুজিছোঁ, আপুনি দুইভাৱে প্ৰজনন কৰাৰ কথা কৈছিল, এটা যোনটো নেচাৰেলি প্ৰাকৃতিকভাৱে হয় আৰু এটা কৃত্ৰিম প্ৰজনন। ব্যৱসায় ভিত্তিত যেতিয়া এজন পালকে, পশুপালকে ছাগলী আনি পোহে, তেতিয়া তেওঁৰ কাৰণে বেছি সঠিক কোনটো হ'ব, নেচাৰেল বা প্ৰাকৃতিকভাৱে প্ৰজনন কৰোৱাটো সঠিক হ'ব নে কৃত্ৰিম প্ৰজনন কৰি মানে পোৱালি জন্মটো বেছি সুবিধাজনক?
0: প্ৰাকৃতিকভাৱে যেতিয়া প্ৰজনন কৰাওঁ তেতিয়া ধৰক এটা মতা ছাগলী ৰাখিব লাগিব, বা যদি মাইকী ছাগলী বেছি থাকে, প্ৰতি 10-15 বা 20 জনী মানলৈ এটা মতা ছাগলী, যদি বেছি থাকে 50-100 2-3 ৰাখিব লাগিব, বা প্ৰতি বছৰে বছৰে আপুনি সলাব লাগিব। গতিকে সেইটো নহ'লে যদি কৃত্ৰিমভাৱে প্ৰজনন কৰাৰ ব্যৱস্থা থাকে, আমাৰ এতিয়া আছে বিতাল ছাগলীৰ আছে হেৰি ষ্ট্ৰ পোৱা যায়, গতিকে কৃত্ৰিমভাৱে প্ৰজনন কৰাটো মানে বেছি মানে ইকনমিকেলি ভাইবল, তাৰমানে এতিয়া মতা ছাগলী এটা নোপোহলেও হয়। আৰু আৰু এটা কথা, যেতিয়া কিছুমানে কি কৰে, নিজৰ মতা ছাগলী নাথাকে কিন্তু বেলেগৰ পৰা ছাগলী আনি প্ৰজনন কৰে প্ৰাকৃতিকভাৱে, তেতিয়াও মানে বেমাৰ আজাৰ হোৱাৰ সম্ভাৱনা থাকে, গতিকে কৃত্ৰিমভাৱে প্ৰজনন কৰাটোৱে বেছি ভাল বুলি।
1: যেতিয়া এখন পামত বা ঘৰ ঘৰুৱাকৈ পোহা ছাগলী কৃত্ৰিমভাৱে প্ৰজনন কৰোৱা হয়, তেতিয়াহ'লে বেলেগকৈ খৰচ বহন কৰিব লাগে নেকি বাৰু? কৃত্ৰিম প্ৰজনন কৰিবলৈ যেতিয়া ডক্টৰ বা তেওঁৰ লগত যিসকল আহিব, তেওঁলোকক কিবা ফিজ বা তেনেকুৱা ধৰণৰ দিব লাগে, তাৰমানে সেই ব্যৱস্থাটোৰ কাৰণে কিবা দিব লাগে নেকি?
0: সেইটো দিব লাগে, ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে, এইটো যে কৃত্ৰিম প্ৰজনন কৰিলে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে, এই কাণফুলি পিন্ধাই, হয় হয়, ৰেজিষ্ট্ৰেশ্যন কৰাব লাগে, সেইটো ৰেজিষ্ট্ৰেশ্যন কৰালে তাৰমানে সেইটো তাৰ পুৰা হেৰিটো চাইড আহি যায়, ৰেকৰ্ডটো থাকি যায়।
1: হয়, ডাক্তৰ কায়স্থ, আজি আপোনাৰ লগত কৰা এই কথোপকথনৰ পৰা বিজ্ঞানসন্মত ছাগলী পালন এজন ছাগলী পালকে কেনেদৰে কৰিব পাৰে সেই বিষয়ে আমি বহু কথা গম পালোঁ, আৰু আশা কৰোঁ আজিৰ এই কথোপকথনৰ পৰা শ্ৰোতাসকলৰ লগতে ছাগলী পালকসকলো নিশ্চয় উপকৃত হ'ব পাৰিব। আপুনি এই অনুষ্ঠানত উপস্থিত থাকি আপোনাৰ সময় দিয়াৰ বাবে আপোনালৈ অশেষ ধন্যবাদ থাকিল, নমস্কাৰ।
0: ধন্যবাদ বাইদেউ।
1: শিৰলু অনুষ্ঠানটি শুনিলে। আজি শিৰলু অনুষ্ঠানত বিজ্ঞানসন্মত ছাগলী পালন এই শীৰ্ষক কথোপকথনটি শুনিলে। অনুষ্ঠানটিত ভাগ ল'লে শোণিতপুৰ জিলাৰ কুকুৰা পামৰ পাম পৰিচালিকা ডাক্তৰ কৃষ্ণা ভাণ্ডৰ কায়স্থই। অনুষ্ঠানটি যুগুতাই আগধৰিলে জিনিয়া শৰ্মাই, অনুষ্ঠানটিৰ প্ৰযোজনা ৰূপান্ত কুমাৰ দাসৰ।

0: কৃষিভিত্তিক অনুষ্ঠান শিৰলৈ শুনিলে এয়া আকাশবাণী তেজপুৰ।
1: ক'ত আছা? মাজুলীৰ নতুন একাউণ্ট আৰু মোৰ KYC আপডেট, এই কামটো ফটাফট হ'ব। কেনেকৈ? যদি KYC কোনো চেঞ্জ নাই বা মাত্ৰ ঠিকনা সলনি হৈছে, তেন্তে ৰেজিষ্টাৰ্ড ইমেইল, মোবাইল, অনলাইন বা পত্ৰ যোগে ছেল্ফ ডিক্লেৰেশ্যন দি দিয়া। আৰু বাকী চেঞ্জেছ? ঘৰতে বহি ভিডিঅ' KYC বা আধাৰ OTP আধাৰিত eKYC কেৱল বেংক অনুমোদিত চেনেলছৰ পৰা। এয়া নুডলছ বনোৱাৰ দৰে উজু। RBI কয়,
2: জানি লওক, সতৰ্ক হৈ ৰওক।

গীতবোৰ নিবেদন কৰিছোঁ। বিশ্বত আজিৰ দিনটোত সংঘটিত নানা ঘটনা পৰিঘটনাৰে পৰিপুষ্ট অনুষ্ঠান আজিৰ দিনটো।

আজি মঙলবাৰ। ৰাষ্ট্ৰীয় দিনপঞ্জী অনুসৰি 1423 ভাস্কৰাব্দৰ ভাদ মাহৰ আজি 28 তাৰিখ আৰু 2026 খ্ৰীষ্টাব্দৰ 15 ছেপ্টেম্বৰ। আজি মহাপুৰুষ শ্ৰী শ্ৰী হৰিদেৱৰ আৱিৰ্ভাৱ তিথি আৰু হৰিদেৱাব্দত যশ দুই আৰম্ভ। মৰিগাঁৱৰ বাকৰিগাঁৱৰ চুফা সত্ৰৰ সত্ৰাধিকাৰ পূৰ্ণচন্দ্ৰ মহন্ত, পাণ্ডু দামোদৰ ধামত গোবিন্দ গোস্বামী, মাছজজৰী গাঁৱৰ কোচগুৰি সত্ৰৰ সত্ৰাধিকাৰ পুৰুষোত্তম দেৱগোস্বামী, দিং সত্ৰৰ নিৰ্মল চন্দ্ৰ আতা আৰু বৰপেটা সত্ৰৰ গোবিন্দদেৱ আতাৰ তিৰুভাৱ তিথি।

1833 চনৰ আজিৰ দিনটোতেই আনুষ্ঠানিকভাৱে ৰেল যুগৰ আৰম্ভণিৰ কথা ঘোষণা। জৰ্জ ষ্টিভেনছনে নিৰ্মাণ কৰা ৰকেট নামৰ ইঞ্জিনটোৱে টনা ভাৱচালিত ৰেলগাড়ীৰ চলাচল আৰম্ভ আৰু পথ পৰিবহণৰ ইতিহাসত এটা নতুন যুগৰ সূচনা।

1916 চনৰ আজিৰ দিনতেই প্ৰথম বিশ্বযুদ্ধৰ ফ্লেচ কৰ্চেলেটৰ যুদ্ধত প্ৰথমবাৰৰ বাবে ব্ৰিটিছ সেনাৰ দ্বাৰা টেংক ব্যৱহাৰ কৰা হৈছিল।

1953 চনৰ আজিৰ দিনতেই এছ বিজয়লক্ষ্মী পণ্ডিত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ অষ্টম সভাপতি আৰু প্ৰথম মহিলা সভাপতি হিচাপে নিৰ্বাচিত হয়।

ফেকিং নিউজ এটা হৈছে ভাৰতীয় ব্যংগ সংবাদ বা প্ৰহসনমূলক সংবাদৰ ৱেবছাইট। এই ৱেবছাইটত ভাৰতৰ ৰাজনীতি আৰু সমাজ জীৱনৰ ওপৰত আধাৰিত ব্যংগৰ লগতে চলাহী সংবাদ পৰিৱেশন কৰা হয়। এই ৱেবছাইটটোত মাজে সময়ে ভাৰতৰ দূৰদৰ্শন আৰু সংবাদ সেৱাৰ লগত জড়িত তথ্যপূৰ্ণ প্ৰবন্ধও প্ৰকাশিত হয়। 2008 চনৰ আজিৰ দিনতেই অৰ্থাৎ 15 ছেপ্টেম্বৰত এই ব্যংগ ৱেবছাইটটো আৰম্ভ কৰা হৈছিল।

কপোলো নামৰ গ্ৰন্থত লিপিবদ্ধ কৰা হৈছে। তেওঁ 1271 চনত দেউতাক নিকোল আৰু খুড়াক মাফিয়াৰ লগত এছিয়া মহাদেশৰে চীনলৈ এক মহাকাব্যিক ভ্ৰমণ সম্পন্ন কৰে। চীনৰ মংগোল সম্ৰাট কুবলাই খাঁৰ দৰবাৰত বহু বছৰ কটাই 1295 চনত 24 বছৰৰ অন্তত পুনৰ ভেনিচত উপস্থিত হয়।

মাৰ্কো পোলো এজন ইটালিয়ান ব্যৱসায়ী তথা পৰিব্ৰাজক আছিল মাৰ্কো পোলো। 1254 চনৰ আজিৰ দিনটোতেই ভেনিচত মাৰ্কো পোলোৰ জন্ম হৈছিল। তেখেতৰ ভ্ৰমণ কাহিনীসমূহ দ্য ট্ৰেভেল অফ

মুখ্যগুণ্ডম বিশ্বেশ্বৰাই এজন ভাৰতীয় অভিযন্তা, বিদ্বান আৰু লোকনায়ক আছিল মুখ্যগুণ্ডম বিশ্বেশ্বৰাই। তেখেতৰ জন্ম হৈছিল 1881 চনৰ 15 ছেপ্টেম্বৰ, অৰ্থাৎ আজিৰ দিনটোতেই। তেওঁ 1912 চনৰ পৰা 1918 চনলৈ মহীশূৰৰ দেৱান আছিল। 1955 চনত তেওঁক ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰতৰত্ন প্ৰদান কৰা হৈছিল। তেওঁৰ অতুলনীয় অৱদানৰ বাবে ৰজা জৰ্জ পঞ্চমে তেওঁক নাইট কমাণ্ডাৰ অফ ব্ৰিটিছ এম্পায়াৰ উপাধি প্ৰদান কৰিছিল। প্ৰতি বছৰে তেওঁৰ জন্মদিন 15 ছেপ্টেম্বৰ দিনটো গোটেই ভাৰতত তেওঁৰ স্মৃতিত অভিযন্তা দিৱস হিচাপে পালন কৰা হয়। স্বাধীনোত্তৰ কালত তেওঁ এজন প্ৰসিদ্ধ অভিযন্তা আছিল। তেওঁ মহীশূৰৰ কৃষ্ণৰাজা সদাগৰ নদীৰ বান্ধৰ মুখ্য অভিযন্তা আছিল। নদী বান্ধটোৰ নিৰ্মাণত তেওঁৰ নিঃস্বাৰ্থ অৱদান আগবঢ়াইছিল। তদুপৰি তেওঁ হায়দৰাবাদ মহানগৰীৰ বানপানী সুৰক্ষাতন্ত্ৰৰ বানপানী সুৰক্ষাতন্ত্ৰৰ মুখ্য নক্সা প্ৰস্তুত কৰোঁতাও আছিল।

আগাথা ক্ৰিষ্টি, এগৰাকী বিশ্ববন্দিত ইংৰাজী লেখিকা যাৰ সম্পূৰ্ণ নাম আছিল ডেম আগাথা মেৰি ক্লেৰিছা মিলাৰ। তেখেতৰ জন্ম হৈছিল 1890 চনৰ আজিৰ দিনটোতে ইংলেণ্ডৰ ডেভন প্ৰদেশৰ টৰ্কুৱেত। তেখেতৰ জনপ্ৰিয়তাৰ মূল কাৰণ হৈছে তেওঁৰ দ্বাৰা লিখিত 66খন উপন্যাস, 14খন চুটিগল্প সংকলন আৰু হাৰকিউল পইৰো, মিছ মাৰ্পল নামৰ কাল্পনিক ডিটেক্টিভ চৰিত্ৰ দুটাৰ সৃষ্টি। দ্য মাউষ্ট্ৰেপ নামৰ ৰহস্যধৰ্মী নাটকখনৰ বাবেও আগাথা ক্ৰিষ্টি জনাজাত। উল্লেখযোগ্য যে এইখন হৈছে পৃথিৱীৰ সুদীৰ্ঘ সময় ধৰি প্ৰদৰ্শনীয় হোৱা নাটক।

ব্ৰজনাথ শৰ্মা অসমৰ এগৰাকী অভিনেতা, নাট্যকাৰ আৰু অসমৰ ভ্ৰাম্যমান নাটকৰ জনক আছিল ব্ৰজনাথ শৰ্মা। তেখেতৰ জন্ম হৈছিল 1894 চনৰ 15 ছেপ্টেম্বৰ, অৰ্থাৎ আজিৰ দিনটোতেই বজালি জিলাৰ শিলা গাঁৱত। তেখেত অসমৰ অভিনয় জগতৰ সহ অভিনেতাৰ বাটকটীয়া আছিল।

স্বৰূপম পুৰকাষ্ঠ এজন ভাৰতীয় ক্ৰিকেটাৰ স্বৰূপম পুৰকাষ্ঠ। ঘৰুৱা ক্ৰিকেটত তেওঁ অসমৰ হৈ খেলে। তেওঁ জন্ম হৈছিল 1999 চনৰ আজিৰ দিনটোতেই। বলিং অলৰাউণ্ডাৰ পুৰকাষ্ঠ এজন সোঁহতীয়া বেটছমেন আৰু সোঁহতীয়া অফ ব্ৰেক বলাৰ। অসম দলৰ হৈ তেওঁ 14, 14, 16 আৰু 19 বছৰ দলৰ হৈ খেলাৰ পাছত 2008 চনত তেওঁ প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত অভিষেক ঘটে। 2008 পৰা 2010 চনৰ ভিতৰত তেওঁ

ছখন প্ৰথম শ্ৰেণীৰ খেল, আঠখন লিষ্ট এ খেল আৰু চাৰিখন টি টুৱেণ্টি খেলত অংশ লয়। সৌৰভম পুৰকাষ্টৰ আজিৰ এই 37 বৰ্ষীয় জন্মদিনৰ দিনা আকাশবাণী তেজপুৰৰ পৰা জনাইছোঁ অলেখ শুভকামনা। আজিৰ দিনটো অনুষ্ঠানটি ইমানতে অন্ত পৰিল। এয়া আকাশবাণী তেজপুৰ। এতিয়া নিশা 8 বজাত সংবাদ শীৰ্ষক আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব।

0: বিদ্যালয়ৰ শিক্ষা আধাতে শেষ কৰা শিক্ষাৰ্থীৰ সংখ্যা হ্ৰাস কৰাৰ প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ কাইলৈ অন্তিম দিন। ৰাজ্যৰ শেহতীয়া বানত ক্ষতিগ্ৰস্ত লোকৰ পুনৰ সংস্থাপনৰ বাবে 10 অক্টোবৰৰ পূৰ্বে তালিকা চূড়ান্ত হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি সদৰি কৰে। ৰাজ্য চৰকাৰৰ হস্ততাঁত বস্ত্ৰ ৰেচম আৰু দক্ষতা বিকাশ বিভাগৰ মন্ত্ৰী বিশ্বজিৎ দৈমাৰীয়ে আজি ধেমাজি জিলাৰ গোগামুখত থকা ৰেচম পাম্প পৰিদৰ্শন কৰে। শৰাইঘাটৰ পুৰণি দলং যান বাহনৰ বাবে আজি পুনৰ মুকলি কৰি দিয়া হৈছে। চৰাইদেউ আৰু শিৱসাগৰ জিলাত অহা শুক্ৰবাৰে লোকপিয়লৰ প্ৰথম পৰ্যায়ৰ কাম আৰম্ভ হ'ব। লখিমপুৰ জিলাৰ হাৰমাটিত আজি শিল্পী জুবিন গাৰ্গৰ পূৰ্ণাংগ প্ৰতিমূৰ্তি আনুষ্ঠানিকভাৱে মুকলি কৰা হয়। প্ৰাকৃতিক দুৰ্যোগৰ প্ৰতি জনসাধাৰণক সজাগ কৰাৰ লক্ষ্যৰে আজি মৰিগাঁও জিলাত আখৰা অনুষ্ঠিত হয়। অসমৰ দ্বিতীয় ৰাজধানী অঞ্চল উন্নয়ন ক্ষেত্ৰ সন্দৰ্ভত আজি ডিব্ৰুগড় জিলা আয়ুক্তৰ কাৰ্যালয়ত এখন বৈঠক অনুষ্ঠিত হয়। বাক্সা জিলাৰ মুছলপুৰত আজি জিলা উন্নয়ন সমন্বয় আৰু নিৰীক্ষণ সমিতিৰ এখন বৈঠক অনুষ্ঠিত হয়। আৰু ভাৰত আৰু আফগানিস্তানৰ মাজৰ চলিত টি20 ক্ৰিকেট শৃংখলাৰ দ্বিতীয়খন খেল আজি দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত অনুষ্ঠিত হৈছে। ভাৰতে টছ জিকি বলিং কৰি আছে। এতিয়া মুখ্য বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি নিশা 9:25 শুনিবলৈ পাব।
1: কিলোহাৰ্টজ 1125 আৰু FM বেণ্ডৰ 102.4 মেগাহাৰ্টজত এয়া আকাশবাণী তেজপুৰ। এতিয়া নিবেদন কৰিছো আইন সম্পৰ্কীয় অনুষ্ঠান আইন আৰু আমিৰ পুনঃ প্ৰচাৰ।
2: আজিৰ আইন আৰু আমি অনুষ্ঠানত আমি আইন বিষয়ক কিছু সজাগতাৰ কথা পাতিবলৈ আমাৰ ষ্টুডিঅ'ৰ মজিয়ালৈ আমন্ত্ৰণ জনাই আনিছোঁ তেজপুৰৰ অধিবক্তা পিংগলামণি দাসক। বাইদেউ নমস্কাৰ।
3: হয় নমস্কাৰ।
2: আপোনাক আমাৰ আইন আৰু আমি অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ।
3: হয় ধন্যবাদ।
2: বাইদেউ, আজি আমি যিখিনি আমাৰ সাধাৰণ আইনী সজাগতা সকলো লোকে জনাটো প্ৰয়োজন, সেই বিষয়ে আমি আপোনাৰ পৰা জানিবলৈ চেষ্টা কৰিম আৰু শ্ৰোতাসকলক এই বিষয়ে জনাম। যেতিয়া আমি আইনৰ কথা পাতোঁ তেতিয়াই সাধাৰণতে শুনা যায় চিভিল আৰু ক্ৰিমিনেল, দিৱানী আৰু ফৌজদাৰী, দুটি বেলেগ বেলেগ আইন ব্যৱস্থাৰ বিষয়ে। এতিয়া অনুষ্ঠানৰ প্ৰথমে আমি আপোনাৰ পৰা জানিবলৈ বিচাৰিছোঁ, এই দিৱানী বা ফৌজদাৰী, চিভিল বা ক্ৰিমিনেল, আচলতে এয়ানো কি, কেনেধৰণৰ নীতি নিয়ম ইয়াত সন্নিৱিষ্ট হৈ থাকে এইসমূহৰ বিষয়ে?
3: হয়, এতিয়া ফৌজদাৰী হৈছে যিবিলাক মানে ক্ৰিমিনেল কেছ, যেনে মাৰ্ডাৰ, ৰেপ বা মাৰপিটৰ গোচৰ, সেইবিলাকক সাধাৰণতে ক্ৰিমিনেল কেছ বুলি কোৱা হয়। আৰু দেৱানী গোচৰবিলাক হৈছে মাটি বাৰী সম্পৰ্কীয় ছাকচেশ্যন কেছ হওক, সেইবিলাক দেৱানী গোচৰলৈ যায়। ক্ৰিমিনেল গোচৰবিলাক, সেইবিলাক কেছ তাৰমানে এটা প্ৰথমে কি কৰিব লাগিব, যিবিলাক গোচৰ হয় সেই গোচৰবিলাক আমি সংশ্লিষ্ট যিবিলাক থানা থাকে সেই থানাৰ যোগেদি প্ৰথমে ৰেজিষ্টাৰ হৈ পিছত কোৰ্টলৈ আহে।
2: আৰু
3: দেৱানী গোচৰ সেইখিনি ডাইৰেক্ট আপুনি উকিল লগ ধৰি কোৰ্টত কৰিব পাৰে।
2: হয়,
3: সাধাৰণতে ক্ৰিমিনেল কেছত প্ৰথমে আমি এখন FIR লিখিব লাগে বা এজাহাৰ দিব লাগে। যদি এই অঞ্চলত কিবা এটা ঘটনা হৈছে তেনেহ'লে প্ৰথমে আমি থানালৈ গৈ এখন এজাহাৰ লিখিত হিচাপে দিব লাগে, বা দূৰত হ'লে বা ইমাৰ্জেঞ্চি থাকিলে আপুনি ফোনতো কৰিব পাৰে, তেতিয়াহ'লে সেইখন এখন GDNT হিচাপে ৰেজিষ্টাৰ হ'ব। আৰু যেতিয়া আপুনি এখন FIR বা এজাহাৰ দিব, FIRখন হৈছে কোনো যদি অপৰাধজনিত ঘটনা হয়, সংঘটিত হয়, সেই ওচৰৰ থানাত গৈ আপুনি গোটেই ঘটনাটোৰ বিষয়ে
2: বিৱৰণ
3: দিব লাগিব। যেনে ধৰক আপুনি এজাহাৰখন লিখোঁতে কিছুমান কথা অতি মন দি কৰিব লাগিব। প্ৰথমে আপুনি অপৰাধীসকলক যদি চিনি পাইছে, যদি চিনি পোৱা অপৰাধীসকল হয়, তেওঁলোকৰ নাম ঠিকনা বা ক'ত ঘটনাটো হৈছিলে, একজেক্ট মানে প্লেচটো আৰু টাইমটো, সেইবিলাক সকলো FIRখনত লিখিব লাগে। আৰু যদি আপুনি কিবা কাৰণে অপৰাধীজনক চিনি নাপায় তেতিয়াহ'লে আপোনালোকে কি কৰিব লাগিব, অপৰাধীজনৰ বিৱৰণ, কিমান ওখ, কিমান চাপৰ, বা তেওঁ চুলি কেনেকুৱা, কি কাপোৰ পিন্ধিছিলে, এই

0: ধৰণৰ বিৱৰণ আদি দি পেলাই এফআইআৰখন দিলে অপৰাধীজনক চিনাক্ত কৰাত সুবিধা হয়। তাক
1: হয়
0: সেইমতে অপৰাধীজনক বিচাৰিব পাৰিব পুলিচে। আৰু জানিলেতো আপোনালোকৰ ভালেই, গোটেই বৰ্ণনাটো দি ক'ত ঘটনাটো হৈছিলে, ক'ৰ পৰা কলে গৈ আছিলে, সেই ধৰণৰ লিখি দিলে বিচাৰ প্ৰক্ৰিয়াটো
1: সম্পূৰ্ণ বিৱৰণ তাত
0: দিলে।
1: এতিয়া আপুনি ক'লে যে পুলিচ থানাত গৈ যিহেতু দিব লাগিব, এফআইআৰখন পোৱাৰ পাছত আৰক্ষীয়ে কি কি কৰিব লাগে, আৰক্ষীৰ ভূমিকা কেনেধৰণৰ হ'ব লাগে?
0: প্ৰথমে যেতিয়া আপুনি এফআইআৰখন দিব তেতিয়া থানাই কি কৰিব লাগে, সেই সংশ্লিষ্ট থানাই এটা জি ডি এণ্ট্ৰি কৰিব লাগে, মানে জেনেৰেল ডায়েৰী এণ্ট্ৰি কৰিব লাগে। যদি প্ৰিমফেচি কিবা অপৰাধ হোৱাৰ প্ৰমাণ পায় তেতিয়া এফআইআৰখন কি কৰে, ৰেজিষ্টাৰ কৰি দিয়ে। আৰু ৰেজিষ্টাৰ কৰি পুলিচে ঘটনাটো তদন্ত কৰিবলৈ আগবাঢ়িব পাৰে।
1: তেনেধৰণে আৰক্ষী আগবাঢ়িব। হয়, কোনবোৰ ঘটনাক আমি সাধাৰণতে অপৰাধজনিত বুলি ক'ব পাৰোঁ?
0: যিবোৰ ঘটনাই মানুহৰ লিগেল ৰাইট ভায়োলেট কৰে সেইবোৰেই হৈছে মানে অপৰাধজনিত ঘটনা। ধৰক যেনে কিছুমান আছে, কিছুমান অপৰাধ কগনিজেবল হয় আৰু কিছুমান নন কগনিজেবল অপৰাধ হয়। আৰু যিবোৰ অপৰাধ এজন তদন্তকাৰী বিষয়াই মেজিষ্ট্ৰেটৰ কোনো অনুমতি নোলোৱাকৈ অনুসন্ধান কৰিব পাৰে, ধৰক সেইবোৰ হৈছে কগনিজেবল
1: অপৰাধ,
0: যেনে ৰেপ, মারপিট, চোর ডকাইত আদি, এইবিলাক তাৰমানে কি হয়, পুলিচে মেজিষ্ট্ৰেটৰ কোনো অনুমতি ল'ব নালাগে। ধৰক সেইবিলাক ডাইৰেক্টলি তেওঁলোকে চলাই লৈ যাব পাৰে, তাৰমানে তেওঁলোকে সাক্ষীবাদী ল'ব পাৰে বা এৰেষ্ট কৰিব পাৰে, চব কৰিব পাৰে পুলিচে।
1: হয়, আৰু এবিধ ক'লে নন কগনিজেবল, হয়
0: সেইবিলাক হৈছে মেজিষ্ট্ৰেটৰ অনুমতি নোহোৱাকৈ অনুসন্ধান কৰিব নোৱাৰে, সেইবিলাক হৈছে নন কগনিজেবল অফেন্স। যেনে ধৰক যিবিলাক চিভিল ৰং, তাৰপিছতে ডেমেজ আদি ঘটনাবোৰ, ধৰক
1: তাত আপোনাৰ
0: যেনে ডিফামেশ্যনবিলাক হ'ব পাৰে বা সেইবিলাক কেছ ধৰক কোৰ্টত হ'ব, সেইবিলাক পুলিচে কি কৰিব লাগিব, মেজিষ্ট্ৰেটৰ পাৰ্মিশ্যন লৈহে তদন্ত কৰিব পাৰিব। ধৰক
1: নিৰ্দিষ্ট
0: নীতি নিয়ম মানি চলিব পাৰিব। হয়,
1: এতিয়া কগনিজেবল কেছ ৰেজিষ্টাৰ কৰাৰ পাছত আৰক্ষীয়ে কি কি কৰিব লাগে এই বিষয়ে কওকচোন।
0: কগনিজেবল অফেন্স হৈছে দুই ধৰণৰ আছে, ধৰক এবিধ বেলেবল আৰু এবিধ নন বেলেবল। বেলেবল অপৰাধবোৰ হৈছে যিবোৰ শাস্তি তিনি বছৰৰ ভিতৰত হোৱাবিলাক হৈছে বেলেবল অফেন্স। আৰু যিবিলাক অফেন্স তিনি বছৰ বা তাতোতকৈ অধিক যিবিলাক, সেইবিলাক হৈছে নন বেলেবল।
1: মানে শাস্তিৰ পিৰিয়ডটো
0: পিৰিয়ডৰ ওপৰত বেলেবল আৰু নন বেলেবলটো
1: নিৰ্ভৰ কৰে।
0: হয়,
1: আৰু যিখিনি অপৰাধৰ শাস্তি তিনি বছৰ সেইখিনি বেলেবল, আৰু যিখিনি তিনি বছৰতকৈ বেছি সেইখিনি নন বেলেবল। হয়, এতিয়া যি নন বেলেবল কেছৰ কথা আপুনি ক'লে, নন বেলেবল গোচৰসমূহ, তাত উচ্চতম ন্যায়ালয়ৰ সেই গোচৰৰ অনুসন্ধানৰ কিবা নিৰ্দিষ্ট গাইডলাইন বা নিৰ্দিষ্ট কিবা নীতি নিয়ম আছে নেকি?
0: হয়, মাননীয় উচ্চতম ন্যায়ালয়ৰ বিভিন্ন গোচৰত, যেনে আৰ্নেষ্ট কুমাৰ ভাৰ্চাছ ষ্টেট অৱ বিহাৰ বুলি এটা মানে ভাল এটা হেৰি হৈ গৈছিলে জাজমেণ্ট, তেওঁকে ধৰি অন্য কিছু গোচৰত নিৰ্দেশনা দিছে যে যিবোৰ অপৰাধৰ শাস্তি তিনি বছৰৰ পৰা সাত বছৰৰ ভিতৰত, সেই অপৰাধীবোৰক তদন্তকাৰী বিষয়াই গোচৰৰ ৰেজিষ্টাৰ হোৱাৰ লগে লগে এৰেষ্ট কৰিব নোৱাৰিব, তাৰমানে বুজিলে, যিবিলাকৰ মানে তিনি বছৰৰ পৰা সাত বছৰ হৈছে সেইবিলাকক আগতে কি হৈছিলে, ডাইৰেক্ট এৰেষ্ট কৰি দিছিলে, যেনে ডাউৰী হওক কিবা হওক এনেকুৱা যে কেছবিলাকত আগতে ইমিডিয়েট মানে কেছ এটা ৰেজিষ্টাৰ হয় আৰু ডাইৰেক্ট মানে এৰেষ্ট কৰি দিয়ে।
1: হয়,
0: কিন্তু এতিয়া এই আৰ্নেষ্ট কুমাৰৰ ভাৰ্চাছ ষ্টেট অৱ বিহাৰৰ কেছটো যেতিয়া সুপ্ৰিম কোৰ্টে জাজমেণ্ট দিলে যে নহ'ব, এতিয়া মানে ডাইৰেক্ট আপোনালোকে এনেকুৱা যিটো শাস্তি তিনিৰ পৰা সাত বছৰৰ ভিতৰত হ'ব, সেইবিলাকক আপোনালোকে ডাইৰেক্ট এৰেষ্ট কৰিব নোৱাৰিব। আৰু সেই নিৰ্দেশনা মতে তেনে অপৰাধীবোৰক প্ৰথমে কি কৰিব লাগিব, গোচৰ ৰেজিষ্টাৰ হোৱাৰ পাছত বিধিসন্মতভাৱে নটিচ দি অনুসন্ধানকৰী বিষয়াৰ ওচৰত হাজিৰ কৰাব পাৰিব লাগিব, তাৰমানে প্ৰথমে হাজিৰ হৈ নটিচ দিব, নটিচ দি হাজিৰ হ'ব, তাৰপিছতহে তেওঁলোকক এৰেষ্ট কৰিব পাৰিব। তাৰমানে এইবিলাক হৈছে কি, আগতে কি হৈছিলে, বহুতবিলাক কেছত তাৰমানে এখন এফআইআৰ দি দিয়ে, মেকিং মানে কেছবিলাক বেছি আছিলে,
1: আৰু
0: সেইকাৰণে মানে তেওঁলোকক এৰেষ্ট কৰি দিয়া হৈছিলে। পিছত দেখা গ'ল যে এইবিলাক মেক্সিমাম কেছেই মানে মিছাৰ ওপৰত হয়,
1: মানে সুবিধা লৈছিলে,
0: মিছাৰ আশ্ৰয়ত মানে হৈছিলে। হয়, আৰু সেইকাৰণে তাৰমানে এই কেছটোৰ পিছত, আৰ্নেষ্ট কুমাৰৰ কেছটোৰ পিছত কি হ'ল, তেতিয়া দেখিলে যে নহয়, প্ৰথমে আমি

0: তদন্ত কৰিব লাগিব
1: আৰু পিছতহে তাৰমানে তদন্ত কৰি কি পালে তাৰ ওপৰত নিৰ্ভৰ
0: প্ৰমাণৰ ওপৰত
1: নিৰ্ভৰ কৰিহে এৰেষ্ট কৰিব পৰা যাব।
0: হয়
1: আৰু কি হয়, তেওঁ যদি তদন্তকাৰী বিষয়াই তেনে অপৰাধীক তদন্তকালীন অৱস্থাত কাষ্ট্ৰডিয়েল ডিটেনশ্যন জৰুৰী বুলি ভাবে তেতিয়াহে তেওঁলোকক এৰেষ্ট কৰিব পাৰিব তাৰমানে।
0: আৰু যদি তেওঁলোকে নাভাবে তেতিয়াহ'লে
1: নোৱাৰে, এৰেষ্ট কৰিব নোৱাৰে, কেছটো মানে কোৰ্টলৈ পঠিয়াই দিব আৰু পিছত কোৰ্টে বিচাৰ কৰিব আৰু সেইটো কেছ।
0: এতিয়া যিসকল অপৰাধীক গোচৰত গ্ৰেপ্তাৰ কৰা হয় সেই অপৰাধীসকলৰ অধিকাৰৰ ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ৰ কিবা বিশেষ নিৰ্দেশনা তেনেধৰণৰ আছে নেকি?
1: হয়, আমাৰ আইন ব্যৱস্থাত অপৰাধ যিমানেই গুৰুতৰ নহওক কিয় সকলো অপৰাধীকে তেখেতসকলৰ নিজৰ বক্তব্য ৰখাৰ সুবিধা আছে।
0: হয়,
1: আৰু গ্ৰেপ্তাৰকাৰীৰ মাননীয় উচ্চতম ন্যায়ালয় ডি কে বাসুৰ গোচৰত গ্ৰেপ্তাৰী পদকীয়াৰ বিষয়ে মানে কিছু নিৰ্দেশনা জাৰি কৰি ৰাখিছে, যেনে গ্ৰেপ্তাৰী পদকীয়া কোনো ক্ষেত্ৰতে কোনো ধৰণৰ অত্যাচাৰ কৰিব নোৱাৰিব আৰু প্ৰতি 24 ঘণ্টাৰ মূৰে মূৰে পদকীয়াক পুলিচ হাফেজত থকাকালীন চিকিৎসা কৰাই থাকিব লাগিব আৰু প্ৰয়োজন সাপেক্ষে চিকিৎসাৰ প্ৰতিবেদন আদালতত দাখিল কৰিব লাগিব।
0: হয়, এতিয়া মহিলাসকলৰ ক্ষেত্ৰত আমাৰ আইন ব্যৱস্থাই কেনেধৰণৰ নিৰ্দেশনা দিছে এই বিষয়ে জনাওকচোন।
1: হয়, কোনো মহিলা অপৰাধীক যেতিয়া গ্ৰেপ্তাৰ কৰিব লগা হয় তেতিয়া কেৱল মাত্ৰ মহিলা আৰক্ষীৰ দ্বাৰাহে গ্ৰেপ্তাৰ কৰিব পাৰিব।
0: হয়
1: মানে কোনো পুৰুষ আৰক্ষীয়ে
0: নোৱাৰিব
1: চোৰাই বা তেনেকে একো হেৰি কৰিব নোৱাৰিব, তেওঁক গ্ৰেপ্তাৰ কৰিবলৈ একমাত্ৰ মহিলা আৰক্ষীয়ে পাৰিব আৰু মহিলা আৰক্ষী নাথাকিলে আনি ল'ব লাগিব বেলেগ জেগাৰ পৰা,
0: কিন্তু পুৰুষ আৰক্ষীয়ে নোৱাৰে,
1: কোনো কালতে নোৱাৰিব। অন্যথা যদি কোনো পুৰুষ পুলিচ অধিকাৰী কোনো মহিলা অপৰাধীক গ্ৰেপ্তাৰ কৰে তেনে মহিলা পদকীয়াই ওমেন কমিশ্যনৰ ওচৰত তেখেতৰ যদি কোনো অভিযোগ থাকে সেই সম্পৰ্কে জনাব পাৰিব তাৰমানে।
0: হয়,
1: তেওঁলোকৰ এগেইনষ্টে গৈ পেলাই যে মোক পুৰুষে মানে এৰেষ্ট কৰি আনিছে,
0: মহিলাগৰাকীয়ে ওমেন কমিশ্যনৰ সহায় ল'ব পাৰিব এই ক্ষেত্ৰত।
1: অভিযোগ যদি থাকে তেওঁ সম্পূৰ্ণ তেওঁৰ ওচৰত গৈ পেলাই জনাব পাৰিব।
0: হয়, আৰু তেওঁ ওমেন কমিশ্যনৰ সহায় ল'ব পাৰে যে তেওঁৰ এই অধিকাৰবিধ ভংগ
1: হৈছে।
0: হয়, যেতিয়া মহিলা এগৰাকীক পুৰুষ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে বা মহিলাগৰাকীয়ে গৈ ওমেন কমিশ্যনক গোচৰ দিয়ে জনায় যে তেনেকুৱা ধৰণৰ কৰিছে, তেতিয়া কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হয়?
1: তেতিয়া তেওঁ যিখিনি সুবিধা তেওঁ পাবলগীয়া, তেওঁ এগেইনষ্টে গোচৰ দিবও পাৰিব যে সেইটো তেওঁ জানি বুজি কৰিছে,
0: কাৰণ
1: এজন আৰক্ষী এইটো জনাটো দৰকাৰ আৰু জানে সকলোৱে যে মহিলাৰ ক্ষেত্ৰত অকল মহিলা আৰক্ষীয়েহে তেওঁ গ্ৰেপ্তাৰ কৰিব পাৰিব, আনকি তেওঁক একেটা লকআপতো ৰাখিব নোৱাৰিব, তেওঁ লকআপো বেলেগ হ'ব লাগিব,
0: পুৰুষৰ লগত
1: একেটা লকআপতো ৰাখিব নোৱাৰিব, তাৰমানে তেওঁক আনি পেলাই বেলেগ লকআপ থাকিব লাগিব, নহ'লে তেওঁক বেলেগ ব্যৱস্থা কৰি দিব লাগিব। তথাপি নাথাকিলেও সেইখন থানাত যদি লকআপ নাথাকে মহিলাৰ লকআপ তেনেহ'লে তেওঁক বেলেগ ব্যৱস্থা কৰি ৰাখিব লাগিব, কিন্তু তথাপি একেটা লকআপতে ৰাখিব
0: নোৱাৰিব। আৰু অপৰাধীক গোচৰত গ্ৰেপ্তাৰ কৰাৰ পিছত যিখিনি সুবিধা থাকে সেয়া মহিলাসকলেও সেই একেখিনি
1: সুবিধা পাব
0: কৰিব।
1: হয়,
0: আৰু যদি মহিলাগৰাকী কিবা কাৰণত মাতৃত্বৰ বা তেওঁৰ লগত কেঁচুৱা থাকে তেতিয়া কিবা বিশেষ সুবিধা পায় নেকি?
1: তেওঁ যিখিনি এগৰাকী মাতৃত্ব মহিলাৰ হেৰিত সুবিধা
0: হয়
1: সেই সুবিধাখিনি থানাই দিব লাগিব, নিৰ্দিষ্ট সেই থানাই দিব লাগিব।
0: হয়, পদকীয়াক গ্ৰেপ্তাৰৰ ক্ষেত্ৰত আমাৰ আইন ব্যৱস্থাৰ কিবা নিৰ্দিষ্ট নিৰ্দেশনা আছে নেকি?
1: হয়, যদি কোনো অপৰাধীক কোনো বিল্ডিং বা ভেচেলত আত্মগোপন কৰি থকা অৱস্থাত গ্ৰেপ্তাৰ কৰে আৰু সেই অপৰাধী ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ CRPC-ৰ ভিতৰত হয় তেন্তে তেনে অপৰাধীক গ্ৰেপ্তাৰৰ ক্ষেত্ৰত তদন্তকাৰী বিষয়াই সূৰ্যোদয়ৰ পিছত আৰু সূৰ্যাস্তয়ৰ ভিতৰতহে গ্ৰেপ্তাৰ কৰিব পাৰে, তাৰমানে দিনৰ পোহৰৰ ভাগত আৰু দিনৰ পোহৰতহে তেওঁক কৰিব পাৰিব, কিন্তু আন্ধাৰত তেওঁক গ্ৰেপ্তাৰ
0: কৰিব
1: তেওঁ সোধা পোছাৰ কাৰণে আনিব নোৱাৰিব।
0: হয়, যদি কিবা কাৰণত আৰক্ষীয়ে সূৰ্যাস্তৰ পাছত তেওঁক গ্ৰেপ্তাৰ কৰে তেতিয়া হয়তো তেওঁৰ সেই অধিকাৰ ভংগৰ বাবে আৰক্ষীৰ
1: আছে আজিকালি বহুত সুবিধা
0: আছে, পৰা যাব
1: সেই আৰক্ষীৰ বিষয়ে ওপৰৰ আৰক্ষীৰ ওচৰত জনাব পাৰিব, কোৰ্টতো তেওঁ জনাব পাৰে
0: স্বামীয়ে পৰিত্যাগ কৰে যিসকল মহিলাক, সেই মহিলাসকলৰ ক্ষেত্ৰত আইনত কেনেধৰণৰ সুৰক্ষা আছে? কাৰণ বহু দেখা যায় এনেধৰণৰ হৈ থাকে কথাবোৰ, আৰু যদিও আমি খুবেই পাতি থাকো মহিলাৰ অধিকাৰৰ কথা,

0: মহিলাৰ সুৰক্ষাৰ কথা, কিন্তু কোনোবাখিনিত বহু সংখ্যক মহিলাই প্ৰতাৰিত হয় আৰু তেওঁলোকে গম নাপায় তেওঁলোকে কেনেধৰণৰ সুবিধা ল'ব, বা হয়তো লাজৰ বাবে, সংকোচৰ বাবে, সন্মানহানিৰ বাবে তেওঁলোকে হয় আগবাঢ়ি আহিব নোৱাৰে। এই ক্ষেত্ৰত কওকচোন কেনেধৰণৰ আইনী সুবিধাসমূহ আছে?
1: এতিয়া বিবাহৰ পিছত যিসকল মহিলা স্বামী বা তেখেতসকলৰ পৰিয়ালৰ পৰা প্ৰতাৰিত হয়, সেই মহিলাই তেখেতৰ ওপৰত হোৱা অপৰাধৰ বাবে আৰক্ষী কাষ চাপিব পাৰিব ধৰক। আৰু যদি সেই মহিলাই কৰা প্ৰতাৰণা যৌতুক সম্পৰ্কীয় হয় বা অন্য তেনেকুৱা এজনে হয়, তেন্তে তেনে মহিলাই কৰা গোচৰসমূহক সচৰাচৰ যৌতুক সম্পৰ্কীয় গোচৰ বুলিয়েই কোৱা হয়। যৌতুকীয় গোচৰত এগৰাকী মহিলাই মাননীয় আদালতত যদি প্ৰমাণ কৰিব পাৰে যে তেওঁক যৌতুক বিচাৰি অত্যাচাৰ কৰিছে, মাৰপিট কৰিছে, খাবলৈ দিয়া নাই, কিবা হেৰি কৰা নাই, তেন্তে তেওঁ স্বামীৰ লগতে পৰিয়ালৰ অন্য লোকসকলকো এই গোচৰত দোষী সাব্যস্ত কৰিব পাৰে, প্ৰমাণ কৰিব পাৰিলে যদি তেওঁ গোচৰ দিয়ে কোৰ্টত, আৰু কোৰ্টত যদি তেওঁ সাক্ষীবাদীৰে সৈতে প্ৰমাণ কৰিব পাৰে তেন্তে তেওঁ সেই গোচৰত স্বামী তথা গোটেই পৰিয়ালবৰ্গ দোষী সাব্যস্ত হ'ব পাৰে, তাৰমানে
0: তেওঁলোকে সেইখিনি সুবিধা ল'ব পাৰে। হয়, এতিয়া যিসকল মহিলাৰ বিবাহৰ পাছত কোনো ধৰণৰ উপাৰ্জন নাথাকে আৰু স্বামীৰ উপাৰ্জনৰ ওপৰত নিৰ্ভৰশীল হৈ থাকে, তেনে মহিলাক যদি স্বামীয়ে পৰিত্যাগ কৰে, তেতিয়া সেই মহিলাসকলৰ ক্ষেত্ৰত আইনী কেনেধৰণৰ সুৰক্ষা আছে?
1: হয়, মহিলা তথা শিশু আৰু মাক দেউতাকক সকলোকে সামৰি লৈছে ইয়াত, অকল মহিলা বুলি নহয়, পৰিত্যক্ত
0: পিতৃ-মাতৃ
1: হ'ব পাৰে, সন্তান হওক বা স্ত্ৰী হওক, এই সকলো যেতিয়া উপাৰ্জন বা নাথাকে, স্বামী পুত্ৰ বা পিতাকে কোনো উপযুক্ত কাৰণ নোহোৱাকে পৰিত্যাগ কৰে সেই মহিলাসকলক, বা যোনেই পিতৃ মাতৃক বা শিশুক যদি পৰিত্যাগ কৰে, তেনে পৰিত্যক্ত লোকসকলে মাননীয় আদালতত তেওঁলোকৰ ভৰণ পোষণৰ বাবে আবেদন কৰিব পাৰে, আৰু মাননীয় আদালতেও তেনেলোকক ভৰণ পোষণ দিয়াৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰে। ইয়াৰ উপৰিও মহিলাসকলৰ সুৰক্ষাৰ বাবে প্ৰটেকশ্যন অৱ ওমেন ফ্ৰম ডমেষ্টিক ভাইলেঞ্চ এক্ট 2005 এখন নতুন আইন প্ৰণয়ন কৰিছে। এই ক্ষেত্ৰত যদি কোনো মহিলা বিবাহ নোহোৱাকৈ কোনো পুৰুষৰ লগত হোম শ্বেয়াৰ কৰে ধৰক, তেনে মহিলাই পৰৱৰ্তী সময়ত সেই পুৰুষজনৰ পৰা যদি পৰিত্যক্ত হয়, তেনে মহিলাও ভৰণ পোষণৰ বাবে যোগ্য হ'ব, আৰু সেই পুৰুষজনৰ বিৰুদ্ধে মাননীয় আদালতত আবেদন কৰি ডমেষ্টিক ভায়লেঞ্চ নকৰিবৰ কাৰণেও প্ৰটেকশ্যন অৰ্ডাৰ ল'বলৈ আবেদন কৰিব পাৰিব, তাৰমানে আৰু মাননীয় আদালতেও এই ক্ষেত্ৰত বিচাৰ কৰি প্ৰটেকশ্যন অৰ্ডাৰ পাছ কৰিব পাৰিব। আৰু প্ৰটেকশ্যন অৰ্ডাৰ পোৱাৰ পাছতো যদি সেই পুৰুষজনে পুনৰ সেই মহিলাগৰাকীৰ ওপৰত ডমেষ্টিক ভায়লেঞ্চ কৰে, তেন্তে মহিলাগৰাকী মাননীয় আদালতত আবেদন মৰ্মে তেনেলোকক জেইল বা জৰিমনা বিহাৰো ক্ষমতা সেই আইনত উল্লেখ আছে, ডিভি এক্টখনত। তদুপৰি সেই মহিলাই উক্ত পুৰুষজনৰ পৰা থাকিবৰ কাৰণে গৃহ, ঘৰ আৰু চলিবৰ কাৰণে এককালীনভাৱে আৰ্থিক সুবিধা লাভৰো দাবী কৰা ব্যৱস্থা সেই আইনখনত আছে। আৰু মাননীয় আদালতে বিবেচনা সাপেক্ষে তেনে দাবী অনতিবিলম্বে নিষ্পত্তি কৰাৰো সুবিধা সেই আইনত উল্লেখ আছে।
0: এনেধৰণৰ সুবিধাসমূহ আইনে মহিলা বা সন্তান আৰু পিতৃ মাতৃ সকলোকে দিছে। পিতৃ মাতৃয়ে নিজৰ সন্তানৰ পৰা, সন্তানে নিজৰ পিতৃৰ পৰা, বা স্ত্ৰীয়ে স্বামীৰ পৰা সম্পূৰ্ণ সেইখিনি পৰিত্যাগ কৰাৰ পাছত সেইখিনি তেওঁ সুবিধা পাব পাৰে,
1: থাকিবৰ কাৰণে ঘৰ বা চলিবৰ কাৰণে খুৰাকী,
0: সেইখিনি তেওঁ পাব পাৰে আইনীভাৱে।
1: আইনীভাৱে
0: আৰু বহু ক্ষেত্ৰত দেখা যায় আমাৰ মহিলাসকলৰ বিয়াৰ আগত পিতৃৰ ঘৰখন আৰু বিয়াৰ পাছত স্বামীৰ ঘৰখন, মহিলাগৰাকীৰ নিজৰ বুলিবলৈ একো নাথাকে সাধাৰণতে। আৰু ইতিমধ্যে আমি পৰিত্যাগ বুলি যিটো শব্দ কৈ আহিছোঁ, তাৰ পাছত বহু মহিলা গৃহহীন হৈ যায় বা কোনো ধৰণৰ তেওঁৰ সম্পত্তি একো নাথাকে, কাৰণ উপাৰ্জনবিহীন হৈ থাকে। এই ক্ষেত্ৰত বৰ্তমান সময়ত সম্পত্তিৰ অধিকাৰৰ ক্ষেত্ৰত কেনেধৰণৰ আইনী ব্যৱস্থা আছে সেইসমূহৰ বিষয়েও জানিব বিচাৰিছোঁ, বিশেষকৈ মহিলাসকলৰ কেনেধৰণৰ ব্যৱস্থা আছে এই বিষয়ে।
1: এইটো আছে হিন্দু ছাকচেছন এক্ট 1956ৰ পৰাই পিতৃ মাতৃ সম্পত্তিৰ ওপৰত সকলোৰে সমান অধিকাৰ দি আছিলে, পুত্ৰ কন্যা সকলোকে, বা মাক যোনজনে যোন জীয়াই থাকে, পিতৃৰ পিছত ধৰক মাতৃয়ে এটা অংশ পাব, ল'ৰা ছোৱালী যদি দুজন ল'ৰা ছোৱালী সমানে তিনিজনে পাব ধৰক। কিন্তু আমাৰ কি হৈ আছে, আমি সেই আইনখনৰ বিষয়ে কোনো নাজানিছিলে বহুতে, গাঁৱে ভূঞে তেনেকে মই মানে দেখিছোঁ যে বহুত মানুহে এনেকে খেদি দিয়া, বা ছোৱালীসকলক মানে একদম মাৰপিট কৰি তেনেকে খেদি দিয়া দেখিছে।
0: সাধাৰণতে

0: বিয়াত খৰচা কৰিছো বা কিবা বুলি সেইটোতে সামৰি থৈ দিয়ে। তাৰপিছত এতিয়া হৈছে কি, অলপ জনা হৈছে, আজিকালি গাঁৱে ভূঞে বহুত এৱাৰনেছ কেম্পবিলাক চলি থাকে। মই মহিলা সমিতি, জিলা মহিলা সমিতিৰ ফালৰ পৰাও দেখিছোঁ যে গাঁৱে ভূঞে গৈ এই মহিলাসকলক এৱাৰনেছ কৰিবৰ কাৰণে বহুত মানে তেওঁলোকে কেম্প কৰি থাকে আজিকালি। আৰু সেই বিষয়ে মানে বহুত দেখি আছোঁ যে মানে, আৰু ময়ো কেইবাখনো মিটিঙত গৈছোঁ তেনেকৈ, যোৱাৰ পিছতো দেখিছোঁ যে মহিলাসকলে বহুত মানে আহি পেলাই আমাক কয়হি যে এনেকুৱা হৈছে, আৰু ভয় কৰে। তাৰমানে ভয় কৰে মানে কেলে, কিছুমানে ভাবে যে আমি থানালৈ গ'লে পাত্তা নিদিব, আমাক এনেকৈ কৰে, পইচা বিচাৰে, আৰু বা থানালৈ গ'লে আমাৰ কথা নুশুনে, আমি পইচা দিব নোৱাৰোঁ, বা কেছ কৰিবলৈ আমাৰ পইচা নাই, বা তেনেকুৱা ধৰ্ষণ কৰা বহুত ছোৱালী আছিলে যে আমি মানে লাজ পাই বাপেক মাকহঁতে কাকো ক'বলৈ নিদিয়ে, বা এনেকুৱা ধৰণৰ বহুত মানে হেৰি হৈছিলে। তেতিয়া দেখিছোঁ যে মই আজিকালি মহিলা সমিতিবিলাক বা তেনেকুৱা কিছুমান এন জি অ' ওলাইছে আজিকালি গাঁৱে ভূঞে আইনী শিক্ষা দিয়ে তেনেকৈ, তেতিয়া আজিকালি কিন্তু বহুত জনা হৈছে। ময়ে তেনেকৈ পাইছোঁ যে মানে এবাৰ গৈছিলোঁ মিটিঙত, তাৰপিছতে এনেকৈ শিকোৱাৰ পিছত আহি পেলাই আমাক পুলিচজনে মোক নিজেই কৈছে, বাইদেউ আপোনালোকে কি শিকালে, মানুহ এজনী এৰেষ্ট কৰিব পৰা নাই, মহিলা পুলিচ বিচাৰি আছে। তাৰমানে আইনেও মানে এনেকুৱা হৈ যায়, তেনেকুৱা কথাবিলাক সুধিবৰ কাৰণে অন কেমেৰাত লয়, তাৰমানে মানুহৰ সন্মুখত নহয়, সংকোচৰ কথা নাহে আজিকালি। সেইকাৰণে মই ভাবোঁ বহুতখিনি আগবাঢ়ি গৈছে, বহুতখিনি ওলাই আহিছে আজিকালি।
1: গতিকে তেনেধৰণৰ যিসকল মহিলা বা পুৰুষ যোনে আছে, তেওঁলোকে অকণমান সাহস কৰি আগবাঢ়ি আহিলে তেওঁলোকৰ যি হয় অধিকাৰসমূহ ভংগ হৈছে তেওঁ সেইখিনি ঘূৰাই পাব পাৰে।
0: হয়, হিন্দু ছাকচেশ্যনক যিখন ক'লো 56ৰ, সেইখনে সম অধিকাৰ দিছে, পিতৃ মাতৃৰ সা সম্পত্তিৰ অধিকাৰ তেওঁলোকৰ মৃত্যুৰ পাছত তেওঁলোকৰ ল'ৰা ছোৱালী সকলোৱে সমানে অংশীদাৰ হ'ব তাৰমানে। আৰু ইয়াত সেই আইনে ল'ৰা ছোৱালীৰ মাজত কোনো বিভেদ ৰখা নাই, তাৰমানে সম্পত্তি বুলি সকলো স্থাৱৰ বা অস্থাৱৰ সকলো সম্পত্তিকে বুজোৱা হৈছে, ধৰক
1: অধিকাৰ
0: থাকে, যেনে ধৰক স্থাৱৰ সম্পত্তি বুলিলে ঘৰ দুৱাৰ মাটি সম্পত্তি আদিকে বুজায়, ধৰক যিবিলাক লৰচৰ কৰিব নোৱাৰে, আৰু অস্থাৱৰ সম্পত্তি বুলিলে ধৰক গাড়ী টকা পইচা সোণ ৰূপ আদি, এই সকলোবিলাক কিন্তু
1: এতিয়া বিবাহিত মহিলাই স্বামীৰ মৃত্যুৰ পাছত স্বামীৰ সা সম্পত্তিৰ ওপৰত অধিকাৰ সাধাৰণতে পায়, কিন্তু যিসকল মহিলাই বিবাহ নোহোৱাকৈ কোনো পুৰুষৰ সৈতে স্ত্ৰী হিচাপে থাকে, সেই মহিলাগৰাকীয়ে তেনে পুৰুষৰ মৃত্যুৰ পাছত আইনীভাৱে কিবা অধিকাৰ পাব পাৰেনে?
0: এই ক্ষেত্ৰত আমাৰ আইনী ব্যৱস্থাই উত্তৰাধিকাৰী সূত্ৰে কেৱল বৈধ পত্নীকহে অধিকাৰ প্ৰদান কৰিছে। অবৈধভাৱে যিসকল মহিলাই কোনো পুৰুষৰ লগত সহবাস কৰে, তেনে মহিলাই এই ক্ষেত্ৰত সা সম্পত্তিৰ কোনো অধিকাৰ আমাৰ আইন ব্যৱস্থাত নাই। যদিও অবৈধ সহবাসৰ ফলত যদি কোনো সন্তানৰ জন্ম হয়, তেন্তে সেই সন্তানে উত্তৰাধিকাৰী হিচাপে সকলো সম অধিকাৰ পোৱাৰ ব্যৱস্থা আছে। যদি প্ৰথম অধিকাৰ অকল হিন্দু লোকৰ বাবেহে প্ৰযোজ্য আছিলে, এইসকল আগতে কিন্তু অকল হিন্দুসকলৰ কাৰণেহে আছিলে, কিন্তু বৰ্তমান কি হৈছে, ইউনিফৰ্ম চিভিল কোড ব্যৱস্থাৰ প্ৰযোজ্য হ'বলৈ গৈ আছে, হোৱা নাই যদিও হ'ব, তেতিয়া আমি এই ক্ষেত্ৰত আমি মুছলমানসকলকো তাৰমানে সমানে অধিকাৰ পোৱাত এই আইনে সহায় কৰিব, যদি হোৱাৰ প্ৰচেষ্টাত আছে,
1: হয় হয়,
0: ইউনিফৰ্ম চিভিল কোড হ'লে
1: আইনখনে হিন্দু মুছলমান সকলোকে সামৰি ল'ব
0: তাৰমানে।
1: এতিয়া যিসকল লোক আৰ্থিকভাৱে দুৰ্বল, পুৰুষ মহিলা উভয়ৰে ক্ষেত্ৰত কেনেধৰণৰ আইনী ব্যৱস্থা আছে, তেওঁলোকে কেনেধৰণে আগবাঢ়িব পাৰিব?
0: এতিয়া কি হৈছে, দেখিবলৈ পোৱা যায় যে আজিকালি প্ৰত্যেক জিলাই ডিষ্ট্ৰিক্ট যিবিলাক কোৰ্ট আছে চবতে লিগেল চাৰ্ভিচ অথৰিটি এক্ট DLSA বুলি কয়, তাত তাৰমানে মানে আৰ্থিকভাৱে দুৰ্বল লোকসকলৰ DLSA অফিচত গৈ আবেদন কৰিব পাৰিব, তাৰমানে আবেদন কৰিলে তেনেলোকক নিজৰ আৰ্থিক সচলতা নোহোৱা বুলি প্ৰতিপন্ন কৰিব পাৰিব লাগিব, কিন্তু তেওঁলোকক আইনৰ সুবিধা DLSA ফালৰ পৰা উকিল ধৰি দিয়ে আৰু তেওঁলোকে বিনা পইচাতে কেছটো চলাব পাৰিব, সেই সুবিধা দিছে। এই ক্ষেত্ৰত মানে পুৰুষ মহিলা সকলোকে সামৰি লৈছে। ইয়াৰ উপৰিও কিছু নতুন আহিছে, কোনো শিশুসকলক আইনত তেখেতসকলৰ ওপৰত হোৱা এবিউজ, খালি

0: স্বাধীনতাবোৰ বিচাৰ কৰিবৰ বাবে বিশেষ কোৰ্ট গঠন কৰিছে আৰু সেই কোৰ্টবোৰ ইতিমধ্যে কাৰ্যক্ষম হৈ আছে। দিল্লী নিৰ্ভয়া কেছৰ পিছত খুব মানে পক্সো বুলি আইনখন 18 বছৰৰ তলৰ যিবিলাক ল'ৰা ছোৱালী সেইবিলাকক শালীনতা হানি হয় তেনেলোকক উক্ত আইনৰ আধাৰত তেওঁলোকক সন্মুখীন হোৱা সেই শাৰীৰিক শালীনতা হানিকাৰক পৰিস্থিতিৰ বিষয়ে ওচৰৰ থানাৰ জৰিয়তে আবেদন কৰিব পাৰিব আৰু থানাই সেই ক্ষেত্ৰত জৰুৰীভাৱে গোচৰ ৰুজু কৰি ব্যৱস্থা গ্ৰহণ কৰি নাজিৰ বৰ্তমান সময়ত মানে
1: 18 বছৰ তলৰ যিখিনি ল'ৰা ছোৱালী
0: শালীনতা হয় যি সেইখনক সামৰি লৈছে। আৰু এতিয়া সদৌশেষত মই এইটো ক'ব খুজিছোঁ যে বৰ্তমান ন্যায় ব্যৱস্থাই আমাৰ ভাৰতীয় লোকসকলক যি ন্যায্যতা প্ৰদান কৰি আহিছে সেয়া সঁচাকৈয়ে বৰ্তমান বিশ্বত অতুলনীয়। তাৰমানে আৰু কোনো লোকে কেতিয়াও ভাবিব নালাগে যে আমি ভাৰতীয় ন্যায় ব্যৱস্থাৰ ওপৰত সুৰক্ষিত নহয়।
1: হয় বাইদেউ, আজি আপোনাৰ পৰা আইনী যিখিনি সজাগতাৰ প্ৰয়োজন আছে সকলো লোকৰ বাবে, সাধাৰণ নাগৰিকৰ বাবে, সেয়া আপোনাৰ পৰা গম পালোঁ আৰু আশা কৰিছোঁ এই কথাখিনি আমাৰ শ্ৰোতাসকলক উপকৃত কৰিব। কাৰণ আপুনি ইতিমধ্যে কৈছে যে আপুনি বিভিন্ন গাঁৱে ভূঞে গৈ সজাগতা সভাসমূহ অনুষ্ঠিত কৰাৰ পাছত সেই ঠাইসমূহত সেই সজাগতাসমূহ আহিছে। এতিয়া আমাৰো বহু সংখ্যক শ্ৰোতা আছে, তাৰে হয়তো বহুতে এই বিষয়ে সজাগ, কিন্তু তাৰে মাজত বহুতে নাজানে। গতিকে জনাসকলে আমি আশা কৰিম সেই নজনাসকলকো সামৰি লওক, জনাওক তেখেতসকলক যে তেওঁলোকেনো কেনেধৰণৰ সুবিধা পাব পাৰে। অনুষ্ঠানলৈ আপুনি আহিলে আপোনাক অশেষ ধন্যবাদ জনালোঁ আকাশবাণী তেজপুৰ কেন্দ্ৰৰ তৰফৰ পৰা এইখিনি সময় আমাক দিয়াৰ বাবে।
0: আকাশবাণী তেজপুৰক ধন্যবাদ জনাইছোঁ।
1: হয় শ্ৰোতাসকলে, ইমান পৰে আজিৰ আইন আৰু আমি অনুষ্ঠানত আইনী সজাগতা সম্পৰ্কে এটি কথোপকথন শুনিলে। অনুষ্ঠানটিত অংশগ্ৰহণ কৰিলে তেজপুৰৰ অধিবক্তা পিংগলামণি দাসে, অনুষ্ঠানটি আগধৰি সম্পাদনা কৰিলে প্ৰিয়ংকা দাসে, প্ৰযোজনা ৰূপান্ত কুমাৰ দাসৰ।
2: আইন সম্পৰ্কীয় অনুষ্ঠান আইন আৰু আমি অনুষ্ঠানটি শুনিলে এয়া আকাশবাণী তেজপুৰ, এতিয়া নিবেদন কৰিছোঁ অসমীয়া আধুনিক গীত অনুষ্ঠান। প্ৰথম গীতৰ কথা আৰু শিল্পী জিতেন ডেকা।

tôi con gái ơi tha. Durjuar prasanda, hapta ananda.

অসমীয়া আধুনিক গীতৰ অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী তেজপুৰ। এতিয়া নিশা 8:45 সমাচাৰ সন্ধ্যা আৰু নিশা 9:00 নিউজ 8 আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব।

0: আকাশবাণী তেজপুৰ কেন্দ্ৰৰ সেউজী ধৰণী অনুষ্ঠানটিলৈ আপোনালোকক স্বাগতম জনাইছোঁ। প্ৰিয় শ্ৰোতা, আজি আমি এই অনুষ্ঠানত আলোচনা কৰিবলৈ লৈছোঁ এটি বিষয়, ভূমিকম্পৰ কাৰণ আৰু আমাৰ সজাগতা। এই বিষয়ে আজি আমাক কিছু কথা জনাব তেজপুৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ কন্যা মহাবিদ্যালয়ৰ ভূগোল বিভাগৰ অধ্যাপিকা মঞ্জুৰাণী বৰাই। আমি তেখেতক আকাশবাণী তেজপুৰ কেন্দ্ৰলৈ স্বাগতম জনাইছোঁ। নমস্কাৰ।
1: নমস্কাৰ।
0: আমি সকলোৱে এতিয়া শুনিয়ে আছোঁ যে অসমত এটা ডাঙৰ ভূমিকম্প হোৱাৰ সম্ভাৱনা আছে, বা অসমখন এনেও ভূমিকম্প প্ৰৱণ অঞ্চল বুলিয়ে আমি সদায় জানি আছোঁ। গতিকে এই সম্পৰ্কে আমি কিছু সজাগ হোৱাটো ভাল, নহয় জানো? প্ৰথমতে মই আপোনাৰ পৰা জানিবলৈ বিচাৰিছোঁ, ভূমিকম্প কিয় হয় আৰু ইয়াৰ প্ৰধান কাৰণসমূহ কি কি?
1: হয়, ভূমিকম্প হৈছে পৃথিৱীৰ ভূপৃষ্ঠ হঠাতে কঁপি উঠা এক প্ৰাকৃতিক পৰিঘটনা। কিন্তু প্ৰশ্ন হয়, ভূমিকম্প কিয় হয়? এতিয়া আমাৰ পৃথিৱীৰ কঠিন যিটো খোলা আছে তাত কিছুমান প্লেট আছে যাক কোৱা হয় টেকটনিক প্লেটছ। আমাৰ ইয়াতে 7খন ডাঙৰ প্লেটছ আছে, সেই প্লেটবোৰ মুভ কৰে। মুভ কৰে মানে প্লেটৰ তলতে ঠিক আছে এটমস্ফিয়াৰ বুলি এটা জুলীয়া পদাৰ্থৰ আছে, তাৰ ওপৰত সেই প্লেটছবোৰ আছে। সেই প্লেটবোৰ যেতিয়া মুভ কৰে তেওঁলোকৰ তেতিয়া তাত শক্তিৰ সঞ্চয় হয়, লৰচৰ কৰে। তাৰমানে তেতিয়া সেই প্লেটবোৰৰ আকৌ তিনিটা ধৰণে মুভ কৰে, কিছুমান কনভাৰ্জিং মুভমেণ্ট, আৰু কনভাৰ্জিং মুভমেণ্ট মানে ইখন প্লেট আৰু সিখন প্লেটৰ ওচৰলৈ চাপি আহে। কিছুমান আছে ডাইভাৰ্জিং মুভমেণ্ট, ডাইভাৰ্জিং মুভমেণ্ট আছে আঁতৰি যায়, ইখন সিখনৰ পৰা আঁতৰি যায়। আৰু শ্লাইডিং মুভমেণ্ট, শ্লাইডিং মানে ইখনৰ পৰা সিখন পিছলি যায়। গতিকে যেতিয়া সেই তেনেকুৱা ধৰণৰ মুভমেণ্ট হয় তেতিয়াই আমাৰ পৃথিৱীৰ উপৰিভাগটো কঁপি উঠে, আমি পৃথিৱীৰ উপৰিভাগত কম্পন অনুভৱ কৰোঁ, আৰু সেয়াই ভূমিকম্প, সেয়াই আচলতে ভূমিকম্প।
0: মানে এই পৰিঘটনাবোৰ হ'লেই ভূমিকম্পৰ উৎপত্তি হয়।
1: আৰু তাৰোপৰি সৰু সৰু কিছুমান কাৰণ থাকিব পাৰে, যেনেকৈ ধৰক আগ্নেয়গিৰিৰ উদগিৰণ, তাৰপিছত কিছুমান ডাঙৰ যদি খান্দা যায় মাটিভাগত, তেতিয়া সেইটো ইমান বেছি ডাঙৰ ইম্পেক্ট নহয়, সেইটো বহুত সৰু এৰিয়া এটা কভাৰ কৰি পেলাই মানে কম্পনৰ অনুভৱ কৰোঁ, তাৰ ইনটেনচিটিও বহুত কম হয়, গতিকে সেইটো একদমেই সৰু। কিন্তু ডাঙৰ যেতিয়া প্লেটছবিলাক মুভমেণ্ট কৰে তেতিয়া কিন্তু সেইটো আমি ডাঙৰ এটা ভূমিকম্পৰ জোকাৰণি আমি পাওঁ।
0: মাটি খান্দিলেও হয়,
1: হয় হয়, মাটি যেতিয়া খান্দা যায়
0: মানে
1: গভীৰভাৱে খান্দিলে, যেনেকে মানে বৃহৎ জলাধাৰৰ কাৰণে যেতিয়া খান্দা যায় তেতিয়া হয়তো এটা এৰিয়া কম্পন হ'ব পাৰে।
0: এতিয়া ভূমিকম্পৰ আগতীয়াকৈ কোনো সতৰ্কবাণী পোৱা সম্ভৱনে? আমি জানিব পাৰোঁনে ভূমিকম্প কেতিয়া হ'ব?
1: হয়, এইটো মানে মাজে মাজে শুনা যায় যে আমাৰ তাৰিখে এনেকুৱা ভূমিকম্প। সেইটো আচলতে বৰ্তমান সময়ত বিজ্ঞানৰ কোনো ধৰণৰ তেনেকুৱা সতৰ্কবাণী কৰাৰ সেইটো সম্ভৱ নহয়। কেতিয়া হ'ব, কোন সময়ত হ'ব আৰু কিমান শক্তিশালী হ'ব, এই তিনিটা কথা আগতীয়াকৈ নিৰ্ভৰযোগ্যভাৱে ক'ব নোৱাৰি। কিছুমান আছে সৰু সৰু কিছুমান কথা আছে, ধৰক ভূগৰ্ভৰ পানীৰ পৰা যেতিয়া ৰেডন আদি গেছৰ পৰিমাণৰ পৰিৱৰ্তন হয় তেতিয়া মানে কোৱা যায় যে ভূমিকম্প হ'ব পাৰে। তাৰোপৰি কোৱা যায় কিছুমান জন্তুৰ অস্বাভাৱিক আচৰণ, তাৰপিছত মাটিৰ চাপ বা বৈদ্যুতিক চুম্বকীয় বৈশিষ্ট্যৰ কিছু পৰিৱৰ্তন হ'লে এইবোৰ কোৱা যায়। কিন্তু সমস্যাটো হ'ল কি, এইবোৰ হৈছে বহু সময়ত ডাঙৰ ভূমিকম্প নোহোৱাকৈও ঘটে, আৰু কেতিয়াবা সেইবোৰ ঘটিলেও নহ'ব পাৰে। গতিকে কোনো
0: ধৰণৰ
1: নিশ্চিত নহয়।
0: মানুহে ধৰক বেছিকৈ কুকুৰ বা জীৱ জন্তুৱে চিঞৰবাখ কৰিলে হয় বুলি আগৰ পৰা এটা প্ৰচলিত
1: আছে, মই সেইটোৱে ক'লোঁ। কেতিয়াবা মানে সেই ধৰণৰ আচৰণ কৰিলে ভূমিকম্প হ'বও পাৰে নহ'বও পাৰে,
0: বিভিন্ন
1: কাৰণত কৰিব পাৰে তেওঁলোকে, মানে
0: সতৰ্কবাণী
1: দিব পৰা নাই। কিন্তু সতৰ্কবাণী নিদি পেলাই আমি সজাগ হৈহে থাকিব লাগিব।
0: গতিকে সতৰ্কবাণী নহ'লেও আমি
1: যিহেতু
0: ভূমিকম্প প্ৰৱণ অঞ্চল,
1: আমি ভূমিকম্প প্ৰৱণ অঞ্চলত আছোঁ, যিটো কোৱা হয় আমাৰ এই অঞ্চলটো নৰ্থ ইষ্টৰ যিটো অঞ্চল আছে সেইটো হৈছে আমাৰ জোন ফাইভত পৰে, মানে ভূমিকম্পৰ জোন কিছুমান আছে, জোন 1, 2, 3, 4, 5, আমাৰ জোন 5 মানে ছিভিয়াৰ আৰ্থকৱেক, মানে 8.5 অলৰেডি আমাৰ হৈছে 1950ত। গতিকে আমি সদায় সজাগ হৈ থাকিব লাগিব যাতে আমি ভূমিকম্পক, আমি ভূমিকম্পটো হ'বই কিন্তু আমি ধৰক
0: কেনেকে
1: মোকাবিলা কৰিম। হয়, নিশ্চয়।
0: এতিয়া আপুনি এতিয়া ক'লে আমি সাৱধান হোৱাটো বা সজাগ হোৱাটো, এতিয়া ভূমিকম্পৰ সময়ত ঘৰৰ ভিতৰত থাকিলে আমি কি কি সাৱধানতা অৱলম্বন কৰিব লাগে আমি যদি ঘৰৰ ভিতৰত থাকোঁ ভূমিকম্পৰ সময়ত?
1: হয় হয়, আমি যদি ভূমিকম্পৰ সময়ত ঘৰৰ ভিতৰত থাকিলে আমি আটাইতকৈ গুৰুত্বপূৰ্ণ

0: যেতিয়া দরকার হব তেতিয়াহে ব্যবহার করি গতিকে সেই তেনেকুৱা ধরনের ক্ষেত্র আমি আগতীয়া প্রস্তুতি করব পাৰো।
1: ধরো কেতিয়াবা ভূমিকম্প হঠাৎ আহিলে যাতে হাততে পোয়াতে সেই বস্তুকিটা লৈ পেলে নামিব পাৰে বা
0: দরকারি কাগজ
1: খরচর কেতিয়াবা বহুত বেশি ভাগিও যাব পাৰে
0: খোৱা পানী তেতিয়া খোৱা পানীৰো অসুবিধা হৈ যায় গতিকে আমি সেইখিনি কাৰণে অকণমান খোৱা পানীটোতো ধৰক আপুনি বটল বহুত দিন ধৰি ৰাখিব
1: নোৱাৰে
0: কিন্তু সেইখিনি সময়ত আমি কৰিব পাৰি যে বটলত যদি আমি এনেই ধৰক আমি এনেও ঘৰখনত যেতিয়া বটল কিছুমানত পানী ৰাখি থওঁ মানে সেই সময়ত যেতিয়া ভূমিকম্প হয় সেই সময়ত দৌৰা দৌৰি নকৰি পেলাই আমি যদি বিছনাটো থাকোঁ তেতিয়াহ'লে গাৰুটো দি পেলাই নিজক ছেফ কৰি পেলাই ৰাখিব পৰাটো আমাৰ মানে সেইটো হৈছে আমাৰ আটাইতকৈ ইণ্টেলিজেণ্ট কথা হ'ব সেইখিনি সময়ত আমি ক'লো ধৰক দৌৰা দৌৰি কৰিব নালাগে ষ্টেয়াৰ কেছ ব্যৱহাৰ কৰিব নালাগে কাৰণ ষ্টেয়াৰ কেছ কম্পেৰিটিভলি আপুনি যি ভয়ৰ কাৰণ হয় গতিকে আৰু সেই কথাটো অকল আমি ঘৰৰ ক্ষেত্ৰতে নহয় স্কুলৰ ক্ষেত্ৰতো আমি সেইটো ষ্টুডেণ্টক সদায় ক'ব লাগে যে তোমালোকে কাৰণ তেওঁলোকৰতো ষ্টাম্পেড হৈ যাব কাৰণ এটা সৰু কৰিডৰ এটাকে থাকিব সেই চিৰিয়েদি যেতিয়া সকলো ল'ৰা ছোৱালী বিশেষকৈ কণ কণ ল'ৰা ছোৱালীবিলাকক সেই চিৰিয়েদি যেতিয়া অহা যোৱা কৰিব মানে নামি আহিব তেতিয়াতো সৰু বাচ্চাবিলাক আৰু স্কুলবিলাকত সাধাৰণতে এইখিনি সময়তে এনেকুৱা কাৰণে এনেকুৱা ধৰণৰ হেৰিয়াত কি কৰিব লাগে সৰু বাচ্চাবিলাকৰ কাৰণে মানে তলৰ ফ্ল'ৰটো গ্ৰাউণ্ড ফ্ল'ৰটো
1: ব্যৱহাৰ কৰিব লাগে। স্কুল কলেজ সকলোতে আচলতে এনেধৰণৰ প্ৰশিক্ষণৰ খুবেই দৰকাৰ
0: খুবেই দৰকাৰ
1: আজিকালি কৰিছে বাৰু চৰকাৰে
0: কৰা যায় এৱাৰনেছ প্ৰতি বছৰে যাতে সেই
1: হেৰি
0: সজাগতাটো কাৰণ প্ৰতি বছৰে ষ্টুডেণ্টবিলাক গৈ থাকে গতিকে সেই প্ৰতি বছৰে যদি শিক্ষানুষ্ঠানসমূহত যদি গৈ পেলাই এনেকুৱা প্ৰশিক্ষণ দিয়া যায় তেওঁলোকে আহি পেলাই ঘৰতো ক'বহি তেওঁলোকৰ
1: গতিকে লগতে ঘৰখিনিও সজাগ হ'ব
0: পাৰে।
1: এতিয়া শেষত আপুনি আমাৰ শ্ৰোতাসকলৰ বাবে এই অনুষ্ঠানৰ জৰিয়তে কিবা আহ্বান জনাব বিচাৰিব নেকি?
0: হয়, মোৰ প্ৰথম কথা হৈছে আমি যিহেতু ভূমিকম্প প্ৰবল অঞ্চলত থাকোঁ গতিকে আমি ঘৰটো যেতিয়া বনাম আমি মজবুত কৰি বনাব লাগিব আৰু ইমাৰ্জেঞ্চি কিট এটা আমি ৰাখিব লাগিব আৰু এটা পৰিয়ালে প্লেন কৰি ৰাখিব লাগিব কোনখিনি জেগা আমাৰ সুৰক্ষিত হ'ম তাৰোপৰি ফাৰ্ষ্ট এইড কিট এটা থাকিব লাগিব তাৰপিছত নিয়মীয়া ড্ৰিলটো বহুতেই দৰকাৰী এতিয়া আমি ভূমিকম্পৰ ক্ষেত্ৰত আমি নিজকে বচাই পেলাই ৰাখিব পাৰিম যদিও ইঞ্জিয়ৰ হ'লেও আমি হয়তো মৃত্যুমুখৰ পৰা আমি নিজকে বচাই পেলাই ৰাখিব পাৰিম। ভূমিকম্পৰ ক্ষেত্ৰত আমি কিছুমান কোড আছে ধৰক আমি সেইকেইটা ফ'ল' কৰিব পাৰোঁ ছেভ লাইভছ secure homes act before the quick ami amar life saving koribo paru secure home ami eta jodi
1: surakshita ghor eta banao
0: surakshita ghor banao tar pisot ami kobo paru je awareness today safety tomorrow aji aware hoi thakile ami bhobishyotor karone ami surakshito hoi thakibo parim
1: hojagar suraksha ane na
0: asol hoy apuni he bostu tu proti concern apuni concern he karone apuni jane je nijok keneke safe kori rakhibo lagibo hei khini kothar pore amar majot mane hei kotha bilak
1: sarsha
0: hobo gutike সেই বস্তুটো আমি সদায় ফলো কৰিব লাগে আৰু মক ডিলৰ ক্ষেত্ৰত কওঁ ওৱান ড্ৰিল টুডে ওৱান লাইফ ছেভ টুমৰো আমি আজি যদি এটা ড্ৰিল কৰোঁ তেতিয়াহ'লে আমি অহাকালিৰ কাৰণে আমি
1: এটা জীৱন
0: বচাব পাৰিম। হয়
1: হয়, ধন্যবাদ বাইদেউ, আপুনি কম সময়তে যথেষ্টখিনি গুৰুত্বপূৰ্ণ কথা আমাৰ শ্ৰোতাসকলক জনালে। আশা কৰিছোঁ আজি এই অনুষ্ঠানৰ জৰিয়তে আমাৰ শ্ৰোতাসকল সজাগ হ'ব আৰু সচেতন হৈ থাকিব যিহেতু ভূমিকম্প এক প্ৰাকৃতিক দুৰ্যোগ আৰু ইয়াক আমি কোনেও বন্ধ কৰিব নোৱাৰোঁ,
0: নহয়
1: জানো? গতিকে সজাগতাইহে আচলতে সুৰক্ষা। পুনৰ আপোনাক ধন্যবাদ জনাইছোঁ আৰু এই অনুষ্ঠানটি আজিলৈ ইমানতে সামৰিছোঁ।
0: ধন্যবাদ।
1: শ্ৰোতা, ইমান পৰে সেউজী ধৰণী অনুষ্ঠানত ভূমিকম্প আৰু আমাৰ সজাগতা এই সম্পৰ্কে কিছু কথা শুনিলে। অনুষ্ঠানটিত আজি আমাৰ সৈতে আছিল লোকপ্ৰিয় গোপীনাথ বৰদলৈ কন্যা মহাবিদ্যালয়ৰ ভূগোল বিভাগৰ অধ্যাপিকা মঞ্জুৰাণী বৰা। অনুষ্ঠানটি আঁত ধৰি সম্পাদনা কৰিলে মল্লিকা দত্তই, প্ৰযোজনা ৰূপান্ত কুমাৰ দাসৰ।
2: সেউজী ধৰণী অনুষ্ঠানটি শুনিলে এয়া আকাশবাণী তেজপুৰ। এতিয়া নিবেদন কৰিছোঁ হিন্দী বুলছবি গীত অনুষ্ঠান। প্ৰথমেই শুনক দামিনী বুলছবিৰ গীত, শিল্পী কুমাৰ চানু আৰু সংগীসকল।

হিন্দি বুলি ছবি গীত অনুষ্ঠান টাইপ শুনাব লৈছো। দিলৱালে দুলহনিয়া লে জায়েঙ্গে বুলি ছবি গীত, শিল্পী কুমাৰ চানু আৰু সংগীসকলৰ কণ্ঠত।

আজিৰ হিন্দী বুলথিবী গীত অনুষ্ঠানত শ্ৰোতাসকলে শুনি আছে কুমাৰ চানু আৰু সংগীসকলৰ কণ্ঠৰ হিন্দী বুলথিবী গীত। অনুষ্ঠানত এবাৰ শুনক আশিকী বুলথিবী গীত, শিল্পী কুমাৰ চানু আৰু সংগীসকলৰ কণ্ঠত।

হিন্দী বোলছবি গীত অনুষ্ঠানে শুনাবলৈ লৈছোঁ দুশ্মন বোলছবিৰ গীত শিল্পী কুমাৰ চানু আৰু সংগীতসকলৰ কণ্ঠত।

কুমাৰ চানু আৰু সংগীসকলৰ কণ্ঠৰ হিন্দী বোলছবিৰ গীতৰ অনুষ্ঠানৰ শেষত শুনাবলৈ লৈছোঁ কহনা প্যাৰ হে বোলছবিৰ এই গীতটি।

ইমানপ্ৰেছ ৰসকলে সোনু নিগমৰ ক্ষমা কৰিব কুমাৰ চানুৰ আৰু সংগীসকলৰ কণ্ঠত হিন্দী বোলছবি গীতৰ অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী তেজপুৰ। এতিয়া নিবেদন কৰিছোঁ শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠান। আজি অনুষ্ঠানত শুনাবলৈ লৈছোঁ অজয় চক্ৰৱৰ্তীৰ কণ্ঠৰ ঠুমৰি ৰাগ পাহাৰী।

আজিৰ শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত শ্ৰোতাসকলে অজয় চক্ৰৱৰ্তী কণ্ঠৰ এটি ঠুমৰি শুনিলে। এয়া আকাশবাণী তেজপুৰ। এতিয়া নিবেদন কৰিছোঁ হিন্দী বোলছবিৰ গীতৰ অনুষ্ঠান। অনুষ্ঠানৰ আৰম্ভতে শুনক বৰদাৰ বোলছবিটি গীত, শিল্পী ৰূপ কুমাৰ ৰাথোৰ, সোনু নিগম আৰু সংগীতকলৰ কণ্ঠত।

হিন্দী বোলছবি গীতে অনুষ্ঠানত এবাৰ শুনাবলৈ লৈছোঁ বাঞ্চ বোলছবিৰ গীত, শিল্পী লতা মংগেশকৰ, সুৰেশ ৱাডেকাৰ আৰু সংগীসকলৰ কণ্ঠত।

হিন্দী বুলছবিৰ গীত অনুষ্ঠানটি ইমানতে অন্ত পৰিল। এয়া আকাশবাণী তেজপুৰ। এতিয়া আমাৰ ষ্টুডিঅ' গৈ সময় নিশা 10:30 আৰু লগে লগেই আমাৰ আজিৰ অধিৱেশনৰো ইমানতে অন্ত পৰিল। পৰৱৰ্তী অধিৱেশন মুকলি কৰা হ'ব কাইলৈ পুৱা 5:55। আজি আমাৰ ষ্টুডিঅ'ৰ নিয়ন্ত্ৰণৰ দায়িত্বত আছিল মঞ্জু বড়ো, ৰাজীৱ গগৈ আৰু বৈকুণ্ঠ বিকাশ বুঢ়াগোহাঁই। ট্ৰেন্সমিটাৰত আছিল নিৰঞ্জন বড়ো, পৰিবহণত নয়ন দৈমাৰী, ডিউটি ৰুমত কৰ্মৰত হিমানী দাসৰ সৈতে মই প্ৰাণজিৎ বৰুৱাই আজিলৈ ইমানতে বিদায় মাগিলোঁ। নমস্কাৰ, জয় হিন্দ।